নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি মঙলবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 4 দিন, 1948 শকাব্দৰ বহাগ মাহৰ 29 দিন, 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ আজি 19 তাৰিখ। এতিয়া সময় পুৱা 5:33:40। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সংগীতা দাস, নিয়ন্ত্ৰণ কক্ষত লস্মিতা শইকীয়া, কৌস্তভ দাস, শেখ আব্দুল্লা আহমেদ আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু তিলক চন্দ্ৰ দাস, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই অনামিকা বৰদলৈ বৰুৱা। নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল ক্ৰমে স্বপ্না শইকীয়াৰ কণ্ঠত, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, হিৰণ্যপ্ৰভা নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ চিয়া গীত, অৰ্চনা মহন্ত আৰু সহশিল্পীৰ কণ্ঠৰ টোকাৰী গীত, অৰ্চনা বৰুৱাৰ কণ্ঠৰ লোকগীত আৰু শেষত অমিয়া চৌধুৰীৰ কণ্ঠৰ এটি মীৰা ভজনেৰে।

0: তেনেই নতুন। অসমীয়া ভাষালৈ সংস্কৃতি শব্দটো বঙলা ভাষাৰ দুৱাৰদলি গৰকীহে ন বোৱাৰী হৈ আহিছে। সংস্কৃতি শব্দই ব্যাপক জনপ্ৰিয়তা লাভ কৰাৰ আগতে কৃষ্টি শব্দৰহে ব্যৱহাৰ আছিল। ধাতুগতভাৱে কৃষ্টি শব্দ কালচাৰ শব্দৰ সমপৰ্যায়ৰ। আধুনিক ভাৰতীয় ভাষাসমূহৰ ভিতৰত বোধ কৰোঁ মাৰাঠী ভাষাতহে সংস্কৃতি শব্দটোৰ ব্যৱহাৰ আছিল। মাৰাঠী ভাষাৰ পৰা আহৰণ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে বঙলা ভাষাত শব্দটো জনপ্ৰিয় কৰি তোলে। তাৰে পৰা হিন্দীকে আদি কৰি প্ৰায় আটাইবোৰ ভাৰতীয় ভাষাই সংস্কৃতি শব্দৰ ব্যৱহাৰ বহুলভাৱে কৰিবলৈ ধৰে। ইংৰাজী কালচাৰ শব্দ লেটিন কুলচুৰা মূলৰ পৰা উদ্ভৱ হৈছে। কুল ধাতু সংস্কৃত কৃষ ধাতুৰ সমাৰ্থক। কৃষিজীৱী মানুহে উৎপাদিকা শক্তিসম্পন্না পৃথিৱী কৰ্ষণ কৰি বাৰে বৰণীয়া শস্য উৎপাদন কৰে। এই শস্যই দান কৰে মানুহৰ জীৱনী শক্তি। মানুহ জীয়াই থাকে একোটা সৃষ্টিশীল মন লৈ। লগে লগে আৰম্ভ হয় মনৰ কৰ্ষণ, সৃষ্টি হয় নতুন নতুন উপাদান। এয়ে কৃষ্টিৰ কঠীয়াতলী। সংস্কৃতি শব্দ নিষ্পন্ন হৈছে সম যোগ কৃতি হৈ, কৃতি কৰ্ম। যি শিল্পকৰ্মত সম্যক সৃজনীশীলতা আছে, সৌন্দৰ্য আছে, মানৱতা আছে, সিয়েই সংস্কৃতি। আজিকালি গাঁৱে ভূঞে, নগৰে চহৰে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়। এই অনুষ্ঠানত থাকে এটা নৃত্য, দুটা গীত, এখন একাংকিকা, এটা আবৃত্তি ইত্যাদি। ইয়ে সংস্কৃতিৰ স্বৰূপ নহয়। সংগীত বা সাংগীতিক উপকৰণসমূহ সংস্কৃতিৰ এটি উপাদান মাত্ৰ। সংস্কৃতিয়ে যথাৰ্থতে এটা জাতিৰ সমগ্ৰ সৃষ্টি প্ৰতিভাক প্ৰতিনিধিত্ব কৰে। সংস্কৃতিৰ জন্ম আৰু বিকাশ ঘটে কেইটামান অপৰিহাৰ্য কাৰণত। মানুহৰ মনত সৃষ্টি ক্ষমতা আছে। আনপিনে প্ৰত্যেক ব্যক্তিৰ মনত আত্মপ্ৰকাশৰ অদম্য প্ৰেৰণা শুই থাকে। আত্মপ্ৰকাশৰ প্ৰেৰণাই যেতিয়া সাৰ পায়, তেতিয়া সি সৃষ্টিৰ পথ বিচাৰে। আনপিনে মানুহ কল্পনাপ্ৰিয়। বাস্তৱৰ গইনা লৈ কল্পনাৰ ৰহন সানি নতুন সৃষ্টিৰ প্ৰয়াস কৰে। মানুহৰ স্বাভাৱিক সৌন্দৰ্য পিপাসা আছে। সৌন্দৰ্য পিপাসা, সৃষ্টিশীলতা আৰু আত্মপ্ৰকাশৰ প্ৰেৰণাই এটা জাতিক নতুন নতুন সম্পদ দান দিয়ে।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ ডক্টৰ লীলা গগৈ ৰচনাৰ পৰা লোৱা হ'ল।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লোৱা হৈছে গীতাঞ্জলি হাজৰিকাৰ কণ্ঠৰ কেইটিমান লোকগীত।

ইমান পৰে শ্ৰোতাসকলে গীতাঞ্জলি হাজৰিকাৰ কণ্ঠৰ লোকগীত কেইটি শুনিলে। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজিৰ দিনৰ 1:50 বজাত।

শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আৰম্ভ কৰা হৈছে ভজনৰ অনুষ্ঠান। আজি শুনাবলৈ লোৱা হৈছে অনুৰাধা পৰোৱালৰ কণ্ঠৰ কেইটিমান ভজন।

অনুৰাধা পৰৱাল আৰু সংগীতবৃন্দৰ কণ্ঠৰ ভজন কেটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত গুৱাহাটীত অনুষ্ঠিত অসম ৰাজ্যিক স্কোৱাশ্ব চেম্পিয়নশ্বিপৰ এটি অনাতাঁৰ বিৱৰণ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ লগতে খেল সম্পৰ্কীয় বা বাতৰি। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত কৃষি ক্ষেত্ৰত নতুন প্ৰযুক্তিৰে স্বাৱলম্বন এই বিষয়ে আলোচনাত ভাগ ল'ব ডঃ দীপেন্দ্ৰনাথ দত্ত আৰু সঞ্জীৱ কুমাৰ দাসে। আঁত ধৰিব মেলোডি পাটগিৰিয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰা।

7:30 বজাত রূপালী লহর অনুষ্ঠানত লতিঘটি ছবিখনের বিষয়ে যুগুতা অনুষ্ঠান প্রযোজনা ঋতুপর্ণ দাসর। দুপরিয়া 12:30 বজাত আইদেউর বুলনি অনুষ্ঠানত গুৱাহাটীৰ জাপরিগো কৃষ্ণনগরের শ্রুতি নাম দলের শিল্পী সকলে পরিবেশন করা বিচিত্র অনুষ্ঠান। সন্ধিয়া 5:20 বজাত চাহ গছৰ মাজে মাজে অনুষ্ঠানত চাহ উদ্যোগ আর চাহ শ্রমিকর উন্নয়ন এই বিষয়ে বংশীলাল সাহুর সঙ্গে হওয়া সাক্ষাৎকার, সাক্ষাৎ গ্রহণ অঞ্জু দাসর। নিশা 9:30 বজাত সাধক সুন্দরর অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী দীতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য শুৱালকুছিৰ বয়ন শিল্প আগবঢ়াব ভাৰ্গৱ কলিতা আৰু ঝৰ্ণা ভৰালীয়ে প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা 7:00 বজাত আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি, 7:15 বজাত আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ। চাৰে 8:00 বজাত গীতিমালিকাৰ শিল্পী অনিমা ভট্টাচাৰ্য, জয়ন্ত হাজৰিকা, ৰুবি সিংহ, লক্ষ্মী ৰাহাং আৰু সেবিকা পাঠকৰ কণ্ঠৰ গীত, 9:20 বজাত লাইভ ফোন ইন কল্পতৰু, 10:00 বজাত জীৱন সুৰভি অনুষ্ঠানৰ অতিথি বিশিষ্ট লোকশিল্পী বংশীধৰ দাস আঁত ধৰিব আৰু অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ, 11:05 বজাত পাৰাগমালা লাইভ, দিনৰ 12:15 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত কণ্ঠশিল্পী স্নেহলতা দাসৰ সৈতে হোৱা কথোপকথনৰ 5ম খণ্ড সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ, দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত আলবেলা খানমৰ কণ্ঠৰ আধুনিক গীত, 1:20 বজাত প্ৰাসংগিক, দিনৰ 1:30 বজাত নিৰ্মল দাসৰ মেণ্ডলিন বাদন, 1:50 বজাত গীতাঞ্জলি হাজৰিকাৰ কণ্ঠৰ লোকগীত, দিনৰ 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 বজাত আধুনিক গীতৰ অনুষ্ঠান, 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান, 4:30 বজাত বড়ো অনুষ্ঠান, বিয়লি 5:55 বজাত আৰু সন্ধিয়া 7:05 বজাত বৃন্দগান। ছয়:40 বজাত মূৰ্চনা পাঠকৰ কণ্ঠৰ ভজন, 7:20 বজাত আকৌ শুনোৱা হওক, 7:35 বজাত পূবালীৰ সুৰ অনুষ্ঠানত কাজিৰাম ৰাভাৰ কণ্ঠৰ ৰাভা গীত, নিশা 8:20 বজাত সুৰৰ শৰাই অনুষ্ঠানত জিতেন ডেকাৰ কণ্ঠৰ গীত, সংগীত ব্যৱস্থাপনা কিশোৰ দাসৰ, 8:30 বজাত আধুনিক গীত, নিশা 9:00 বজাত চিত্ৰগীত, 10:00 বজাত ঘোষক ঘোষিকাৰ পচন্দৰ গীতৰ অনুষ্ঠান ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453535।

0: 8128
1: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ হৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ঘূর্ণীবতাহৰ বিভিন্ন নাম। অতীতত ঘূর্ণীবতাহৰ নাম দিয়া হোৱা নাছিল। প্ৰথমে এই নাম দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আটলাণ্টিক মহাসাগৰত অহা এটি ঘূৰ্ণীবতাহৰ পৰা। তেতিয়া যি ঘূৰ্ণীবতাহৰ গতি প্ৰতি ঘণ্টাত 39 মাইল হৈছিল, সেই ঘূৰ্ণীবতাহৰে বা হাৰিকেনৰহে নাম দিয়াৰ নিয়ম কৰা হৈছিল। ইংৰাজী শব্দ হাৰিকেন, টাইফুন, চাইক্লোনছ এই আটাইবিলাকে ঘূৰ্ণীবতাহকে বুজায়। বিভিন্ন ভৌগোলিক স্থান অনুসৰি ইহঁতৰ নাম বেলেগ বেলেগ হয়। যেনে আটলাণ্টিক মহাসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহক হাৰিকেন, একেদৰে প্ৰশান্ত মহাসাগৰত অহা ঘূৰ্ণীবতাহক টাইফুন আৰু ভাৰত মহাসাগৰত অহা ঘূৰ্ণীবতাহক চাইক্লোন বোলা হয়। বৰ্তমান কোনো ঘূৰ্ণীবতাহৰ গতি প্ৰতি ঘণ্টাত 74 মাইল বা বেছি হ'লে ইহঁতক ঘূৰ্ণীবতাহ বা হাৰিকেন, টাইফুন বা চাইক্লোন বোলা হয়। ঘূৰ্ণীবতাহৰ নাম দিয়া প্ৰথা আজি কেইবাশ বছৰৰ পৰা আৰম্ভ হৈছে। কেৰিবিয়ান দ্বীপপুঞ্জৰ লোকসকলে তেওঁলোকৰ ৰোমান কেথলিক কেলেণ্ডাৰ অনুসৰি যিটো দিনত ঘূৰ্ণীবতাহ সৃষ্টি হয় সেই দিনটোকে ঘূৰ্ণীবতাহৰ নাম দিয়া হৈছিল। এই প্ৰথা দ্বিতীয় বিশ্বযুদ্ধৰ সময়লৈকে চলিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বতৰ বিজ্ঞানীসকলে নিৰ্দিষ্ট এটা ঘূৰ্ণীবতাহক বুজাবলৈ এগৰাকী স্ত্ৰীৰ নাম দিয়াৰ ব্যৱস্থা কৰে। 1953 চনত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বতৰ বিজ্ঞান বিভাগে এই প্ৰথাক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। সেইমতে তেওঁলোকে ইংৰাজী বৰ্ণমালাৰ এৰ পৰা ডাব্লিউলৈকে আন্তৰ্জাতিক ফনেটিক বৰ্ণমালা গ্ৰহণ কৰে। এই বৰ্ণমালাত ইংৰাজী বৰ্ণমালাৰ কিউ, ইউ, এক্স, ৱাই আৰু জেড এই বৰ্ণকেইটা বাহিৰত ৰখা হয়। ঘূৰ্ণীবতাহৰ নামকৰণত কেৱল স্ত্ৰীৰ নাম অন্তৰ্ভুক্তিক লৈ 60 আৰু 70ৰ দশকত বিশ্বৰ নাৰীবাদী সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ফলস্বৰূপে 1978 চনৰ পৰা এই নামৰ তালিকাত পুৰুষৰ নামো অন্তৰ্ভুক্ত কৰা হয়। ঘূৰ্ণীবতাহৰ নাম দিয়া প্ৰক্ৰিয়াটো এনেধৰণৰ। 1টা বছৰৰ প্ৰথমটো ঘূৰ্ণীবতাহৰ নাম এ বৰ্ণৰে আৰম্ভ হয়, দ্বিতীয়টো ঘূৰ্ণীবতাহৰ নাম বি বৰ্ণৰে আৰম্ভ হয় আৰু এনেদৰে নামকৰণ প্ৰক্ৰিয়াটো আগবাঢ়ি যায়। আনহাতে এটা যুগ্ম সংখ্যাৰ বছৰৰ বাবে অযুগ্ম তাৰিখত অহা ঘূৰ্ণীবতাহে পুৰুষৰ নাম পায় আৰু অযুগ্ম সংখ্যাৰ বছৰৰ বাবে অযুগ্ম তাৰিখত অহা ঘূৰ্ণীবতাহে স্ত্ৰীৰ নাম লাভ কৰে। ঘূৰ্ণীবতাহৰ এই নামকৰণ প্ৰক্ৰিয়াত বিশ্বৰ বহু দেশে অংশগ্ৰহণ কৰিছে আৰু এই প্ৰক্ৰিয়া পৰিচালনা কৰে বিশ্ব বতৰ বিজ্ঞান সংস্থাই। ভাৰত মহাসাগৰত অহা ঘূৰ্ণীবতাহৰ নাম দিয়াৰ প্ৰক্ৰিয়াৰ সম্পৰ্কে বিভিন্ন দেশৰ মাজত আলোচনা আৰম্ভ হয় 2000 চনত। 2004 চনত সৰ্বসন্মতিক্ৰমে এক সূত্ৰ বাছি লোৱা হয়। এই সূত্ৰমতে নামকৰণ প্ৰক্ৰিয়া চলি আহিছে। ভাৰত মহাসাগৰত অহা ঘূৰ্ণীবতাহৰ নামকৰণ প্ৰক্ৰিয়াত অংশ লোৱা দেশকেইখন হ'ল ভাৰত, বাংলাদেশ, মালদ্বীপ, ম্যানমাৰ, ওমান, পাকিস্তান, শ্ৰীলংকা আৰু থাইলেণ্ড। এই প্ৰতিখন দেশে ঘূৰ্ণীবতাহৰ নামৰ একোখন তালিকা বিশ্ব বতৰ বিজ্ঞান সংস্থাক প্ৰদান কৰিছে আৰু যেতিয়াই কোনো ঠাইত ঘূৰ্ণীবতাহ সৃষ্টি হয় তেতিয়াই বিশ্ব বতৰ বিজ্ঞান সংস্থাই সেই তালিকাসমূহৰ পৰা নাম এটা বাছি লৈ ঘূৰ্ণীবতাহৰ নামকৰণ কৰে। ইতিমধ্যে দিয়া কেইটামান ঘূৰ্ণীবতাহৰ নাম যেনে ফাইলিন ঘূৰ্ণীবতাহ, এইটো থাইলেণ্ডৰ, তেনেদৰে নীলম পাকিস্তানৰ নাম, মুৰজান ওমানৰ নাম, মহাসেন নামটো শ্ৰীলংকাৰ। ভাৰতে পঠোৱা এই তালিকাখনত থকা কেইটামান নাম হ'ল অগ্নি, আকাশ, বিজুলী, জল, লেহেৰ, মেঘ, সাগৰ, বায়ু ইত্যাদি। ইতিমধ্যে ইয়াৰে কেইবাটাও নাম বিভিন্ন সময়ত অহা ঘূৰ্ণীবতাহৰ বাবে ব্যৱহাৰ কৰা হৈছে। যিসমূহ ঘূৰ্ণীবতাহৰ ফলত যথেষ্ট পৰিমাণৰ ধনজনৰ লোকচান হয় সেইসমূহৰ নাম কেৱল এবাৰে ব্যৱহাৰ কৰা হয়। অন্ততঃ 10 বছৰৰ ভিতৰত সেই নামসমূহ পুনৰ ব্যৱহাৰ কৰা নহয়। এই নামসমূহক সাময়িকভাৱে তালিকাৰ পৰা বাদ দিয়া হয়। এনেদৰে 1972 চনৰ পৰা প্ৰায় 50টা নাম তালিকাৰ পৰা বাদ দিয়া হৈছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in।

0: ইন। আবেদনৰ শেষ তাৰিখ 19 জুন। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, মেথেমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অছলোত ভাৰত নৰৱে ব্যৱসায় আৰু গৱেষণা শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰক ভাৰত শক্তিশালী, আত্মবিশ্বাসী আৰু সক্ষম ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হোৱাৰ প্ৰমাণ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশত জল মেট্ৰ' সেৱা আৰম্ভ কৰাৰ বিষয়ে নতুন দিল্লীত কালি এখন পৰ্যালোচনা বৈঠকত ভাগ লয়। কংগো গণৰাজ্যত ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 118লৈ বৃদ্ধি পাইছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ছানৰাইজাৰ্ছ হায়দৰাবাদে তৃতীয়টো দল হিচাপে প্লে অফত স্থান নিশ্চিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অছলোত ভাৰত নৰৱে ব্যৱসায় আৰু গৱেষণা শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাহৰ ষ্টোৰেও অংশগ্ৰহণ কৰে। শীৰ্ষ সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি বলবৎ হোৱাৰ পাছত নৰৱেৰ সৈতে দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ শলাগ লয়। তেওঁ কয় যে দুয়োপক্ষৰ অংশীদাৰসকলে এই চুক্তিৰ অধীনত 10,000 কোটি মাৰ্কিন ডলাৰৰ বিনিয়োগৰ লক্ষ্যত উপনীত হোৱাৰ আৰু তাৰ ফলস্বৰূপে ভাৰতত 10 লাখ চাকৰিৰ সৃষ্টিৰ বাবে প্ৰচেষ্টা চলাব লাগে। শ্ৰীমোদীয়ে ভাৰতৰ জাহাজ নিৰ্মাণ, নবীকৰণযোগ্য শক্তি, স্বাস্থ্য প্ৰযুক্তি, ষ্টাৰ্টআপ আদি মূল খণ্ডসমূহত নৰৱেৰ পৰা অধিক বিনিয়োগ লাভ কৰাৰ লক্ষ্যৰে দেশখনৰ বিনিয়োগকাৰীসকলক ভাষণৰ জৰিয়তে উৎসাহিত কৰে। দেশৰ ক্ৰমবৰ্ধমান শক্তি চাহিদা, জলবায়ুৰ সৈতে জড়িত প্ৰতিশ্ৰুতি, নবীকৰণযোগ্য শক্তি, গ্ৰিড আন্তঃগাঁথনি, সেউজ হাইড্ৰজেন, নিকা শক্তি আদি

দ্ৰুত সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ অভিলাষী সেউজ পৰিৱৰ্তন কাৰ্যসূচীৰ বিষয়ে সন্মিলনত উল্লেখ কৰে। তেওঁ নিকা শক্তিখণ্ডত বিনিয়োগ তথা সাগৰীয় বহন ক্ষমতা ক্ষেত্ৰত নৰৱেৰ গোলকীয় নেতৃত্বৰ শলাগ লয়। নিজৰ ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ ব্যৱসায়ী সম্প্ৰদায়ক দ্বিপাক্ষিক সহযোগিতাৰ ন ন ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ লগতে অৰ্থনৈতিক সহযোগিতা ত্বৰান্বিত কৰিবলৈও আহ্বান জনায়। এই সন্মিলনত 50টাতকৈ অধিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু নৰৱে তথা ভাৰতীয় ব্যৱসায় আৰু গৱেষণাৰ সৈতে জড়িত 250জনতকৈ অধিক অংশগ্ৰহণকাৰীয়ে ভাগ লয়। এই সন্মিলনৰ আপাহতে ভাৰত আৰু নৰৱেৰ কোম্পানীসমূহৰ মাজত কেইবাটাও ব্যৱসায়িক চুক্তি স্বাক্ষৰিত হয় বুলি বৈদেশিক মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰক ভাৰত শক্তিশালী, আত্মবিশ্বাস আৰু সক্ষম ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হোৱাৰ প্ৰমাণ বুলি অভিহিত কৰিছে। হানৈত কালি প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰি শ্ৰীসিঙে কয় যে ভাৰত প্ৰথমে পৰমাণু আক্ৰমণ নকৰা নীতিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ, কিন্তু ই কেতিয়াও পৰমাণু হুংকাৰৰ আগত সেও নামানে আৰু শত্ৰুৰ যিকোনো আক্ৰমণৰ সঁহাৰি দিবলৈ ভাৰত সাজু আছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে, যাৰ ফলত গোলকীয় মঞ্চত দেশৰ প্ৰতিষ্ঠা বৃদ্ধি হৈ গৈ আছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে অৰ্ধপৰিবাহী খণ্ডত দ্ৰুত গতিত আগবাঢ়ি আছে আৰু ই কেৱল প্ৰযুক্তিগত উন্নয়নেই নহয় বৰঞ্চ নতুন ভাৰতৰো পৰিচয়। মন্ত্ৰীগৰাকীয়ে বিশ্ব শান্তি আৰু সমৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বক আহ্বান জনায়। তেওঁ লগতে প্ৰৱাসী ভাৰতীয়সকলক ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত যোগদান কৰিবলৈও অনুৰোধ জনায়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশত জল মেট্ৰ সেৱা আৰম্ভ কৰাৰ বিষয়ে কালি নতুন দিল্লীত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ 18খন চহৰত প্ৰথম পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে জল মেট্ৰ সেৱা মুকলিৰ পৰিকল্পনা কৰিছে। এই 18খন চহৰৰ ভিতৰত গুৱাহাটীও আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। গুৱাহাটীৰ লগতে প্ৰকল্পৰ প্ৰথম পৰ্যায়ত শ্ৰীনগৰ, পাটনা, বাৰাণসী, অযোধ্যা, প্ৰয়াগৰাজ আদি চহৰকো সামৰি লোৱা হৈছে বুলি শ্ৰীসোণোৱালে প্ৰকাশ কৰে। তেওঁ কয় যে অসমৰ তেজপুৰ আৰু ডিব্ৰুগড়কো দ্বিতীয় পৰ্যায়ত প্ৰকল্পৰ আওতালৈ অনা হ'ব। কালিৰ বৈঠকতে মন্ত্ৰীগৰাকীয়ে আন্তঃ মন্ত্ৰালয় আলোচনাৰ বাবে ৰাষ্ট্ৰীয় জল মেট্ৰ নীতি খচৰা 2026 প্ৰকাশ কৰে। এই খচৰাই নগৰীয়া জল পৰিবহণৰ বাবে ৰাষ্ট্ৰীয় পৰিকাঠামো আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ ইংগিত বহন কৰিছে। এই নীতিৰ জৰিয়তে দেশৰ আভ্যন্তৰীণ জলপথসমূহক দক্ষ, বহনক্ষম আৰু আধুনিক ৰাজহুৱা পৰিবহণ কৰিডৰৰূপে বিকাশ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। শ্ৰীসোণোৱালে কালি কয় যে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় জল মেট্ৰ সেৱা উদ্যমটোক গতানুগতিক নগৰীয়া পৰিবহণৰ সলনি এটা কাৰ্যকৰী আৰু পৰিৱেশ অনুকূল ব্যৱস্থাৰূপে পৰিগণিত হ'ব। এই সেৱাই চহৰসমূহৰ যানজঁট হ্ৰাস কৰাত অৰিহণা যোগোৱাৰ লগতে ই আৰামদায়ক আৰু মসৃণ যাতায়াতৰ অভিজ্ঞতা প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। শ্ৰীসোণোৱালে এই উদ্যম তথা খচৰা সন্দৰ্ভত ৰাজ্য চৰকাৰসমূহৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজনতো গুৰুত্ব আৰোপ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি ব্যৱসায় আৰু কৃষিখণ্ডৰ অংশীদাৰসকলৰ বাবে প্ৰক্ৰিয়াসমূহ সৰল কৰাৰ লক্ষ্যৰে ধাৰাবাহিকভাৱে লোৱা বৃহৎ সংস্কাৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। বৈঠকত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সচিব আতীশ চন্দ্ৰই কৃষি মন্ত্ৰালয়ে ৰূপায়ণ কৰি থকা বিভিন্ন সংস্কাৰ আৰু ভৱিষ্যতে ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে বিতংভাৱে অৱগত কৰে। সচিবগৰাকীয়ে জনায় যে ঘৰুৱা কীটনাশক বিক্ৰী আৰু মজুতকৰণৰ অনুজ্ঞাপত্ৰ প্ৰক্ৰিয়া যথেষ্ট সৰল কৰি তোলা হৈছে। এই সংস্কাৰে এনে সামগ্ৰী বিক্ৰী কৰা 40 লাখৰ অধিক খুচুৰা বিক্ৰেতা আৰু গেলামালৰ দোকানীক উপকৃত কৰিব বুলি আশা কৰা হৈছে। বৈঠকত সাৰ নিয়ন্ত্ৰণ আদেশ 1985ৰ অধীনত নতুন সাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়া সৰল কৰাৰ বাবে পদক্ষেপসমূহৰ বিষয়েও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয়। ন্যায়াধীশ যশৱন্ত বাৰ্মা সম্পৰ্কীয় অভিযোগৰ তদন্ত কৰা ন্যায়াধীশ তদন্ত কমিটীয়ে সংসদ ভৱনত অধ্যক্ষ ওম বিৰলাৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে। 1968 চনৰ ন্যায়াধীশ আইনৰ অধীনত এই প্ৰতিবেদন দাখিল কৰা হয়। পৰৱৰ্তী সময়ত সংসদৰ দুয়োখন সদনতে এই প্ৰতিবেদন দাখিল কৰা হ'ব। উল্লেখযোগ্য যে বিগত বৰ্ষৰ 14 মাৰ্চৰ ৰাতি ন্যায়াধীশগৰাকীৰ চৰকাৰী বাসগৃহত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ পাছত উদ্ধাৰ কৰা বুজন পৰিমাণৰ ধনৰ তদন্তৰ বাবে 12 আগষ্টত লোকসভাৰ অধ্যক্ষই কমিটীখন গঠন কৰিছিল। ন্যায়াধীশ তদন্ত কমিটীৰ কাৰ্যবাহী বিষয়া, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰবিন্দ কুমাৰৰ লগতে বম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰী চন্দ্ৰশেখৰ আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বি আচাৰ্যই শ্ৰী বিৰলাৰ ওচৰত এই প্ৰতিবেদন দাখিল কৰে। দেশৰ মন্দিৰসমূহত মজুত থকা সোণৰ বিনিময়ত চৰকাৰে মন্দিৰসমূহলৈ সোণৰ বণ্ড জাৰি কৰিবলৈ সাজু হোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা অভিযোগক চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য পৰীক্ষণ শাখাই এই অভিযোগক ভুৱা বুলি উল্লেখ কৰিছে।

0: কেন্দ্ৰীয় চৰকাৰে এই ধৰণৰ কোনো বিবৃতি জাৰি কৰা নাই বুলি ব্যুৰই প্ৰকাশ কৰিছে। ব্যুৰই লগতে দেশৰ জনসাধাৰণক এই ধৰণৰ ভুৱা দাবীৰ পৰা আঁতৰি থাকিবলৈ আৰু শুদ্ধ তথ্যৰ বাবে চৰকাৰী উৎস নাইবা চৰকাৰী ৱেবছাইটসমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। কংগো গণৰাজ্যত ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 118লৈ বৃদ্ধি পাইছে। দেশখনত কেইবা সপ্তাহ পূৰ্বে এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছিল বুলি দেশখনৰ স্বাস্থ্য বিষয়াসকলে জানিবলৈ দিছে। বিশ্ব স্বাস্থ্য সংস্থাই দেশখনৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই মহামাৰীক আন্তৰ্জাতিক উদ্বেগজনক জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে। দেশখনৰ ইটুৰি আৰু উত্তৰ কিভু প্ৰদেশত এই পৰ্যন্ত ইবোলাৰ ফলত 118জন লোকে প্ৰাণ হেৰুৱাইছে। অঞ্চল দুটাত এতিয়ালৈ 300জন লোকক এই ৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ উগাণ্ডাতো স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষই বৰ্তমানলৈ 1জন লোকৰ ইবোলাৰ ফলত মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই উগাণ্ডালৈ ইবোলা বিয়পাৰ বাতৰি নিশ্চিত কৰিছে। উগাণ্ডাত আন এজন লোকক এই ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে। দেশখনৰ বিষয়াসকলে পৰীক্ষণৰ মাত্ৰা বৃদ্ধি কৰাৰ লগে লগে এই সংখ্যাও বৃদ্ধি পাব বুলি সকীয়াই দিছে। আফ্ৰিকাৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি দেশখনত 390জনৰো অধিক লোক ইবোলাত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে। কংগোই দেশখনৰ উত্তৰ ইটুৰি প্ৰদেশত ইবোলাত আক্ৰান্ত লোকসকলৰ চিকিৎসাৰ বাবে 3টা কেন্দ্ৰ মুকলি কৰাৰ পৰিকল্পনা কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাইও এই ৰোগ নিয়ন্ত্ৰণৰ বাবে দেশখনে কৰা প্ৰচেষ্টাক উদগনি যোগাবলৈ বিশেষজ্ঞৰ এটা দল প্ৰেৰণ কৰিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদে IPL ক্ৰিকেট প্ৰতিযোগিতাৰ চলিত সংস্কৰণৰ প্লে অফ পৰ্যায়ত উপনীত হৈছে। দলটোৱে যোৱা নিশা চেন্নাইত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰি প্লে অফ স্থান নিশ্চিত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি চেন্নাই নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 180 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ কাৰ্তিক শৰ্মাই সৰ্বাধিক 44 ৰাণৰ বৰঙণি আগবঢ়ায়। হায়দৰাবাদৰ পেট কামিন্সে 3টা আৰু ছাকিব হুছেইনে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দৰাবাদে 19 অভাৰত 5টা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ ঈশান কিষাণে সৰ্বাধিক 70 ৰাণৰ বৰঙণি আগবঢ়ায়। ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। খেলখনত বিজয়ী হোৱাৰ সুবাদত হায়দৰাবাদে গ্ৰুপ পৰ্যায়ত নিজৰ আৰু এখন খেল বাকী থকা অৱস্থাতে সম্প্ৰতি 16 পইণ্ট লাভ কৰিছে। একেদৰে গুজৰাট টাইটানছ দলটোৱে 16 পইণ্ট লাভ কৰি প্লে অফত স্থান নিশ্চিত কৰিছে। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 18 পইণ্টেৰে প্লে অফত উপনীত হৈছে। অৱশ্যে 13খন খেলৰ পৰা এই পৰ্যন্ত 12 পইণ্ট অৰ্জন কৰা চেন্নাই দলটো প্লে অফ পৰ্যায়ত উপনীত হোৱাৰ দৌৰত আছে। প্ৰতিযোগিতাত আজি জয়পুৰত সন্ধিয়া 7:30 বজাত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অছলত ভাৰত নৰৱে ব্যৱসায় আৰু গৱেষণা শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। কংগো গণৰাজ্যত ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 118লৈ বৃদ্ধি পাইছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ছানৰাইজাৰ্ছ হায়দৰাবাদে তৃতীয়টো দল হিচাপে প্লে অফত স্থান নিশ্চিত কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি মঙ্গলবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 4 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ তৃতীয়া তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:37:14 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 5:57:22।

মাদাৰ টেৰেছাই কৈছিল, বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা আৰু সেৱাৰ ফল শান্তি। প্ৰিয় শ্ৰোতা, ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ আজি উপজা দিন। 1913 চনৰ 19 মে তাৰিখে মাদ্ৰাজ প্ৰদেশত জন্ম লাভ কৰা নীলম সঞ্জীৱ ৰেড্ডীয়ে মাদ্ৰাজত থকা থিঅ'ছফিকেল হাইস্কুলত শিক্ষা গ্ৰহণ কৰে আৰু পাছলৈ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অধীনস্থ চৰকাৰী কলা মহাবিদ্যালয়ত প্ৰাক

নাটক হিচাপে নামভৰ্তি কৰে। 1958 চনত শ্ৰী ভেংকটেশ্বৰা বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত তেওঁৰ দীৰ্ঘ ৰাজনৈতিক জীৱনটো আৰম্ভ হৈছিল আৰু তাৰ পাছত তেওঁ স্বৰাজোত্তৰ ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। 1929 চনত নীলাম সঞ্জীৱ ৰেড্ডীয়ে স্বাধীনতা সংগ্ৰামৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰে আৰু 1939 চনত ৰেড্ডীক অন্ধ্ৰপ্ৰদেশৰ কংগ্ৰেছ সমিতিলৈ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। ভাৰতীয়াগ আন্দোলনৰ সময়ত 1940 চনৰ পৰা 1945 চনলৈ তেওঁ কাৰাবাস খাটিবলগীয়া হয়। 1949 চনৰ পৰা 1951 চনলৈকে তেওঁ মাদ্ৰাছৰ গৃহ আৰু বন বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1951 চনত এক তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক নিৰ্বাচনী যুঁজত ৰেড্ডীয়ে এন জি ৰাংগাক পৰাভূত কৰি অন্ধ্ৰপ্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতিৰ পদত অধিষ্ঠিত হয়। 1953 চনত যেতিয়া অন্ধ্ৰপ্ৰদেশ ৰাজ্য হিচাপে গঠিত হল, তেতিয়া টি প্ৰকাশম মুখ্যমন্ত্ৰী আৰু ৰেড্ডী উপ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। পাছলৈ তেলেংগানাসহ যেতিয়া ৰাজ্যৰ পুনৰ গঠন হল, তেতিয়া নীলাম সঞ্জীৱ ৰেড্ডীয়ে নতুন ৰাজ্যখনৰ প্ৰথমজন মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰিলে। 1962 চনৰ 12 মাৰ্চত তেওঁ পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় আৰু 1964 চনৰ 20 ফেব্ৰুৱাৰীলৈকে সেই পদত অধিষ্ঠিত হৈ থাকে। নাগাৰ্জুনা সাগৰ বান্ধ আৰু শ্ৰীশৈলাম বান্ধ দুটাৰ ওপৰত নিৰ্মাণ কৰা নদী উপত্যকা বহুমুখী প্ৰকল্প দুটাৰ কাম তেওঁৰ কাৰ্যকালতেই সম্পূৰ্ণ হৈ উঠে। 1967 চনৰ 17 মাৰ্চত নীলাম সঞ্জীৱ ৰেড্ডী লোকসভাৰ চতুৰ্থগৰাকী অধ্যক্ষৰূপে নিৰ্বাচিত হয়। অধ্যক্ষ পদটো সম্পূৰ্ণ নিৰপেক্ষ আৰু স্বাধীন কৰি ৰাখিবলৈ তেওঁ কংগ্ৰেছ দল ত্যাগ কৰে। তেওঁ অধ্যক্ষ হৈ থকা সময়তে পোনপ্ৰথমবাৰৰ বাবে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তাৰ ভিতৰত ৰাষ্ট্ৰপতিয়ে যুটীয়া সদনক সম্বোধন কৰাৰ দিনটোতে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰা, সদনক অৱমাননা কৰাৰ দোষত কাৰাবাসৰ নিৰ্দেশ হস্তান্তৰ আৰু পিছপৰা শ্ৰেণীৰ কল্যাণাৰ্থে এখন সমিতি গঠন কৰা। 1977 চনত সেই সময়ৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে কাৰ্যকাল শেষ হোৱাৰ আগতেই মৃত্যুবৰণ কৰে আৰু সেই বৰ্ষৰে 21 জুলাইত নীলাম সঞ্জীৱ ৰেড্ডীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হয়। 1977 চনৰ 25 জুলাই তাৰিখে দেশৰ ষষ্ঠজন ৰাষ্ট্ৰপতি হিচাপে শপত বাক্য পাঠ কৰে নীলাম সঞ্জীৱ ৰেড্ডীয়ে। তেওঁ 3খন চৰকাৰ আৰু 3জন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই, চৰণ সিং আৰু ইন্দিৰা গান্ধীৰ লগত কাম কৰাৰ সুযোগ লাভ কৰে। ভাৰতৰ ত্ৰয়োদশ স্বাধীনতা দিৱসৰ প্ৰাক্ষণত তেওঁ ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰস্থান কৰি এটা সৰু আৱাসগৃহত থকাৰ কথা ঘোষণা কৰে। লগতে দেশবাসীৰ দৰিদ্ৰতালৈ লক্ষ্য কৰি তেওঁ নিজৰ বেতনৰ পৰা 70% কৰ্তন কৰাৰো সিদ্ধান্ত লয়। এগৰাকী ৰাজনীতিবিদ, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নীলাম সঞ্জীৱ ৰেড্ডীৰ জীৱনাৱসান হয় 1996 চনত। শিশু সাহিত্যিক লেখক ৰাস্কিন বণ্ডৰ আজি জন্মদিন। 1992 চনত তেওঁৰ চুটিগল্প সংকলন আৱাৰ ট্ৰিজ ষ্টিল গ' ইন দেহৰাৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে। শিশু সাহিত্যৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে 1999 চনত তেওঁ পদ্মশ্ৰী আৰু 2014 চনত পদ্মভূষণ সন্মানেৰে সন্মানিত হয়। 1934 চনৰ 19 মে তাৰিখে জন্মগ্ৰহণ কৰা ৰাস্কিন বণ্ডে 10 বছৰ বয়সতে দেউতাকক হেৰুওৱাৰ পাছত আইতাকৰ ঘৰত থাকিবলৈ লয়। চিমলাতে স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত 1952 চনত স্নাতক ডিগ্ৰী অৰ্জন কৰে। হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ ইংলেণ্ডত 4 বছৰ কটায় আৰু লণ্ডনতে তেওঁ নিজৰ প্ৰথমখন উপন্যাস দ্য ৰুম অন দ্য ৰুফ লিখাৰ কাম আৰম্ভ কৰে। তাৰ পাছত তেওঁ কিছু বছৰ দিল্লী আৰু ডেৰাডুনত সাংবাদিক হিচাপে কাম কৰে। 1963 চনৰ পৰা তেওঁ এজন স্বতন্ত্ৰ লেখক হিচাপে হিমালয়ৰ পাদদেশৰ এক চহৰ মুছৌৰীত থাকিবলৈ লয়। দ্য ৰুম অন দ্য ৰুফৰ ছিকুৱেল হিচাপে তেওঁ ভেগ্ৰেণ্টছ ইন দ্য ভেলী ৰচনা কৰে। 1993 চনত পেংগুইন ইণ্ডিয়াই এই 2খন উপন্যাস একত্ৰ কৰি প্ৰকাশ কৰিছিল। পৰৱৰ্তী বছৰটোত পেংগুইন ইণ্ডিয়াই তেওঁৰ বাস্তৱ আধাৰিত লেখনিৰ এক সংকলন দ্য বেষ্ট অফ ৰাস্কিন বণ্ড প্ৰকাশ কৰে। অতি ভৌতিকতাৰ প্ৰতি তেওঁৰ আকৰ্ষণৰ ফলতেই ঘোষ্ট ষ্টৰিজ ফ্ৰম দ্য ৰাজ, এ ছিজন অফ ঘোষ্ট, এ ফেচ ইন দ্য ডাৰ্ক এণ্ড আদাৰ হণ্টিংছ আদি জনপ্ৰিয় কিতাপ ৰচনা কৰে। বণ্ডৰ ইতিহাসমূলক উপন্যাস এ ফ্লাইট অফ পিজনছৰ ওপৰত ভেটি কৰি শশী কাপুৰে জুনুন নামৰ এখন হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰে, যাৰ পৰিচালক আছিল শ্যাম বেনেগাল। নিজৰেই চুটিগল্প সংকলন সুসান্নাছ ছেভেন হাজবেণ্ডছৰ ওপৰত আধাৰিত বিশাল ভৰদ্বাজৰ ছবি সাতখুন মাফত ৰাস্কিন বণ্ডে

প্ৰথমবাৰৰ বাবে ভুমুকি মাৰে। নাম ভূমিকাত প্ৰিয়ংকা চোপ্ৰাই অভিনয় কৰা এই ছবিত তেওঁ এজন পুৰোহিতৰ ভূমিকাত অভিনয় কৰে। ৰাস্কিন বণ্ডৰ সিংহভাগ লেখনিয়েই তেওঁ বাল্যকালচোৱা কটোৱা হিমালয়ৰ পাদদেশৰ পাৰ্বত্য নিবাসসমূহৰ দ্বাৰা অনুপ্ৰাণিত। সেই সময়ৰ পৰা এতিয়ালৈকে তেওঁ প্ৰায় 300+ চুটিগল্প আৰু 30খনতকৈও অধিক শিশুগ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ আত্মজীৱনীৰো 2টা খণ্ড প্ৰকাশ পাইছে। আজি এইগৰাকী লেখক, শিশু সাহিত্যিক ৰাস্কিন বণ্ডৰ উপজাদিনত আমি তেখেতলৈ জনাইছো আন্তৰিক শুভকামনা। এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, কানাড়া লেখক, নাট্যকাৰ, চিত্ৰনাট্যকাৰ গিৰীশ কৰ্ণাড, আজি তেখেতৰ উপজাদিন। তেওঁ ঘাইকৈ দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগ আৰু বলিউডত সক্ৰিয় আছিল। 1960ৰ দশকত নৱভাৰতীয় নাট্যজগতত তেওঁ কানাড়া ভাষাৰ বিখ্যাত নাট্যকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে তেওঁ

0: উপজা দিন। তেওঁ ঘাইকৈ দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগ আৰু বলিউডত সক্ৰিয় আছিল। 1960ৰ দশকত নৱভাৰতীয় নাট্য জগতত তেওঁ কানাড়া ভাষাৰ বিখ্যাত নাট্যকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে তেওঁ 1998 চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা লাভ কৰে। 4 দশকজুৰি গিৰীশ কৰ্ণাডে ঐতিহাসিক আৰু ধৰ্মীয় আখ্যানমূলক কাহিনীক বৰ্তমান সময়ৰ লগত খাপ খুৱাই নাটকৰ যোগেৰে প্ৰতিফলিত কৰিছে। তেওঁৰ নাটকসমূহ ইংৰাজীকে আদি কৰি বিভিন্ন ভাষাত অনুদিত হৈছে। লগতে বহু বিখ্যাত নাট্য পৰিচালকে তেওঁৰ নাটক মঞ্চস্থ কৰিছে। তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতৰ লগতো সক্ৰিয়ভাৱে চলচ্চিত্ৰ পৰিচালক, অভিনেতা আৰু চিত্ৰনাট্যকাৰ হিচাপে জড়িত হৈ আছিল। তেওঁৰ হিন্দী আৰু কানাড়া চলচ্চিত্ৰই বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। তেওঁ বিভিন্ন শাখাৰ সৰ্বমুঠ 10টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু 7টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰত চৰকাৰে তেওঁক 1974 চনত পদ্মশ্ৰী আৰু 1992 চনত পদ্মভূষণ বঁটাৰে সন্মানিত কৰে। 1938 চনৰ 19 মে তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বোম্বে প্ৰেচিডেন্সিত জন্ম লাভ কৰা গিৰীশ কৰ্ণাডে তেওঁৰ প্ৰাৰম্ভিক শিক্ষা মাৰাঠী ভাষাত গ্ৰহণ কৰিছিল। 1958 চনত তেওঁ কৰ্ণাটক কলা মহাবিদ্যালয়ৰ পৰা গণিত শাস্ত্ৰ আৰু পৰিসংখ্যা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পাছত তেওঁ উচ্চ শিক্ষাৰ বাবে ইংলেণ্ডলৈ যায় আৰু তাত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ মেকডলেন কলেজত দৰ্শন, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি অধ্যয়ন কৰে। ৰোডছ স্কলাৰ হিচাপে তেওঁ 1963 চনত দৰ্শন, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। এইগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, লেখক, নাট্যকাৰ গিৰীশ কৰ্ণাডৰ মৃত্যু হয় 2019 চনৰ 10 জুন তাৰিখে। প্ৰিয় শ্ৰোতা, আজি বিশ্ব ফেয়াৰ প্লে দিৱস। খেলাধূলাত সততা, সন্মান, সহনশীলতা, অন্তৰ্ভুক্তি আৰু সমতা, এই নৈতিক মূল্যবোধসমূহক প্ৰচাৰ কৰাৰ বাবেই মূলতঃ এই আন্তৰ্জাতিক দিৱসটি পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 2024 চনৰ জুলাই মাহত এক আনুষ্ঠানিক প্ৰস্তাৱৰ মাধ্যমেৰে এই দিনটোক বিশ্ব ফেয়াৰ প্লে দিৱস হিচাপে স্বীকৃতি দিয়ে। এই দিৱসৰ মূল উদ্দেশ্য হ'ল খেলা ধূলাৰ লগতে দৈনন্দিন জীৱনতো নৈতিকভাৱে আৰু সততাৰে থকা, জয় পৰাজয়ৰ ঊৰ্ধত প্ৰতিপক্ষৰ প্ৰতি পাৰস্পৰিক সন্মান আৰু সহমৰ্মিতা বজাই ৰখা, যিকোনো ধৰণৰ হিংসা বা বৈষম্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা। খেলা ধূলাৰ মাধ্যমেৰে সমাজত শান্তি, সংহতি, সম্প্ৰীতি বজাই ৰখাৰ বাবে এই দিৱসৰ গুৰুত্ব অপৰিসীম। আহকচোন আমিও এই দিৱসৰ অংশীদাৰ হওঁ। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1971 চনত মংগল গ্ৰহ অভিমুখে ৰুছ মহাকাশযান মাৰ্চ 2 সফল উৎক্ষেপণ কৰা হয়। 1890 চনত উত্তৰ ভিয়েটনামৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হো চি মিনৰ জন্ম হয়। 2024 চনত প্ৰখ্যাত ফুটবলাৰ, অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়ক মমিন বৰদলৈৰ মৃত্যু হয়।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
5: যোজনা উন নৌজৱানো কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সাহারে কি জৰুৰত না পৰে, আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো।
4: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক। হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT। 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে

প্রিয় শ্রোতা, এতিয়া আগবাইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। নেদাৰলেণ্ড ছুইডেন ভ্ৰমণসূচী সামৰি কালি নৰৱেৰ অস্লোত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশখনত উপস্থিত হোৱাৰ পাছতে তেওঁক উষ্ম আদৰণি জনোৱা হয়, লগতে তেওঁক প্ৰদান কৰে নৰৱেৰ সৰ্বোচ্চ সন্মান গ্ৰেণ্ড ক্ৰছ অব দ্য ৰয়েল নৰৱেয়ান অৰ্ডাৰ অব মেৰিট। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক বজাৰৰ সন্তুলন বৰ্তাই ৰখাৰ লগতে অস্বাভাৱিক দাম ৰোধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অহা 28 মে'ত অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ঈদ উল আজহা। কালি এক বিবৃতিযোগে কেন্দ্ৰীয় হিলাল কমিটি অসমৰ সভাপতি আৰু সম্পাদকে এই কথা জানিবলৈ দিয়ে। ৰাজ্যৰ নৱম শ্ৰেণীত অধ্যয়নৰত সকলো শিক্ষাৰ্থীয়ে এতিয়াৰে পৰা ইংৰাজী মাধ্যমত পঢ়িব লাগিব গণিত আৰু সাধাৰণ বিজ্ঞান। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে শেহতীয়াকৈ এক নিৰ্দেশনাযোগে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানলৈ এই জাননী প্ৰেৰণ কৰিছে। পশ্চিম এছিয়াত চলি থকা ভূ ৰাজনৈতিক উত্তেজনাৰ ফলত এপ্ৰিল মাহত ৰত্ন আৰু গহনা ৰপ্তানি 9% হ্ৰাস পাই 2.45 বিলিয়ন ডলাৰ হৈছে। যোৱা মাহত আমদানি 10% হ্ৰাস পাই 2.3 বিলিয়ন ডলাৰ হৈছিল। কালি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্য চৰকাৰৰ কেবিনেটে মহিলাসকলৰ বাবে অন্নপূৰ্ণা আঁচনিত অনুমোদন দিছে। এই আঁচনিৰ অধীনত মহিলাসকলে অহা 1 জুনৰ পৰা মাহে 3000 টকাকৈ লাভ কৰিব। নিৰাপত্তা বিষয়া আৰু চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি পাকিস্তানে পাৰস্পৰিক প্ৰতিৰক্ষা চুক্তিৰ অধীনত ছৌদি আৰৱত প্ৰায় 8000 সৈন্য যুঁজাৰু বিমান আৰু এয়াৰ ডিফেন্স ছিষ্টেম নিয়োগ কৰিছে। ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতে এই পদক্ষেপে দুয়োখন দেশৰ মাজত সামৰিক সহযোগিতা যথেষ্ট গভীৰ কৰি তুলিছে। খেলৰ পৃষ্ঠাত সুদীৰ্ঘ 52 বছৰ অধীৰ অপেক্ষাৰ অন্তত দ্বিতীয়বাৰ ফিফা বিশ্বকাপৰ মূল পৰ্বত খেলাৰ যোগ্যতা অৰ্জন কৰিছে উত্তৰ আমেৰিকাৰ ক্ষুদ্ৰ দেশ হাইটিয়ে। জম্মু কাশ্মীৰত অহা 22 জুনৰ পৰা 26 জুনলৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় টাগ অ' ৱাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া অসমৰ মহিলা দলটো নিৰ্বাচিত কৰা হৈছে। এখন মেচত হাতত ৰাখি প্লে অফত স্থান নিশ্চিত কৰিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে। কালি অনুষ্ঠিত মেচত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে 5 উইকেটত সহজেই জয়লাভ কৰে ছানৰাইজাৰ্ছে। শক্তিশালী জাপানৰ প্ৰত্যাহ্বান ওফৰাই অভিলেখ সংখ্যক 5ম বাৰলৈ AFC 17 বছৰ অনূৰ্ধ মহিলা এছিয়ান কাপৰ খিতাপ জয় কৰিছে উত্তৰ কোৰিয়াই। 5 গ'লৰ থ্ৰিলাৰ মেচ জিকি লীগ তালিকাৰ তৃতীয় স্থান নিশ্চিত কৰিছে মানচেষ্টাৰ ইউনাইটেডে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আৰম্ভ কৰিছো চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।
2: পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ ৰূপালী লহৰ।
3: নমস্কাৰ, ৰূপালী লহৰৰ আজিৰ চিনেমা লটিঘটি। লটিঘটিৰ বিষয়ে আমালৈ লিখি পঠিয়াইছে ৰিমলী বৰকটকীয়ে। লটিঘটি এই কলা বগা ছবিখনে মুক্তি লাভ কৰিছিল 1966 চনত। কামৰূপ চিত্ৰৰ বেনাৰত নিৰ্মিত এই চিনেমাখনৰ কাহিনী, চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা আছিল ডঃ ভূপেন হাজৰিকাৰ। তদুপৰি এই ছবিখনৰ প্ৰযোজনা আৰু সংগীত পৰিচালনাও ডঃ ভূপেন হাজৰিকাই কৰিছিল। চিনেমাৰ চিত্ৰগ্ৰহণ কৰিছিল শক্তি দত্তই আৰু সম্পাদনা কৰিছিল ৰাজ বিহাৰী সিনহাই। প্ৰথমে শুনাবলৈ লৈছো।

লতিঘটি ছবিখনে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ছবিখন আছিল এখন সম্পূৰ্ণ ব্যংগাত্মক ছবি। এই ছবিখনত ফিল্ম উইদিন ফিল্ম এই কলাৰ প্ৰয়োগ কৰা হৈছিল, যি অসমীয়া চিনেমাত প্ৰথম আছিল। পিছে দুখৰ বিষয় যে ডক্টৰ ভূপেন হাজৰিকাই সেই স্বীকৃতি নাপালে। পৰৱৰ্তী সময়ত অৰ্থাৎ 1980 চনত মৃণাল সেনে বাংলা ছবি আকালেৰ সন্ধানীত এই কলাৰ প্ৰয়োগ কৰিছিল।

0: জনক খাও পিলে নহয় জাতি কুল ভ্রষ্ট শ্রীরাক্ষীমন্ত শ্রীরাক্ষীমন্ত।
1: লটিঘটি চিনেমাখনত অভিনয় কৰিছিল বিজয় শংকৰ, বিদ্যা ৰাও, কুলদাকুমাৰ ভট্টাচাৰ্য, ৰত্ন ওজা, জয়ন্ত হাজৰিকা, হৰিনাৰায়ণ দাস, মনীষা সেনগুপ্তা, যি পাছলৈ মনীষা হাজৰিকা হৈছিল, আৰু শৰৎ দাস আদিয়ে। দুৰ্নীতিপৰায়ণ ব্যৱসায়ী ৰামনাথ মহাজনৰ অজস্ৰ টকা। তেওঁৰ পুত্ৰ মদন কুমাৰে বলিউডৰ লেখীয়া অসমীয়া ছবি নিৰ্মাণ কৰিবলৈ বিচৰাত দেউতাকে টকা দিয়ে আৰু ভালদৰে টকা ঘটা চিনেমা নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে। পুত্ৰই কথামতেই লটিঘটি নামৰ এটি কোম্পানী গঠন কৰে আৰু কলিকতালৈ চিত্ৰগ্ৰহণ কৰিবলৈ যায়।
2: কনকট লটি ঘটি কেন ভৈল কাল খোজত নিমিলালে খোজ জীৱন।

টকাৰ অভাৱ আৰু প্ৰযোজকৰ পৰা অহা ব্যৱসায়িক হেঁচাৰ বাবে সুস্থ বিচাৰবুদ্ধিৰ পৰিচালকেও ছবিৰ চিত্ৰনাট্যলৈ পৰিৱৰ্তন আনে। লতিঘটি চিনেমাখনত ডক্টৰ ভূপেন হাজৰিকাই এইদৰেই ছবিৰ মাজত ছবিৰ উপস্থাপন কৰিছিল। ছবিখনত শেষৰ প্ৰশ্নটি দৰ্শকলৈ বুলি আগবঢ়াই দিছিল যে সাংস্কৃতিক জগতখনকো কোনোবাই ব্যৱসায়িক মুনাফা লাভৰ বাবে ব্যৱহাৰ কৰাটো কিমান দিনলৈ চলি থাকিব।

আদৰৰ শ্ৰোতা, আজিৰ ৰূপালী লহৰ ইমানতে সামৰিবৰ সময় হ'ল। আজিৰ ৰূপালী লহৰৰ কথাংশ ৰচনা আছিল ৰিমলী বৰকটকীৰ।

0: ৰূপালী লহৰ চিনেমা গীতৰ বিশেষ অনুষ্ঠানটি শুনিলে। পৰিৱেশন আৰু প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়,
2: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
3: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
6: অচিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
7: জানি ৰক, সতৰ্ক হৈ ৰক।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: অগ্নিযুগৰ গান।
5: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
6: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
5: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
4: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
6: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকিব। আজিৰ বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰা হ'ব। তদুপৰি বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হ'ব। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছতে এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 24 মেলৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত কালি পৰিষদৰ 1 নম্বৰ সংমণ্ডলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। অধিসূচনা অনুসৰি 30 মে পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। নিৰ্ধাৰিত সময়ত সকলো বিদ্যালয়ক ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। পৰৱৰ্তী সময়ত পঞ্জীয়নৰ সময় বৃদ্ধি কৰা নহ'ব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। আনহাতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ বাবে কোনো বাধা নাথাকিব বুলি এখন জাননী জাৰি কৰিছে। অৱশ্যে বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ সুবিধা সংশ্লিষ্ট বিদ্যালয়খনত থাকিব লাগিব বুলিও জাননীখনত স্পষ্ট কৰি দিয়া হৈছে। ইতিমধ্যে 2026-27 শৈক্ষিক বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। যিসকল শিক্ষাৰ্থীয়ে দুয়োটা বিষয় ইংৰাজী মাধ্যমত পঢ়িব বিচাৰে তেওঁলোকৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়াত কোনো সাল সলনি কৰাৰ প্ৰয়োজন নহয় বুলিও পৰিষদে জনাইছে। দেশৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাৰ আটাইকেইটা উন্নয়ন খণ্ডতে কালি কেন্দ্ৰীয় চৰকাৰৰ জনভাগিদাৰী সপ্তাহৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত এই দেশজোৰা উদ্যমৰ লক্ষ্য হৈছে জনজাতীয় লোকসকলৰ বাবে থকা কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে সজাগতা সৃষ্টি আৰু ক্ষেত্ৰ প্ৰচাৰ তথা সেৱা প্ৰদান শিবিৰৰ জৰিয়তে হিতাধিকাৰীসকলৰ পৰিপূৰ্ণতা নিশ্চিত কৰে। অহা 25 মে পৰ্যন্ত চলিবলগীয়া এই অভিযানৰ সময়ছোৱাত মূলতঃ জনজাতীয় লোকসকলৰ বাবে স্বাস্থ্য পৰীক্ষা, পুষ্টি আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ বাৰ্তা প্ৰেৰণ, অভিযোগ নিৰাময়, জীৱিকা প্ৰসাৰ আদি খণ্ডসমূহত গুৰুত্ব আৰোপ কৰা হ'ব।

0: পঞ্চায়তৰ গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাক অন্তৱৰ্তীকালীন ব্যৱস্থা হিচাপে সংসদীয় পৰিক্ৰমা বিভাগৰ কাম কাজ চোৱা চিতা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই নিৰ্দেশনা জাৰি কৰিছে। যোৰহাট জিলাৰ বৰহোলা আৰক্ষী চকীৰ এটা দলে কালি দুজন মাদকদ্ৰব্য সৰবৰাহকাৰীক আটক কৰে। দলটোৱে সৰবৰাহকাৰী দুজনৰ পৰা নিষিদ্ধ দ্ৰব্য জব্দ কৰে। ঘটনা সন্দৰ্ভত পৰৱৰ্তী আইনী প্ৰক্ৰিয়া অব্যাহত আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল নিৰ্বাচন সন্দৰ্ভত BCCIৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। অসম ক্ৰিকেট সংস্থাৰ কাৰ্যালয়ত বিয়লি 4 বজাত বৈঠকখন আৰম্ভ হ'ব। আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাটোত ভাৰতীয় দলটোৱে এখন টেষ্ট মেচ আৰু 3খন এদিনীয়া মেচ খেলিব। বৈঠকৰ অন্তত দল ঘোষণাৰ বাবে BCCIয়ে সংবাদমেল সম্বোধন নকৰে। বিপৰীতে BCCIয়ে বিশেষ লিংকৰ জৰিয়তে নিৰ্বাচিত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰিব। ছানৰাইজাৰ্ছ হায়দৰাবাদ IPL ক্ৰিকেট প্ৰতিযোগিতাৰ চলিত সংস্কৰণৰ প্লে অফ পৰ্যায়ত উপনীত হৈছে। দলটোৱে যোৱা নিশা চেন্নাইত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰি প্লে অফ স্থান নিশ্চিত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি চেন্নাই দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 180 ৰাণ সংগ্ৰহ কৰে। চেন্নাই ছুপাৰ কিংছৰ হৈ কাৰ্তিক শৰ্মাই সৰ্বাধিক 44 ৰাণৰ বৰঙণি আগবঢ়ায়। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পেট কামিন্ছে 3টা আৰু ছাকিব হুছেইনে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দৰাবাদে 19 অভাৰত 5টা উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ ঈশান কিষাণে 70 আৰু হেনৰি ক্লাছেনে 47 ৰাণৰ বৰঙণি আগবঢ়ায়। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। খেলখনত বিজয়ী হোৱাৰ সুবাদত হায়দৰাবাদে গ্ৰুপ পৰ্যায়ত নিজৰ আৰু এখন খেল বাকী থকা অৱস্থাতে সম্প্ৰতি 16 পইণ্ট লাভ কৰিছে। একেদৰে গুজৰাট টাইটানছ দলটোৱে 16 পইণ্ট লাভ কৰি প্লে অফ স্থান নিশ্চিত কৰিছে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 18 পইণ্টেৰে প্লে অফত উপনীত হৈছে। অৱশ্যে 13খন খেলৰ পৰা এই পৰ্যন্ত 12 পইণ্ট অৰ্জন কৰা চেন্নাই দলটো প্লে অফ পৰ্যায়ত উপনীত হোৱাৰ দৌৰত আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
1: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं जागृति शर्मा। मुख्य समाचार। प्रधानमंत्री नरेंद्र मोदी ने भारत नॉर्वे व्यापार और अनुसंधान शिखर सम्मेलन में भारत EFTA समझौते के तहत 100 अरब अमरीकी डॉलर के निवेश और 10 लाख नौकरियों के सृजन का आह्वान किया। प्रधानमंत्री मोदी आज तीसरे भारत नॉर्डिक शिखर सम्मेलन में सभी 5 नॉर्डिक देशों के नेताओं से मुलाकात करेंगे। रक्षा मंत्री राजनाथ सिंह ने ऑपरेशन सिंदूर को भारत का मजबूत आत्मविश्वासी और सक्षम राष्ट्र बनने का प्रतीक बताया। न्यायमूर्ति यशवंत वर्मा से संबंधित आरोपों की जांच कर रही न्यायाधीश जांच समिति ने लोकसभा अध्यक्ष ओम बिरला को रिपोर्ट सौंपी। पश्चिम बंगाल सरकार ने वित्तीय अनियमितता मामले में RG कर मेडिकल कॉलेज के पूर्व प्राचार्य संदीप घोष पर मुकदमा चलाने की अनुमति दी और IPL क्रिकेट में सनराइजर्स हैदराबाद ने चेन्नई सुपर किंग्स को 5 विकेट से हराकर प्लेऑफ में जगह बनाई। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि भारत और नॉर्वे को व्यापार और आर्थिक साझेदारी समझौते के अंतर्गत 100 अरब अमरीकी डॉलर के निवेश लक्ष्य को प्राप्त करने और भारत में 10 लाख रोजगार सृजित करने के लिए प्रयास करने चाहिए। प्रधानमंत्री कल ओस्लो में आयोजित भारत नॉर्वे व्यापार और अनुसंधान शिखर सम्मेलन को संबोधित कर रहे थे। क्राउन प्रिंस हकॉन और नॉर्वे के प्रधानमंत्री योनिस गहरस्तुर भी इस शिखर सम्मेलन में शामिल हुए। प्रधानमंत्री मोदी ने व्यापार और आर्थिक साझेदारी समझौते TEPA के लागू होने के बाद द्विपक्षीय व्यापार और निवेश में हुई वृद्धि की सराहना की।
2: यूरोपियन फ्री ट्रेड एसोसिएशन के साथ ट्रेड एंड इकोनॉमिक पार्टनरशिप एग्रीमेंट लागू किया। ये यूनिक और स्पेशल एग्रीमेंट हमारे बीच टैलेंट, टेक्नोलॉजी और म्यूचुअल ट्रस्ट का एग्रीमेंट है। इसी एग्रीमेंट के माध्यम से एफ्टा कंट्रीज से भारत में अगले 15 वर्षों में $100 बिलियन इन्वेस्टमेंट और 1 मिलियन जॉब्स क्रिएट करने का लक्ष्य है।
1: प्रधानमंत्री ने भारत के हरित परिवर्तन पर बल देते हुए देश के विकास, बढ़ती ऊर्जा मांग, जलवायु प्रतिबद्धताओं और नवीकरणीय

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰা হৈছে অনিমা ভট্টাচাৰ্যৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা হীৰেণ গোস্বামীৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: হীৰেণ গোস্বামীৰ গীতৰ কথাৰে অনিমা ভট্টাচাৰ্য কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ পুৰুষোত্তম দাস, প্ৰযোজনা জিতেন দেৱৰ।

জিতেন দেৱৰ প্ৰযোজনাৰে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল পুৰুষোত্তম দাসৰ। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক ৰুবি সিংহৰ কণ্ঠৰ এটি গীত, নীলগতে থাকা নাহিবা কাষলৈ নিবিচাৰো প্ৰতিদান। গীতৰ কথা গীতা হাতী কাকতিৰ, প্ৰযোজনা জিতেন দেৱৰ।

0: গীতাহাতী কাকতিৰ গীতৰ কথাৰে ৰবি সিংহৰ কণ্ঠৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী লক্ষী ৰাহাং, গীতিকাৰ কেশৱ মহন্ত, প্ৰযোজনা উৎপল শৰ্মাৰ।

0: লক্ষ্মীৰ আহাঙৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল কেশৱ মহন্তৰ।
1: হাৰ্ট এটেক

অখিল চক্ৰৱৰ্তীৰ গীতৰ ৰচনাৰে সেৱিকা পাঠকৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

এ আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু ৯:১৫ জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অন্তৰ্বৰ্তীকালীন দায়িত্ব অৰ্পণ, দেশৰ অন্যান্য অংশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কেন্দ্ৰীয় চৰকাৰৰ জনভাগিদাৰী সপ্তাহৰ আনুষ্ঠানিক শুভাৰম্ভ, 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল নিৰ্বাচন সন্দৰ্ভত আজি গুৱাহাটীত বি চি চি আইৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু আই পি এলত কালি চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদ প্লে অফ পৰ্যায়ত উপনীত। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকিব। আজিৰ বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰা হ'ব। তদুপৰি বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হ'ব। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাক অন্তৰ্বৰ্তীকালীন ব্যৱস্থা হিচাপে সংসদীয় পৰিক্ৰমা বিভাগৰ কাম কাজ চোৱা চিতা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই নিৰ্দেশনা জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি আৰম্ভ হোৱা তথ্য, শিক্ষা আৰু যোগাযোগ অভিযানৰ অংশস্বৰূপে জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে জনভাগিদাৰী সবচে দূৰ সবচে পেহেলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। চিৰাং জিলাত কালি আৰম্ভ হোৱা এই কাৰ্যসূচীৰ বিষয়ে আমাক সবিশেষ জনাইছে জিলাখনৰ সংবাদদাতা কুঞ্জমোহন ৰয়ে।
1: তথ্য, শিক্ষা আৰু যোগাযোগ অভিযানৰ অংশস্বৰূপে জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে কালিৰ পৰা 7-দিনীয়া কাৰ্যসূচীৰে চিৰাং জিলাতো আৰম্ভ হৈছে জনভাগিদাৰী সবচে দূৰ সবচে পেহলে অৰ্থাৎ জনজাতীয় গৌৰৱ উৎসৱ। চিৰাঙৰ চিল্লি ভিচি ডিচি কাৰ্যালয়ত বহু লোকৰ

0: উপস্থিতিত এই কার্যসূচীর আনুষ্ঠানিক শুভারম্ভ করে চিরাং জেলার জেলা আয়ুক্ত মধুসূদন নাথে। অহা 25 মে লৈকে চলিবলগীয়া এই বিশেষ সপ্তাহত জনজাতীয় লোকসকলের বাবে থকা বিভিন্ন সরকারি কল্যাণমূলক আসনির সন্দর্ভত ব্যাপক সজাগতা সৃষ্টি করার লগতে এই আসনির অধীনত সকল গাঁওতে বিশেষ হিতাধিকারী সংযুক্তকরণ শিবির অনুষ্ঠিত করা হব। অনুষ্ঠানত জেলা আয়ুক্ত মধুসূদন নাথর লগতে চিরাং জেলার বিদ্যালয়সমূহ পরিদর্শক বিজয় বিষ্ণব, চিরাং জেলার গ্রামোন্নয়ন বিভাগের প্রকল্প সঞ্চালক অরবিন্দ রাভা, কেবাজনো অতিরিক্ত আয়ুক্ত আর স্থানীয় ফিসিডিসির সভাপতিকে ধরে নেতৃবৃন্দ উপস্থিত থাকতে বহুসংখ্যক জনজাতীয় রাইজ উপস্থিত থাকে।
1: নগাঁও জেলাতো কালি জনজাতীয় লোকসকলৰ মাজত চৰকাৰী বিভিন্ন কল্যাণমূলক আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জনভাগিদাৰী অভিযানৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ সহকাৰী আয়ুক্ত প্ৰিয়ংকা কাশ্যপে অধ্যক্ষতা কৰে। বৈঠকত জিলাখনৰ সকলো খণ্ড উন্নয়ন বিষয়া উপস্থিত থাকে। এই বিশেষ অভিযানৰ অধীনত জিলাখনত অৰিয়েণ্টেচন ড্ৰাইভ, এণ্টাইটেলমেণ্ট ড্ৰাইভ, সৰ্বাংগীন সুবিধা প্ৰদান শিবিৰ আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ লগতে গ্ৰামাঞ্চলৰ ৰাইজৰ সৈতে পোনপটীয়া যোগাযোগৰ বাবে ভিলেজ ইমাৰ্চন ড্ৰাইভ আৰু জনসাধাৰণৰ ওজৰ আপত্তিৰ দ্ৰুত নিষ্পত্তি তথা ক্ষিপ্ৰ সমাধানৰ উদ্দেশ্যে জনশুনানি আদি বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ডিব্ৰুগড় জিলাতো কালি দেশজোৰা এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অভিযানৰ ৰূপায়ণ কৌশল, আন্তঃবিভাগীয় সমন্বয়, প্ৰচাৰ কাৰ্যসূচী আৰু নথিপত্ৰ প্ৰস্তুতকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ অধীনত গছপুলি ৰোপণ অভিযান, ক্ষেত্ৰভিত্তিক গাঁও পৰিদৰ্শন, জনশুনানি তথা অভিযোগ নিষ্পত্তি, স্বাস্থ্য শিবিৰ, প্ৰতিষেধক প্ৰদান শিবিৰকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মৰিগাঁও জিলাত আয়ুক্ত কাৰ্যালয়ত কালি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। অভিযানৰ অধীনত অহা 25 মেলৈকে ভালেমান সজাগতা আৰু কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অভিযানৰ অংশ হিচাপে ৰক্তদান শিবিৰ, স্বাস্থ্য শিবিৰ আৰু গছপুলি ৰোপণ অভিযান ৰূপায়ণ কৰা হ'ব। যোগ্য হিতাধিকাৰীসকলক বিভিন্ন সুবিধা প্ৰদানৰ বাবে জিলাখনৰ 4টা উন্নয়ন খণ্ড কপিলি, মায়ং, ভুৰবন্ধা আৰু ভুৰাগাঁৱৰ 68খন জনজাতীয় গাঁও শিবিৰ মুকলি কৰা হ'ব। গোৱালপাৰা জিলাৰ আমজোঙাত কালি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দুধনৈ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা ৰাভা আছাম স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলাখনৰ ৰংজুলি, দুধনৈ, শ্ৰী সূৰ্যগিৰি, পাইকান, বালিজান আৰু লক্ষীপুৰ উন্নয়ন খণ্ডৰ অভিযানত কাৰ্যসূচী লোৱা হ'ব। দৰং জিলাতো কালি জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক কাৰ্যসূচী আৰম্ভ হয়। জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত উদ্বোধনী অনুষ্ঠানত উন্নয়ন আয়ুক্ত দেৱজিৎ বৰুৱাই কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। অভিযানৰ অধীনত স্বাস্থ্য, শিক্ষা, পুষ্টি, সামাজিক সুৰক্ষা, বিশুদ্ধ খোৱাপানীৰ যোগান, জীৱিকাৰ সৃষ্টিৰ সুযোগ আদিত গুৰুত্ব আৰোপ কৰা হয়। ধেমাজি জিলাতো কালি জিলাখনৰ আটাইকেইটা উন্নয়ন খণ্ডতে কেন্দ্ৰীয় চৰকাৰৰ জনভাগিদাৰী সপ্তাহৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 24 মেলৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত কালি পৰিষদৰ 1 নম্বৰ সংমণ্ডলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। অধিসূচনা অনুসৰি 30 মে পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। নিৰ্ধাৰিত সময়ত সকলো বিদ্যালয়ক ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। আনহাতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ বাবে কোনো বাধা নাথাকিব বুলি এখন জাননী জাৰি কৰিছে। অৱশ্যে বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ সুবিধা সংশ্লিষ্ট বিদ্যালয়খনত থাকিব লাগিব বুলিও জাননীখনত স্পষ্ট কৰি দিয়া হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাৰ অন্তত ডঃ শৰ্মাই সামগ্ৰীৰ মূল্যৰ ভাৰসাম্য ৰাখিবলৈ আৰু যিকোনো সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। এই নিৰ্দেশনা অনুসৰি জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠকৰ আহান, দোকান আৰু পাইকাৰী বিপণীসমূহত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা, জিলা আয়ুক্ত, চেম্বাৰ আৰু বাণিজ্যিক সংস্থাসমূহৰ মাজত সাপ্তাহিক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিবলৈ দিয়া আদি অন্যতম। তদুপৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণৰ আঁসোৱাহ দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত গুৰুত্ব আৰোপ কৰে। ভূটানৰ ৰজা জিগমে খেছাৰ নিয়ামগাল ৱাংচুকে এন ডি এ চৰকাৰে একেৰাহে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰা উপলক্ষে

0: কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা আৰু অভিনন্দন জনায়। ভূটানৰ নৃপতিগৰাকীয়ে এটা ব্যক্তিগত বাৰ্তাযোগে শুভেচ্ছা জনোৱাৰ কথা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। ভূটানৰ ৰজাই আন্তৰিকতা আৰু সদ্ভাৱনাৰে পঠোৱা ব্যক্তিগত বাৰ্তাই ভাৰত ভূটান বন্ধুত্বৰ গভীৰতাক পুনৰ প্ৰতিফলিত কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই লগতে প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰী মোদী আৰু চুবুৰীয়া বন্ধুৰাষ্ট্ৰৰ নৃপতিগৰাকীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত ভূটান সম্পৰ্কই নতুন শিখৰ স্পৰ্শ কৰিছে। এই সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে দক্ষিণ পূব এছিয়া অঞ্চলৰ বিকাশ আৰু সমৃদ্ধিৰ নতুন দিশ উন্মোচনৰ সেতু বন্ধনৰ ভূমিকা পালন কৰিবলৈ অসম সদায়ে আগ্ৰহী আৰু প্ৰস্তুত বুলিও একেটা বাৰ্তাতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। সম্ভাব্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাসমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি সন্ধিয়া উত্তৰ লখিমপুৰ নগৰত জৰুৰীকালীন অনুশীলনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে জাৰি কৰা জাননী অনুসৰি আজি সন্ধিয়া 6:15ৰ পৰা 7:15ৰ ভিতৰত এই প্ৰস্তুতিমূলক আখৰা কৰা হ'ব। নগাঁও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ৰূপায়িত হৈ থকা দুখন অভিলাষী আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত কালি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। স্বচ্ছ ভাৰত মিছন, গ্ৰামীণ আৰু জনজীৱন মিছনৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে নগাঁৱৰ অতিৰিক্ত জিলা আয়ুক্ত দীপংকৰ বৰ্মনৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আঁচনিসমূহৰ অগ্ৰগতিৰ খতিয়ান লোৱা হয়। বৈঠকত সহকাৰী আয়ুক্ত প্ৰিয়ংকা কাশ্যপৰ লগতে নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলীয় অভিযন্তা, কনিষ্ঠ অভিযন্তা আৰু অন্যান্য বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল নিৰ্বাচন সন্দৰ্ভত BCCIৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত বিয়লি 4 বজাত বৈঠকখন আৰম্ভ হ'ব। আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাটোত ভাৰতীয় দলটোৱে এখন টেষ্ট মেচ আৰু 3খন এদিনীয়া মেচ খেলিব। বৈঠকৰ অন্তত দল ঘোষণাৰ বাবে BCCIয়ে সংবাদমেল সম্বোধন নকৰে। বিপৰীতে BCCIয়ে বিশেষ লিংকৰ জৰিয়তে নিৰ্বাচিত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰিব। ছানৰাইজাৰ্ছ হায়দৰাবাদ IPL ক্ৰিকেট প্ৰতিযোগিতাৰ চলিত সংস্কৰণৰ প্লে অফ পৰ্যায়ত উপনীত হৈছে। দলটোৱে যোৱা নিশা চেন্নাইত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰি প্লে অফত স্থান নিশ্চিত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি চেন্নাইয়ে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 180 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ কাৰ্তিক শৰ্মাই সৰ্বাধিক 44 ৰাণৰ বৰঙণি আগবঢ়ায়। হায়দৰাবাদৰ পেট কামিন্ছে 3টা আৰু ছাকিৰ হুছেইনে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দৰাবাদে 19 অভাৰত 5টা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ ঈশান কিষাণে 70 আৰু হেনৰিক ক্লাছেনে 47 ৰাণৰ বৰঙণি আগবঢ়ায়। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। খেলখনত বিজয়ী হোৱাৰ সুবাদত হায়দৰাবাদে গ্ৰুপ পৰ্যায়ত নিজৰ আৰু এখন খেল বাকী থকা অৱস্থাতে সম্প্ৰতি 16 পইণ্ট লাভ কৰিছে। একেদৰে গুজৰাট টাইটানছ দলটোৱেও 16 পইণ্ট লাভ কৰি প্লে অফত স্থান নিশ্চিত কৰিছে। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 18 পইণ্টেৰে প্লে অফত উপনীত হৈছে। অৱশ্যে 13খন খেলৰ পৰা এই পৰ্যন্ত 12 পইণ্ট অৰ্জন কৰা চেন্নাইৰ দলটো প্লে অফ পৰ্যায়ত উপনীত হোৱাৰ দৌৰত আছে। প্ৰতিযোগিতাত আজি জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: যুদ্ধৰ পৰিস্থিতিৰ মাজতে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম বেৰেলত 111 ডলাৰৰ বৃদ্ধি, 1 ডলাৰত হলগৈ 96.39 টকা। গভীৰ সংকটত বিশ্বৰ তৈল ভাণ্ডাৰ, ডঃ হিমন্ত বিশ্ব শৰ্মালৈ ভাৰত চাণক্য বঁটা। ঘৰুৱা সংযোগত 50%, ঔদ্যোগিক সংযোগত 100% পৰ্যন্ত বিদ্যুৎ মাচুল বৃদ্ধিৰ সম্ভাৱনা আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত স্থান লাভ কৰিছে। জলমেত্ৰ সম্পৰ্কীয় বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশজোৰা প্ৰকল্পৰ প্ৰথম পৰ্যায়তে গুৱাহাটী মহানগৰ অন্তৰ্ভুক্ত হোৱাৰ বিষয়ে অৱগত কৰাৰ বাতৰি দৈনিক অসম কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অস্বাভাৱিকভাৱে দাম বৃদ্ধি কৰা বিপণীৰ বাতিল হ'ব অনুজ্ঞাপত্ৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰত বজাৰৰ পৰিস্থিতিলৈ অনুষ্ঠিত পৰ্যালোচনা বৈঠকত এই নিৰ্দেশ দিয়াৰ বাতৰি দৈনিক জনমভূমি আৰু দি আছাম ট্ৰিবিউন কাকত দুখনে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নৰৱেৰ সৰ্বোচ্চ সন্মান দ্য ৰয়েল নৰৱেয়ান অৰ্ডাৰ অব মেৰিট প্ৰদান কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা আৰু

0: দ্য চেণ্টিনেল কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ইংৰাজী মাধ্যমতো পঢ়িব পাৰিব গণিত বিজ্ঞান। বিদ্যালয় শিক্ষা পৰিষদৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ। দেশৰ চিকিৎসা বিজ্ঞানে হাওঁফাওঁৰ কৰ্কট ৰোগ নিৰাময়ৰ ঔষধ টেচেণ্ট্ৰিক মুকলি কৰাৰ গুৰুত্বপূৰ্ণ বাতৰি এটা অসমীয়া খবৰ কাকতখনে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ মৰমী কাশ্যপ। শিৱসাগৰ জিলাৰ বৰপাত্ৰ দৌল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ছিলভিয়া ছালমা চুলতানাই কালি বেংগালুৰুত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 64 বছৰ। তেওঁ অৰুণোদয় সাহিত্য সভাৰ লগতে স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2-1 জাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ 4ৰ্দশ বৈঠক, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অন্তৰ্বৰ্তীকালীন দায়িত্ব অৰ্পণ, দেশৰ অন্যান্য অংশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কেন্দ্ৰীয় চৰকাৰৰ জনভাগিদাৰী সপ্তাহৰ আনুষ্ঠানিক শুভাৰম্ভ, 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল নিৰ্বাচন সন্দৰ্ভত আজি গুৱাহাটীত BCCIৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু IPLত কালি চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদ প্লে অফ পৰ্যায়ত উপনীত। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আপোনাক আদৰণি জনাইছো। আজিৰ জিলাৰ ৰেহৰূপ অনুষ্ঠানত শুনক কাৰ্বি আংলং জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে আমাৰ সংবাদদাতা কাংবুৰা সিংনাৰ। অসমৰ পাহাৰীয়া জিলাখনৰ লগতে ইয়াৰ কেইবাখনো চুবুৰীয়া জিলা তথা ৰাজ্যৰ জনসাধাৰণৰ বাবে ডিফু কৰ্কট কেন্দ্ৰই আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। দুটা পৰ্যায়ত চিকিৎসা সেৱা উপলব্ধ থকা ডিফু কৰ্কট কেন্দ্ৰত চিকিৎসা সেৱা আৰম্ভ হয় চলিত বছৰৰ মাৰ্চ মাহৰ পৰা। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: অসমৰ পাহাৰীয়া জিলাখনৰ কেঞ্চাৰ ৰোগী আৰু অভিভাৱকসকলৰ বাবে ডিফু কেঞ্চাৰ চেণ্টাৰে এক সুখবৰ কঢ়িয়াই আনিছে। চলিত বছৰৰ 13 মাৰ্চ তাৰিখে জিলাখনৰ জনসাধাৰণৰ বাবে উৎসৰ্গিত ডিফু কেঞ্চাৰ চেণ্টাৰৰ প্ৰাথমিক পৰ্যায় দুৰাৰোগ্য ৰোগৰ চিকিৎসা সেৱাসমূহ আৰম্ভ হয়। সম্প্ৰতি ডিফু কেঞ্চাৰ চেণ্টাৰৰ দৈনন্দিন সেৱাৰ কেমোথেৰাপি, ফাৰ্মাচী, জৰুৰীকালীন সেৱা, পৰীক্ষাগাৰ, এক্সৰে আৰু কেঞ্চাৰ ৰোগৰ পৰীক্ষা সুবিধা আছে বুলি সংশ্লিষ্ট চেণ্টাৰৰ পৰামৰ্শদাতা চিকিৎসকে এই কথাষাৰ জানিব দিয়ে। চিকিৎসকগৰাকীয়ে কয় যে পৰৱৰ্তী সময়ত ডিফু লেভেল 2 চেণ্টাৰত চাৰ্জিকেল অংকলজি, ৰেডিঅ'লজি, নিউক্লিয়াৰ মেডিচিন, ৰেডিয়েশ্যন অংকলজি আৰু অন্যান্য সেৱাসমূহ আৰম্ভ হ'ব। তেওঁ লগতে কয় যে এই চেণ্টাৰত 2026 জানুৱাৰীলৈকে 740 ৰোগীসকলৰ নাম পঞ্জীয়নভুক্ত হৈছে বুলি উল্লেখ কৰি পুনৰ কয় যে চৰকাৰৰ PMJAY আৰু MMJAY অধীনত নগদবিহীন চিকিৎসা সেৱাৰ উপলব্ধ আছে। ডিফু কেঞ্চাৰ চেণ্টাৰত সাধাৰণতে স্তন মুখত হোৱা কেঞ্চাৰ ৰোগী সৰ্বাধিক বুলি এগৰাকী স্বাস্থ্যকৰ্মীয়ে জানিব দিয়ে। তেওঁ লগতে দুৰাৰোগ্য কেঞ্চাৰ ৰোগৰ সম্পৰ্কে ৰাইজক সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে জিলাখনত এলানি সজাগতা কাৰ্যসূচী গ্ৰহণ কৰি থকাৰ কথাও জানিব দিয়ে। উল্লেখযোগ্য যে এই কেন্দ্ৰ স্থাপন হোৱাৰ লগতে জিলাখনৰ কেঞ্চাৰ ৰোগীসকলৰ অভিভাৱকে গাঁঠিৰ ধন ভাঙি সুদূৰ চেন্নাই, মুম্বাই, দিল্লী আৰু গুৱাহাটীত গৈ চিকিৎসা কৰিবলগীয়া হৈছিল।
1: IIT গুৱাহাটীৰ উদ্যোগত আৰু আইকাৰ আটাৰী জন গুৱাহাটী, কৃষি বিজ্ঞান কেন্দ্ৰ KVK, কাৰ্বি আংলং আৰু ডিমা হাছাৰ সহযোগত 15 মে'ত কাৰ্বি আংলং জিলাৰ আমলখীৰ কৃষি বিজ্ঞান কেন্দ্ৰত এদিনীয়া কাৰ্যসূচীৰে

0: ছয়েল অৰ্গেনিক কাৰ্বন ডিটেকচন শীৰ্ষক প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়। এই সন্দৰ্ভত আমাৰ সংবাদদাতাৰ এই প্ৰতিবেদন।
1: কাৰ্বি আংলং আৰু ডিমা হাছাও খেতিয়ক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই পৰীক্ষণত আই আই টি গুৱাহাটীৰ ডক্টৰ সুদীপ মিত্ৰ, আইকাৰ আটাৰী গুৱাহাটীৰ ডক্টৰ নাৰায়ণ চন্দ্ৰ চাহু আৰু কে ভি কে ডিমা হাছাও মুখ্য বিজ্ঞানী ডক্টৰ অৰ্ধেন্দু চক্ৰৱৰ্তীয়ে কৃষিৰ উৎপাদনৰ ভূমি স্বাস্থ্য অপৰিসীম ভূমিকা আৰু গুৰুত্বপূৰ্ণ সম্পৰ্কে আলোকপাত কৰে। পৰীক্ষণৰ অংশ হিচাপে দুয়োখন জিলাৰ কৃষকসকলৰ মাজত কাৰ্বন নিষ্কাশনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰা হয়। কাৰ্যসূচীত উপস্থিত থকা জিলা আয়ুক্ত আৰণ্য শইকীয়াই এই প্ৰশিক্ষণৰ জৰিয়তে দুয়োখন জিলাৰ কৃষিখণ্ডত উৎপাদন উন্নত হ'ব বুলি আশা প্ৰকাশ কৰে। কৃষি বিজ্ঞান কেন্দ্ৰ কাৰ্বি আংলঙৰ মুখ্য বিজ্ঞানী ডক্টৰ মনোজ কুমাৰ দলেৰ প্ৰমুখ্যে সংশ্লিষ্ট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয় বিশেষজ্ঞ বিজ্ঞানীসকল উপস্থিত থাকে।
0: কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষী থানাৰ অন্তৰ্গত মনোৰম লাংবুক জলপ্ৰপাতৰ সমীপত অসমৰ দ্বিতীয়খন সৈনিক স্কুল নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই উপলক্ষে কেন্দ্ৰীয় চৰকাৰে 375 কোটি টকা এই স্কুল নিৰ্মাণৰ বাবে আবণ্টন দিছে। এই বিষয়ে জনাইছে আমাৰ সংবাদদাতাই।
1: কাৰ্বি আংলং জিলাৰ লাংবুকু নামৰ প্ৰাকৃতিক মনোৰম এলেকাত অসমৰ দ্বিতীয়খন সৈনিক স্কুল নিৰ্মাণ কৰিবলগীয়া স্থানত বুজ লোৱা উদ্দেশ্যে ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল তথা কাৰ্বি আংলং জিলাত নকৈ নিৰ্মাণ হ'ব লগা লাংবুকু সৈনিক স্কুল নিৰ্মাণ সমিতিৰ অধ্যক্ষ ৰাণা প্ৰতাপ কলিতাই কাৰ্বি আংলঙত ভ্ৰমণ কৰে। ডিপুত উপস্থিত হোৱাৰ সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেলগৰাকীয়ে জিলাখনক দ্বিতীয়খন সৈনিক স্কুল নিৰ্মাণৰ সন্দৰ্ভত 16 মে'ত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙক সাক্ষাৎ কৰে। মুখ্য কাৰ্যবাহী সদস্যৰ ডিভোচিত চৰকাৰী আবাহত মিলিত হোৱাৰ আলোচনাত আগন্তুক 2 বছৰৰ ভিতৰত লাংবুকু সৈনিক স্কুল নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ কথা আলোচনা বিলোচনা কৰাৰ লগতে মাঞ্জাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সৈনিক স্কুললৈ যোৱাৰ 7 কিলোমিটাৰ দূৰত্ব পথৰ নিৰ্মাণ সন্দৰ্ভতো আলোচনা কৰা হয়।
0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনিলে কাৰ্বি আংলং জিলাৰ ৰেহৰূপ। প্ৰিয় শ্ৰোতা, কাইলৈ এই একে সময়তে আন এখন জিলাৰ ৰেহৰূপ লৈ আহিম। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি কাম কাৰ্বি আংলং জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা কাংবুৰা সিংনাৰক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত।
1: এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আগবঢ়াইছো লাইভ ফোন ইন কল্পটোৰো। শ্ৰোতাসকল, আপোনালোকৰ অনুৰোধৰ গীতটিৰ বাবে আমালৈ ফোন কৰক এই দুটি নম্বৰত, 03612661876 আৰু 03612662325। ষ্টুডিঅ'ত মই অনামিকা বৰদলৈ বৰুৱা, মোৰ সৈতে আছে সংগীতা দাস। অনুষ্ঠানটি আৰম্ভ কৰিছো ভূপেন হাজৰিকা আৰু সুমন কল্যাণপুৰৰ কণ্ঠত চিকমিক বিজুলী ছবিখনৰ পৰা মোৰ ভাল লগা এটি গীতেৰে। আশা কৰিছো গীতটি শুনি আপোনালোকেও ভাল পাব।

0: ভূপেন হাজৰিকা আৰু সুমন কল্যাণপুৰৰ কণ্ঠত চিকমিক বিজুলী ছবিৰ গীতটি শুনিলে। প্ৰথমগৰাকী শ্ৰোতাৰ সৈতে সংযুক্ত হৈছোঁ। হেল্ল' হেল্ল' হেল্ল'
1: হেল্ল'
0: হয়, কোনে ক'লে আৰু ক'ৰ পৰা ক'লে? হয় হয়, ভালে আছেনে? আছো আছো, ভালে আছো। আপুনি কোনটো গীত শুনিব বিচাৰিব? আচ্ছা, গানটো ভাল পায় আপুনি? মৌচুমী চহৰীয়াৰ গান শুনি ভাল পায় চাগে? ভাল পায়। হয়, এতিয়া কিহত ব্যস্ত হৈ আছে আপুনি? এতিয়া দোকানতে আছে বাৰু? আপোনাৰ গীতটো পাইছোঁ আমি। হয় কওকচোন। বাৰু, ভাল লাগিল। আপোনাৰ লগতে আপোনাৰ প্ৰিয় শ্ৰোতাসকললৈ আমি আমাৰ এই গীতটি আগবঢ়াইছোঁ। শুনক, ধন্যবাদ। হয়।

0: আন এগৰাকী শ্ৰোতাৰ ফোনটো লৈ লৈছো। হেল্ল'
1: হেল্ল'
0: হয়
1: নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, কোনে ক'লে আপুনি?
1: মই অমল বসুমতাৰী ক'লো, ৰঙাপাৰা পৰা বাইদেউ।
0: হয় হয়, ভালে আছেনে?
1: হয় ভালে আছো। আজি এইকেইদিনমান মানে বৰষুণ দি আছিলে, আজি ৰ'দ মানে
0: আজি ৰ'দ দিছে নেকি?
1: হয়,
0: পানী হয় নেকি? পানী হৈছে নেকি বৰষুণ দিয়াৰ কাৰণে? পানীখিনি শুকাই যায়গে। অকমান ওপৰত নেকি পথাৰখন? ওখ নেকি?
1: বেছি ওখ নহয়, তথাপিও মানে আমাৰ এইখিনিতো অলপ প্লেনে ধৰিব পাৰে, তথাপিও মানে বিভিন্ন নদীবিলাক মানে ওচৰত নাই যে তাৰ কাৰণে
0: শুকাই যায়,
1: পানী নহয়। আৰু ওচৰত পুখুৰীবিলাকত পানী হলেহে মানে ধান চান লগাব পাৰে।
0: হয়, এনেই আপোনালোকে এতিয়া বৰষুণ নহলে কৃত্ৰিমভাৱে পানী দিবলগীয়া হয়?
1: হয়, খেতি কৰিবই নোৱাৰা হৈ যায় মানে বৰষুণ
0: নাথাকিলে। হয়, পানীৰ ব্যৱস্থা কি কৰে?

0: পানীৰ ব্যৱস্থা এই বৰষুণত যে পুখুৰী, ডাঙৰ ডাঙৰ পুখুৰী আছে, এইবিলাকত মানে বৰষুণত পানীটো কিবা জমা কৰি ৰাখে, তাৰপিছত ইয়াৰ পানী যোগতে মানে ধান লগোৱা কিবা লগোৱা মানে ইউজ কৰে আৰু।
1: হয়, আপোনাক মই সোধাই নাই, আপোনাৰ শুনি আপুনি কোনটো গীত শুনিব বিচাৰিব?
0: সংগীতা বৰঠাকুৰ বাইদেউৰ এটা গীত শুনে দিলে হ'ব।
1: হয় বাৰু, আমি গীতটো বিচাৰিছোঁ। এতিয়া আপুনি কি কৰি আছে?
0: বৰ্তমান মই এতিয়া গা ধুই পেলাই আমাৰ ৰাজহুৱা মন্দিৰত যাব ওলাইছোঁ, বাথৌ মন্দিৰত।
1: বাথৌ মন্দিৰত হয়,
0: আজি আৰু হ'ব চাৰে 10টাৰ পৰা।
1: হয়, মঙলবাৰে হয় নহয়?
0: হয় হয়, মঙলবাৰে, সদায় মঙলবাৰে হৈ থাকে।
1: হয় হয় বাৰু, ভাল লাগিল।
0: পনীন কলপুতুৰটো শুনি পেলাই যাওঁ আৰু মই।
1: আপোনাৰ অনুৰোধৰ গীতটি আমি পাইছোঁ।
0: আমি কিছুমান ছটাৰ নাম ল'ব পাৰিম বাইদেউ?
1: কওক কওক।
0: প্ৰথমতে আপোনালৈও স্বাগত দিলোঁ।
1: হয়, ধন্যবাদ।
0: আৰু মোৰ ভণ্টি গোৱালপাৰাৰ পৰা কাঞ্চন হাজং কণ্টি, আৰু প্ৰিয়ংকা শৰ্মা, সোণমণি কলিতা, আৰু ইফালে আমাৰ মইনা কলিতা বাইদেউ,
1: সুৰম
0: কলিতা, আৰু অমিয়া দৈমাৰী, আৰু মাধুবীনাথ, বিনি দেৱী, আৰু অলপ আগতে কল কৰিছিলে বনবাসী মণ্ডল, আৰু কিতাব আলী, হাজৰা বেগম, আৰু নয়নজ্যোতি হাজৰিকা, সকলোলৈকে মই গানটো শুনাব বিচাৰিছোঁ।
1: বাৰু, আপোনাৰ অনুৰোধৰ গীতটি আমি শুনাইছোঁ, আপোনাৰ শ্ৰোতাসকলেও হয়তো শুনিব। ধন্যবাদ আমালৈ ফোন কৰাৰ কাৰণে। ফোন কৰি থাকিব দেই।
0: হয়, ঠিক আছে।
1: হয়, ভাল লাগিল।

0: সংগীতা বৰঠাকুৰৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আন এগৰাকী শ্ৰোতাৰ সৈতে সংযুক্ত হৈছো। হেল্ল' সুপ্ৰভাত, আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে?
5: মই মঞ্জুলাকে কৈছো, গুৱাহাটী কলিতা কৈছো, গণেশনগৰ পৰা।
0: হ, আগতে ফোন কৰিছেনে?
5: হয়, আগতে
0: বহুত বাৰ কৰিছে। আপুনি আমাৰ নিয়মীয়া শ্ৰোতা নহয় জানো? আপুনি কোনটো গান শুনিব আজি?
5: জুবিন গাৰ্গৰ কণ্ঠত জয় জয় এই গীতটি শুনিব বিচাৰিছো।
0: বাৰু, আমি গীতটি বিচাৰিছো। এতিয়া আপুনি কিহত ব্যস্ত হৈ আছে?
5: মই চিলাই কৰো।
0: হয়, কিহৰ চিলাই কৰে আপুনি, মানে আপোনাৰ নিজৰ
5: মেখেলা চাদৰ?
0: হয়,
5: ব্লাউজ।
0: অ, ঘৰতে কৰেনে আপোনাৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে?
5: হয়, ঘৰতে কৰো।
0: হয়, কিমান দিনৰ পৰা কৰি আছে?
5: বহু বছৰ।
0: কোনখিনিতে থাকো বুলি ক'লে আপুনি?
5: মই কলিতা কুচি গণেশনগৰত থাকো।
0: হয়, বাৰু, আপুনি হয়তো ব্যস্ত হৈও আছে, গান শুনি শুনি কাম কৰি আছে। আপোনাৰ, হয়, আপোনাৰ ভাল লগা গীতটি আমি পাইছোঁ, গীতটি আমি শুনাই দিওঁ।
5: হয়, ধন্যবাদ।
0: ধন্যবাদ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে লাইভ ফোন ইন কল্পতৰু শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমালে আৰু এটি ফোন আহিছে, আমি লৈ লৈছো। হেল্ল'
4: হেল্ল' নমস্কাৰ বাইদেউ।
3: নমস্কাৰ, আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে?
4: মই বংকিম চন্দ্ৰ দাস, ৰঙিয়া তিনিআলি
3: লাচিত। অঁ হয় হয়, ভালে আছেনে আপুনি?
4: হয়
3: আছো আছো, ভালে আছো। আপুনি কোনটো গান শুনিব বিচাৰিব বাৰু? বিজয় ভূঞাৰ কণ্ঠৰ যিকোনো গীত এটি। হয়, কি কৰি আছে এতিয়া, কিহত ব্যস্ত হৈ আছে? হয় মই গম পাওঁ, আমি আপুনি নিয়মীয়া শ্ৰোতা, আমি কথা পাতি থাকোঁ, আপোনাক পাই থাকোঁ। হয় কেলেণ্ডাৰ বনাই আছে নহয় জানো, 100 years, 100 বছৰৰ। হয়
4: সম্পূৰ্ণ হোৱা নাই।
3: হয় কৰি আছে কামখিনি। হয় বৰ ভাল কাম হাতত লৈছে। বাৰু ঠিক আছে, আপোনাৰ অ' আচ্ছা, ফোনটো ব্যস্তই হৈ থাকেতো, এগৰাকীৰহে আমি ফোনটো ল'ব পাৰোঁ। কওকচোন আপুনি। হয় কওকচোন।
4: আপোনালোকৰ যিটো মোবাইল নম্বৰ দিছে 223 আৰু 222।
3: নহয় আজি নম্বৰকেইটা বেলেগ দিছিলোঁ,
4: কৈছোঁ আৰু।
3: হয়
4: এই দুটা নম্বৰ মাৰিলে আপোনাৰ ছাৰ্ভাৰ ফেল মাৰে।
3: অঁ আজি বেলেগ দুটা দিয়া হৈছে নম্বৰ।
4: হয়
3: হয়
4: পাইছোঁ এইটো নম্বৰতে।
3: হয় হয় নামকেইটা লওকচোন। ভাল পালো আপুনি ফোন কৰিলে, আপুনি কামতো ব্যস্ত হৈ আছে। ঠিক আছে তেতিয়াহ'লে এৰিছো, আপুনি ফোন কৰাৰ কাৰণে ধন্যবাদ।

0: বিজয় ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানৰ শেষৰ ফোনটি লৈছো। হেল্ল'
1: হেল্ল' নমস্কাৰ
0: বাইদেউ। নমস্কাৰ, সুপ্ৰভাত।
1: সুপ্ৰভাত
0: হয়, কওকচোন ক'ৰ পৰা ক'লে আপুনি, কোনে ক'লে?
1: পশ্চিম দৰঙৰ হেঙালপাৰাৰ পৰা।
0: বাৰু, আপুনি কোনটো গীত শুনিব বিচাৰিব আজি?
1: হয়, মই নীলিমা খাতুন বাইদেউ গোৱা ভৰিৰ নুপুৰ ৰঞ্জন ৰঞ্জন।
0: বাৰু,
1: শুনিব বিচাৰিছো।
0: হয়, আমি চাইছো বাৰু গীতটি। বাকী আপুনি কেনে আছে?
1: হয়, ভালে আছো বাইদেউ, আপোনালোকৰ নিশ্চয় ভাল?
0: হয়, আছো আছো। কি কৰি আছে এতিয়া?
1: হয়, মই অৱসৰী জীৱন কটাই আছো এতিয়া, সামাজিক কাম তথা ঘৰুৱা কামত ব্যস্ত হৈ আছো।
0: হয়, অৱসৰ, চাকৰিৰ পৰা অৱসৰ ল'লে সেইখিনি সুবিধা হয়, আপোনাৰ ভাল লগা কামখিনি, যিখিনি আপুনি গোটেই জীৱনটোত কৰিব পৰা নাছিলে, সময় দিব পৰা নাছিলে, এতিয়া সেইখিনিতে কিছু সময় দিব পাৰিছে। হয় হয়, সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ থাকিলে নিজৰ মনটোও ভাল লাগে।
1: হয় নিশ্চয় নিশ্চয় বাইদেউ।
0: হয় বাৰু,
1: বন্ধু আছে।
0: হয় কওকচোন।
1: ছয়গাঁৱৰ বনবাসী মণ্ডল, ৰঙিয়াৰ বংকিমচন্দ্ৰ দাস আৰু দৰঙৰ মাহৰিপাৰাৰ নিত্যানন্দ দাস।
0: হয়, আমাৰ সময়ো কমি আহিছে, ধন্যবাদ জনাইছো আপোনাৰ লগতে আপোনাৰ লগৰ কেইজনৰ বাবে আমি গানটো আগবঢ়াইছো।

নীলিমা খাতুনৰ কণ্ঠৰ এই গীতটিৰে আজিৰ লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানৰ পৰা মই অনামিকা বৰদলৈ বৰুৱাই বিদায় লৈছো। মোৰ সৈতে আছিল সংগীতা দাস, নিয়ন্ত্ৰণ কক্ষত আছিল লস্মিতা শইকীয়া, কৌস্তভ দাস, শেখ আব্দুল্লাহ আহমেদ আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু তিলক চন্দ্ৰ দাস, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা।

লাইভ ফোন ইন কল্পতরু অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু জীৱন সুৰভি। আজিৰ অতিথি বিশিষ্ট লোকসংগীতৰ শিল্পী বংশীধৰ দাস। তেখেতৰ সৈতে কথা পাতিছে আৰু অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, আজি আমি নথৈ আনন্দিত হৈছো। আজি আমি আমাৰ ষ্টুডিঅ'ত এগৰাকী জ্যেষ্ঠ লোকগীতৰ শিল্পী আমাৰ লগত উপস্থিত আছে আৰু তেখেত হৈছে বংশীধৰ দাস ডাঙৰীয়া। তেখেতক অসম সাহিত্য সভাই লোকগীতৰ ওজা বুলি সম্বৰ্ধনা জনাইছে। গতিকে তেখেতে এই ক্ষেত্ৰখনত আজি কেইবাটাও দশক ধৰি কাম কৰি আছে আৰু এগৰাকী আমি কৈছোঁৱেই জ্যেষ্ঠ শিল্পী, আমাৰ আকাশবাণী গুৱাহাটীৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত তেখেত লোকগীতৰ শিল্পী। আপোনাক আমি

0: আদৰণি জনাবলৈ পাই নথৈ আনন্দিত হৈছো আমাৰ আজিৰ এই অনুষ্ঠানলৈ, জীৱন সুৰভি অনুষ্ঠানলৈ।
1: ধন্যবাদ।
0: হয়, আপোনাৰ এই পৰিক্ৰমাটোৰ কথা কওকচোন, আপোনাৰ যিটো লোকগীতৰ যিটো চৰ্চা,
1: হয়,
0: কেনেদৰে কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে এই কথাখিনি আৰম্ভণিতে আমাৰ শ্ৰোতাক জনাওকচোন। আপোনাৰ লোকগীত আমাৰ শ্ৰোতাই শুনিছে ৰেডিঅ'ৰ মাধ্যমেৰে, আমি প্ৰায় বজাই থাকোঁ এই গীতসমূহ, গতিকে আপোনাক আমাৰ শ্ৰোতাই চিনি পায় ভালদৰে, নামটো ক'লেই চিনি পায় বংকিধৰ দাস বুলি ক'লে, গতিকে আপোনাক আজি পাই আমাৰ ভাল লাগিছে। এই যাত্ৰাটো আপোনাৰ কেতিয়া আৰম্ভ হৈছিলে?
1: এইটো যাত্ৰা মোৰ দীঘলীয়া।
0: হয়,
1: যেনে ধৰক 1965 চন, সেই 65 চনত মই আকাশবাণীৰ শিল্পী হিচাপে স্বীকৃত হৈছোঁ। এতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটিত মোৰ ককাইদেউৰ লগত মই থকা সময়ত মই তেতিয়া এটা এই দোতাৰা লৈ মই এই গানবিলাক চৰ্চা কৰিছিলোঁ। মোৰ ঘৰ গাঁৱত, যদিও মই গুৱাহাটী ইউনিভাৰ্চিটিতে আছিলোঁ, থকাৰ ফলত মই যেতিয়া ইচ্ছা কৰিলোঁ যে এনেকুৱা গীতবিলাক শ্ৰুতি মধুৰ আৰু শুনি ভাল লাগে, গতিকে ময়ো গাৰ এটা ইচ্ছা প্ৰকাশ কৰি আকাশবাণীত মই তেতিয়া কণ্ঠ পৰীক্ষা দিছিলোঁ। কণ্ঠ পৰীক্ষা দিওঁতে মই উত্তীৰ্ণ হ'লোঁ আৰু আকাশবাণীয়ে মোক শিল্পী হিচাপে স্বীকৃত কৰি দিলে। মই 1965 চনৰ পৰা আজিলৈকে ধাৰাবাহিকভাৱে এইটোত মই লাগি আছোঁ আৰু লাগি বাকী থকা দিনকেইটা মই লাগি থাকিম। কিন্তু এইটোত কিছু কাহিনী আছে যে যেতিয়া ইয়াত আকাশবাণীত মই আহিছিলোঁ পৰীক্ষা দিব, কণ্ঠ পৰীক্ষা দিব, তেতিয়া আমাৰ শ্ৰদ্ধাৰ পুৰুষোত্তম দাস, বীৰেণ ফুকন ছাৰ তেখেতসকল আছিল
0: পুৰুধা ব্যক্তিখিনি, পুৰুধা
1: ব্যক্তি
0: আপুনি আটাইকে লগ পাইছে,
1: লগ পাইছোঁ মই। তেতিয়া যেতিয়া মই ষ্টুডিঅ'ত বহি মোক গান গাবলৈ দিলে, তেতিয়া মই ক'লোঁ, তেখেতসকলে সুধিছিল তুমি কি গান গাবা, মই তেতিয়া কৈছিলোঁ যে দোতাৰাৰ গান, তেতিয়াহ'লে গোৱাচোন বাৰু। তেতিয়া কওঁতে মই মই এটা প্ৰথমতে গান গাওঁ আৰু নেক্সট মোক গাবলৈ দিলে।
0: কি গাইছিল মনত আছে? প্ৰথম
1: আছিল মোৰ,
0: হয়,
1: তাৰপিছত ছেকেণ্ড গানটো গাওঁতেই মোৰ মানে হেৰি এটা শব্দৰ অলপ মানে শুনিবলৈ বেহুৰীয়া হ'ল। তেতিয়া পুৰুষোত্তম দাস ছাৰে কৈছিলে তুমি এই শব্দটোৰ ঠাইত এটা নতুন শব্দ সংযোজন কৰিব পাৰানে। তেতিয়া মোৰ কপনৰ ভগৱানে মোক কিবা এটা হেৰি দিল, তৎক্ষণাত মোৰ নতুন শব্দ সংযোজন কৰি মই পুনৰ গানটো গাওঁতে ক'লে তুমি ওলাই আহা। ওলাই অহাৰ পিছত ক'লে ভালকৈ চৰ্চা কৰিবা, কিবা তুমি যদি উত্তীৰ্ণ হোৱা আমি তোমালৈ কাগজ পঠিয়াই দিম। তেতিয়া আৰু মই তেখেতক শ্ৰদ্ধা জনাই মই গুচি গ'লোঁ আৰু মনে মনে ভাবিলোঁ যে মই কিবা এটা পাব লাগে ৰিজাল্ট। তেতিয়া মই যেতিয়া তাত থাকোঁ ইউনিভাৰ্চিটিৰ কোৱাৰ্টাৰত আছিলোঁ, তেতিয়া এখন মই কণ্টেক্ট পালোঁ। সেই কণ্টেক্টখনত লিখা আছে যে কামৰূপী লোকগীত। তেতিয়া মই মোৰ অলপ কনফিউজ হৈছে কি মই দোতাৰাৰ গানহে দিছিলোঁ, কামৰূপী লোকগীত এনেকুৱা হওঁতে মই ভাবি চিন্তি মই ককাইদেউক জনাওঁতে, ককাইদেউ আৰু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ ওচৰত চাকৰি কৰিছিল, তেতিয়া সেই কাগজখন দি চাই শইকীয়া ছাৰক দেখুৱালে। তেতিয়া ছাৰে ক'লে অঁ ঠিকেই আছে, এইটো ঠিকেই আছে, আমি তেখেত মানে বোধহয় ইয়াত জুৰিত আছিল নেকি মেম্বাৰ, তেখেতে ক'লে যে কামৰূপৰ লোকগীতখিনি, কামৰূপত যিখিনি চলি আছে সেইখিনি কামৰূপী লোকগীত, গোৱালপাৰাত চলি থকা গীতখিনি গোৱালপাৰীয়া লোকগীত, সেইভাবে মানে এইটো হেৰি কৰা হৈছে, গতিকে তুমি তেওঁ কামৰূপী লোকগীত হিচাপে দুটি গান গোৱাৰ কথা কৈছে, সেই দুটি গান গাব ভালকৈ, আৰু তাত এটা মাননি দিছিলে 10 টকা। ঠিক তেনেধৰণে মই ইয়াত আন গীত দুটি খুব ফূৰ্তি কৰি আনন্দৰে ভক্তিভাৱে গালোঁ। আৰু সেই গান তেতিয়া যেতিয়া আমি পৰীক্ষা দিওঁ, তেতিয়া পৰীক্ষাৰ্থী কণ্ঠ পৰীক্ষাৰ্থী নাছিলেই, সেইদিনা শুক্ৰবাৰ আছিলে, সেই সময়ত মই অকলে দিছিলোঁ পৰীক্ষাটো ষ্টুডিঅ'ত, এতিয়াও মনত আছে এইটো কেই নম্বৰ ষ্টুডিঅ'?
0: এতিয়া আমিতো ড্ৰামা ষ্টুডিঅ'ত আছোঁ, সেইটো হয় 3 নম্বৰ নহ'লে 4 নম্বৰ ষ্টুডিঅ', যিটো আমাৰ মিউজিক ষ্টুডিঅ' বুলি কওঁ,
1: 3 নম্বৰ আছিল। তেতিয়া এনেকুৱা হৈছিলে যে আমাৰ গানবিলাক যেতিয়া ৰেডিঅ'ত যায়, তেতিয়া ৰেডিঅ' কমেই আছে গাঁৱৰ, মই গাঁৱৰ পৰা কেতিয়াবা মাজে মাজে যাওঁ, তেতিয়া গান যেতিয়া বাজে আমাৰ গানবিলাক

0: আপোনাৰ কাৰণে মানুহ জুম লাগে আৰু লোকগীত ইমান ভাল পায় যে আৰু ক'ব মানে ভাল লাগে। তেতিয়া তেনেকৈ গাই গাই গাই বহুত দিন মই তেনেকৈ অহা যোৱা কৰোঁ।
1: এই প্ৰথম যিটো আপুনি লোকগীত গালে প্ৰথম দুটা বৰ আপুনি ক'লে বৰ ফূৰ্তিত আহি ইয়াতে ৰেকৰ্ডিং কৰিলে বাণীবন্ধন কৰিলে, তাৰ অকণমান আমাৰ শ্ৰোতাক শুনাই দিব নেকি? মনত আছে আপোনাৰ?
0: নিশ্চয় আছে।
1: অকণমান আপোনাৰ কণ্ঠত শুনিলে নিশ্চয় শ্ৰোতাই ভাল পাব।
0: প্ৰথম গানটো আছিল মন কিয় তই নভজ হৰি, অহিৰয়বোধ মন কিয় তই নভজ হৰি, বৰ ঘৰ বান্ধিলা বৰ চতি লগাইলা সৰু ঘৰৰ মনে নাই আন্ধে।

0: নাই হেরয় বোধবন কিয়তই নভজ হরি। এইটো প্ৰথম আছিলে,
1: সুন্দৰ, খুব সুন্দৰ।
0: আৰু দ্বিতীয়টো আছিলে, অকণমান দুটা কলে আহিছোঁ, পূবেৰ বেলি পশ্চিমে ডুবিলৰে, অহে গোৱালীৰ মা হে মৰম জানা মোৰে মৰমৰ মাও, প্ৰথমতে ধুলে মাই সুন্দৰ নিৰ্মল জলে, অ দ্বিতীয়তে চুমা খাই কুমলীয়া গালে, পূবেৰ বেলি পশ্চিমে ডুবিলৰে, ইত্যাদি।
1: খুব সুন্দৰ, আপোনাৰ কণ্ঠ এতিয়াও ইমান সুললিত হৈ আছে, সুন্দৰ। আপুনি চৰ্চা কৰি থাকে?
0: মই চৰ্চা ৰাখোঁ, সদায়
1: চৰ্চা ৰাখে,
0: মোৰ চৰ্চা আছে।
1: হয়,
0: আৰু মই আমাৰ ওচৰতেই কৈ মোৰ ভাল লাগিছে, দুটা এনেকুৱা অনুষ্ঠানৰ, লোকগীতৰ অনুষ্ঠান জন্ম দিয়া হৈছে। এটাৰ বয়স প্ৰায় এতিয়া প্ৰায় 40 বছৰ।
1: আপুনিয়ে জন্ম দিছে?
0: মই, মোৰ লগত আৰু আছে,
1: আৰু মানুহ আছে,
0: এইটো দখলা হৰিহৰ লোক সংগীত দল বুলি কয়, তাতেই পাহাৰৰ ওপৰত, আৰু মই সেই ইমান দিনে তাত লাগি আছোঁ, আৰু বহুত নতুন নতুন শিল্পী তাত সৃষ্টি হৈছে, বা এইটো আহে গোটেই অল অভাৰ আসাম। তাৰপিছত মাগুৰ পাৰা বুলি আন এটা অনুষ্ঠান, এতিয়া 12 বছৰ হ'ল, সেইটোতো মই লাগি আছোঁ, তাতো বহুত ল'ৰা ছোৱালী ইত্যাদি সকল আহে, আৰু তেওঁলোকে সংস্কৃতি চৰ্চা কৰাত, তেওঁলোকে লোকগীতত এটা তেওঁলোকক সুবিধা দিয়া হৈছে, আৰু তাৰপৰা বহুকেইজন ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী এনেকুৱা ভাল কণ্ঠস্বৰ থকা তেওঁলোক আহে, আৰু আপোনালোকৰ ইয়াতো দুই এজন তেনেকুৱা এপ্ৰুভ হৈছে।
1: হয়, এতিয়া ধৰক আকাশবাণীত আপুনি কিমানমান লোকগীত বাণীবন্ধন কৰিছে?
0: আপোনাৰ মই লেখ যোগ দিব নোৱাৰোঁ, কাৰণ কিয় নোৱাৰোঁ জানে, যে মানে সপ্তাহত কেতিয়াবা দুবাৰো লাইভ প্ৰগ্ৰেম গাইছোঁ, মই লাইভ প্ৰগ্ৰেম বহুত গাইছোঁ,
1: বহুত গাইছে,
0: হয়, আৰু বহুত মাহত এটাকৈ প্ৰগ্ৰেম থাকেই তেতিয়া, গতিকে হিচাপ নোহোৱাকৈ গাইছোঁ, মানে হিচাপ মোৰ আছে, বহীত আছে, 3টা 4টা বহীত মই লিখি থৈ দিছোঁ এইবিলাক, কেতিয়াবা গৱেষণা কৰা ছাত্ৰ ছাত্ৰীও মোৰ ওচৰ যায়, তেওঁলোকক মই যিখিনি পাৰোঁ সহায় কৰি দিওঁ, মানে আৰু এতিয়াও মোৰ ওচৰত বহুখিনি ছাত্ৰ ছাত্ৰী থকা বুলি মই ক'ব পাৰোঁ।
1: হয়, আপুনি শিকাই আছে জানি খুব ভাল লাগিলে। এতিয়া ধৰক আপোনাৰ যিটো এই চৰ্চাটো, আপুনি ক'লে যে 1965 চনতে আপুনি আৰম্ভ কৰিছে,
0: হয়,
1: প্ৰায় 60 বছৰ হ'ল,
0: হয়,
1: এই গোটেইখিনি, গতিকে এটা দীঘলীয়া আপোনাৰ এটা যাত্ৰা,
0: যাত্ৰা,
1: হয়, গতিকে তাৰ এটা যদি ক'ম যে তাৰ প্ৰতি যিটো ৰুচি,
0: হয়,
1: আপোনাৰ নিশ্চয় ঘৰখনৰ পৰা আহিছে, আপোনাৰ সেই অঞ্চলটো,
0: হয়,
1: সেই কথাখিনি অলপ কওকচোন, আপোনাৰ অঞ্চলটোৰ বিষয়ে কওক, আপোনাৰ ঘৰখনৰ বিষয়ে অকণমান আমাক জনাওক, শ্ৰোতাই শুনি ভাল পাব।
0: মোৰ দেউতা আছিল এজন সংগীত প্ৰিয় সংগীতৰ মানুহ, নাম প্ৰসংগ থলুৱা যিখিনি কৃষ্টি সংস্কৃতি, তেখেতৰ জ্ঞানটো বহুত বেছি আছিলে। তেখেতে বৰপেটাত এই সত্ৰীয়া

0: সংস্কৃতিৰ এজন মানে ক'ব লাগিলে তেওঁ প্ৰশিক্ষণপ্ৰাপ্তই আছিলে। তেখেত যেতিয়া আমাৰ ইয়াত আহি আমাক আৰু এনেকৈ জন্ম তন্ম দিয়াৰ পিছত মোক মানে এই বিষয়ত দেউতাই খুব মানে যত্ন লৈছিলে। মই বৰগীত লোকগীত নাম প্ৰসংগ এইবিলাকো মই কৰোঁ, ভাগৱত চৰ্চাও কৰোঁ। ঠিক তেনেধৰণে মোৰ ঘৰখন এতিয়া সংগীতৰ মানে এখন ক'ব লাগিলে ঘৰ বুলি মই নিজকে অলপ অনুভৱ কৰোঁ। লগতে মোৰ গাঁৱে ভূঁয়ে যিখিনি ছাত্ৰ ছাত্ৰী বা সংস্কৃতিপ্ৰিয় ছাত্ৰ ছাত্ৰীকে লগতে এই যিবিলাক ৰাইজ, তেওঁলোকে মোক যথেষ্ট এই বিষয়ত আগুৱাই দিছে। তেখেতসকলৰ মৰমত মই শিল্পী হৈছোঁ। শিল্পীটো নিজে নহয়, ৰাইজে স্বীকৃতি দিলে সেই শিল্পী। আকাশবাণীয়ে শিল্পী সৃষ্টি কৰিছে, আকাশবাণীক সেইকাৰণে বহুত বহুত ধন্যবাদ। আৰু আকাশবাণীতকৈ ভাল মানে মই হেৰি গান গোৱা ক্ষেত্ৰ মই তেনেকৈ বিচাৰি নাপাওঁ। দূৰদৰ্শনতো মই কেইবাবাৰো গাইছোঁ,
1: অনুষ্ঠান কৰিছে আপুনি,
0: বহুত গাইছোঁ, বহুত মানে বেছি নহয় 6-7 বাৰ মান গাইছোঁ।
1: ভালে কেইবাৰ কৰিছে আপুনি?
0: হয় হয়
1: হয়, শুনি ভাল লাগিল। আপোনাৰ দেউতাৰ নামটো জানিলে আমাৰ শ্ৰোতাই নিশ্চয় ভাল পাব।
0: দেউতা আছিল স্বৰ্গীয় নিধিৰাম দাস।
1: হয়,
0: আৰু মোৰ বুলিয়ে ক'লোঁ,
1: উলিয়াছে
0: সেইখিনি আজিৰ প্ৰজন্মক মই ক'ব খুজিছোঁ।

0: উলিয়াইছে,
1: উলিয়াইছে হয়,
0: সেইখিনি আজিৰ প্ৰজন্মক মই ক'ব খোজোঁ, তেওঁলোকে সেইটো নকৰি তেওঁলোকে কালেকশ্যন কৰক, সংগ্ৰহ কৰক, আৰু আচল গীতটি সুন্দৰভাৱে সুন্দৰ সুৰ, তাৰ এটা অৰিজিন সুৰ আছে
1: নিশ্চয়কৈ,
0: সেই সুৰটো তেওঁলোকে হেৰুৱাব নালাগে। যেনে মই অলপমান আপোনাক কৈ দিব পাৰোঁ এটা গীত, আপুনিও জানে নিশ্চয় যে আমি বহাগৰ মাহত, এতিয়া আমি অসমীয়া জাতি এটা গীত বুলি নকওঁ, এটা বচন আওৰাওঁ, ক'ত আওৰাওঁ, আমাৰ গোহালিৰ গৰু কেইটাক আমি যেতিয়া ধুৱাবলৈ লৈ যাওঁ প্ৰথম গৰু বিহুৰ দিনা, যে তাত এটা বচন কিছুমান মতা হয়, সেইটো মই গান ৰূপে ACMB-ত ৰেকৰ্ডিং কৰি থৈছোঁ, সেইটো গানৰ অলপমান ক'ব পাৰোঁ,
1: ভাল লাগিব নিশ্চয়,
0: সেইটো হ'ল যে কি, অ দীঘলতি দীঘল পাত গৰুকো বাওঁ যা যা থৈ, মায়ে সৰু বা

0: মিলোৱাই আহি পেলাই তেখেতক সম্বৰ্ধনা জনাইছিলোঁ আৰু তেখেতে আমাক খুব এটা ভাল এটা হেৰি দিছিলে, এইটো ভাল আশীৰ্বাদ এটা দিছিলে। এইটো দক্ষিণ কামৰূপৰ ছাত্ৰ সন্থাৰ উদ্যোগত হৈছিলে।
1: হয়, গোটেই এটা ভাল লগা স্মৃতি আপোনাৰ সেই সময়ত
0: নিশ্চয়
1: থাকি গ'ল। হয়, এতিয়া আপুনি ক'লে যে আপুনি গুৱাহাটী ইউনিভাৰ্চিটিত চাকৰি কৰিছিল, সেই চাকৰি কালৰ অকণমান কথা জনাওকচোন, সেই জীৱনটোৰ কথা।
0: চাকৰি কালৰ জীৱনৰ কথা মানে কি ক'ম, ইমান ভাল লাগিছিল। মই আচলতে টেকনিকেল লাইনৰ মানুহ আছিলোঁ, টেকনিচিয়ান আছিলোঁ, চিফ টেকনিচিয়ান হিচাপে মই কাম কৰিছিলোঁ। তাত ল'ৰা ছোৱালীবিলাকক মই কিবা এটা টেকনিকেল মানে এটা প্ৰশিক্ষণো দিছিলোঁ, মই মানে ইনষ্ট্ৰাক্টৰৰ কাম কৰিছিলোঁ। তেতিয়া মই নাজানো যে মোৰ বয়স কিমান হৈছে, মোৰ শক্তি কিমান ক্ষয় হৈছে তাকো নাজানো। তেওঁলোকৰ লগত থাকি মই তেওঁলোকৰ লগত এনেকুৱা এটা মানে দিন কটাইছোঁ যিটো দিন মই এতিয়া তেওঁলোকে মাতিলে এতিয়াও যাবৰ মন যায়। আৰু ইণ্টাৰ কলেজত মই কেইবাবাৰো জাজ কৰিছিলোঁ। গতিকে তেতিয়া মই ভাবোঁ যে ঈশ্বৰে মোক সঁচাকৈ ভাল পায় আছো। সেনেকুৱা ভাল অনুষ্ঠানত চাকৰি কৰাটো তাতে প্ৰায় লগ পাইছিলোঁ, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ, ডক্টৰ পৱন চন্দ্ৰ মহন্ত, ডক্টৰ ইন্দু মহন্ত, এইবিলাক ডাঙৰ ডাঙৰ মানুহৰ ওচৰত থাকি ডাঙৰ গছৰ তলত ছাঁ থাকিলে কিমান ভাল লাগে।
1: ভাল লাগে, হয় নিশ্চয়, সুন্দৰ কথা কৈছে আপুনি।
0: হয়,
1: তেখেতসকলৰ সান্নিধ্য পোৱাটো এটা ডাঙৰ কথা,
0: মানে
1: বহুতখিনি শিকিব পাৰি,
0: বহুত
1: জীৱনৰ যি আমাৰ কিছুমান কথা থাকে যিয়ে জীৱনটোক সমৃদ্ধ কৰি ৰাখে, সেইবিলাক কথা আপোনাৰ সুবিধা হৈছে। সেইখিনি মানুহ যাৰ নাম ক'লে আপুনি স্বনামধন্য প্ৰতিগৰাকী ব্যক্তি, খুব ভাল লাগিলে।
0: আৰু আকাশবাণীত গীত গাই যিটো অনুভৱ কৰোঁ এতিয়াও ৰেডিঅ'টো মোৰ কাণতে থাকে, মই শুনো ভাবোঁ যে মোৰো গান বজাব নেকি আজি। কিন্তু এতিয়াতো গম পোৱা যায় যে বহুত শিল্পী হ'ল, কোনে কেতিয়া প্ৰগ্ৰেম দিব, তথাপিতো আশা কৰি থাকোঁ।
1: নিশ্চয় তাৰ মাজতে নিশ্চয় আপুনি নিজৰ গীত শুনিবলৈ পায়, আমি প্ৰায় অনুষ্ঠানসমূহ ধৰক শুনাই থাকোঁ ৰাইজক, আগৰ যিখিনি ৰেকৰ্ডিং আছে সেই তাহানিৰ যিবিলাক আমি বাণীবন্ধন কৰিছোঁ সেই গীতসমূহ আমি বজাই থাকোঁ। নিশ্চয় আপুনি মাজে সময় শুনিব। হয়, আপুনি যিটো কৈছে শিল্পীৰ সংখ্যা অলপ বাঢ়িছে আৰু প্ৰতি বছৰে ধৰক আমাৰ যিটো এটা অডিশ্যন ব্যৱস্থা সেইটো কৰি থকা হৈছে, নতুন নতুন শিল্পী আহিছে, কিন্তু আমাৰ সকলোৰে বাবে ঠাই আকাশবাণীয়ে কৰি ৰাখিছে, নিশ্চয় কৰি ৰাখিছে। এতিয়া আপোনাৰ ঘৰখনৰ কথা কওকচোন, মানে ঘৰ মানে নিজৰ আপোনাৰ দেউতাৰ কথাটো ক'লে, আপোনাৰ সংসাৰ, পৰিয়াল, ল'ৰা ছোৱালী, এই কথাখিনি কওকচোন।
0: মই সুখেৰে কৈছোঁ, দুখেৰে নহয়, মোৰ চাৰিজনী ছোৱালী আৰু চাৰিজনী ছোৱালীক লৈ মই সুখী, আৰু গোটেইকেইজনী মই বিয়া দিছোঁ, আৰু বিয়া দি মই বহুত সুখী। এইবুলি যে মোৰ জোঁৱাই কেইটাই মোক পিতৃক জ্ঞান কৰে।
1: আপুনি সহধৰ্মিনীৰ কথা
0: মই কওঁ, এইটো মোৰ সহধৰ্মিনী মোক

0: আপনি সহধর্মিনীর কথা
1: মই কওঁ, এইটো মোৰ সহধর্মিনী মোক সংগীতত যথেষ্ট সহায় কৰিছিলে বা তেখেতে উৎসাহ যোগাইছিলে, কিন্তু আজি প্ৰায় দহ বছৰ মানে প্ৰায় নহয় আঠ বছৰ হ'ল তেওঁ মানে মোক এৰি গৈছে, কিন্তু গ'লেও মই তেওঁৰ স্মৃতিটো সদায় মনত ৰাখিছোঁ।
0: তেখেতৰ নামটো জানিলেও ভাল,
1: তেওঁৰ ক্ষেত্ৰৰ নাম আছিল স্বৰ্গীয় সাবিত্ৰী দাস।
0: সময় মানুহৰ নিজৰ সময় যাব লাগিব, তেখেত গৈছে, কিন্তু আপুনি কৈছে যে স্মৃতিটো খুব সুন্দৰকৈ আপুনি
1: ৰাখিছোঁ।
0: ইতিমধ্যে আপুনি ক'লে লোকগীতৰ দুটা অনুষ্ঠানলৈ জড়িত, আন আন কি অনুষ্ঠানৰ লগত জড়িত? আপুনি যেনেকৈ সাহিত্য সভাই, আপোনাক অসম সাহিত্য সভাই লোকগীতৰ ওজা উপাধি দিছে আপোনাক, আপুনি শিল্পী পেঞ্চনো পাইছে, গতিকে নিশ্চয় আপুনি সেই সামাজিক কামত জড়িত হৈ আছে।
1: সুখেৰে ক'ব পাৰোঁ, মই এটা কথা মনত ভাল লাগে কৈ, আপুনি ভাল প্ৰশ্ন মোক কৰিছে, শাশ্বত কবি চক্ৰ বুলি গোটেই এটা সম্বিতে এটা ভাল অনুষ্ঠান আছে, তাৰ মই আজি প্ৰায় চৌব্বিছ বছৰ সভাপতি হৈয়ে আছোঁ, আৰু আমি বছৰত একোখন আমি কবিতা সংকলন উলিয়াওঁ ডাঙৰকৈ এটা ভলিউম, আৰু কেইবাখনো কবিতা পুথি সেই অঞ্চলৰ পৰা আমি প্ৰকাশ কৰি আছোঁ বা কৰিছোঁ। নতুন নতুন লিখক কবি আমি চেষ্টা কৰাৰ কাৰণে, এই সৃষ্টি কৰাৰ কাৰণে সেই অনুষ্ঠানটিৰ জৰিয়তে আমি চেষ্টা কৰি আছোঁ। আৰু সাহিত্যৰ ক্ষেত্ৰত, কবি বা কাব্য সাহিত্যৰ ক্ষেত্ৰত আমি কিমানখিনি ৰাইজক, শ্ৰোতাক আনন্দ বা খৰাক যোগাব পাৰিছোঁ, সেইটো শ্ৰোতাইহে আমাক ক'ব লাগিব বা পঢ়ুৱৈ ক'ব লাগিব। তাৰ বাহিৰে পলাশবাৰী সাহিত্য সভা, নবাৰুণ সাহিত্য সভা বুঢ়িয়াত, এইখিনি আমাৰ সাহিত্য চৰ্চাৰ মূল কেন্দ্ৰ হৈ আছে দক্ষিণ কামৰূপত, আৰু সিফালে ওপৰালিটো আছে, এনেকৈ আছে। আমাৰ মুঠত দক্ষিণ কামৰূপত মিৰ্জাৰ পৰা এই কেন্দ্ৰখিনি সাহিত্য সংগীতৰ এটা মূল কেন্দ্ৰ বুলি ক'ব পৰা যায়, আৰু আমি আমাৰ সেই অনুষ্ঠানবিলাক অসম সাহিত্য সভাৰ লগত জড়িত, কেইবাজনো সাহিত্যিক কবি আমাৰ অঞ্চলটোৰ পৰা জন্ম পাইছে, প্ৰকাশ কৰিছে।
0: নিশ্চয় আমি জানি খুব ভাল পালোঁ আপোনাৰ জৰিয়তে এই কথাখিনি। এতিয়া লাহে লাহে আমি আহি আজিৰ এই অনুষ্ঠানৰ প্ৰায় শেষ মুহূৰ্তত উপস্থিত হৈছোঁহি। এতিয়া আপুনি কিবা এটা লোকগীত নিশ্চয় শুনাব, আপোনাৰ ভাল লগা এটা কিবা এটা শুনাব, আৰু আমাৰ শ্ৰোতাৰ গেটাৰ্থেও দুআষাৰি ক'ব, নিশ্চয় ভাল পাব।
1: এতিয়া মই এই গীতটি গাইছোঁ, এই চেম্বিত সেইটো মই অলপ গাই দিছোঁ। মধুৰ মধুৰ কি মধুৰ ৰাম নাম কি মধুৰ, মধুৰ মধুৰ কি মধুৰ হৰি নাম কি মধুৰ, ৰাম নাম অমিয়া ৰসহে মধুৰ মধুৰ কি

0: পূর্বতে বৈকুণ্ঠর হরি নাম কি মধুর, নারদে ভাবিলা মনত হে মধুর মধুর কি মধুর, রাম নাম কি মধুর, মধুর মধুর কি মধুর, হরি নাম কি মধুর।
1: খুব ভাল লাগিলে, আপুনি হরি নামেৰে সামৰিব খুজিছে আজিৰ অনুষ্ঠানটো, আৰু ভাল লাগিলে।
0: পৃথিৱীৰ সকলো মাধ্যমতকৈ উৎকৃষ্ট
1: আৰু শক্তিশালী মাধ্যম,
0: শক্তিশালী মাধ্যম। গতিকে তেখেতসকলৰ ঘৰত এটা ৰেডিঅ' থাকিব লাগে, আৰু যদি কাৰোবাৰ নাই, তেখেতসকলে ৰেডিঅ' যোগাৰ কৰিবৰ কাৰণে মই তেখেতসকলক আহ্বান জনাওঁ, এইবুলি যে আমাৰ অনুষ্ঠানখিনি, আমাৰ সংস্কৃতিখিনি ৰেডিঅ'হে বিলাই আছে। যিখিনি আমাৰ অসমীয়া সংস্কৃতি ৰেডিঅ' সুন্দৰভাৱে ধৰি ৰাখিছে, আৰু আমাৰ দৰে শিল্পীক, আমাৰ নিচিনা শিল্পী আৰু বহুত শিল্পীক তেখেতসকলে জন্ম দি আছে। ইয়াত শিল্পীৰ জন্ম হয়, ইয়াত শিল্পীৰ মৃত্যু নহয়।
1: খুব সুন্দৰ, খুব সুন্দৰ কথা কৈছে আপুনি। ইয়াত ৰেডিঅ'ত শিল্পীৰ জন্ম হয়, শিল্পীৰ মৃত্যু নহয়। আপোনাৰ এই কথাৰে আৰু এই সুন্দৰ আপোনাৰ সুললিত কণ্ঠৰে শুনোৱা যিটো

0: শেষৰটি আপোনাৰ লোকগীত, সেইটোৰে আজিৰ আমি অনুষ্ঠান সামৰিব খুজিছোঁ। আপোনাৰ এই কণ্ঠ এনেদৰে অটুট থাকক, আপোনাৰ চৰ্চা লোকগীতৰ এনেদৰে অব্যাহত থাকক, আৰু আমি যদি আগলৈ সম্ভৱ হয় নিশ্চয় আপোনাৰ গীত আমি বাণীবন্ধন কৰাৰ ব্যৱস্থা কৰাৰ কথা পাতিম, যদি সম্ভৱ হয় নিশ্চয় সেয়া কামো হ'ব। অশেষ ধন্যবাদ আপোনাক আহিলে, ইমান দূৰৰ পৰা সময়কণ দিলে আৰু শ্ৰোতাৰ গাথাতে সুন্দৰকৈ আটাইখিনি কথা আপুনি বিৱৰি ক'লে। আজিলৈ বিদায় মাগিছোঁ, ধন্যবাদ। আদৰৰ শ্ৰোতা, আমাৰ যি নিৰ্ধাৰিত সময় সেয়া শেষ হৈ আহিছে অনুষ্ঠানৰ, জীৱন সুৰভি অনুষ্ঠানৰ। গতিকে বংশীধৰ দাসদেৱক আমি ইমানতে বিদায় জনাইছোঁ।
1: নমস্কাৰ।
0: নমস্কাৰ।

ইমানপৰে শ্ৰোতাসকলে জীৱন সুৰভি অনুষ্ঠানত বিশিষ্ট লোকগীতৰ শিল্পী বংশীধৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: अभी आपने सुना कार्यक्रम गौरा देवी। आशा है श्रोताओं ये कार्यक्रम आपको जरूर पसंद आया होगा। अब हमारा आज का उमंग कार्यक्रम यहीं पर समाप्त होता है, तो अब अपने मित्र अजीत
1: और विमलेश को उमंग कार्यक्रम की तकनीकी टीम के साथ कल तक के लिए आज्ञा दीजिए। नमस्कार।
2: उमंग उमंग उमंग उमंग।
3: ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক খন্তেক পাছতে অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকিব। আজিৰ বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰা হ'ব। তদুপৰি বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হ'ব। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি আৰম্ভ হোৱা তথ্য শিক্ষা আৰু যোগাযোগ অভিযানৰ অংশস্বৰূপে জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান কালি আৰম্ভ কৰা হৈছে। চিৰাং, নগাঁও, ডিব্ৰুগড়, মৰিগাঁও, গোৱালপাৰা, ধেমাজি আৰু দৰং জিলাতো কালি জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। অহা 25 মে পৰ্যন্ত চলিবলগীয়া এই অভিযানৰ সময়ছোৱাত মূলতঃ জনজাতীয় লোকসকলৰ বাবে স্বাস্থ্য পৰীক্ষা, পুষ্টি আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ বাৰ্তা প্ৰেৰণ, অভিযোগ নিৰাময়, জীৱিকা প্ৰসাৰ আদি খণ্ডসমূহত গুৰুত্ব আৰোপ কৰা হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 24 মেলৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত কালি পৰিষদৰ 1 নম্বৰ সংমণ্ডলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। অধিসূচনা অনুসৰি 30 মে পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। নিৰ্ধাৰিত সময়ত সকলো বিদ্যালয়ক ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। পৰৱৰ্তী সময়ত পঞ্জীয়নৰ সময় বৃদ্ধি কৰা নহ'ব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। আনহাতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ বাবে কোনো বাধা নাথাকিব বুলি এখন জাননী জাৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়াম চৌহদত স্থাপন কৰা অসম ক্ৰিকেট সংগ্ৰহালয় উদ্বোধন কৰাৰ লগতে দ্য গোল্ডেন ইনিংছ লেগেচি অব আছাম ক্ৰিকেট শীৰ্ষক এখন তথ্যচিত্ৰও উন্মোচন কৰে। অসম ক্ৰিকেট সন্থাৰ ইতিহাস, গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু বিগত সময়ছোৱাৰ বিভিন্ন স্মৃতি সংৰক্ষণৰ বাবে সংগ্ৰহালয়টো স্থাপন কৰা হৈছে। এই সংগ্ৰহালয়টোৱে অসম ক্ৰিকেটৰ চহকী ইতিহাসৰ গৌৰৱময় চানেকি বহন কৰিব। স্বাধীনতাৰ পূৰ্বে আৰম্ভ হোৱা অসম ক্ৰিকেটৰ পথিকৃতসকলৰ স্মৃতি ধৰি ৰখা এই সংগ্ৰহালয়টো স্বনামধন্য ক্ৰিকেটাৰসকলৰ প্ৰতি অসমবাসীৰ গভীৰ শ্ৰদ্ধাৰ প্ৰতীক। সংগ্ৰহালয়টোৱে নতুন প্ৰজন্মক অসমত ক্ৰিকেটৰ দীঘলীয়া যাত্ৰাৰ বিভিন্ন দিশৰ সৈতে পৰিচিতি কৰোৱাৰ লগতে অনুপ্ৰাণিত কৰিব। আনহাতে বিগত সময়ছোৱাত অসম ক্ৰিকেট কেনেদৰে আগবাঢ়িছিল, প্ৰথিতযশা ক্ৰিকেটাৰসকলৰ অৱদান আৰু বিভিন্ন নিৰ্ণায়ক ঘটনাৰাজি সুন্দৰ আলোকচিত্ৰ আৰু বৰ্ণনাৰে সামৰি লোৱা তথ্যচিত্ৰখন হৈছে 1948 চনত প্ৰতিষ্ঠা হোৱা এছিয়াৰ যাত্ৰাৰ অনন্য দলিল। তথ্যচিত্ৰখন পৰিচালনা কৰিছে সমুজ্জ্বল কাশ্যপে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাৰ অন্তত ডঃ শৰ্মাই সামগ্ৰীৰ মূল্যৰ ভাৰসাম্য ৰাখিবলৈ আৰু যিকোনো সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। এই নিৰ্দেশনা অনুসৰি জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠকৰ আহান, দোকান আৰু পাইকাৰী বিপণীসমূহত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই তিৰিষাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছোঁ শুৱালকুছিৰ বয়ন শিল্প শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য।
1: গা ধুই আইদেৱে মাকক সুধিলে, কি সাজ পিন্ধিব পাইহে? ছাতে শুকোৱা মুঠিতে লুকোৱা সেই সাজ পিন্ধিব পাইহে?
2: অসমৰ সাংস্কৃতিক ঐতিহ্যৰ ইতিহাসত একাধাৰে সৌন্দৰ্য, পৰম্পৰা, পৰিশ্ৰম আৰু আত্মমৰ্যাদাৰ প্ৰতীক হিচাপে স্থান লাভ কৰা শিল্পবিধেই হ'ল শুৱালকুছিৰ বয়ন শিল্প। অসমৰ মানচেষ্টাৰ নামে খ্যাত এই ঠাইতে প্ৰতিভাত হয় অসমীয়া জাতীয় জীৱনৰ ৰঙীন সপোন, সৃষ্টিশীলতা আৰু শিল্পবোধৰ এক জীৱন্ত দাপোন।
1: লুইতৰ দাঁতিত অৱস্থিত এই তাঁতৰ নগৰীয়ে যুগে যুগে অসমীয়া বয়ন শিল্পক বিশ্বৰ দৰবাৰত এক বিশেষ মৰ্যাদা প্ৰদান কৰি আহিছে। শুৱালকুছিৰ প্ৰতিখন ঘৰেই যেন একোখন ক্ষুদ্ৰ শিল্পালয়। তেওঁলোকৰ চোতালত গুঞ্জৰিত হৈ থকা তাঁতৰ শব্দতে লুকাই থাকে মাতৃৰ স্নেহ, শিল্পীৰ ধৈৰ্য আৰু অসমীয়াৰ ঐতিহ্যৰ চিৰ উজ্জ্বল ইতিহাস। বিশুদ্ধ পাটমুগাৰে অসমৰ সংস্কৃতিৰ লগত হাড়ে হিমজুৱে জড়িত বিভিন্ন বস্ত্ৰ শুৱালকুছিৰ বস্ত্ৰ উদ্যোগত অনাদিকালৰ পৰাই বয়ন হৈ আহিছে। শুৱালকুছিৰ এই বস্ত্ৰ উদ্যোগটোৰ বিষয়ে কিছু অধ্যয়ন কৰাৰ মানসেৰে মই ভাৰ্গৱ কলিতা
2: আৰু মই ঝৰণা ভৰালী উপস্থিত হৈছিলোঁ গৈ বস্ত্ৰনগৰী শুৱালকুছিত।

0: কৌটিল্যর পুথিত প্রাচীন কামরূপর সৌবর্ণকুণ্ডত পত্রনা দুকুল আর খৌম বস্ত্র উৎপন্ন হয় বলে উল্লেখ আছে। বুরঞ্জীবিদ কনকলাল বৰুৱা, বীৰিঞ্চি কুমাৰ বৰুৱা, প্ৰতাপ চন্দ্ৰ চৌধুৰী আদিৰ মতে অৰ্থশাস্ত্ৰত উল্লেখ থকা দুকুল হ'ল মুগা, খৌম হ'ল এৰি আৰু পত্ৰনা মানে পাত। কৌটিল্যৰ পুথিৰ বৰ্ণনা অনুসৰি মুগা বস্ত্ৰ সূৰ্যৰ ৰঙৰ দৰে ৰঙচুৱা আৰু মণিৰ দৰে নিমজ। অৰ্থশাস্ত্ৰত বৰ্ণিত সৌবৰ্ণকুণ্ডৰ ভৌগোলিক অৱস্থান বৰ্তমানৰ নলবাৰী জিলাৰ দক্ষিণে আৰু গুৱাহাটীৰ পশ্চিমৰ দিশে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নলবাৰীৰ সোণকুৰিহাৰ পৰা শুৱালকুছি পৰ্যন্ত এক বিশাল ভূমি হ'ব পাৰে বুলি বুৰঞ্জীবিদসকলে ঠাৱৰ কৰিছে।
1: ইতিহাসৰ অন্যান্য সমলতো শুৱালকুছিৰ থলুৱা বস্ত্ৰশিল্প সম্বন্ধে বহু উদ্ধৃতি পোৱা যায়। আহোম যুগৰ কাৰ্যকাল সম্বলিত তিনিখন বুৰঞ্জীক্ৰমে অসম বুৰঞ্জী, কামৰূপৰ বুৰঞ্জী আৰু পুৰণি অসম বুৰঞ্জীত গাঁওখনৰ ৰেচম কাৰ্যকলাপৰ উল্লেখ থকা পৰিলক্ষিত হয়।
2: মোৰ নাম হীৰালাল কলিতা, শুৱালকুছি কলিতাপাৰাৰ নিবাসী। অসমৰ বয়নশিল্প বা শুৱালকুছিৰ বয়নশিল্প কেতিয়া আৰম্ভ হৈছিল প্ৰায় বুৰঞ্জীবিদসকল বা বিভিন্ন চিন্তাশীল ব্যক্তিসকলে কোৱা মতে খাটাং সিদ্ধান্তত উপনীত হ'ব পৰা নাই। তৎসত্ত্বেও অসম বুৰঞ্জী বা ভাৰত বুৰঞ্জীৰ মতে 11শ শতিকাত শুৱালকুছিত তাঁতশিল্প আৰম্ভণি হোৱা প্ৰায় লিখিত তথ্য পোৱা যায়। শুৱালকুছি বা অসমৰ মানুহ তাঁতশিল্পত কেনেকৈ হ'ল বা শুৱালকুছি ইয়াৰ ব্যতিক্ৰম কিয়? অসমৰ সকলো মহিলাবিলাকে তাঁতশালৰ কাম জানে, এইটো সৰ্বজন বিদিত। কিন্তু শুৱালকুছি ইয়াৰ ব্যতিক্ৰম মূলতে এটাই কাৰণ, সকলো মহিলাই নিজৰ পৰিয়াল বা স্বামীক নিজৰ তাঁতত কাপোৰ বনাই পিন্ধায়, কিন্তু শুৱালকুছিৰ মহিলাই নিজৰ

0: পৰিয়াল আৰু নিজৰ স্বামীক পিন্ধোৱাৰ উপৰিও আনৰ বাণিজ্যিককৰণতো প্ৰথমৰ পৰাই শুৱালকুছি জড়িত হৈ আছিল। শুৱালকুছিত বিশেষকৈ বণিক গোষ্ঠীৰ মানুহ আছিল মধ্য শুৱালকুছিত। সেই সময়ত আমাৰ স্থলপথৰ সুবিধা নাছিল। আমাৰ বিশেষকৈ জলপথেদি শুৱালকুছিৰ মানুহবিলাকে বেহা বেপাৰ কৰিবলৈ উজনি অসমলৈ গৈছিল। সেই তেতিয়াই আহোমসকলে অসমত ৰাজত্ব কৰিছিল। আহোমসকল অহা কাৰণেই হয়তো মুগাৰ আৱিষ্কাৰ হ'ল নেকি সেইটো নুই কৰিব নোৱাৰি। সেই সময়তে আহোমসকলে সোণৰ বস্ত্ৰ বা মুগাৰ বস্ত্ৰ পিন্ধিছিল। সেই সময়ত মুগা যিহেতুকে এইটো ৱাইল্ড চিল্ক, হাবি জংগলতে পাইছিল মুগাটো, তাৰ পৰা মুগাৰ পৰা কেনেকৈ সূতা প্ৰস্তুত কৰে সেই কথাটো শুৱালকুছিৰ আমাৰ বিশেষকৈ বণিক গোষ্ঠীৰ ব্যৱসায় কৰা মহাজনবিলাকে গম পাই পেলাই পোনপ্ৰথমে মুগাৰ লেটা তাৰ পৰা আনিলে। যিহেতুকে আমাৰ মানুহবিলাক ব্যৱসায় কৰিব যাওঁতে প্ৰায় 4 মাহ 5 মাহ উজনি অসমত থাকে আৰু আমাৰ ঘৰত তেওঁলোকৰ ছোৱালী বা মাইকীবিলাকে কপাহী 2-4খন সেই সময়ত শাল আছিল। তাৰ পিছত পৰ্যায়ক্ৰমে তাৰ পৰা মুগা ককন আনি মুগাৰ পৰা সূতা কেনেকৈ ওলাব লাগে সেই পদ্ধতিটো গম পাই আমাৰ পোনপ্ৰথমে মাছতোলত প্ৰায় 1300 শতিকাত পোনপ্ৰথমে সবিতা বৈশ্য নামৰ এজনে মুগাৰ শালত তাঁতৰ শালত আৰম্ভ কৰিছিল। সেই তাঁতশাল যি আৰম্ভ হ'ল মুগাৰ, তাৰপিছত পৰ্যায়ক্ৰমে যায় যায় এঘৰ দুঘৰকৈ যায় যায় আমাৰ মানুহবিলাকে মুগাৰ বস্ত্ৰ তৈয়াৰ কৰিলে। সেই সময়ত আমাৰ প্লেইন ফেব্ৰিক তৈয়াৰ কৰিছিল, অলৰেডি কোনো ডিজাইন নাই, উকা কাপোৰ। তাৰপিছত আমাৰ শুৱালকুছিৰ মানুহবিলাক, যিহেতুকে মই পোনপ্ৰথমে কৈছিলোঁ বণিক গোষ্ঠীৰ মানুহ, আমাৰ শুৱালকুছিৰ মানুহবিলাকে অলপ ব্যৱসায় বাণিজ্যত আগৰ পৰাই আগ্ৰণুৱা অসমৰ বেলেগ মানুহতকৈ। যিহেতুকে এতিয়া ভাৰতবৰ্ষত আমি কম গুজৰাটী মাৰোৱালী, অসমৰ ব্যৱসায়ীত অলপ আগ্ৰণুৱা আছিল শুৱালকুছি বা বৰপেটা। তেতিয়া পুৰণা কামৰূপে আমি এখন কামৰূপা মানুহক অলপ ব্যৱসায়ত পাৰ্গত বুলি কৈছিল। সেনেকৈ ব্যৱসায় পৰ্যায়ক্ৰমে যাই যায় প্ৰায় 1600 শতিকাত যেতিয়া কাবুলত, তেতিয়া আমাৰ কাবুল বুলি কওঁতে ভাৰতবৰ্ষই হৈ আছিল, সেই কাবুলীবিলাকে পাগুৰি পিন্ধিছিল, শুৱালকুছিতে মুগাৰ পাগুৰি পোনপ্ৰথমে তৈয়াৰ হৈছিল। তাৰপিছত পৰ্যায়ক্ৰমে যাই যাই যাই যাই 1826 চনত ইয়াণ্ডাবু সন্ধিৰ সময়ত অসমত 2টা বস্তুই অসমৰ অৰ্থনীতি সবল কৰিছিল। এটাই হ'ল চাহপাত আৰু এটা মুগা বস্ত্ৰ বা মুগা সূতা। 1826 চনত অসমৰ পৰা মুগাৰ বস্ত্ৰ আৰু মুগাৰ সূতা যায় 29,750 টকা ইউৰোপীয়ান মুদ্ৰা পাইছিল সেই সময়ত, য'ত আজিৰ তুলনাত ভাবিব নোৱাৰা কথা। আজিৰ পৰা 200 বছৰত, আজি 2026 আৰু 1826 চনত ইয়াণ্ডাবু সন্ধিৰ সময়ত। তাৰপিছত পৰ্যায়ক্ৰমে আমাৰ শিল্পটো বিস্তাৰিত হৈ আছে।
1: মহামানৱ মহাত্মা গান্ধীয়ে কুটিৰ শিল্পক স্বাৱলম্বী গ্ৰাম্য অৰ্থনীতি আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতীকৰূপে গণ্য কৰিছিল। শুৱালকুছিৰ বয়নশিল্পৰ অভূতপূৰ্ব চানিকে মহাত্মা গান্ধীক অভিভূত কৰিছিল।
0: শুৱালকুছিত মহামানৱ মহাত্মা গান্ধী এই শিল্প চাবলৈ আহিল 1946 চনৰ 9 জানুৱাৰীত। যেতিয়া মহামানৱ মহাত্মা গান্ধী আহিছিল সেইদিনা, হয়তো মই জন্ম তেতিয়া পোৱা নাই, কিন্তু আমি শুনা কথা, শুৱালকুছিৰ মানুহৰ, প্ৰতিঘৰ মানুহৰ এটা আনন্দ হৈ আছে মহামানৱ মহাত্মা গান্ধী আহিব। কিন্তু কিবা দুৰ্ভাগ্যবশতঃ মহামানৱ মহাত্মা গান্ধী অহা ট্ৰেইনখন লেট হোৱাত তেওঁ অহাত অলপ পলম হ'ল। যি নহওক, তেওঁ আহি শুৱালকুছিত যেতিয়া দাবিন জাহাজেদি পদাৰ্পণ কৰে শুৱালকুছি ব্ৰহ্মপুত্ৰ পাৰত, তেতিয়া তেওঁক মহামানৱ মহাত্মা গান্ধীক শুৱালকুছিৰ সেউজ বালিত মাটি স্পৰ্শ কৰিব দিয়া নাছিল। সেই সময়ৰ মহাজনবিলাকে তেওঁক পাতৰ থানৰ ওপৰেদি আনিছিল, চিল্কৰ কাপোৰেদি। আনিছাৰ উদ্দেশ্য হ'ল চিল্ক পিন্ধে কোনি। যদি ইতিহাস চাব লগা হয়, চিল্ক পিন্ধে সদায় ৰাণী। কিন্তু চিল্কৰ কাপোৰ আকৌ ৰাণী পিন্ধা কাপোৰ বনোৱা মানুহ কেনে হ'ব লাগিব? ঠিক তেনেকৈ মহামানৱ মহাত্মা গান্ধী যেতিয়া 1946 চনৰ 9 জানুৱাৰীত শুৱালকুছিত পদাৰ্পণ কৰিল, তেওঁ শুৱালকুছিৰ বস্ত্ৰ শিল্পটো পুংখানুপুংখভাৱে আমাৰ বালিচৰত অস্থায়ীভাৱে তেওঁ শিল্পটো দেখুওৱা হ'ল। আৰু সেই সময়ত

0: শোৱালকুছিৰ স্বনামধন্য কেইজনমান ব্যক্তি আগভাগ লৈছিল। সেই পৰ্যায়ক্ৰমে যাই যাই আমাৰ শিল্পটো সেই 1826 চন বা তাৰ আগতো যেতিয়া বিদেশী বস্ত্ৰ গৈছিল, সেই পৰ্যায়ক্ৰমে আজিৰ তাৰিখলৈকে 2026 চনলৈকে শোৱালকুছিৰ বস্ত্ৰ শিল্পটো বিদেশত সমাদৰ লাভ কৰি আহিছে।
1: ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত শোৱালকুছি হৈছে অসমৰ ৰেচম ৰাজধানী। পালবংশৰ ৰজা ধৰ্মপালে বৰপেটাৰ তাঁতিকুছিৰ পৰা 26টা তাঁতি পৰিয়ালক শোৱালকুছিলৈ আনি বয়নশিল্পৰ আৰম্ভণি কৰায়। শোৱালকুছিৰ বয়নশিল্পৰ প্ৰসাৰৰ অন্যতম বাটকটীয়া আছিল কালীৰাম বৈশ্য। তেখেতৰ অহোপুৰুষাৰ্থই শোৱালকুছিৰ বয়নশিল্পক নতুন মাত্ৰা প্ৰদান কৰিছিল, উদ্যোগটোলৈ আনিছিল এক নতুন জোৱাৰ।
0: এজন কালীৰাম বৈশ্য বুলি শিপিনী আছিল, একেবাৰে পাৰ্গত শিপিনী আছিল, যাক আমি ক'ব পাৰোঁ শোৱালকুছি বৈশ্য, আধুনিক বৈশ্যৰ জন্মদাতা। সেই কালীৰাম বৈশ্যই 1946 চনৰ 9 জানুৱাৰীত যেতিয়া মহামানৱ মহাত্মা গান্ধীয়ে ভাষণ দি আছিল, সেই ভাষণ দি থকা কাপোৰ হুবহু তেওঁৰ তাঁতশালত প্ৰস্তুত কৰি মহামানৱ মহাত্মা গান্ধীক উপহাৰ দিছিল। আৰু সেই সভাতে মহামানৱ মহাত্মা গান্ধীয়ে কালীৰাম বৈশ্য উদ্দেশ্যে কৈছে, এইজন কালীৰাম বৈশ্য নহয় আজিৰ পৰা, তেওঁ কালীৰাম কাৰিকৰ। সেই কালীৰাম বৈশ্যয়ে 1939 চনত গুৱাহাটীত এজন ব্ৰিটিছ মাষ্টাৰ ৱিভাৰক লগ পাইছিল। সেই কালীৰাম বৈশ্যই ব্ৰিটিছ মাষ্টাৰ ৱিভাৰজনৰ লগত কথা পাতি থাকোঁতে তেতিয়া আমাৰ অসমত বা শোৱালকুছিৰ তাঁতশালত হাত মাকো প্ৰচলন আছিল। আজি যিটো আমি উৰণীয়া মাকো ফ্লাই চাটুল বুলি কওঁ, সেই মাকোটো তেতিয়ালৈ আমাৰ শোৱালকুছি বা অসমৰ বয়নশিল্পত ব্যৱহাৰ হোৱা নাছিল। সেই ব্ৰিটিছ মাষ্টাৰ ৱিভাৰজনে তেতিয়া কৈছিল বোলে, ইংলেণ্ডৰ মানচেষ্টাৰত আমিতো এতিয়া ফ্লাই চাটুলো এফৰ্ড কৰি দিছোঁ, অসমত এতিয়ালৈ ফ্লাই চাটুল অহাই নাই তাৰমানে। তেওঁ কৈছে, আমি দেখাই নাই ফ্লাই চাটুল, এইটো ক'ত দেখা পাম বা ক'ত শিকিব পাৰিম। সেই সময়ত আকৌ ব্ৰিটিছৰ শাসন চলি থাকোঁতে আমাৰ কলিকাতাতো প্ৰধান সাম্ৰাজ্য তেওঁলোকে পাতিছিল বোলে, কলিকাতাত যদি যায় আপুনি এইটো ট্ৰেইনিং ল'ব পাৰিব। তেতিয়া তেওঁ কালীৰাম বৈশ্যই এইটো বস্ত্ৰশিল্পৰ প্ৰতি আগ্ৰহী, যথেষ্ট আগ্ৰহী হওঁতে তেওঁ নতুন নতুন বস্তু উদ্ভাৱন বা শিকিবৰ মন যায়। কালীৰাম বৈশ্যই কলিকাতাত ফ্লাই চাটুলটো উৰণীয়া মাকুৰ প্ৰশিক্ষণ লৈ আহিল আৰু তেওঁ আহি পেলাই তেওঁৰ নিজৰ ফেক্টৰীতে ঘৰতে তাঁতশালত উৰণীয়া মাকু ব্যৱহাৰ কৰিলে। সেই উৰণীয়া মাকু ব্যৱহাৰ কৰোঁতে সেই সময়ৰ শোৱালকুছিৰ যিবিলাকৰ কাৰখানা মিনছ বেছিকৈ 4-5খন শাল আছিল মহাজনবিলাকে, তেতিয়া তেওঁলোকে ভাবিলে তেওঁৰ কাপোৰ কালীৰাম বৈশ্যৰ কাপোৰ স্পীডত ওলাব, আমাৰ কাপোৰবিলাক লেহেম গতিত ওলাব, তেওঁক সেইকাৰণে এইটো ব্যৱহাৰ কৰিব দিব নালাগে। তেওঁৰ ঘৰত থ্ৰু টু ষ্টন শিল দলালে, য'ত কালীৰাম বৈশ্যই আত্মগোপন কৰি থাকিব লগা হ'ল। তাৰপিছত পৰ্যায়ক্ৰমে আমাৰ মাইণ্ডবিলাক বিকাশ হ'ল, আলোচনা বিলোচনা হ'ল, সকলোৱে ব্যৱহাৰ কৰিলে। সেই তেতিয়াৰ পৰাই আজিৰ তাৰিখলৈকে অসম শোৱালকুছিত ফ্লাই চাটুল ব্যৱহাৰ হৈ আছে। কালীৰাম বৈশ্যই কিছুমান কাম কৰি থৈ গৈছে, য'ত 1939 চনতে তেওঁ প্ৰডাক্ট ডাইভাৰ্ফিকেশ্যনৰ কাম কৰিছিল, য'ত বিছনা চাদৰ বনাইছিল চিল্কৰ, য'ত পিলো কভাৰ বনাইছিল।
2: মহামানৱ মহাত্মা গান্ধীয়ে শোৱালকুছিত পদাৰ্পণ কৰি মন্তব্য কৰিছিল, অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে।
0: অসমৰ যথেষ্ট ভাল ভাল শিপিনী আছে, তাৰে তুলনাত কিন্তু শোৱালকুছিটো শিপিনী নোহোৱা নহয়। শোৱালকুছিৰ শিপিনী বুলি ক'লে ক'ব লাগিব, শোৱালকুছিত এতিয়া হয়তো প্ৰায়ভাগ শোৱালকুছিত মাষ্টাৰ উইভাৰ বুলি ক'লেই হয়, 20% নিজে মাষ্টাৰ উইভাৰো, নিজে শিপিনীও, নিজে অইনাৰো, তেওঁলোকক 20% নিজা শিপিনী আছে, কিন্তু বাকী 80% শিপিনী অসমৰ বিভিন্ন জেগাৰ পৰা আহি ইয়াত তাঁতশালত সহায় কৰি আছে। কিন্তু যদি উপযুক্ত বজাৰ বা তেওঁলোকে ভাল মাৰ্কেট এখন পায়, বজাৰ এখন পায়, সেই বজাৰখন পালে নিশ্চয় শিপিনীবিলাক উপকৃত হ'ব।
2: সময়ৰ চাকনৈয়াত অসমৰ ভৌগোলিক, ৰাজনৈতিক, আৰ্থিক আদি নানান বিষয়ৰ পৰিৱৰ্তনৰ অংশ হিচাপে প্ৰথমাৱস্থাত কেৱল তাঁতীসকলৰ মাজতেই সীমাবদ্ধ থকা এই বস্ত্ৰশিল্প ক্ৰমান্বয়ে শোৱালকুছি গাঁৱৰ অন্যান্য বৃত্তিধাৰী লোকলৈও সম্প্ৰসাৰিত হয়। শোৱালকুছি গাঁৱত থকা সোণাৰী, কৈৱৰ্ত, কুমাৰ, ব্ৰাহ্মণ আদি সকলো সম্প্ৰদায়ৰ লোকে শিল্পটোক আঁকোৱালি লোৱাত

0: বস্ত্ৰশিল্পটোৱে অসমৰ ভিতৰতে এক বৃহৎ কুটিৰ উদ্যোগৰ মৰ্যাদা পাবলৈ ধৰে। ৰেচম কাপোৰৰ বাণিজ্যিক প্ৰসাৰতালৈ লক্ষ্য ৰাখি পূৰ্বৰ পৰিয়ালকেন্দ্ৰিক তাঁতশিল্পই ক্ৰমান্বয়ে ফেক্টৰীৰ ৰূপ ল'বলৈ ধৰে। প্ৰথমতে 10-12 ঘৰ তাঁতী পৰিয়ালে চেগা চুৰুকাকৈ তাঁতশালত আৰম্ভ কৰা মজুৰিপ্ৰাপ্ত শিপিনী নিয়োগ কাৰ্য এটা দশকৰ পাছতেই বিস্তাৰিত হৈ পৰে।
1: আজি যদি বাণিজ্যিকৰণৰ কথা, শুৱালকুছিৰ কথাটো যদি ক'ব লগা হয়, অসমৰ চিল্কৰ ব্যৱসায়টো চাওঁ, তেতিয়াহ'লে একেবাৰে ভাল ব্যৱসায়। যদি আমি অসমৰ সকলো মানুহে মুগাৰ কাপোৰ প্ৰস্তুত কৰোঁ, হয়তো ইউৰোপীয়ান মানুহৰ ভোক পলাব এতিয়াও নোৱাৰোঁ। বিদেশত ইমান মুগা এৰীৰ বজাৰ আছে, সেই বজাৰ আমি ভোক পলাব পৰা নাই। আমি তেনেকুৱা কাপোৰ প্ৰস্তুত কৰিব পৰা সমৰ্থবান শিপিনী হোৱা নাই। আজি আমাৰ ইয়াত অসমত বা ভাৰতবৰ্ষত প্ৰতিখন কাপোৰ হিচাপে বিক্ৰী হয়। যদি আমি বিদেশত কাপোৰ পঠাব লগা হয়, জে এছ এমত কাপোৰ পঠাব লগা হয়, ৱেইটত প্ৰত্যেকবিলাক কাপোৰৰে একোটা নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল মেজাৰমেণ্ট আছে। সেই মেজাৰমেণ্ট অনুযায়ী যদি আমি কাপোৰ প্ৰস্তুত কৰিব পাৰোঁ, আমি উপযুক্ত বজাৰ এতিয়াও আছে। সেইটো ক্ষেত্ৰত মই ক'ব লাগিলে এতিয়াও অসমৰ তথা শুৱালকুছিৰ বাণিজ্যিককৰণ উন্নত কৰাৰ ক্ষেত্ৰত আমি নিজে নিজক চেষ্টা কৰিব লাগিব।
0: শুৱালকুছিৰ বয়ন শিল্পৰ ব্যৱসায়ৰ ক্ষেত্ৰত এক অনন্য ভূমিকা পালন কৰি আহিছে সমবায়সমূহেও।
1: শুৱালকুছিত সমবায় ব্যৱস্থাটো আছে, নোহোৱা বুলি ক'ব নোৱাৰি। হয়তো প্ৰথম চিল্কৰ কাপোৰ বজাৰ হিচাপে বিক্ৰী কৰা মানুহজনৰ নামে হ'ল শুৱালকুছিয়াৰ প্ৰথম কমলা দাস। সেই সমবায় তেওঁই প্ৰথম ছেক্ৰেটৰী আছিল আৰু প্ৰথম অসমৰ সমবায়খনৰ নামে হ'ল দি কোঅপাৰেটিভ চিল্ক হাউচ লিমিটেড, যাক কল্পতৰু বুলি ক'ব পাৰি। সেই কোঅপাৰেটিভ চিল্ক হাউচখন তাৰে প্ৰথম সম্পাদকজনে আছিল কমলা দাস আৰু তেওঁই পোনপ্ৰথমে চিল্কৰ কাপোৰ বিপণীত অৰ্থাৎ গুৱাহাটীৰ ফুটপাথত বিক্ৰী কৰা প্ৰথম। আৰু সেই কল্পতৰু যি কোঅপাৰেটিভ চিল্ক হাউচ লিমিটেড, মোৰ বোধে সেইটোৱে হয়তো অসম নহয় ভাৰতবৰ্ষৰ প্ৰথম শ্বপিং মল। আজি আপুনি চাওক যি কল্পতৰু সেই শ্ব'ৰুমটো তাৰে কিমান বছৰ আগতে বনাইছিল তেওঁলোকে শুৱালকুছিৰ স্বনামধন্য ব্যক্তিসকলে আৰু গুৱাহাটী মহানগৰীৰ মাজমজিয়াত পাণবজাৰত। তাৰে কিমান বছৰ পিছত আমাৰ শ্বপিং মলৰ আৱিষ্কাৰ হ'ল। কিন্তু সেই সময়ত আমাৰ লিপিবদ্ধ নাই, সেই সময়ত আমাৰ ৰুল ৰেগুলেশ্যনবিলাক মানা নাছিল। সেইকাৰণে হয়তো আজি আমি শুৱালকুছি বা কোঅপাৰেটিভ সমবায়বিলাক পিছ পৰি আছোঁ। কিন্তু তৎসত্ত্বেও শুৱালকুছিত বিভিন্ন সমবায় আছে, ৰেচম প্ৰতিষ্ঠান বুলি, য'ত ভাৰত চৰকাৰৰ পৰা গল্ডেন প্ৰাইজ লৈ আহিব সক্ষম হৈছে। তেনেকুৱাকৈ বিভিন্ন বয়ন সমবায় সমিতিবিলাক আছে, মহিলা সমবায় সমিতি আছে, সেইবিলাকৰো শুৱালকুছিৰ তাঁতশিল্পৰ ভূমিকা যথেষ্ট আছে সমবায়বিলাকত।
2: আহোম ৰজাৰ পৃষ্ঠপোষকতাত ঠন ধৰি উঠা ৰেচমৰ উদ্যোগে অনাদিকালৰে পৰা আজি কবতী শতিকাজুৰি অসমলৈ কঢ়িয়াই আনি আছে অনন্য গৌৰৱ। স্বাধীনতাৰ কালতো শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হেতু চৰকাৰ প্ৰশাসনে বিভিন্ন পদক্ষেপ সময়ে সময়ে গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে। অৱশ্যে বৰ্তমান সময়ত আহি পৰা বিভিন্ন প্ৰত্যাহ্বানৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে এই ক্ষেত্ৰত চৰকাৰৰ সুদৃষ্টিৰ অৱকাশ এতিয়াও আছে বুলি সচেতন বস্ত্ৰ ব্যৱসায়ী হীৰালাল কলিতাই এইদৰে কয়।
1: ভাৰত চৰকাৰে যথেষ্ট এই শিল্পটোৰ প্ৰতি চেষ্টা কৰি আছে, অসম চৰকাৰেও কৰি আছে, নকৰা নহয়। 1985 এখন ভাৰত চৰকাৰে হেণ্ডলুম ৰিজাৰ্ভেশ্যন আইন প্ৰস্তুত কৰিছিল। সেই আইন অনুসৰি মেখেলা চাদৰ, গামোচা, দখনা, আৰনা এইবিলাক বাহিৰৰ পৰা আহিব নোৱাৰে। কিন্তু তৎসত্ত্বেও অসমৰ বাহিৰৰ বহিৰাজ্যৰ পৰা বিভিন্ন ধৰণৰ সস্তীয়া কেঁচামালৰ দ্বাৰাই মেখেলা চাদৰ, দখনাই, আৰনাই, গামোচা আহি বজাৰত উভৈনদী পৰাত আমাৰ থলুৱা উৎপাদকসকল, শিপিনীসকলে তাৰ লগত দামটো মিলাব নোৱাৰাৰ বাবে

0: লোকচান হোৱাত এই শিল্পটোৰ প্ৰতি অনাহি ভাৱ হৈছে। অসম চৰকাৰ বা ভাৰত চৰকাৰে বিভিন্ন সুযোগ সুবিধাৰ মাধ্যমেদি শুৱালকুছিক বচোৱাৰ চেষ্টা চলাই আছে, যৎপৰোনাস্তিক চেষ্টা কৰি আছে। ইয়াৰ শিপিনীয়ে 15% 20% ৰাজ সাহায্যত সূতাও পায়। এতিয়া শিল্পটো চিনি পাবৰ কাৰণে ভাৰত চৰকাৰে পৃথিৱীৰ ভিতৰত পোনপ্ৰথমে আৱিষ্কাৰ কৰিছিল চিল্ক মাৰ্ক। ভাৰত চৰকাৰে যদি এযোৰ কাপোৰ কিনিব লাগিলে, বিশুদ্ধ ৰেচমৰ কাপোৰ কিনিব লাগিলে, কি চাব লাগিব? আমি চিল্ক মাৰ্ক অথৰাইজ ইউজাৰ হয় না নহয়? চিল্ক মাৰ্কৰ এটা ষ্টিকাৰ লেখা থাকে, পিউৰ আথেণ্টিক চিল্ক। তদ্দু শুৱালকুছিটো বিশুদ্ধ ৰেচমটো চোৱাৰ কাৰণে শুৱালকুছি ৰেচম পৰীক্ষাগাৰ বুলি এটা পৰীক্ষাগাৰ 2016 চনতে স্থাপিত হৈছে, বা শুৱালকুছিৰ নিজা স্বকীয়তা বৈশিষ্ট্যৰ বাবে শুৱালকুছিয়ে পেটেন্ট এণ্ড ট্ৰেডমাৰ্ক ব্যুৰোৰ পৰা ট্ৰেডমাৰ্কো লাভ কৰিছে। কিন্তু দুৰ্ভাগ্য বিষয় এতিয়া এইবিলাক কৰাৰ কাৰণে এৱাৰনেছৰ যথেষ্ট প্ৰয়োজন। আমাৰ হয়তো শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতিয়ে যথেষ্ট এৱাৰনেছ কৰি আছে, আৰু বহলভাৱে এৱাৰনেছটো কৰিলে ৰাইজে বিশুদ্ধ ৰেচম পিন্ধিব পাব বুলি, বা শুৱালকুছিত উৎপাদিত ৰেচম কাপোৰ পিন্ধিব পাব বুলি মই দৃঢ় বিশ্বাসী। আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰলৈ অনুৰোধ, যিকেইটা বস্তু জীয়াই ত্যাগ পাইছে, যেনে গামোচাই পাইছে, আন আই পাইছে, এইবিলাক বস্তু বা 1985ৰ যি হেণ্ডলুম ৰিজাৰ্ভেশ্যন এক্ট, সেই এক অনুসৰি যিখন আইন ভালকে প্ৰযোজ্য কৰিলে অসমৰ শিপিনীৰ লগতে শুৱালকুছিৰ বস্ত্ৰ শিল্পটো জীয়াই থকাত যথেষ্ট সহায় কৰিব। বিশেষকে চৰকাৰলৈ মোৰ এটা অনুৰোধ, শুৱালকুছিত কোনো ধৰণৰ যদি তাঁতশালৰ আঁচনি নিদি শুৱালকুছিত যদি এটা বস্ত্ৰ বেংক পাতি দিয়ে, শুৱালকুছিৰ শিপিনী পুনৰ ঠন ধৰি উঠিব, শুৱালকুছিৰ তাঁত শিল্প পুনৰ উজ্জ্বল হৈ চিৰদিনৰ বাবে থাকিব। আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰলৈ অনুৰোধ, আমি ভাল এখন বজাৰ পোৱা নাই, যদি এখন ভাল উপযুক্ত বজাৰ পায় শুৱালকুছিৰ বস্ত্ৰ শিল্প সেই আগৰ নিচিনা সোণালী দিন পুনৰ আহিব বুলি বিশ্বাস, লগতে শুৱালকুছিবাসী দৃঢ় বিশ্বাস।
1: আধুনিকতা তথা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে শুৱালকুছিৰ বস্ত্ৰৰ পয়ন পদ্ধতিলৈও আহিছে বিভিন্ন পৰিৱৰ্তন। বিভিন্ন আধুনিক যন্ত্ৰ আদিৰ ব্যৱহাৰে শিপিনীসকলৰ কষ্ট বহুলাংশে লাঘৱ কৰিছে, তথাপিও সেয়া যেন যথেষ্ট নহয়।
0: আমাৰ বয়ন যিটো পদ্ধতি, শুৱালকুছিৰ বয়ন পদ্ধতিটো ক'ব লাগিলে, এযোৰ কাপোৰ বা এখন কাপোৰ প্ৰস্তুত কৰিব লাগিলে বয়ন পদ্ধতিটো, এই বয়ন পদ্ধতিটো কিন্তু শুৱালকুছিৰ অতি পুৰণি পদ্ধতি চলি আছে এতিয়াও। যিহেতুকে এতিয়া আধুনিক যুগ, আমি কোৱা নাই বা মই কোৱা নাই আমি যন্ত্ৰচালিত তাঁতশালত কাপোৰ বনোৱা, সেই পুৰণিকলীয়া তাঁতশালখনক বাদ দি আমি নতুন বিভিন্ন ধৰণৰ হেণ্ডলুমতে নতুন টেকন'লজি উদ্ভাৱন হৈছে। সেই টেকন'লজিবিলাক আমি যদি গ্ৰহণ কৰোঁ, তেতিয়া হয়তো আমাৰ কাপোৰ বা আমাৰ বস্ত্ৰ বিশ্বত পুনৰ থিয় দিব পাৰিব আনৰ তুলনাত। পৰ্যায়ক্ৰমে শুৱালকুছিৰ বস্ত্ৰ শিল্পটো যাই যায় আজি বৰ্তমান অতি দুখ লগা অৱস্থা, যিহেতুকে আমাৰ শিল্পটো আমি শুৱালকুছি একবদ্ধভাৱে বান্ধি ৰাখিব পৰা নাই। ইয়াৰ মূলতে আমাৰ শুৱালকুছিখনত অকল চিল্কৰ কাপোৰ প্ৰডাকশ্যন বা উৎপাদনহে হয়, ইয়াত আমাৰ চিল্কৰ কোনো কেঁচা সামগ্ৰী তৈয়াৰ কৰাৰ কাৰণে কোনো আমাৰ ইয়াত চুমনি বা অলৰেডি ইয়াত এগ্ৰিকালচাৰৰ ডাঙৰ ফাৰ্ম নাই। যিমানখিনি আমাক কেঁচা সামগ্ৰী লাগে, সেই সামগ্ৰীবিলাক অসমৰ বিভিন্ন জিলাৰ পৰা বা অসমৰ বাহিৰৰ পৰা, এতিয়া পাট সূতাটো মাইচুৰ চিল্ক বা কৰ্ণাটক আৰু চাইনাৰ পৰা বেংগলোৰ হৈ পাট সূতাটো আহে, আমি ইয়াত কাপোৰ তৈয়াৰহে কৰিব পাৰোঁ। কিন্তু অসমৰ যিহেতুকে মুগা, সেই মুগাটো প্ৰডাকশ্যনটো অসমৰ বিভিন্ন জিলাত হয়, ইয়াত আহি আমি সূতাটো অলৰেডি প্ৰস্তুত কৰি কাপোৰ প্ৰস্তুত কৰোঁ।
2: শুৱালকুছিৰ বস্ত্ৰৰ জনপ্ৰিয়তাৰ সুবিধালৈ সময়ে সময়ে কিছু দুষ্ট চক্ৰই অসাধু ব্যৱসায়ত লিপ্ত হোৱা দৃষ্টিগোচৰ হয়। আজিকালি শুৱালকুছিৰ বস্ত্ৰৰ বিশুদ্ধতা পৰীক্ষাৰ বাবে আছে বিশেষ ব্যৱস্থা। এই ক্ষেত্ৰত গ্ৰাহকসকল সচেতন হোৱাটো অতীৱ প্ৰয়োজন।

0: পৃথিৱীখনক বা সমাজখনত আমি এখন ঘৰখনতে আমি চাৰিজন ভাই ককাই থাকিলে চাৰিজন ভাই ককাই একেমত নহয়। তদ্ৰূপ আমি শুৱালকুছিৰ সকলো ব্যৱসায়ে একমত, কিছুমানে এই ব্যৱসায়টো কৰিব নিজৰ মুনাফা অৰ্জনৰ বাবে, হয়তো কিছুমানে কৰিব মই নিজস্ব ব্ৰেণ্ড প্ৰমোশ্যন প্লাছ মুনাফা, সকলোকে প্ৰফিট লাগিব। কিছুমানে আকৌ এই শিল্পটোক মুনাফা প্লাছ এটা যি শিল্প আমাৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত তেনেকুৱাকৈ ভাবি চাই বহুকেইটা ক্লাছিফিকেশ্যন কৰিব পাৰি। কিন্তু এজন বাহিৰৰ ক্ৰেতাই এই বিশুদ্ধ ৰেচমটো প্ৰথমতে চিনাক্ত কেনেকৈ কৰিব বা শুৱালকুছিৰ বস্ত্ৰটো শুৱালকুছি বুলি কেনেকৈ চিনাক্ত কৰিব? পোনপ্ৰথমে যদি আপুনি চাই বিশুদ্ধ ৰেচম বুলি ক'লে, মই আগতেও কৈছোঁ চিল্কমাৰ্কৰ লগোটো বাধ্যতামূলক, 100% চিল্ক চিল্কমাৰ্ক। এতিয়া শুৱালকুছিৰ বস্ত্ৰ কেনেকৈ চিনি পাব? চিল্কটো বাহিৰত বনোৱা বিশুদ্ধ চিল্ক হ'লেও চিল্কমাৰ্ক লগাব, পাৰলোম হওক হেণ্ডলুম হওক সেইটো নাই। কিন্তু শুৱালকুছিৰ এটা নিজস্ব ট্ৰেডমাৰ্ক আছে, হলোগ্ৰাম আছে, সেইটো থাকিলে নিশ্চয় ইয়াত শুৱালকুছিৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত উৎপাদিত বিশুদ্ধ ৰেচম কাপোৰ বুলি পৰিচয় দাঙি ধৰে। তাত বিভিন্ন কোড নম্বৰ আছে, আপুনি স্কেনাৰ কৰি চাব পাৰে, সেইটো চালে ইজি যে পিউৰ চিল্ক অফ শুৱালকুছি।
1: অসমীয়া কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত শুৱালকুছিৰ বয়ন শিল্পৰ নিশ্চয়কৈ এটা ভূমিকা আছে সাজ পোছাকৰ ক্ষেত্ৰত, আৰু লগতে আপুনি যুৱ প্ৰজন্মক এই ক্ষেত্ৰত কি আহ্বান জনাব বিচাৰিব?
0: শুৱালকুছিৰ কৃষ্টি সংস্কৃতি, অসমৰ কৃষ্টি সংস্কৃতিৰ লগত শুৱালকুছিৰ বস্ত্ৰশিল্প, টকাটোৰ ইপিটি ইপিটি সম্পৰ্ক। আজি যদি আপুনি চাই মহাপুৰুষ দুজনাগুৰুৰ সৃষ্টি কৰা সত্ৰীয়া নৃত্যৰ যিটো পোছাক, সেই পোছাকটো অলৰেডি আমাৰ পোনপ্ৰথমে কটনত যদিও ব্যৱহাৰ কৰিছিল, তাৰপিছত অলৰেডি এতিয়া চিল্কতো লগা হৈছে, সূত্ৰধাৰী পোছাক, কথক নৃত্যৰে পোছাক। আকৌ আমাৰ যুৱচাম, শুৱালকুছিৰ যুৱচামক মোৰ এটা অনুৰোধ, এই হয়তো শিল্পটো এনেকুৱা এটা শিল্প আমি ব্যৱসায় বুলি ভাবিবলৈও ভাবিব পাৰোঁ শিল্পটোক, কিন্তু মোৰ বোধে, মোৰ আজি 25 বছৰৰ অভিজ্ঞতা অনুযায়ী এই শিল্পটো বা ব্যৱসায়ৰ ওপৰত ভাৰতবৰ্ষত তাৰ একো ব্যৱসায় নাই। যেতিয়া মই এই ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ তেতিয়া মোৰ -14,500 টকা ধাৰ, কিন্তু আজি মই এজন ধনবল নহ'লেও প্ৰতিষ্ঠিত ব্যৱসায় বুলি ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ হয়তো 6-7খন দেশে ভালকৈ জানে। আজিৰ তাৰিখত মই ৰপ্তানি কৰি আছোঁ ভাল ভাল দেশত। সেইকাৰণে আমাৰ উঠি অহা নতুন যুৱ প্ৰজন্মই যদি এই শিল্পটোক আঁকোৱালি লয়, ভৱিষ্যতে তেওঁলোকে কোনো চিন্তাৰ কাৰণ নাই।
2: অসমৰ কৃষ্টি সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত শুৱালকুছিৰ বয়ন শিল্প, এই শিল্পৰ বাস্তৱ পৰিস্থিতিৰ কথা অনুধাৱন কৰি তাক প্ৰতিযোগিতামূলক পৰিৱেশত উজ্জীৱিত কৰি ৰাখিবলৈ প্ৰয়োজন আধুনিক ধ্যান ধাৰণাৰ।
3: এই ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব লাগিব সোণোৱালী ভৱিষ্যতৰ স্বপ্নেৰে ধাৱমান যুৱ প্ৰজন্মই। তেহে ৰেচমী বস্ত্ৰৰ দৰে চিকমিকাই জিলিকি থাকিব অসমৰ স্বাভিমান শুৱালকুছিৰ বয়ন শিল্প।

0: ইমানপুৰে শ্ৰোতাই শুৱালকুছিৰ বয়ন শিল্প শীৰ্ষক প্ৰামাণ্য আলিখ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে ভাৰ্গৱ কলিতা আৰু ঝৰণা ভৰালীয়ে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

0: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে অৰ্থাৎ 12 বজাত হিন্দীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কনকলতা।

এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক, মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ, সেনাবাহিনীত অগ্নিবীৰ নিযুক্তিৰ বাবে অহা একৰ পৰা বাৰ জুনলৈ অনলাইন সমূহীয়া প্ৰৱেশ পৰীক্ষা আৰু আফগানিস্তানৰ বিৰুদ্ধে ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি সন্দৰ্ভত আজি গুৱাহাটীত বিচিচিআইৰ গুৰুত্বপূৰ্ণ বৈঠক। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত আছে। আজিৰ বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰা হৈছে। তদুপৰি এই বৈঠকত বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হ'ব। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাৰ অন্তত ডঃ শৰ্মাই সামগ্ৰীৰ মূল্যৰ ভাৰসাম্য ৰাখিবলৈ আৰু যিকোনো সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। এই নিৰ্দেশনা অনুসৰি জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠকৰ আহান, দোকান আৰু পাইকাৰী বিপণীসমূহত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা, জিলা আয়ুক্তৰ চেম্বাৰ আৰু বাণিজ্যিক সংস্থাসমূহৰ মাজত সাপ্তাহিক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিবলৈ দিয়া আদি অন্যতম। তদুপৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণৰ আঁসোৱাহ দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে অস্বাভাৱিক মূল্যৰ ক্ষেত্ৰত বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে। ৰাজ্যবাসীৰ প্ৰতিটো সমস্যা সমাধান কৰাত চৰকাৰ সদায় সংকল্পবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দৃঢ় স্থিতি প্ৰকাশ কৰে। মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। মুখ্য নিৰ্বাচনী বিষয়া ডঃ লালৰু জামাই কালি আইজলত এই বিষয়ে প্ৰকাশ কৰে। এই প্ৰক্ৰিয়া ৰূপায়ণৰ বাবে এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত দিয়া ভাষণত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে দেশৰ নিৰ্বাচন আয়োগ আৰু জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব পৰাকৈ এই কাৰ্য সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰে। নিৰ্বাচনী বিষয়া, ভোটদাতাৰ পঞ্জীয়ন বিষয়া, সহকাৰী পঞ্জীয়ন বিষয়া আৰু জিলা পৰ্যায়ৰ মুখ্য প্ৰশিক্ষকসকলৰ বাবে কালি এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে বিষয়াসকলক নিষ্ঠা আৰু সততাৰে এই কাম কৰি যাবলৈ আহান জনায়। তেওঁ কয় যে এজনো যোগ্য ভোটদাতাৰ নাম যাতে তালিকাৰ পৰা বাহিৰ নহয় এই কথাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। তেওঁ লগতে বিএলওসকলক এই সংশোধনী প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ অংশ বুলি উল্লেখ কৰি স্বচ্ছতাৰে এই কাৰ্য ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তৎপৰ হ'বলৈ তেওঁলোকক আহান জনায়। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে 14 মে'ত ৰাজ্যখনত বিশেষ পুংখানুপুংখ সংশোধনী সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল। মিজোৰামৰ ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যখনত বহিৰাজ্যৰ লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ইনাৰ লাইন পাছৰ নতুন নিৰ্দেশনাত অনুমোদন জনাইছে। আইজলৰ মন্ত্ৰীসভাৰ কক্ষত মুখ্যমন্ত্ৰী লালডু অমাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন নিৰ্দেশনা অনুসৰি মিজোৰামত বহিৰাজ্যৰ লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত থকা নীতিসমূহ সুশৃংখলিত হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে মিজোৰামৰ এটা নাগৰিক সংগঠন আৰু ব্যৱসায়িক সংস্থাই ইনাৰ লাইন পাছ উলংঘা সন্দৰ্ভত অভিযোগ তোলাৰ লগতে এই সন্দৰ্ভত নীতি নিৰ্দেশনাৰ সংস্কাৰ দাবী কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি আৰম্ভ হোৱা তথ্য, শিক্ষা আৰু যোগাযোগ অভিযানৰ অংশস্বৰূপে জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ হৈছে। নগাঁও জিলাতো কালি জনজাতীয় লোকসকলৰ মাজত চৰকাৰী বিভিন্ন কল্যাণমূলক আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে জন ভাগিদাৰী অভিযানৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ সহকাৰী আদ্য প্ৰিয়ংকা কাশ্যপে অধ্যক্ষতা কৰে। বৈঠকত জিলাখনৰ সকলো খণ্ড উন্নয়ন বিষয়া উপস্থিত থাকে। এই বিশেষ অভিযানৰ অধীনত জিলাখনত অৰিয়েণ্টেশ্যন ড্ৰাইভ, এণ্টাইটেলমেণ্ট ড্ৰাইভ, সৰ্বাংগীন সুবিধা প্ৰদান শিবিৰ আৰু স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ লগতে গ্ৰামাঞ্চলৰ ৰাইজৰ সৈতে পোনপটীয়া যোগাযোগৰ বাবে ভিলেজ ইমাৰ্চন ড্ৰাইভ আৰু জনসাধাৰণৰ ওজৰ আপত্তি দ্ৰুত নিষ্পত্তি তথা ক্ষিপ্ৰ সমাধানৰ উদ্দেশ্যে জনশুনানী আদি বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ডিব্ৰুগড় জিলাতো কালি দেশজোৰা এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অভিযানৰ ৰূপায়ণ কৌশল, আন্তঃবিভাগীয় সমন্বয়, প্ৰসাৰ কাৰ্যসূচী আৰু নথিপত্ৰ প্ৰস্তুতকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ অধীনত গছপুলি ৰোপণ অভিযান, ক্ষেত্ৰভিত্তিক গাঁও পৰিদৰ্শন, জনশুনানী তথা অভিযোগ নিষ্পত্তি, স্বাস্থ্য শিবিৰ, প্ৰতিষেধক প্ৰদান শিবিৰকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত কালি অভিযানৰ শুভাৰম্ভ কৰা হয়।

অধীনত অহা 25 মে'লৈকে ভালেমান সজাগতা আৰু কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অভিযানৰ অংশ হিচাপে ৰক্তদান শিবিৰ, স্বাস্থ্য শিবিৰ আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গোৱালপাৰা জিলাৰ আমজোঙাত কালি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দুধনৈ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দৰং জিলাতো কালি জন ভাগিদাৰী সবচে দূৰ সবচে পেহেলে শীৰ্ষক অভিযান আৰম্ভ হয়। জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত উদ্বোধনী অনুষ্ঠানত উন্নয়ন আয়ুক্ত দেৱজিৎ বৰুৱাই কাৰ্যসূচীৰ বিষয়ে সকলোকে অৱগত কৰে। অভিযানৰ অধীনত স্বাস্থ্য, শিক্ষা, পুষ্টি, সামাজিক সুৰক্ষা, বিশুদ্ধ খোৱাপানী যোগান, জীৱিকা সৃষ্টিৰ সুযোগ আদিত গুৰুত্ব দিয়া হ'ব। ধেমাজি জিলাৰ আটাইকেইটা উন্নয়ন খণ্ডতে কালি কেন্দ্ৰীয় চৰকাৰৰ জনভাগিদাৰী সপ্তাহৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত এই দেশজোৰা উদ্যমৰ লক্ষ্য হৈছে জনজাতীয় লোকসকলৰ বাবে থকা কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে সজাগতা সৃষ্টি আৰু ক্ষেত্ৰ প্ৰচাৰ তথা সেৱা প্ৰদান শিবিৰৰ জৰিয়তে হিতাধিকাৰীসকলৰ পৰিপূৰ্ণতা নিশ্চিত কৰা। অহা 25 মে'লৈ চলিবলগীয়া এই অভিযানৰ অধীনত মূলতঃ জনজাতীয় লোকসকলৰ বাবে স্বাস্থ্য পৰীক্ষা, পুষ্টি আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ বাৰ্তা প্ৰেৰণ, অভিযোগ নিৰাময়, জীৱিকা প্ৰসাৰ আদি খণ্ডসমূহত গুৰুত্ব দিয়া হ'ব। সেনাবাহিনী 2027 বৰ্ষৰ বাবে অগ্নিবীৰ আৰু জে চি অ' আৰ অ' নিযুক্তিৰ বাবে সৰ্বভাৰতীয় অনলাইন সমূহীয়া প্ৰৱেশ পৰীক্ষা CEE 2026 অনুষ্ঠিত হ'ব। অহা 1 জুনৰ পৰা 12 জুনলৈ এই পৰীক্ষা অনুষ্ঠিত হ'ব বুলি গুৱাহাটী নাৰেঙ্গীৰ সেনা নিযুক্তি কাৰ্যালয়ে ঘোষণা কৰিছে। নিযুক্তি প্ৰক্ৰিয়াৰ বাবে নাম পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে পৰীক্ষা আৰম্ভ হোৱাৰ 14 দিন পূৰ্বে সেনাবাহিনীৰ অফিচিয়েল নিযুক্তি ৱেবছাইট জইন ইণ্ডিয়ান আৰ্মী .NIC.IN-ৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। পঞ্জীয়নকৃত সকলো প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰৱেশ পত্ৰৰ প্ৰিণ্ট আউট 31 মে'ৰ পূৰ্বে ল'ব লাগিব, কিয়নো সমূহীয়া প্ৰৱেশ পৰীক্ষাত উপস্থিত থকাৰ বাবে প্ৰৱেশ পত্ৰ থকাটো বাধ্যতামূলক। নিযুক্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত শেহতীয়া তথ্য, পৰীক্ষা সম্পৰ্কীয় নিৰ্দেশনা আৰু অন্যান্য গুৰুত্বপূৰ্ণ অধিসূচনাৰ বাবে প্ৰাৰ্থীসকলক নিয়মীয়াকৈ অফিচিয়েল ৱেবছাইট চাবলৈ পৰামৰ্শ দিয়া হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 24 মে'লৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত কালি পৰিষদৰ 1 নম্বৰ সংমণ্ডলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। অধিসূচনা অনুসৰি 30 মে' পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। আনহাতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ বাবে কোনো বাধা নাথাকিব বুলি এখন জাননী জাৰি কৰিছে। নগাঁও জিলাৰ কলিয়াবৰৰ অন্তৰ্গত শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ লেংটেং বস্তিত যোৱা নিশা এটি হাতীৰ মৃত্যু হয়। খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ঘাটন হোৱা নাই। বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে পাহাৰৰ পৰা নামি আহোতে হাতীৰ জাকৰ গছকত এই হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পাছতহে প্ৰকৃত কাৰণ জানিব পৰা যাব। শালনা বন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু আৰক্ষীৰ দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়াম চৌহদত স্থাপন কৰা অসম ক্ৰিকেট সংগ্ৰহালয়ৰ উদ্বোধন কৰাৰ লগতে দ্য গোল্ডেন ইনিংছ লিগেচি অব আছাম ক্ৰিকেট শীৰ্ষক এখন তথ্যচিত্ৰ উন্মোচন কৰে। অসম ক্ৰিকেট সন্থাৰ ইতিহাস, গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু বিগত সময়ছোৱাৰ বিভিন্ন স্মৃতি সংৰক্ষণৰ বাবে এই সংগ্ৰহালয় স্থাপন কৰা হৈছে। এই সংগ্ৰহালয়টোৱে অসম ক্ৰিকেটৰ চহকী ইতিহাসৰ গৌৰৱময় চানেকি বহন কৰিব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি সন্দৰ্ভত BCCIৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত বিয়লি 4 বজাত বৈঠকখন আৰম্ভ হ'ব। আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাটোত ভাৰতীয় দলটোৱে এখন টেষ্ট খেল আৰু 3খন এদিনীয়া খেল খেলিব। বৈঠকৰ অন্তত দল ঘোষণাৰ বাবে BCCIয়ে সংবাদমেল সম্বোধন নকৰে। ইয়াৰ বিপৰীতে BCCIয়ে বিশেষ লিংকৰ জৰিয়তে নিৰ্বাচিত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰিব। ছানৰাইজাৰ্ছ হায়দৰাবাদ IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ চলিত সংস্কৰণৰ প্লে অফ পৰ্যায়ত উপনীত হৈছে। দলটোৱে যোৱা নিশা চেন্নাইত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰি প্লে অফত স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক, মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ, সেনাবাহিনীত অগ্নিবীৰ নিযুক্তিৰ বাবে অহা 1-12 জুনলৈ অনলাইন সমূহীয়া প্ৰৱেশ পৰীক্ষা আৰু আফগানিস্তানৰ বিৰুদ্ধে ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি সন্দৰ্ভত আজি গুৱাহাটীত BCCIৰ গুৰুত্বপূৰ্ণ বৈঠক। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

0: শ্রোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাস। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ পঞ্চম খণ্ড।
2: বাইদেউ নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাক আৰু এটি খণ্ডত লগ পাইছোঁ। আমি আপোনাৰ আকাশবাণীৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ কথা পাতি আছিলোঁ ইয়াৰ আগৰ খণ্ডত, আৰু তেনেকুৱাতে আপুনি কিছু কথা কৈছিলে কেনেকৈ আপুনি আকাশবাণীৰ আমন্ত্ৰিত শ্ৰোতাৰ অনুষ্ঠান পৰিৱেশন কৰিছিল ডিব্ৰুগড়ত। নলিনী চৌধুৰীয়ে দিয়া এটি গীতৰ কথালৈ আপুনি কেনেকৈ চকু পানী টুকিবলগীয়া হৈছিল, এইবিলাক কথা কৈছিল। এতিয়া আৰু কওকচোন, আৰু আকাশবাণীত বাণীবন্ধন কৰা কিবা গীতৰ কথা আপোনাৰ মনত পৰে নেকি? তেনেকুৱা যদি কিবা কথা আছে আমি শুনিব খুজিছোঁ।
3: এখন সংগীতালক্ষ্য কৰিছিলোঁ আমি, সবিন মেধি আৰু ৰমেন চৌধুৰী একেলগে, সেইখনত প্ৰাইজো পাইছিলে, কিবা এটা বঁটা পাইছিলে। সেইখন কৰিছিলোঁ আৰু যোগেশ চন্দ্ৰ ভৰালীৰ সংগীতালক্ষ্য এখন কৰিছিলোঁ। তেওঁ ঢুকোৱাৰ পিছত ইয়াতে কৰিছিলোঁ, আমাৰ বৰপেটাৰ পৰা এটা গ্ৰুপ আহিছিলে, সেইখন কৰিছিলোঁ সংগীতালক্ষ্য। আৰু
2: আপুনি যিখন কৈছে সবিন মেধি আছিলে, সেইখন প্ৰয়োজনত
3: সৃষ্টিৰ অংকুৰ নেকিয়ে,
2: সেইখনে আমাৰ আকাশবাণীৰ বাৰ্ষিক বঁটা পাইছিল আলেখ্যৰ শিতানত, নহয় জানো?
3: আৰু মই এনেই হেৰি গাইছিলো, কোৰেলবিলাক গাইছিলো।
2: কিন্তু এই সংগীতালেখ্যত গোৱা কিবা গীত আপোনাৰ মনত আছে নেকি?
3: এটা গাইছিলো নেকি, পৰিল বাৰিষাৰ কাল, সেইটো গাইছিলো।
2: পৰিল বাৰিষাৰ কাল
3: গানটো আছে ৰেডিঅ'তে, আগতে গাইছিলো।
2: আপুনি ৰেডিঅ'ত গোৱা গীতৰ আকৌ এবাৰ তাত পুনৰ গাইছিলে, নহয় জানো? গীতটি অকণমান আমি শুনি লৈছোঁ।
3: হয়

0: গীতত যিটো কণ্ঠ যিটো আবেগ লাগে, সেই আবেগৰ কথাটো আপোনালোকে বিশেষভাৱে অনুশীলন কৰে নেকি?
1: মানে আহি যায় হেৰিতে, সৰুতে অহা নাছিল সেইবিলাক, গাব লাগে গাইছো আৰু, কিন্তু পিছলৈকে মোৰ সেই ভাববিলাক আহি গৈছে। এজনী মহিলাই ৰাধা, ৰাধা কৃষ্ণৰ কাহিনীবিলাকতো আগতেই শুনিছো, গতিকে কৃষ্ণ ৰাধাৰ যিটো প্ৰেম,
0: প্ৰেম আৰু বিৰহ দুয়োটাই আছে,
1: দুয়োটাই আছে, গতিকে সেই গীত ভাববিলাক আহি যায় তেতিয়া আমাৰ।
0: হয়, আপোনাৰ সাধাৰণতে কোনটো পটভূমিত লিখা গীতবিলাকে আপোনাক বেছি আকৰ্ষণ কৰিছিল?
1: মোৰ সেই প্ৰেম বিৰহ এইবিলাক থকা গীতবিলাকত মই বেছি হেৰি,
0: বিশেষকৈ কৃষ্ণ ৰাধাৰ কাহিনী য'ত আছে,
1: কৃষ্ণ ৰাধা,
0: হয়,
1: তেনেকুৱা হেৰিবিলাক কাহিনীবিলাক মই আগতে শুনিছোৱে নহয়,
0: আগতে শুনিছে,
1: তাৰপিছতে গীতটোৰ লগতে মই যেতিয়া গাওঁ তেতিয়া সেই ভাববিলাক আহি যায়, মোৰ চকুৰ আগত যেন মই দেখি আছো তেওঁলোকক, মানে তেনেকুৱা ভাব এটা আহে।
0: আপোনাৰ হাতত এখন যে মই এই পুথি দেখিছো, কামৰূপী গীতৰ সংকলন, কওকচোন সেইখন গীতৰ সেই পুথি সংকলনটো কেনেকে হল?
1: সেইটো সেই গদাধৰ দাসে সম্পাদনা কৰিছিলে আৰু সুধীৰ দাসে সংগ্ৰহ কৰিছিলে, আৰু এই গ্ৰন্থপীঠ পাণবজাৰত যে হেৰি আছিলে, কিতাপৰ দোকান এখন আছিলে, গ্ৰন্থপীঠৰ মালিকজনে কৰিছিলে, তেখেতৰ নাম নিহাৰেন্দ্ৰ চৌধুৰী। বেছিভাগ গীতেই মোৰ আছে,
0: মানে আপুনি ইয়াত আকাশবাণীত গোৱা গীত,
1: গোৱা গীত, এইচ এম ভিটো কৰা গীত, আৰু তাৰোপৰি সুধীৰ দাই গোৱা গীতো আছে, বেলেগে ৰামেশ্বৰ পাঠকৰ গোৱা গীতো আছে কেইটামান, তেনেকে তেওঁলোকে এইখন কিতাপ দুটা, এইটো ছেকেণ্ড হ'ল বোধহয়,
0: তাৰমানে দুটা খণ্ডত কৰিছে,
1: দুটা খণ্ডত কৰিছে,
0: হয়, কামৰূপী, কামৰূপী লোকগীত। বাইদেউ কওকচোন, আপুনি গোৱালপৰীয়া লোকগীতো গাইছে আমাৰ ইয়াত?
1: গাইছো অলপ, মানে হেৰি থাকা আৰু, তাৰমানে কি গোৱালপাৰাখনো বৰপেটাৰ ওচৰতে, ভাষাৰ অলপমান মিল হেৰি আছে, মিলে আছে তেওঁলোকে, গতিকে সেই গীতৰ এটা হেৰিও আহিছে এফালে, এইফালে কামৰূপী লোকগীতত পৰিছে, আৰু কামৰূপী লোকগীতৰো কিবা অলপ মানে তেওঁলোকৰ তাতে পৰি অলপ মিক্স হৈছে আৰু। এই কেইটামান গীত মই গাইছিলোঁ, প্ৰথমে ময়ে ভাবিছিলোঁ গোৱালপৰা লোকগীত নেকি, বোলে নহয় সেইটো, তাৰমানে আগৰ মানুহবিলাকেতো নাৱত বা বনিচ কৰে, বেপাৰ বনিচ কৰিবলৈ অহা যোৱা কৰে, তেতিয়াই এইবিলাক গীত ক'ৰবাত গাইছিল হয়তো, গাওঁতে তেওঁলোকৰ মিলামিচা হৈ গৈছে দুটা হেৰিৰে, গতিকে সেই গীতবিলাকৰো কিছু হেৰি আছে আমাৰ কামৰূপী লোকগীতৰ।
0: হয়, কিন্তু আপুনি যেতিয়া গোৱালপৰীয়া লোকগীত গাবলৈ গৈছিল, আপোনাৰ কিবা অসুবিধা হৈছিল নেকি যে এইটো গীত মোৰ ঠিক মোৰ ষ্টাইলৰ বা মোৰ আৰ্হিৰ গীত নহয়?
1: নাই নাই, ভালেই পাইছিলোঁ, কাৰণ তেওঁলোকৰ গীতবিলাকতো প্ৰেম বিৰহ মানে আছেই আৰু, বহুতেই আছে, আৰু নিজৰ এজনী মহিলাই নিজৰ স্বামী দূৰত গৈছে, তিনিমাহ চাৰিমাহ এবছৰলৈকে ঘৰত আহি পোৱা নাই, মানুহজনীয়ে নদীৰ পাৰত গৈ কি কৰিব, বিলাপ কৰি আছে আৰু, কান্দি আছে, তেনেকে
0: আকাশবাণীত বাণীবন্ধন কৰা না যায়ৰে সখী, সেইটো এটা গীত আছে, সেইটো গোৱালপৰীয়া। এতিয়া আপুনি কওকচোন, আকাশবাণীৰ যিটো বাণীবন্ধন আপুনি বাহিৰত ষ্টুডিঅটো কৰিছে, গ্ৰাউণ্ডফোন কোম্পানীৰ বাণীবন্ধনো কৰিছে, সেই দুইটাৰ মাজত মূল পাৰ্থক্যটো কি?
1: তাতে মানে কি আৰু, ইনষ্ট্ৰুমেণ্টবিলাক বেছিকে ল'ব দিয়ে, বেছিকে পাই যাওঁ, তাতে নবীন বৰা আছিল যে, আপুনি থিয়েটাৰ বজাইছিল, তেওঁ হেৰি বজাইছিলে, কিবা এটা ইনষ্ট্ৰুমেণ্ট বজাইছিলে মোৰ।
0: মোক কওকচোন এতিয়া, আকাশবাণীত যিটো যিবিলাক গীত আপুনি বাণীবন্ধন কৰিছিল, তাত যেনেকে আপোনাৰ বাঁহী, দোতাৰা, তাৰপিছত আপোনাৰ খঞ্জৰি আৰু হেৰি ডগৰ, এইকেইটা লৈ আপুনি গীতটো গায়, আকাশবাণীৰ এটা নিৰ্দিষ্ট ব্যাকৰণ আছে, তাৰ ভিতৰত গীতখিনি গায়। আধুনিক গীতত যেনেকে আমি দেখো যে, যদি বাহিৰৰ গ্ৰাউণ্ডফোন কোম্পানীৰ যেতিয়া ৰেকৰ্ডিং হৈছিল, তাত বহুত ইনষ্ট্ৰুমেণ্ট, বহুত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে, যেনেকে লোকগীতত আপুনি কি কি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিছিল যেতিয়া গ্ৰাউণ্ডফোন কোম্পানীত কৰিছিল?
1: সেইটো একতাৰা আছিলে, তাৰপিছত দোতাৰা, ডগৰ, তাৰ লগত উঠাই তবলা, খোল, কিবা যিটো গীতত লাগে,
0: মানে কেতিয়াবা তবলা
1: বজাব লগা হৈছিল, আৰু

0: তাৰ একযোৰা থাকে খুঁজুৰি থাকে, গীত লৈ তেনেকে পাইছিলো।
1: আৰু তাত সাধাৰণতে আপুনি কাৰ কাৰ নিৰ্দেশনাত তাত গীত গাইছিলে?
0: ৰামেশ্বৰ পাঠকে আহি ক'লে এই ইয়াতে এইচ এম ভি আহিছে, তুমি যাবাচোন। মই বোলো ক'ত আছে, বোলে ষ্ট্ৰেণ্ড হোটেলত। মই লৈ যাম, ময়ো যাই আছো, তাতে গানবিলাক ৰেকৰ্ড কৰি আছে। তাৰপিছত মই গ'লো এদিন, যাওঁতে হেৰি কৰিলে মোক, মানে কণ্ঠ পৰীক্ষা কৰিলে মাইক্ৰফোনৰ আগত, মাইক্ৰফোনটো দি পেলাই উইদাউট মানে হেৰি আৰু বাদ্যযন্ত্ৰ, খালি মোৰ কণ্ঠটো চাব,
1: কণ্ঠটো
0: চালে।
1: কোন আছিল তেতিয়া, কোনে কণ্ঠ পৰীক্ষা
0: দিছিল? গুপ্তা, গুপ্তা,
1: মানে কলকাতাৰ পৰা
0: আহিছিল, কলকাতাৰ পৰা আহিছিল। গোটেই গ্ৰুপটো তাহাঁতৰ মানে মেচিনাৰী যিটো যিখিনি কাম কৰে তেওঁলোকৰ চব গ্ৰুপ এটা আছে। তাৰপাছত

0: কণ্ঠটো চাব,
1: কণ্ঠটো চাব,
0: কণ্ঠটো চালে
1: কোন আছিল তেতিয়া, কোনে কণ্ঠ পৰীক্ষা
0: কৰিছিল? গুপ্তা, গুপ্তা
1: মানে কলকাতাৰ পৰা
0: আহিছিল, কলকাতাৰ পৰা আহিছিল, গোটেই গ্ৰুপটো তাহাঁতৰ মানে মেচিনাৰী যিটো যিখিনি কাম কৰে তেওঁলোকৰ চব গ্ৰুপ এটা আছে। তাৰপাছতে মই গালোঁ, গোৱাৰ পিছত ক'লে আৰু ঠিকেই আছে, অ'কে। তাৰপিছত মোক ডেটে দিলে আৰু কোনদিনা আহিব লাগিব, কি কৰিব লাগিব। তাৰপিছত মই গ'লোঁ আৰু, কি গান গাম, ৰামেশ্বৰ পাঠক সুধীৰ দা তেতিয়া নাই বৰপেটাতে আছে, সুধীৰ দাক খবৰ দিলোঁ ফোন কৰি, এনেকুৱা কথা আহিব লাগে। তাৰপিছত সুধীৰ দাই চিলেক্ট কৰি দিয়া নাই, ৰামেশ্বৰ পাঠকে চিলেক্ট কৰি দিছে। ৰেডিঅ'ত যিকেইটা গাইছা সেইকেইটাই কৰি চাচনি প্ৰথমে সেনেকৈ ক'লে। তাৰপিছতে মই ৰিহাৰ্চেল কৰিলোঁ, সুধীৰ দা আহি পালে, আহি পাই মোৰ লগত ৰিহাৰ্চেল টিহাৰ্চেল কৰিলে। তাৰপাছতে মোৰতো মাতটো বেয়া হৈ গ'ল, মানে হেৰি হয় এই ডিঙিৰ হেৰি অলপমান মাতটো হেৰি লাগিছে। মই ভাবিছোঁ মোক ডেট দিছে, হেৰি দিছে, এই কি কৰা যায়, এই যাওঁচোন কিজানি ভালে হ'ব। প্ৰথম প্ৰথম মানে গানৰ লাইনটো গাইছোঁ নে নাই গোৱাৰে গম পাই গ'ল নহয় তেওঁলোকে, ফেৰেঞ্জাইটিছ আছিল, ফেৰেঞ্জাইটিছ হ'লে মানে আৰু দিগদাৰ হয়। তাৰপিছততো নাই, নহ'ব নহয়, মাতটো বেয়া হৈ আছে, আপুনি সোনকালে হেৰি ট্ৰিটমেণ্ট কৰক, আমি আছোঁ, আমি কৰিমেই, কিন্তু আপোনাৰ সেইদিনাৰ মাতৰ দৰে হোৱা নাই। মই ভাবিছোঁ তেওঁলোকে গম নাপাব আৰু মই গাই যাম। তাৰপিছত আহিলোঁ, আহি ইনজেকশ্যন পৰ্যন্ত ল'লোঁ, ফেৰেঞ্জাইটিছ লৈ পেলাই আৰু গ'লোঁ, আৰু একদম
1: মানে কিমান দিন পিছত গৈছে,
0: এসপ্তাহমান পিছত আৰু, প্ৰায় ৰাতিয়ে হয় বেছি কৰি আমাৰ হেৰিবিলাক, আৰু আমাৰ অফিচো থাকেতো, অফিচ থাকিলে অলপমান যোৱাৰ দিগদাৰ হয়, ৰাতি তেনেকৈ বহুত কেইটা কৰিলোঁ আৰু একেলগে, মানে গোটেইকেইটা হোৱা নাই আৰু, তেতিয়া মোৰ দহটা বাৰটামান কৰিছে ইতিমধ্যে।
1: এনেই গ্ৰামফোন কোম্পানী যেতিয়া ৰেকৰ্ডিং কৰে তেতিয়া কিমানটামান গীত এবাৰত কৰে আপুনি?
0: এবাৰত দুটা তিনিটা এনেকুৱা,
1: মানে সেইটো এদিনৰ,
0: এদিনৰ
1: আকাশবাণীত ছটাকে গীত বাণী বন্ধন কৰে, এবাৰ আহিলে হয়তো সময় লয় কিছু, যিহেতু এইটো বাণিজ্যিক ভিত্তিত কৰা হয় গতিকে তাত বোধ কৰো সেইকাৰণে নেকি এদিনত হয়তো দুটা গীত,
0: তাতে কিবা হেৰি থাকিলে, কনফিউজন থাকিলে, কিবা হেৰি হ'লে আৰু
1: ৰি-ৰেকৰ্ডিং
0: কৰিব লাগিব, তেনেকে তেনেকে কেইবাদিনো যাব লগা হৈছে আৰু, কৰি কৰি মই গ'ল হেৰি শেষ কৰিলোঁ আৰু, তাত ভালেই হৈছে, তাৰপাছত অ'কে আৰু। আৰু বহুত বহি থাকে নহয় শিল্পীবিলাক, এটা এজনৰ পাছত এজন, এজনৰ পাছত এজন, তেনেকে হৈ থাকে। এই তাৰপিছত মই হেৰি কৰিলোঁ, আছোঁ আৰু, ৰেকৰ্ডবিলাক ৰিলিজ হৈ গ'ল, মোৰ হেৰি আহে, চেকখন আহে, তেওঁলোকে পঠাই দিয়ে
1: গ্ৰামফোন কোম্পানীৰ পৰা।
0: তাৰপিছত কিছুদিন পিছত আকৌ আহিলে তেওঁলোকে, তাৰমানে ইমানেই ৰেকৰ্ডিং হৈছে কিন্তু কিছুমান ৰেকৰ্ড এনেই পৰি আছে, তেওঁলোকৰ লাভ হোৱা নাই, যিকেইখনৰ লাভ হৈছে সেই আৰ্টিষ্টখিনিক একদম কনফিডেঞ্চিয়েলি মাতিছে আৰু, তাৰমানে গম পালে বেলেগবিলাক বহুত আহি যাব, আমিতো তেওঁলোকেতো আৰ্টিষ্ট কেনেকুৱা কি কথা, কণ্ঠটো চালে নহ'ব নহয়, বহুত কিবা কিবি চাব লাগে বোধহয়।
2: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে। বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ পঞ্চম খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ তথা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। অনুষ্ঠানটিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বুলনি।

আইডিউৰ বুলনিৰ সমুশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছো। প্ৰিয় শ্ৰোতা, আজিৰ বুলনিত আপোনালোকক শুনাবলৈ লৈছো গুৱাহাটী জাপুৰিগু কৃষ্ণনগৰৰ শ্ৰুতি নামদলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমতেই শুনোৱা হওক হৰিপ্ৰিয়া ডেকাৰ কণ্ঠত এটি বৰগীত।

0: অনুষ্ঠানত এইবাৰ শুনো আহক ববিতা তালুকদাৰৰ কণ্ঠত এটি আধুনিক গীত।
1: জোনা গলা জাৰৈ নিহা মুৰি থৈ হেতা হেতেলিত জোনা

বিয়ানাম শুনিলে। ইমানপৰে শ্ৰোতাসকলে গুৱাহাটী জাপৰিগো কৃষ্ণনগৰৰ শ্ৰুতি নামদলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলে। ইয়াত ভাগ লোৱা শিল্পীসকল আছিল ক্ৰমে ববিতা তালুকদাৰ, হৰিপ্ৰিয়া ডেকা, পল্লৱী শৰ্মা, ফুলমণি ডেকা, জুনু তালুকদাৰ আৰু বিভা দেৱী। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছো। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে আলবেলা খাদমৰ কণ্ঠত আধুনিক গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা ফজলুল কৰিমৰ।

আলবেলা খানমৰ কণ্ঠত আধুনিক গীত শুনিলে শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক দৰং জিলাত বহাগ মাহজুৰি উদযাপন কৰা পৰম্পৰাগত লোক উৎসৱ দেউলৰ ঐতিহাসিক গুৰুত্ব সন্দৰ্ভত লোক সংস্কৃতিৰ সাধক, বিশিষ্ট শিক্ষাবিদ, মঙলদৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ অধ্যাপক ডঃ বিজয় কুমাৰ শৰ্মাৰ সৈতে হোৱা কথোপকথন। তেখেতৰ সৈতে কথা পাতিছে আমাৰ দৰং জিলাৰ সংবাদদাতা ময়ূখ গোস্বামীয়ে।
1: আকাশবাণী গুৱাহাটীৰ প্ৰাসংগিক অনুষ্ঠান

0: সংলৈ আপোনাক স্বাগতম জনাইছো ডক্টৰ শৰ্মা ডাঙৰীয়া। আপুনি দীৰ্ঘদিন লোক সংস্কৃতিৰ গৱেষণাৰ লগত জড়িত হৈ আছে। দৰং লোক সংস্কৃতিৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া এখন জিলা। দৰঙত বহাগ মাহত এটা লোক উৎসৱ লোক সংস্কৃতি পৰম্পৰাগতভাৱে উদযাপন কৰি অহা হৈছে, সেইটো হ'ল দেউল উৎসৱ। দেউল উৎসৱৰ ইতিহাস বা ঐতিহাসিক গুৰুত্ব সম্পৰ্কে আকাশবাণী শ্ৰোতাসকলক জনাব।
1: হয়, ধন্যবাদ। মই যিখিনি অধ্যয়ন কৰিছোঁ সেই অধ্যয়নৰ ভিত্তিতে আপোনাক ক'বলৈ ওলাইছোঁ। দেউল উৎসৱৰ উৎপত্তি সম্পৰ্কে আমাৰ তিনিটামান ধাৰাৰে বা দৃষ্টিৰে চাব পাৰি। এটা হ'ল মিথ, দুই নম্বৰটো হ'ল শাস্ত্ৰীয় ব্যাখ্যা, তৃতীয়টো হ'ল লৌকিক ব্যাখ্যা। যিটো মিথ, মিথটো হ'ল বলি ৰজাক বিষ্ণুৱে বামন ৰূপ ধৰি চলনা কৰিছিল আৰু চলনা কৰি তেওঁ পাতাললৈ নিয়ালে। তেতিয়া বলিৰ বৰ দুখ লাগিল, পাতাললৈ যোৱাৰ পিছত তেওঁ যিহেতু পৃথিৱীত কি ঘটি আছে সেইখিনি দেখা নাপাব, বামন ৰূপে বিষ্ণুক প্ৰাৰ্থনা কৰিলে যে মোক পৃথিৱীত অন্তত 7 দিনমান সময় থাকিবলৈ দিয়ক। তেতিয়া এই বহাগ মাহৰ 1 তাৰিখৰ পৰা তেওঁ 7 দিন থকাৰ সুবিধা পালে, বিষ্ণুৱে সেইটো অনুমতি দিলে আৰু সেই সময়ত পৃথিৱীত কি ঘটি আছে তেওঁ চাই ফুৰিলে বা তেওঁ দেখা পালে। আৰু মানুহখিনিয়েও বলি ৰজা পাতাললৈ যোৱাৰ দুখত বিষ্ণুক আৰাধনা কৰিবলৈ ধৰিলে, যাতে বলিক তেওঁলোকে যি ধৰণে এজন ভাল ৰজা হিচাপে পাইছিল তেনেধৰণে তেওঁক আকৌ পুনৰ পায়, সেইভাৱেই বিষ্ণুক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। আৰু বিষ্ণুক প্ৰাৰ্থনা কৰিবলৈ ধৰাৰ প্ৰসংগত কি কৰিলে, এই 7 দিন তেওঁ বেলেগ বেলেগ ঠাইৰ মানুহবিলাকে বিষ্ণুক আৰাধনা কৰিবলৈ ধৰিলে। সেইকাৰণে এই 7 দিনক বলি ৰজাৰ দুমাহী বুলি কয়। আৰু এই বলি ৰজাৰ দুমাহীটো কোনোমাল কছাৰীসকলৰ মাজত বৰ প্ৰখ্যাত। এই 7 দিন তেখেতসকলে বৰ আধ্যাত্মিকতাৰে এই অনুষ্ঠানটো পালন কৰে আৰু দেউলৰ লগতো তেনেকুৱা ধৰণৰ আমাৰ মিথ এটা জড়িত হৈ আছে বলি ৰজাৰ দুমাহী বুলি। শাস্ত্ৰীয়টো হ'ল যে বিষ্ণুৰ উপাসনা কৰিবৰ কাৰণে আমাৰ কেইবাটাও ব্যৱস্থা আছে। এতিয়া বিষ্ণুকে আমি শ্ৰেষ্ঠ বুলি ভাবোঁ যদিও আমাৰ শাস্ত্ৰীয় পৰম্পৰাই অকল বিষ্ণুৱে নহয় বিষ্ণুৰ কেইবাটাও ৰূপ আছে এই কথাটো আমাৰ সমাজত পাৰম্পৰিকভাৱে আমি পাই আহিছোঁ। সেইবিলাকৰ ভিতৰত বিষ্ণু, শিৱ, দুৰ্গা, পাৰ্বতী এই আটাইবিলাকেই যে এক, এই কথাখিনি আমি পাই আহিছোঁ। আৰু সেইখিনি কথা কেনেধৰণে পাইছোঁ, আমাৰ বলিৰ লগত যেতিয়া কৃষ্ণৰ যুক্ত হৈছে সেই সময়তো আমি কি দেখিছিলোঁ, হৰিহৰ অভিন্ন, এই কথাটো তাতে আমি দেখিবলৈ পাইছোঁ। গতিকে শাস্ত্ৰত এই কথাটো আছে যে আমি বিষ্ণুক পূজা কৰিম যদিও বিষ্ণুৰ লগত অন্যান্য মানে শিৱ আহিব পাৰে, দেৱীও আহিব পাৰে আৰু সেইবিলাকৰ এই ৰূপ এটা বিভিন্ন দেৱ দেৱতাৰ মাজতো বিষ্ণুৱে যে শ্ৰেষ্ঠ এই কথাটো প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছিল এই বহাগ মাহৰ দেউলত। যিহেতু বলি ৰজাক বামন ৰূপী বিষ্ণুৱে চলনা কৰিছিল, গতিকে বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰিব বিচৰা হৈছে বহাগ মাহৰ দেউলত। এই বহাগ মাহৰ যিটো দেউল, এই দেউলটো কেনেধৰণে পালন কৰিব সেই বিষয়ে একাদশ দ্বাদশ শতিকামানৰ পৰাই আমাৰ শাস্ত্ৰীয় প্ৰমাণ আছে। একাদশ শতিকাত আমাৰ বেজাচাৰ্য নামৰ পণ্ডিতগৰাকীয়ে এখন গ্ৰন্থ ৰচনা কৰিছিল, সেইখনৰ নাম হ'ল স্মৃতি ৰত্নাকৰ। এই স্মৃতি ৰত্নাকৰত বিষ্ণুক কেনেধৰণে পূজা উপাসনা কৰিব লাগে বা বিষ্ণুক সেৱা কৰিব লাগে সেই বিষয়ে উল্লেখ কৰা হৈছে স্মৃতি ৰত্নাকৰত। এতিয়া আমাৰ দৰঙত দেউল কেতিয়াৰ পৰা হ'ল এই বিষয়ে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিম যে ধৰ্মদেৱ বিপ্ৰ ভূঞা নামৰ ব্যক্তি এগৰাকীয়ে আমাৰ ইয়াতে দেউলৰ শুভ আৰম্ভণি কৰিছে। এই ধৰ্মদেৱ বিপ্ৰ ভূঞাৰ লগত আমাৰ শিয়ালা বৈষ্ণৱৰ কথাটো জড়িত হৈ আছে। আমাৰ শিয়ালা বৈষ্ণৱৰ সাধুটো দৰঙৰ চাৰিওফালে বিখ্যাত, আপোনালোকে জানে। শিয়ালা বৈষ্ণৱ হ'ল এগৰাকী ভদাগৰৰ, যেতিয়া তেওঁ বনিজলৈ গ'ল, বনিজলৈ যাওঁতে তেওঁৰ দুগৰাকী পত্নী আছিল, এগৰাকীৰ সন্তান আছিল, এই সন্তানটো থকাৰ কাৰণে যেতিয়া সন্তান প্ৰসৱ হ'ল, প্ৰসৱ হোৱাৰ লগে লগে যিজনৰ সন্তান নাছিল তেওঁ সন্তানটো বাৰীৰ পিছফালে পেলাই দিলে, শিয়ালৰ ঘৰত ডাঙৰ হ'ল। আৰু শিয়ালৰ ঘৰত ডাঙৰ হোৱাৰ পিছত সেইজনে এটা সময়ত এগৰাকী বৈষ্ণৱ হৈ আহিল আৰু তেখেতে শিয়ালৰ ঘৰত জন্ম হোৱাৰ কাৰণে তেখেতক শিয়ালা বৈষ্ণৱ বুলি কয়। এতিয়াও আমাৰ শিয়ালা বৈষ্ণৱৰ থান নামৰ এখন ঠাই আছে, এইখন দেওমনৰ ওচৰত। এই শিয়ালা বৈষ্ণৱৰ লগতো আমাৰ দেউলৰ উৎপত্তিৰ বিষয়ে এটা জড়িত হৈ আছে। সেইটো হ'ল আমাৰ আধ্যাত্মিক বা শাস্ত্ৰীয় প্ৰমাণ আছে। আৰু লৌকিক পৰম্পৰাটো হ'ল বংগদেশৰ পৰা আৰম্ভ, অকল বংগদেশে নহয় বিহাৰ, উৰিষ্যা এইবিলাক ঠাইতো এটা নিৰ্দিষ্ট সময়ত ফাগুন মাহৰ পৰা বাঁহ পূজা কৰাৰ পৰম্পৰা এটা আছে। আমাৰ এতিয়া উত্তৰবংগত বাঁহ পূজাৰ পৰম্পৰা আছে, দৰং আৰু উত্তৰ অঞ্চলত বাঁহ পূজাৰ পৰম্পৰা আছে, সেই দেউলৰ লগত বাঁহ পূজাৰ পৰম্পৰা এটা জড়িত হৈ আছে। বাঁহক যিহেতু লিংগৰ প্ৰতীক বুলি ভবা হৈছে, বাঁহক যিহেতু সৃষ্টিৰ প্ৰতীক বুলি ভবা হৈছে, এই লিংগ বা সৃষ্টিৰ প্ৰতীকস্বৰূপ বিষ্ণুক বা শিৱক তেওঁলোকে বহাগ মাহত আৰাধনা কৰে বা বহাগ মাহতে এই দেৱতাক সন্তুষ্ট কৰি বছৰটোৰ কাৰণে ৰাইজৰ মাজত যাতে তেওঁলোকৰ শুভ দৃষ্টি থাকে সেইকাৰণে আমাৰ দেউলৰ ব্যৱস্থাটো চলি আছে বুলি লৌকিক পৰম্পৰাত এটা বিশ্বাস আছে। এতিয়া এই বাঁহৰ লগত যে সম্পৰ্ক আছে এই কথাটো আমি কেনেধৰণে দেখিম, দেউলৰ কাৰণে আমাৰ এটা ওখ ভেটি কৰে টিলাৰ নিচিনা, এই ভেটিটো 7টা কলপ, 7টা কলপৰ ওপৰৰ ফালে তেওঁলোকে এটা

শিল বহুৱাই থৈ দিয়ে একেবাৰে ওপৰৰ স্তৰটো, তাৰ ওপৰত এখন বঁটা থাকিব, সেই বঁটাখনৰ ওপৰত এটা ডম্বৰু থাকিব আৰু ডম্বৰুটোৰ ওপৰত এটা বিগ্ৰহ স্থাপন কৰা হয়। এই যে সাতটা কলপীয়া ভেটিটো, এই সাতটা কলপীয়া ভেটিটোক তেওঁলোকে সপ্তস্বৰ্গৰ লগত তুলনা কৰে। আৰু ভেটিটোৰ ওপৰত কি কৰিব, চাৰিওফালে চাৰিডাল বাঁহ পুতিব, বাঁহবিলাকৰ কিন্তু আধা অংশ লৈ পৰিষ্কাৰ কৰি লৈ তাৰ ওপৰৰ আধা অংশখিনি জেগাদিবিলাক থাকে, তাৰ ওপৰত এখন চন্দ্ৰাতপ তৰিব আৰু চন্দ্ৰাতপৰ ওপৰত এখন পাতল জাল তৰিব। এই পাতল জালখনৰ নাম হ'ল জালপাহ বা নাগপাহ, আৰু তলৰখন হ'ল চন্দ্ৰতাপ। এই জালপাহ আৰু চন্দ্ৰতাপ এইবিলাকৰ তাৎপৰ্যটো হ'ল এনেকুৱা ধৰণৰ যে চন্দ্ৰৰ যেনেধৰণে পোহৰটো বা চন্দ্ৰৰ যিটো ৰশ্মি, চন্দ্ৰৰ আৰু সূৰ্যৰ যিটো ৰশ্মি, সূৰ্যৰ যিটো তাপ, সেই তাপটোৱে মানুহক দেহাত দয়ে। গতিকে সূৰ্য চন্দ্ৰ এই দুয়োটাৰে তাপ পৃথিৱীত আহিলেও যাতে একেবাৰে অনিষ্ট কৰিব নোৱাৰে, সূৰ্যৰ তাপে যেনেধৰণে দহি পেলায়, চন্দ্ৰৰ তাপে যেনেধৰণে আমাৰ নিৰ্মল ভাৱ এটা মানুহৰ মনলৈ দিয়ে, এই দুয়োটা ভাৱকে এই চন্দ্ৰতাপ আৰু আমাৰ

0: দেহাত দয়ে। গতিকে সূৰ্য চন্দ্ৰ এই দুয়োটাৰে তাপ পৃথিৱীত আহিলেও যাতে একেবাৰে অনিষ্ট কৰিব নোৱাৰে, সূৰ্যৰ তাপে যেনেধৰণে দহি পেলায়, চন্দ্ৰৰ তাপে যেনেধৰণে আমাৰ নিৰ্মল ভাৱ এটা মানুহৰ মনলৈ দিয়ে, এই দুয়োটা ভাৱকে এই চন্দ্ৰতক আৰু আমাৰ যিখন নাগপাশ এই নাগপাশৰ লগত জড়িত হৈ আছে। এই যে সাতখলপীয়া ভেটি, সাতখলপীয়া ভেটিটো সপ্তস্বৰ্গৰ লগত তুলনা কৰা হয়। সেইকাৰণে মানুহখিনিয়ে যেতিয়া দেউলৰ ভেটিৰ ওপৰত বিগ্ৰহ স্থাপন কৰিবলৈ যাব, এই সাতখলপীয়া সাতটা খলক পুৰোহিতে মন্ত্ৰ মাতিব আৰু সেই মন্ত্ৰৰ চাৰণৰ লগত সংগতি ৰাখি যিগৰাকী গৃহস্থ থাকিব সেই গৃহস্থই মন্ত্ৰৰ লগত সম্পৰ্ক ৰাখি থাককেইটা ঘূৰি ঘূৰি ওপৰলৈ গৈ বিগ্ৰহটো স্থাপন কৰে আৰু তাৰ পৰা লাহেকৈ নামি আহে। এই ভেটিটোৰ ওপৰতে আৰু এটা যতন স্থাপন কৰে, সেইটোৰ নাম হ'ল মগৰ। কাঠেৰে সেই মগৰটো সাজে, মগৰক আমে মকৰো বুলি কোৱা হয় আৰু কিছুমানে সেইটো মাছৰ লগতো তুলনা কৰে। এতিয়া মগৰটো স্থাপন কৰা হ'ল, মগৰ হ'ল জলাচৰা নাং মধ্যে মগৰৰ শ্ৰেষ্ঠ, আৰু যিবিলাক জীৱ থাকে সেইবিলাকৰ ভিতৰত মগৰ শ্ৰেষ্ঠ। গতিকে এই মগৰৰ লগত আমাৰ পানীৰ সম্পৰ্ক আছে, পানীৰ লগত মানুহৰ জীৱনৰ সম্পৰ্ক আছে, সেইকাৰণে তাতে মগৰটো স্থাপন কৰে বুলি কোৱা হৈছে। এতিয়া এই দেউলৰ ভিতৰ সন্মুখত এখন ৰভা দিব, ৰভাৰ তলত এটা সৰু বেদী সাজিব, বেদীটোক বৰ ধুনীয়াকৈ সজাই লৈ তাত পূজাৰ ব্যৱস্থাখিনি কৰিব আৰু সন্মুখত পুৰোহিতে বহি দেউলৰ পূজাটো আৰম্ভ কৰে। দেউল আচলতে আগেয়ে সাত দিন আছে, গোটেই বহাগ মাহটো দেউল থাকে, কিন্তু সাতদিন ৰজাৰ ঘৰৰ পৃষ্ঠপোষকতাত কোচ ৰজাই যেতিয়া পৃষ্ঠপোষকতা কৰিলে, যদিও একাদশ দ্বাদশ শতিকাৰ বুলি কৈছো, কোচ ৰজাৰ পৃষ্ঠপোষকতাত কোচ ৰজাৰ ঘৰৰ পৰা বিগ্ৰহ নি আশে পাশে কেইবাটাও মন্দিৰৰ সন্মুখত হোৱা দেউলত স্থাপন কৰিছে। তাৰে এটা জৰ্জলীলৈ নিছিল, এটা বিহু ভাঙা লৈ নিছিল। বিহু ভঙা বুলি কোৱা মানে সেইদিনাখন বিহু ভাঙিব আৰু সেইদিনাখনে হ'ল বহাগৰ ছয় তাৰিখ সাত বিহু। এই সাতদিন দেউল চলিছিল, কিন্তু পৰৱৰ্তী সময়ত মানুহবিলাকে দেউল থোৱাৰ হেঁপাহ থাকিল, আলহী অতিথি ঘৰলৈ আহিলে ভাল পায় বা বহাগ মাহটোৱে যিহেতু ফুৰা চকা কৰিবৰ কাৰণে এটা ভাল দিন, সেইকাৰণে বেলেগ বেলেগ ঠাইত মানুহে এই দেউল পাতিবলৈ আৰম্ভ কৰিলে। এনেধৰণে দেউলৰ পৰম্পৰাটো আমাৰ দৰঙত বিয়পি গ'ল আৰু এনেকুৱা হ'ল যে বহাগত এনেকুৱা মানে কেতিয়াবা কেতিয়াবা আজৰি দিন পোৱা নাযায়, সেয়ে জেঠ মাহ পৰ্যন্ত আমাৰ দেউলটো পাতা বেলেগ বেলেগ ঠাইত আমি দেখিবলৈ পাওঁ। ইয়াত এটা আধ্যাত্মিক তাৎপৰ্য এটা আছে, বহু সময়ত আমি নতুন দেউল কিছুমানত এই শাস্ত্ৰীয় নিয়ম বা আধ্যাত্মিক বিষয়টো তেওঁলোকে প্ৰদৰ্শন কৰা দেখা নাপাওঁ। তাৰ বিপৰীতে এনে পৰম্পৰাগতভাৱে তেওঁলোকে মানুহক দেখুৱাবৰ কাৰণে দেউল এটা পাতিছে, এনেকুৱা ধৰণৰ ব্যৱস্থা এটাও আমি দেখিবলৈ পাইছোঁ নতুন দেউলবিলাকৰ ভিতৰত।
1: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত দৰং জিলাত উদযাপন কৰা পৰম্পৰাগত লোক উৎসৱ দেউলৰ ঐতিহাসিক গুৰুত্ব আৰু ইয়াৰ সৈতে জড়িত লোকবিশ্বাস সন্দৰ্ভত লোক সংস্কৃতিৰ সাধক, বিশিষ্ট শিক্ষাবিদ, মঙলদৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ অধ্যাপক ডঃ বিজয় কুমাৰ শৰ্মাৰ সৈতে হোৱা কথোপকথনটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে আমাৰ দৰং জিলাৰ সংবাদদাতা ময়ূখ গোস্বামীয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।
2: প্ৰাসংগিক শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনোৱা হওক নিৰ্মল দাসৰ মেণ্ডলিন বাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত নিৰ্মল দাসৰ মেণ্ডলিন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, গোলকীয় অনিশ্চয়তাৰ সময়ছোৱাত পাৰস্পৰিক সহযোগিতাই বহনক্ষম ভৱিষ্যত গঢ়াত সহায়ক হ'ব বুলি ভাৰত আৰু ছুইডেন সহমতত উপনীত হৈছে। উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্থানৰ পৰা তুলি লোৱা কুকুৰৰ টীকাকৰণ বা বন্ধকৰণৰ পাছত পুনৰ মুকলি নকৰিবলৈ দিয়া নিৰ্দেশ বাহাল ৰাখিছে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হয়। মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আফগানিস্তানৰ বিৰুদ্ধে ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি সন্দৰ্ভত বি চি চি আইৰ গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। গোলকীয় অনিশ্চয়তাৰ সময়ছোৱাত পাৰস্পৰিক সহযোগিতাই সমৃদ্ধি আৰু বহনক্ষম ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত সহায় কৰিব পাৰে বুলি ভাৰত আৰু ছুইডেন সহমতত উপনীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ কিষ্টাৰছনে লিখা এটা নিবন্ধত এই বিষয়ে উল্লেখ কৰা হৈছে। বৰ্ধিত ভূ ৰাজনৈতিক অনিশ্চয়তা, ইন্ধনৰ সংকট আৰু অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ মাজত সমগ্ৰ বিশ্বই পাৰস্পৰিক অংশীদাৰিত্ব শক্তিশালী কৰা নাইবা সংকীৰ্ণ ৰাষ্ট্ৰীয় দৃষ্টিভংগী গ্ৰহণ কৰি পিছুৱাই থকা এই দুটাৰ এটা বিকল্প গ্ৰহণ কৰিব লাগিব।

0: বুলি নিবন্ধটোত কোৱা হৈছে। যুটীয়াভাৱে লিখা এই নিবন্ধত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰসংঘৰ 80 সংখ্যক বাৰ্ষিকী উদযাপনৰ সময়ত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বহুপাক্ষিকতাৰ বিষয়সমূহ অধিক প্ৰাসংগিক হৈ উঠিছে। তেওঁলোকে কয় যে গোলকীয় প্ৰশাসনীয় সংস্থাসমূহৰ সংস্কাৰ সাধন কৰাটো সম্প্ৰতি এৰাব নোৱাৰা বিষয় হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় আইন আৰু সাৰ্বভৌম ক্ষমতাৰ নীতিভিত্তিক আন্তৰ্জাতিক ব্যৱস্থাই কেইবা দশক ধৰি সুস্থিৰতা আৰু উন্নয়নৰ ক্ষেত্ৰত সহায় কৰি আহিছে বুলি দুয়োগৰাকী নেতাই মত প্ৰকাশ কৰে। নিবন্ধটোত নেতা দুগৰাকীয়ে বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈ গ্লোবেল ছাউথৰ শক্তিশালী কণ্ঠ হোৱাৰ ক্ষেত্ৰত ভাৰতৰ দুটা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ ভিতৰত 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ দৃষ্টিভংগী আৰু 2070 চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্যৰ কথা অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰত আৰু ছুইডেনৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক 2030 চনৰ ভিতৰত অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি দুদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীৰে ইটালীৰ ৰোমত উপস্থিত হ'ব। দ্বিপাক্ষিক বাণিজ্যিক সহযোগিতা, বিনিয়োগ আৰু প্ৰযুক্তিগত উদ্ভাৱন শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীগৰাকী ইটালীলৈ যাব। প্ৰধানমন্ত্ৰীগৰাকীৰ এই আগমনৰ বতৰাই ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ মাজতেই নহয় স্থানীয় ইটালিয়ানসকলৰ মাজতো উৎসাহ উদ্দীপনা দেখা গৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ভাৰতৰ ব্যৱসায়ীসকললৈ সুযোগ কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্থানৰ পৰা তুলি লোৱা বাটৰ কুকুৰৰ টীকাকৰণ বা বন্ধ্যাকৰণৰ পাছত পুনৰ মুকলি কৰি নিদিবলৈ দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ বিক্ৰমনাথৰ নেতৃত্বত গঠিত বিচাৰপীঠে 2025 চনৰ নৱেম্বৰত দিয়া পূৰ্বৰ নিৰ্দেশৰ সংশোধন বিচৰা আবেদন খাৰিজ কৰি এনে কুকুৰক আশ্ৰয় শিবিৰত আবদ্ধ কৰি ৰাখিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। শিশু, বৃদ্ধ আৰু ভ্ৰমণকাৰীৰ ওপৰত কুকুৰৰ আক্ৰমণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি ন্যায়ালয়ে কয় যে ৰাজহুৱা স্থান, বিমান বন্দৰ আৰু আৱাসিক এলেকাসমূহতো ইয়াৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিচাৰপীঠে নিৰ্দেশনা কাৰ্যকৰী নকৰা বিষয়াসকলক অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব পাৰে বুলি সকীয়াই দিয়ে। ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক জীৱ জন্তু নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন, জলাতংক বিৰোধী টীকাকৰণ ব্যৱস্থা নিশ্চিত কৰাৰ লগতে বিপজ্জনক বা উন্মাদ কুকুৰৰ ইউথেনছিয়াকে ধৰি আইনগতভাৱে অনুমোদিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকে। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞয়ো বৈঠকত অংশ লয়। এই বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি নদী অৱবাহিকা ব্যৱস্থাপনা পদক্ষেপৰ অগ্ৰগতিৰ বুজ লোৱা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰি বোৰ্ডৰ ভৱিষ্যৎ কাম কাজৰ ৰূপৰেখা প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি এই বৈঠকত বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰও মুকলি কৰা হয়। বৈঠকত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ব্ৰহ্মপুত্ৰ বোৰ্ডে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবংগত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে।
1: आज ब्रह्मपुत्र बोर्ड का जो 14 जो रिव्यू मीटिंग हुई है ये हमारे लिए एक सुनहरा मौका है क्योंकि ब्रह्मपुत्र बोर्ड के जरिए अगले दिनों में हमारे जो रिवर सिस्टम है ब्रह्मपुत्र बराक अदर नॉर्थर्न रीजन में उसको सही कैसे उपयोग किया जाए और मोड ऑफ ट्रांसपोर्टेशन से लेकर वाटर के जरिए अपने विकास की सिलसिले में हम कैसे एकत्रित होकर सही परियोजना प्रस्तुत करके हम आगे बढ़े इस सिलसिले में आज डिटेल में बात हो रहा है। मुझे बहुत अच्छा लगा क्योंकि हमारे सी आर पटेल साहब हमारे जल शक्ति मंत्री बहुत सफल मंत्री काबिल मंत्री है उन्होंने ये आयोजन की है मैं उसको विशेष रूप से धन्यवाद देना चाहता हूँ और सारे नॉर्थ के जितना भी मंत्री ने आज यहाँ भाग ली है सबको मैं धन्यवाद देना चाहता हूँ। हम नॉर्थ इज पर्टिकुलरली अंडर द डायनेमिक लीडरशिप ऑफ ऑनरेबल प्राइम मिनिस्टर द लास्ट 12 इयर्स व्हाट एवर गुड स्टोरी हैज बिकम ए पॉसिबिलिटी सो इट इज ओनली हैपनिंग बिकॉज ऑफ द ऑनरेबल प्राइम मिनिस्टर अनटायरिंग एफर्ट दिस लव एंड अफेक्शन टू पीपल ऑफ नॉर्थ ईस्ट ही हैज ऑलवेज बीन सपोर्टिंग अस for our speedy growth. That is why we are sincerely thankful to Honorable Prime Minister Narendra Modi ji.
0: উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে।

0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। মুখ্য নিৰ্বাচনী বিষয়া ডঃ লাল ৰুজামাই কালি আইজলত এই বিষয়ে প্ৰকাশ কৰে। এই প্ৰক্ৰিয়া ৰূপায়ণৰ বাবে এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত দিয়া ভাষণত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে দেশৰ নিৰ্বাচন আয়োগ আৰু জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব পৰাকৈ এই কাৰ্য সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰে। নিৰ্বাচনী বিষয়া, ভোটদাতাৰ পঞ্জীয়ন বিষয়া, সহকাৰী পঞ্জীয়ন বিষয়া আৰু জিলা পৰ্যায়ৰ মুখ্য প্ৰশিক্ষকসকলৰ বাবে কালি এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে বিষয়াসকলক নিষ্ঠা আৰু সততাৰে এই কাম কৰি যাবলৈ আহ্বান জনায়। তেওঁ কয় যে এজনো যোগ্য ভোটদাতাৰ নাম যাতে তালিকাৰ পৰা বাহিৰ নহয় এই কথাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। তেওঁ লগতে বি এল অ'সকলক এই সংশোধনী প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ অংশ বুলি উল্লেখ কৰি স্বচ্ছতাৰে এই কাৰ্য ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তৎপৰ হবলৈ তেওঁলোকক আহান জনায়। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে 14 মে'ত ৰাজ্যখনৰ বিশেষ পুংখানুপুংখ সংশোধনী সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। মিজোৰামৰ ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যখনত বহিঃৰাজ্যৰ লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ইনাৰ লাইন পাছৰ নতুন নিৰ্দেশনাত অনুমোদন জনাইছে। আইজলৰ মন্ত্ৰীসভাৰ কক্ষত কালি মুখ্যমন্ত্ৰী লালডু ডুৱামাৰ অধ্যক্ষত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন নিৰ্দেশনা অনুসৰি মিজোৰামত বহিঃৰাজ্যৰ লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত থকা নীতিসমূহ সুশৃংখলিত হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে মিজোৰামৰ এটা নাগৰিক সংগঠন আৰু ব্যৱসায়িক সংস্থাই ইনাৰ লাইন পাৰ্মিট উলংঘাৰ সন্দৰ্ভত অভিযোগ তোলাৰ লগতে এই সন্দৰ্ভত নীতি নিৰ্দেশনাৰ সংস্কাৰ দাবী কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ছত্তীশগড়ৰ জগদলপুৰত কেন্দ্ৰীয় মাণ্ডলিক পৰিষদৰ 26 সংখ্যক বৈঠকত অধ্যক্ষতা কৰিছে। এই বৈঠকত ছত্তীশগড়, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীসকলে অংশ লৈছে। তদুপৰি কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা সংস্থাৰ সঞ্চালক, 4খন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান, শীৰ্ষ প্ৰশাসনিক বিষয়া আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে বৈঠকত অংশ লৈছে। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি সন্দৰ্ভত BCCIৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত বিয়লি 4 বজাত এই বৈঠকখন আৰম্ভ হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গোলকীয় অনিশ্চয়তাৰ সময়ছোৱাত পাৰস্পৰিক সহযোগিতাই বহনক্ষম ভৱিষ্যত গঢ়াত সহায়ক হ'ব বুলি ভাৰত আৰু ছুইডেন সহমতত উপনীত হৈছে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হয়। মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আফগানিস্তানৰ বিৰুদ্ধে ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি সন্দৰ্ভত BCCIৰ গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক গীতাঞ্জলি হাজৰিকাৰ কণ্ঠত দুটি লোকগীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে লোকগীত শুনি আছে গীতাঞ্জলি হাজৰিকাৰ কণ্ঠত।

0: পাছত সংগীত অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্থ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকে। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞয়ো এই বৈঠকত অংশ লয়। বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি নদী অৱবাহিকা ব্যৱস্থাপনা পদক্ষেপৰ অগ্ৰগতিৰ বুজ লোৱা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰি বৰ্ডৰ ভৱিষ্যৎ কাম কাজৰ ৰূপৰেখা প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হয়। বৈঠকত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ব্ৰহ্মপুত্ৰ বৰ্ডে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবংগত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে।
2: आज ब्रह्मपुत्र बोर्ड का द 14 जो रिव्यू मीटिंग हुई है ये हमारे लिए एक सुनहरा मौका है क्योंकि ब्रह्मपुत्र बोर्ड के जरिए अगले दिनों में हमारे जो रिवर सिस्टम है ब्रह्मपुत्र बराक एंड ऑल अदर नॉर्थ ईस्टर्न रीजन में उसको सही कैसे उपयोग किया जाए और मोड ऑफ ट्रांसपोर्टेशन से लेकर वाटर के जरिए अपने विकास की सिलसिले में हम कैसे एकत्रित होकर सही परियोजना प्रस्तुत करके हम आगे बढ़े इस सिलसिले में आज डिटेल में बात हो रहा है। मुझे बहुत अच्छा लगा क्योंकि हमारे सी आर पटेल साहब हमारे जल शक्ति मंत्री बहुत सफल मंत्री काबिल मंत्री है उन्होंने ये आयोजन की है मैं उसको विशेष रूप से धन्यवाद देना चाहता हूँ और सारे नॉर्थ के जितना भी मंत्री ने आज यहाँ भाग ली है सबको मैं धन्यवाद देना चाहता हूँ। हम नॉर्थ ईस्ट पर्टिकुलरली अंडर द डायनेमिक लीडरशिप ऑफ ऑनरेबल प्राइम मिनिस्टर द लास्ट 12 इयर्स व्हाट एवर गुड स्टोरी हैज बिकम ए पॉसिबिलिटी सो इट इज ओनली हैपनिंग बिकॉज ऑफ द ऑनरेबल प्राइम मिनिस्टर अनटायरिंग एफर्ट दिस लव एंड अफेक्शन टू पीपल ऑफ नॉर्थ ईस्ट ही हैज ऑलवेज बीन सपोर्टिंग अस for our speedy growth. That is why we are sincerely thankful to Honorable Prime Minister Narendra Modi ji.
1: উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্থানৰ পৰা তুলি লোৱা বাটৰ কুকুৰৰ টীকাকৰণ বা বন্ধাকৰণৰ পাছত পুনৰ মুকলি কৰি নিদিবলৈ দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত গঠিত বিচাৰপীঠে 2025 চনৰ নৱেম্বৰত দিয়া পূৰ্বৰ নিৰ্দেশ

0: দেশৰ সংশোধন বিচৰা আবেদন খাৰিজ কৰি এনে কুকুৰক আশ্ৰয় শিবিৰত আবদ্ধ কৰি ৰাখিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। শিশু, বৃদ্ধ আৰু ভ্ৰমণকাৰীৰ ওপৰত কুকুৰৰ আক্ৰমণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি ন্যায়ালয়ে কয় যে ৰাজহুৱা স্থান, বিমানবন্দৰ আৰু আৱাসিক এলেকাসমূহতো ইয়াৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিচাৰপীঠে নিৰ্দেশনা কাৰ্যকৰী নকৰা বিষয়াসকল অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব পাৰে বুলি সকীয়াই দিয়ে। ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক জীৱ জন্তু নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন, জলাতংক বিৰোধী টীকাকৰণৰ ব্যৱস্থা নিশ্চিত কৰাৰ লগতে বিপদজনক বা উন্মাদ কুকুৰৰ ইউথেনেছিয়াকে ধৰি আইনগতভাৱে অনুমোদিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তামোলপুৰৰ পাগলাদিয়া নদীপাৰত শ্বেৰজা ফাউণ্ডেশ্যন তামোলপুৰৰ উদ্যোগত বন বিভাগ তথা এছ এছ বিৰ 64 নম্বৰ বেটেলিয়নৰ সহযোগত আজি বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমগ্ৰ অঞ্চলটোত 10 লাখ গছপুলি ৰোপণৰ লক্ষ্যৰে গ্ৰহণ কৰা এই অভিলাষী অভিযানৰ প্ৰথম পৰ্যায় আজি বিটিচিৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য আগষ্টিন টিংগাই শুভাৰম্ভ কৰে। কাৰ্যসূচীত তামোলপুৰ জিলা বন প্ৰাধিকৰণ বিষয়া ধীৰেন্দ্ৰনাথ বসুমতাৰীৰ লগতে শ্বেৰজা ফাউণ্ডেশ্যনৰ সদস্যসকল উপস্থিত থাকে। কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বাঁহ কঢ়িয়াই অনা এখন ট্ৰাকৰ পৰা 42 কাৰ্টন চিগাৰেট জব্দ কৰে। এই কাৰ্টনসমূহ 21,000 পেকেট চিগাৰেট অবৈধভাৱে বিক্ৰীৰ বাবে অনা হৈছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ঘটনা সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বন বিভাগে যোৰহাটৰ উপকণ্ঠ অঞ্চল শোলমৰাত বিচৰণ কৰি থকা এটা ভালুক কৰায়ত্ত কৰিছে। বন বিভাগে ভালুকটোৰ স্বাস্থ্য পৰীক্ষা কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। নগাঁও চহৰৰ কাষৰীয়া হেনচুৱাত আজি বিষাক্ত গ্ৰীণ পিট ভাইপাৰ নামৰ সাপ উদ্ধাৰ কৰা হয়। হেনচুৱাৰ লক্ষ্যজ্যোতি বৰা নামৰ লোকজনৰ বাসগৃহৰ পৰা সৰ্ববান্ধৱ ভাস্কৰ বৰাই সাপডাল উদ্ধাৰ কৰে। সাপডাল লাওখোৱা অভয়াৰণ্যত এৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি সন্দৰ্ভত বিচিচিআইৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত বিয়লি 4 বজাত বৈঠকখন আৰম্ভ হ'ব। আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাটোত ভাৰতীয় দলটোৱে এখন টেষ্ট মেচ আৰু 3খন এদিনীয়া মেচ খেলিব। বৈঠকৰ অন্তত দল ঘোষণাৰ বাবে বিচিচিআইয়ে সংবাদমেল সম্বোধন নকৰে, বিশেষ লিংকৰ জৰিয়তে নিৰ্বাচিত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰিব। ছানৰাইজাৰ্ছ হায়দৰাবাদ আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এতিয়া শুনো আহক দিক্ষুৰ কণ্ঠত দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনি আছে দিক্ষুৰ কণ্ঠত।

নেপালে অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আগবঢ়োৱা হৈছে কাৰ্বি অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হয়। উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্থানৰ পৰা তুলি লোৱা বাটৰ কুকুৰৰ টীকাকৰণ বা বন্ধ্যাকৰণৰ পাছত পুনৰ মুকলি কৰি নিদিবলৈ দিয়াৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। মিজোৰামৰ ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যখনত বহিৰাজ্যৰ লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ইনাৰ লাইন পাছৰ নতুন নিৰ্দেশনাত অনুমোদন জনাইছে। সেনাবাহিনী 2027 বৰ্ষৰ বাবে অগ্নিবীৰ জে চি অ' আৰু নিযুক্তিৰ বাবে সৰ্বভাৰতীয় অনলাইন সমূহীয়া প্ৰৱেশ পৰীক্ষা চি ই ই 2026 অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বাঁহ কঢ়িয়াই অনা এখন ট্ৰাকৰ পৰা 42 কাৰ্টন চিগাৰেট জব্দ কৰে। তামোলপুৰৰ পাগলাদিয়া নদী পাৰত চেৰজা ফাউণ্ডেশ্যন তামোলপুৰৰ উদ্যোগত বন বিভাগ তথা এছ এছ বিৰ 64 নম্বৰ বেটেলিয়নৰ সহযোগত আজি বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আৰু অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল নিৰ্বাচন সন্দৰ্ভত বি চি চি আইৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। এতিয়া মুখ্য বাতৰি ইমানেই। বিয়লি বাতৰি 5:15

0: বড়ো অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। খন্তেক পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক, বাটৰ কুকুৰৰ বন্ধ্যাকৰণৰ পাছত মুকলি কৰি নিদিবলৈ দিয়াৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ, মিজোৰামত ভোটদাতাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ আৰু সেনাবাহিনী 2027 বৰ্ষৰ বাবে অগ্নিবীৰ নিযুক্তিৰ বাবে 1 জুনৰ পৰা 12 জুনলৈ অনলাইন প্ৰৱেশ পৰীক্ষা। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰী এই অনুষ্ঠানত উপস্থিত থাকে। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞয়ো বৈঠকত অংশ লয়। বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়,
2: ब्रह्मपुत्र बोर्ड की आज मीटिंग में बहुत से निर्णय किए गए हैं। एक तो स्टेट वाटर रिफॉर्म फ्रेमवर्क का एक बुक का भी हमने अनावरण किया हुआ है और पहली बार पश्चिम बंगाल और सिक्किम को भी इसके अंदर मेंबरशिप दी गई है और सिक्किम के रिप्रेजेंटेटिव भी आज यहां पर मौजूद थे और उन्होंने बहुत खुशी भी व्यक्त की है। डिजिटल ट्रांसफरेंस के लिए भी ब्रह्मपुत्र बोर्ड के द्वारा कोशिश हो रही है। सभी राज्यों के लिए डीपीआर बना के दे जो व्यवस्था है कि नॉर्थ ईस्ट के राज्यों के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी साहब की तरफ से विशेष ध्यान दिया जाता है इंफ्रास्ट्रक्चर के लिए भी, इसके डेवलपमेंट के लिए भी, और उसके कारण नॉर्थ ईस्ट के राज्यों के अंदर एक डेवलपमेंट की भूख लगी है, एक उसके अंदर स्पर्धा भी हो रही है।
1: এই বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি নদী অৱবাহিকা ব্যৱস্থাপনা পদক্ষেপৰ অগ্ৰগতি বুজ লোৱা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰি বৰ্ডৰ ভৱিষ্যত কাম কাজৰ ৰূপৰেখা প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি এই বৈঠকত বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হয়। বৈঠকত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কয় যে ব্ৰহ্মপুত্ৰ বৰ্ডে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবংগত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে।
3: আজ ব্ৰহ্মপুত্ৰ বৰ্ড কা দ 14 জো ৰিভিউ আজ মিটিং হুই হে ये हमारे लिए एक सुनहरा मौका है, क्योंकि ब्रह्मपुत्र बोर्ड के जरिए अगले दिनों में हमारे जो रिवर सिस्टम है ब्रह्मपुत्र बराक एंड ऑल अदर नॉर्थ ईस्टर्न रीजन में, उसको सही कैसे उपयोग किया जाए और मोड ऑफ ट्रांसपोर्टेशन से लेकर वाटर के जरिए अपने विकास की सिलसिले में हम कैसे एकत्रित होकर सही परियोजना प्रस्तुत करके हम आगे बढ़े, इस सिलसिले में आज डिटेल में बात हो रहा है। मुझे बहुत अच्छा लगा क्योंकि हमारे शेयर पटेल साहब, हमारे जल शक्ति मंत्री, उन्होंने ये आयोजन की है, मैं उसको विशेष रूप से धन्यवाद देना चाहता हूँ। हम नॉर्थ ईस्ट पर्टिकुलरली अंडर द डायनेमिक लीडरशिप ऑफ ऑनरेबल प्राइम मिनिस्टर इन द लास्ट 12 इयर्स व्हाट एवर गुड स्टोरी हैज बिकम ए पॉसिबिलिटी, सो इट इज ओनली हैपनिंग बिकॉज ऑफ द ऑनरेबल प्राइम मिनिस्टर अनटायरिंग एफर्ट, हिज लव एंड अफेक्शन टू पीपल ऑफ नॉर्थ ईस्ट। ही हैज ऑलवेज बीन सपोर्टिंग अस फॉर आवर स्पीडी ग्रोथ।
1: উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্থানৰ পৰা তুলি লোৱা বাটৰ কুকুৰৰ টীকাকৰণ বা বন্ধ্যাকৰণৰ পাছত পুনৰ মুকলি কৰি নিদিবলৈ দিয়াৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত গঠিত বিচাৰপীঠে 2025 চনৰ নৱেম্বৰত দিয়া পূৰ্বৰ নিৰ্দেশৰ সংশোধন বিচৰা আবেদন খাৰিজ কৰি এনে কুকুৰ

কুকুৰক আশ্ৰয় শিবিৰত আবদ্ধ কৰি ৰাখিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। শিশু, বৃদ্ধ আৰু ভ্ৰমণকাৰীৰ ওপৰত কুকুৰৰ আক্ৰমণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি ন্যায়ালয়ে কয় যে ৰাজহুৱা স্থান, বিমান বন্দৰ আৰু আৱাসিক এলেকাসমূহতো ইয়াৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিচাৰপীঠে নিৰ্দেশনা কাৰ্যকৰী নকৰা বিষয়াসকল অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব পাৰে বুলি সকীয়াই দিয়ে। ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক জীৱ জন্তু নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন, জলাতংক বিৰোধী টীকাকৰণৰ ব্যৱস্থা নিশ্চিত কৰাৰ লগতে বিপজ্জনক বা উন্মাদ কুকুৰৰ ইউথেনিছ সিয়াকে ধৰি আইনগতভাৱে অনুমোদিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। মুখ্য নিৰ্বাচনী বিষয়া ডঃ লাল ৰোজামাই কালি আইজলত এই বিষয়ে প্ৰকাশ কৰে। এই প্ৰক্ৰিয়া ৰূপায়ণৰ বাবে এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত দিয়া ভাষণত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে দেশৰ নিৰ্বাচন আয়োগ আৰু জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব পৰাকৈ এই কাৰ্য সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰে। নিৰ্বাচনী বিষয়া, ভোটদাতাৰ পঞ্জীয়ন বিষয়া, সহকাৰী পঞ্জীয়ন বিষয়া আৰু জিলা পৰ্যায়ৰ মুখ্য প্ৰশিক্ষকসকলৰ বাবে কালি এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে বিষয়াসকলক নিষ্ঠা আৰু সততাৰে কাম কৰি যাবলৈ আহ্বান জনায়। তেওঁ কয় যে এজন অযোগ্য ভোটদাতাৰ নাম যাতে তালিকাৰ পৰা বাহিৰ নহয় এই কথাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। তেওঁ লগতে বি এল অ'সকলৰ সংশোধনী প্ৰক্ৰিয়া গুৰুত্বপূৰ্ণ অংশ বুলি উল্লেখ কৰি স্বচ্ছতাৰে এই কাৰ্য ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তৎপৰ হবলৈ তেওঁলোকক আহ্বান জনায়। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে 14 মে'ত ৰাজ্যখনত বিশেষ পুংখানুপুংখ সংশোধনী সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মিজোৰামৰ ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যখনত বহিৰাজ্য লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ইনাৰ লাইন পাছৰ নতুন নিৰ্দেশনাত অনুমোদন জনাইছে। আইজলৰ মন্ত্ৰীসভাৰ কক্ষত কালি মুখ্যমন্ত্ৰী লাল দুৱৰমাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন নিৰ্দেশনা অনুসৰি মিজোৰামত বহিৰাজ্য লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত থকা নীতিসমূহ সুশৃংখলিত হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে মিজোৰামৰ এটা নাগৰিক সংগঠন আৰু ব্যৱসায়িক সংস্থাই ইনাৰ লাইন পাৰ্মিট উলংঘা সন্দৰ্ভত অভিযোগ তোলাৰ লগতে এই সন্দৰ্ভত নীতি নিৰ্দেশনাৰ সংস্কাৰ দাবী কৰিছে। সেনাবাহিনী 2027 বৰ্ষৰ বাবে অগ্নিবীৰ জে চি অ' আৰু আৰ অ' নিযুক্তিৰ বাবে সৰ্বভাৰতীয় অনলাইন সমূহীয়া প্ৰৱেশ পৰীক্ষা চি ই ই 2026 অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। গুৱাহাটী নাৰেঙ্গীৰ সেনা নিযুক্তি কাৰ্যালয়ে এই কথা ঘোষণা কৰিছে। নিযুক্তি প্ৰক্ৰিয়াৰ বাবে নাম পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে পৰীক্ষা আৰম্ভ হোৱাৰ 14 দিন পূৰ্বে সেনাবাহিনীৰ অফিচিয়েল নিযুক্তি ৱেবছাইট জইন ইণ্ডিয়ান আৰ্মী .NIC.IN-ৰ পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পঞ্জীয়নকৃত সকলো প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহৰ প্ৰিণ্ট আউট 31 মে' পূৰ্বে ল'ব লাগিব, কিয়নো সমূহীয়া প্ৰৱেশ পৰীক্ষাত উপস্থিত থকাৰ বাবে প্ৰৱেশ পত্ৰ থকাটো বাধ্যতামূলক। নিযুক্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত শেহতীয়া তথ্য, পৰীক্ষা সম্পৰ্কীয় নিৰ্দেশনা আৰু অন্যান্য গুৰুত্বপূৰ্ণ অধিসূচনাৰ বাবে প্ৰাৰ্থীসকলক নিয়মীয়াকৈ অফিচিয়েল ৱেবছাইট চাবলৈ পৰামৰ্শ দিয়া হৈছে। নলবাৰী জিলাৰ বিভিন্ন স্থানত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম কাজসমূহৰ সময় অনুযায়ী ৰূপায়ণ সুনিশ্চিত কৰিবলৈ আজি জিলা উন্নয়ন সমিতিৰ এখন সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ সভাত জনসাধাৰণে যাতে ফলপ্ৰসূ সেৱা লাভ কৰে তাক নিশ্চিত কৰিবলৈ জিলা আয়ুক্তই নিৰ্দেশ দিয়ে। সমন্বিত জিলা আয়ুক্তৰ কাৰ্যালয়ে অনুষ্ঠিত সভাখনত উন্নয়নমূলক প্ৰকল্প আৰু আঁচনিৰ অগ্ৰগতি তথা ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰা হয়। সভাত জিলা আয়ুক্তৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তসকলৰ লগতে চক্ৰ বিষয়াসকল উপস্থিত থাকে। তামোলপুৰতো জিলা উন্নয়ন সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাত বিভিন্ন চৰকাৰী বিভাগৰ উন্নয়নমূলক কাম কাজ, চলি থকা আঁচনিৰ পৰ্যালোচনা, খালী পদ পূৰণৰ দৰে বিষয়ত বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। সভাখনত বি টি চিৰ সচিব অঞ্চুলা বসুমতাৰীয়ে অংশগ্ৰহণ কৰে। বিষয়াসকলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দায়িত্বশীলভাৱে কাম কৰিবলৈ বি টি চিৰ সচিবগৰাকীয়ে আহ্বান জনায়। ইয়াৰ লগতে বিভিন্ন বিভাগসমূহৰ মাজত সমন্বয় ৰক্ষা কৰি উন্নয়নমূলক কাম কাজসমূহ আগবঢ়াই নিয়াৰ বিষয়টো আজি আলোচনা কৰা হয়। কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বাঁহ কঢ়িয়াই অনা এখন ট্ৰাকৰ পৰা 42 কাৰ্টন চিগাৰেট জব্দ কৰে। এই কাৰ্টনসমূহত 21,000 পেকেজ চিগাৰেট অবৈধভাৱে বিক্ৰীৰ বাবে অনা হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ঘটনা সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
বৰপেটা জিলা জনজাতি গৰিমা উৎসৱৰ অংশ হিচাপে আজি চেঙা উন্নয়ন খণ্ডৰ অন্তৰ্গত সুভাত জনভাগিদাৰী অভিযানৰ অধীনত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। সুবা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত আজি অঞ্চলটোৰ বিভিন্ন বয়স

0: জনজাতীয় লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। শতাধিক লোকে এই শিবিৰত অংশগ্ৰহণ কৰে। ইয়াৰ লগতে আজি কৃষি বিভাগৰ পৰাও এটা সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক। বাটৰ কুকুৰৰ বন্ধ্যাকৰণৰ পাছত মুকলি কৰি নিদিবলৈ দিয়াৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ। মিজোৰামত ভোটদাতাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ আৰু সেনাবাহিনী 2027 বৰ্ষৰ বাবে অগ্নিবীহ নিযুক্তিৰ বাবে 1 জুনৰ পৰা 12 জুনলৈ অনলাইন প্ৰৱেশ পৰীক্ষা। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত চুম্পি দেৱী, নিয়ন্ত্ৰণ কক্ষত পপি চন্দ, নিখিল শৰ্মা আৰু বিবেক শৰ্মা, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু ষ্টুডিঅ'ত মই হেমন্ত চাপকধৰা। আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আৰম্ভ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

0: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলৰ বাবে আগবঢ়াইছো অসম চাহ মজদুৰ সংঘৰ টিংৰাই শাখাৰ সম্পাদক শ্ৰী বঞ্চীলাল চাহুৰ সৈতে চাহ উদ্যোগ আৰু চাহ শ্ৰমিকৰ উন্নয়নৰ সন্দৰ্ভত হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে অঞ্জু দাসে।
1: শ্ৰোতাসকল, আমাৰ সৈতে আছে অসম চাহ মজদুৰ সংঘৰ টিংৰাই শাখাৰ সম্পাদক শ্ৰী বঞ্চীলাল চাহু ডাঙৰীয়া। দাদা, আপোনাক আমাৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছো।
2: ধন্যবাদ।
1: এতিয়া যিহেতু আজি আমাৰ অনুষ্ঠানৰ বিষয়টোৱে হৈছে চাহ উদ্যোগ আৰু চাহ শ্ৰমিকৰ উন্নয়ন, গতিকে চাহ উদ্যোগ বুলি কলে আপোনাৰ মনলৈ কোনকেইটা বিশেষ বিশেষ দিশ চকুত পৰে বাৰু?
2: চাহ উদ্যোগ বুলি কলে দুটা দিশ আছে। এটা হল যিবোৰ অৰ্গেনাইজ চেক্টৰ, বৃহত্তৰ কোম্পানী যিবোৰ য'ত ফ্ৰী আছে বা প্লান্টেশ্যন এক্ট 1951 যিবিলাক ব্যৱহাৰ কৰে সেইবোৰ এটা উদ্যোগ হল। আৰু এটা ক্ষুদ্ৰ চাহ খেতি যিবোৰ বাগিচা গাঁৱত আছে, কোনোবা দুবিঘা পৰা লৈ এশ ডেৰশ দুশ হাজাৰ বিঘাও আছে, কিন্তু সেইবোৰ উদ্যোগে আনঅৰ্গেনাইজ চেক্টৰ বুলি কব পাৰি। তাত কোনো ৰকমৰ শ্ৰমিক সংগঠন নাই। সেইবিলাকো যিবোৰ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া হাজিৰা হওক বা অন্যান্য সুবিধাবোৰ পৰা সেই শ্ৰমিকসকল বঞ্চিত হৈ আছে। আৰু ভাৰতবৰ্ষত ৰেলৱেৰ বাহিৰে যদি শ্ৰমিক কোনোবা প্ৰতিষ্ঠানত সৰ্বাধিক আছে তেতিয়াহ'লে সেইটো হ'ল চাহ উদ্যোগ।
1: হয়, আৰু চাহ উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিষয় আহি পৰে। এতিয়া আপোনাৰ দৃষ্টিত মূল মূল বিষয়সমূহ কি কি বাৰু?
2: চাহ উদ্যোগত উন্নয়ন কৰিবলৈ বৰ্তমান চৰকাৰে বহুত ৰকমৰ আঁচনি লৈছে, কিন্তু আৰু প্ৰয়োজন আছে। যিহেতু চাহ উদ্যোগৰ সময় হ'ল দুশ বছৰ, সেই দুশ বছৰ ভিতৰত অকল এল পি স্কুলটোৱে আছিলে, কিন্তু আজিৰ তাৰিখত আদৰ্শ বিদ্যালয় স্থাপন হৈছে, ৰাস্তা পদূলিবোৰ পকীকৰণ হৈছে, তাৰ লগে লগে বাগিচাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো ভাল কৰিব লাগিব। নহলে চৰকাৰে যিমানো চেষ্টা কৰিলে এতিয়ালৈ এই পৰিৱেশটো বাগিচাৰ ভাল নহয়, তেতিয়াহলে চাহ বাগিচাৰ উন্নতি ভাবাটো ভুল হব। কাৰণ মানুহসকল কি হৈছে, চৰকাৰে স্কুল দিছে, শিক্ষক দিছে, কিন্তু পঢ়া ব্যৱস্থাটো অভিভাৱকসকলৰ ওপৰত নিৰ্ভৰ কৰে। ঘৰতো এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব, মদ পানী বন্ধ কৰিব লাগিব, বাগিচা অঞ্চলত পঢ়া সময়ত ডেক বজোৱা বন্ধ হব লাগিব, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পতাটো এটা সময় সীমা নিৰ্ধাৰণ কৰিব লাগে। এতিয়া কোন সময়ত ল'ৰা ছোৱালীৰ পৰীক্ষা চলি আছে, এইবোৰ যেতিয়ালৈ আমি ঠিক কৰি নলওঁ বাগিচা অঞ্চলৰ উন্নতি হ'ব বুলি মই নাভাবোঁ। কাৰণ অসমৰ উন্নতিৰ যাত্ৰাটো চালে যদি বাগিচা অঞ্চলত অহাৰ লগে লগে শিক্ষা হওক বা আৰ্থিক দিশটো হওক একেবাৰে তল পৰিছে, গতিকে এই গোটেইখিনি যদি ভাল হয় তেতিয়াহ'লে চাহ বাগিচাৰ উন্নতি।

0: আৰু সামগ্ৰিকভাৱে যদি আমি চাবলৈ যাওঁ, উন্নয়নৰ বিষয়টো যদি আমি চাবলৈ যাওঁ, তেতিয়া শিক্ষা, স্বাস্থ্যখণ্ড, আন্তঃগাঁথনি আৰু উদ্যোগ, এই চাৰিটা বিষয়ত যেতিয়া আমি দৃঢ়ভাৱে আমি সিদ্ধান্ত কিছুমান লম, তেতিয়াহে বোধ কৰো আমাৰ দেশখন, আমাৰ সমাজখন আগবাঢ়িব।
1: নিশ্চয় নিশ্চয়, মানুহসকল স্বাস্থ্যটো চাব, আপুনি বাগিচা অঞ্চলত বিশেষকৈ মহিলাসকলৰ স্বাস্থ্যটো বহুত বেয়া, সেইকাৰণে স্বাস্থ্য সম্পৰ্কত আমি কিছু কাম কৰিব লাগে। চৰকাৰে নিজৰ আঁচনি, বিভিন্ন ৰকমৰ আঁচনি লৈছে, আমিও অকমান চৰকাৰক সহযোগ কৰিব লাগে।
0: হয়, আপুনি ঠিকে কলে। আৰু এতিয়া শিক্ষাৰ খণ্ডটো আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ, একোটা জাতি উন্নয়নৰ দিশলৈ তেতিয়াহে ধাৱমান হব যেতিয়া মানুহখিনি শিক্ষিত হব।
1: নিশ্চয়, পৰিৱেশটো সৃষ্টিটো আমি কৰিব লাগিব। ল'ৰা ছোৱালীক আমি দুঘণ্টা ৰাতিপুৱা পঢ়োৱা ব্যৱস্থাটো কৰিব লাগিব, গধূলি পঢ়োৱা ব্যৱস্থাটো কৰিব লাগিব, আৰু সেই সময়ত আমি লাইনে হওক, বাগিচাৰ বা চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলবোৰত হওক, যিবোৰ সজাগ ব্যক্তি, সেইসকল এটা নিয়ম এটা বনাই ল'ব লাগে যে আমি ডেটটো কোন

0: ঘণ্টা ৰাতিপুৱা পঢ়োৱা ব্যৱস্থাটো কৰিব লাগিব, গধূলি পঢ়োৱা ব্যৱস্থাটো কৰিব লাগিব। আৰু সেই সময়ত আমি লাইনে হওক, বাগিচাৰ বা চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলবোৰত হওক, যিবোৰ সজাগ ব্যক্তি সেইসকল এটা নিয়ম এটা বনাই ল'ব লাগে যে আমি ডেটটো কোন সময়ত বজাব নালাগে। আমি বিয়া বাৰু যদি পাতিছে, যদি সেই সময়ত ল'ৰা ছোৱালী পঢ়া লিখা সময়ত কিমান সময়ৰ ভিতৰত আমি কিবা পাতিছো, যদি সেই অনুষ্ঠান ভাগি শেষ কৰিব লাগে, এইটো যেতিয়া আমি নকৰো তেতিয়াহ'লে ল'ৰা ছোৱালীকেইটা পঢ়ি কিবা ভাল হ'ব বুলি মই নাভাবো। এতিয়া চব বহুত মানুহ আছে, বহুতে কয় যে ঘৰৰ অসুবিধাৰ কাৰণে মই নপঢ়িলো, আৰ্থিক দিশটো বেয়া আছিলে সেইকাৰণে মই নপঢ়িলো, এনেকুৱা ধৰণৰ বহুত মানুহে কয়। কিন্তু আৰ্থিক দিশটো পঢ়া ৰাস্তাত বাধা হ'ব পাৰে সেইটো মই নাভাবো। বহুত বহুত দুখীয়া দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, বহুত ডাঙৰ ডাঙৰ মানুহ আছে। আজি চাহ জনগোষ্ঠীৰ মানুহসকলৰ ভিতৰৰ পৰা মন্ত্ৰী, MLA, IS অফিচাৰ, APS অফিচাৰ, শিক্ষক, কলেজৰ প্ৰিন্সিপাল পৰ্যন্ত হৈছে, যিসকল সেই পদত অধিষ্ঠিত হৈছে, সেই মানুহসকলৰ বংশ পৰিয়ালৰ মানুহ যদি আমি কিপাটো বিচাৰি যাওঁ, নিশ্চয় কোনোবা চাহ বাগিচাৰ লগতে সম্বন্ধ আছে। গতিকে এটা পৰিয়াল যদি হব পাৰে, আন এটা পৰিয়াল কেলে হব নোৱাৰে, মন কৰিলে চন হয়। তাৰ কাৰণে পিতৃ মাতৃ অভিভাৱকসকল যিমান চেষ্টা কৰে, ইমান এই ছাত্ৰ বা ছাত্ৰীজনক চেষ্টা কৰিব লাগে। এতিয়া খুব ভাল এটা দিশ হৈছে যে চৰকাৰে কৈছে এক নম্বৰ গ্ৰেডৰ চাকৰি যিটো আছে তাতো মই 3% ৰিজাৰ্ভেশ্যন দিম। তেতিয়া ল'ৰা ছোৱালী চেষ্টা কৰিব লাগিব, চেষ্টা কৰিলে তাত পাব। এতিয়া ঈশ্বৰে আমাক বহুতখিনি বস্তু দিছে, কিন্তু ডাইৰেক্ট নাই দিয়া। চাউল দিছে, ভাত বনাই আমি খাওঁ নহয় জানো, চাউল পৰা ভাত হোৱা প্ৰক্ৰিয়াটো শক্তিমান। আমি মাটি চাঁচ দিব লাগিব, কঠীয়া পাৰিব লাগিব, ভূঁই ৰুব লাগিব, আকৌ দাব লাগিব, মৰা মাৰিব লাগিব, শুকাব লাগিব, ধান বান্ধিব লাগিব, তাৰপিছত চাফা কৰি আকৌ ধুই মেলি চকাত দিব লাগিব, পানী গৰম কৰিব লাগিব, তাৰপিছত ভাত হ'ব। ভগৱানে দিছে, কিন্তু ডাইৰেক্ট দিয়া।
1: আপুনি বৰ সুন্দৰভাৱে ব্যাখ্যা কৰিলে বিষয়টো। অনুশীলনৰ যিটো অভ্যাসটো যেতিয়ালৈকে নিজৰ আচৰণত নানে তেতিয়ালৈকে কিন্তু সম্ভৱ নহব।
0: মানুহে চেষ্টা কৰিব লাগিব, মানুহ চেষ্টা কৰিলে নিশ্চয় ফল পাবি।
1: আৰু এতিয়া যিহেতু চাহ মজদুৰসকলৰ বাবে যিটো ভৱিষ্য নিধিৰ আঁচনিৰ যি সুবিধা আগবঢ়াইছে, সেইখিনি লাভ কৰিলে এজন মানুহৰ কিমান সকাহ হয় মূলধনখিনি যেতিয়া পায়, নহয় জানো?
0: এইখিনিত বহুত মানুহ এনেকে কয় যে বাগিচাৰ হাজিৰাটো কম, সেইকাৰণে আমি বাহিৰত কাম কৰো। মই তেওঁলোকক এটা প্ৰশ্ন কৰিব বিচাৰো যে যদি চহৰ অঞ্চলত গৈ বা ক'ৰবাত গৈ 500 বা 600 টকা হাজিৰা পোৱা মানুহজন যেতিয়া তাৰ বৃদ্ধ কালত সেই বাগিচাত কাম কৰা মানুহজন ৰিটায়াৰমেণ্ট পায়, এতিয়া তেওঁ PFৰ টকা পায়, গ্ৰেজুৱেটিৰ টকা পায়, পেঞ্চনৰ টকা পায়, আকৌ PF পেঞ্চনৰ টকা পায়, ইমানখিনি টকা পায়, সেই গোটেইখিনি যদি মিলোৱা হয় ক্ষতি কম কৰে, 6-8 লাখ টকা লাভ কৰে। কিন্তু যিজন মানুহ বাহিৰত কাম কৰে 500 বা 600 টকা হাজিৰা বুলি কয়, সেইবিলাক কিন্তু সেইটো সুবিধা বৃদ্ধ কালত ইমান টকা সি সাঁচিব নোৱাৰে। এজন কোনোবা সাঁচিব পাৰিছে বেলেগ কথা। দ্বিতীয়টো কথা হ'ল যে আজি বাগিচাত কাম কৰা মানুহসকল কি কি সুবিধা আছে, বাগিচাত ধৰক ঘৰ এটা পাইছে, হস্পিটেল পাইছে, ৰেচন পাইছে।
1: এতিয়া উন্নয়নৰ ক্ষেত্ৰত পূৰ্বতকে এতিয়া বাগিচাৰ যিটো পৰিৱেশ অলপ হলেও উন্নতি হোৱা বুলি আমি শুনিবলৈ পাওঁ, কিন্তু এই ক্ষেত্ৰত ধৰক যিখিনি মাদক দ্ৰব্য সেৱনৰ যিটো এটা পৰিৱেশ আছে, এই পৰিৱেশটোৱে কিন্তু বিষয়টো অলপমান টানি ধৰিছে, কি ক'ব?
0: হেতা সৃষ্টি কৰিছে। এইটো বিষয়ে মই ক'ম যে মানুহসকল এতিয়া ধৰক পৰিৱেশটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান কোৱাৰ্টাৰ ইমান ধুনীয়াকে সজাই পৰাই থৈছে নহয়, বাউণ্ডৰী এটা বনাইছে, হেজ লগাইছে, ফুলনি বাৰী আছে, পাছফালে অলপ কিচেন গাৰ্ডেন আছে, আৰু এটা ঘৰ এনেকা পাব আপুনি যিটো না বাউণ্ডৰী আছে, না হেজ আছে, না আৰু ঘৰটো বাহিৰে মানুহজনৰ একোৱে নাই, সেই একেখিনি বাগিচাত কাম কৰে, একেটা হস্পিটেল যায়, একে জেগাত ৰেচন লয়। গতিকে উন্নতিটো বস্তুটো নিজৰ হাতত আছে, মানুহ চেষ্টা কৰিব লাগিব, নিজে চেষ্টা কৰিলে নিশ্চয় উন্নতি হব। আৰু আগৰ তুলনাত এতিয়া বহুত মানুহ ঘৰৰ পৰিৱেশ হওক ভাল হৈছে, ল'ৰা ছোৱালীকেইটা এতিয়া পঢ়া লিখা কৰিছে, এইবোৰ ধৰক উন্নতিৰে এটা মানদণ্ড বুলি ক'ব পাৰি।
1: কিন্তু এজন মানুহে যেতিয়া প্ৰখৰ ৰ'দত কাম কৰি আবেলি ঘৰলৈকে আহে, তেওঁৰ দেহাটো যথেষ্ট দুৰ্বল হৈ থাকে, নহয় জানো? তাৰপিছতে তেওঁ যেতিয়া ঘৰলৈকে আহে, সন্তানটিয়ে কি পঢ়িছে কি নপঢ়িছে সেইখিনি বস্তু চাবলৈ কাৰণে তেওঁ সেই শক্তিখিনি নাথাকে নেকি বাৰু?
0: একদম উচিত কথা এটা উত্থাপন কৰিলে আপুনি। বিশেষকে মহিলাসকলৰ শাৰীৰিক দুৰ্বলতাটো বহুত বেছি আছে। এগৰাকী মহিলা ৰাতিপুৱাৰ পৰা উঠি কিনি যিমানখিনি কাম কৰিব লাগে, ঘৰ চাফা কৰিব লাগে, চোতাল চাফা কৰিব লাগে, কাপোৰ কানি ধুব লাগে, কাঁহী বাতি ধুব লাগে, ভাত ৰান্ধি বাঢ়ি খুৱাব লাগে ল'ৰা ছোৱালীৰ কাৰণে, নিজে খাবলৈ পালে নাপালে আকৌ সেইফালে 8 বজাৰ আগে আগে কাম ধৰিব লাগে, দৌৰ মাৰে সেইফালে, তাতে যি পালে খালে, নহলে এনেই থাকি।

0: বুলি ঘূৰি আহি আকৌ একেখিনি কাম কৰিব লাগে। তুলনামূলকভাৱে পুৰুষসকল সেই সময়ত যদি ল'ৰা ছোৱালীৰ ওপৰত মন দিলেহেঁতেন পঢ়া ক্ষেত্ৰত বা কিবা উপাৰ্জন কৰি ল'ৰা ছোৱালীক অলপ পঢ়া বহুত খৰচ কৰিলেহেঁতেন বা নিজৰ কিটচেন গাৰ্ডেনটো ঠিক কৰিলেহেঁতেন, তেতিয়া নিশ্চয় পৰিয়ালটোৰ উন্নতি হলেহেঁতেন।
1: এইখিনিতে আপুনি বৰ সুন্দৰ কথা এটা উল্লেখ কৰিলে যে যিহেতু তেখেতসকলৰ মজুৰিটো কম নহয় জানো, কিন্তু এতিয়াৰ যিটো আমাৰ পৰিস্থিতিত আজিকালিতো মোবাইল ফোন সবৰে হাতে হাতে আছে, এই ক্ষেত্ৰত আপোনাৰ কি মতামত হ'ব? তেওঁলোক কিমান সজাগ বিষয়টোক লৈ পেলাই?
0: মানুহসকলৰ যথেষ্ট উপাৰ্জন কৰিব পাৰে আজিকালি, কিন্তু যদি এটা বেটাৰী ৰিক্সা কিনি লওঁ, আমি যদি সৰু মৰু এটা দোকান খুলি লওঁ, তেতিয়াহ'লে আমাৰ উপাৰ্জন হ'ব কৰিলে নিশ্চয় ফলটো পাব। এতিয়া ছোৱালীসকল বিউটি পাৰ্লাৰ এটা খুলিব পাৰে, আজিকালিতো এটা ছিষ্টেম হৈ গৈছে, বিয়া বাৰু হলে মেকআপ আৰ্টিষ্ট লাগিব, এই কামটো ভালকে কৰিব পাৰে, বস্ত্ৰ আৰু তাঁত উৎপাদন ক্ষেত্ৰত এইবোৰ ল'ৰা ছোৱালীবোৰ আজিকালি শিকাই আছে চৰকাৰে, শিকি মেলি নিজৰ ঘৰতে কাপোৰ কানি বব পাৰে বা খেতি বাৰীও ভালকে কৰিব পাৰে। যিসকল খেতিত লাগিছে চৰকাৰে সৰু ট্ৰেক্টৰ দিছে, কিছুমানক ডাঙৰ ট্ৰেক্টৰ দিছে, মহ পালন কৰিব পাৰে মানুহে, চৰকাৰে চবক অপচনটো দিছে, কিন্তু সেই অপচনটো ল'বলৈ জানিব লাগিব চৰকাৰী বিষয়ববীয়াসকলক বা যিবোৰ আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ যিবোৰ অভিজ্ঞ মানুহ এইটো দিশত পাৰত আছে, কোনো দোকান হওক বা অন্যান্য ব্যৱসায় কৰিছে, তেওঁবিলাকো আমাক অকণমান আমাৰ ল'ৰা ছোৱালীবোৰ এইটো ৰাস্তাটো এটা দেখাব লাগে, এইটো এইটো কাম কৰিলে চৰকাৰে এনেকুৱা সুবিধা দিছে, আপুনি এইটো কাম কৰিব পাৰে, সেইটো আমি অকণমান তেওঁবিলাকক প্ৰচাৰ বা তেওঁবিলাকক জ্ঞাত কৰাব লাগে। দহজনৰ ভিতৰত দুজনটো হব,
1: চহৰ অঞ্চললৈ আহি 5,000 বা 7,000 বা 10,000 টকা চাকৰি এটা কৰাতকে নিজৰ ঠাইতে থাকি পেলাই যদি তেখেতসকলে এক বৃহৎ পৰিসৰৰ একোটা ব্যৱসায়ৰ এটা পৰিস্থিতি আনিব যদি পাৰে, সেইটো বেছি ভাল কথা হ'ব।
0: বেছি ভাল হ'ব। এজন মানুহ যদি চাকৰি কৰে, তেওঁ 80 বছৰৰ ৰিটায়াৰ হৈ যায়, তেওঁ অৱসৰ গ্ৰহণ কৰাৰ লগে লগে তাৰ ইনকম চৰ্চটো হৈ যাব, কিন্তু যদি মানুহ ব্যৱসায় কৰে তাৰ লাগিলে কম পৰিমাণে হওক, মাহত 10,000 পাওঁ, কিন্তু জীৱন যেতিয়ালে
1: জীৱন আহি থাকিব, সেই পইচাটো হয়
0: জীয়াই থকা মানে সেই পইচাটো আহি থাকিব আৰু তেওঁ মালিক হৈ থাকিব। সৰু সৰু ব্যৱসায়টোত মানুহ বেছি গুৰুত্ব দিব লাগে, আৰু এতিয়াতো মানুহ যিমান বাঢ়ি গল সব মানুহ চাকৰি পাব তেনেকুৱা কোনো কথা নহয়, সম্ভৱ, গতিকে মানুহসকল নিজে নিজে ব্যৱসায় কৰিব লাগিব। এতিয়া এই অসম মূলত সব ভাৰতৰ বিভিন্ন জেগাৰ পৰা মানুহ আহি কিনি দোকান পোহৰ দি অন্যান্য সৰু সৰু বিজনেছ দি চলি আছে, যিবোৰ বাগিচা অঞ্চলত দোকান আছে, যেনেকা মাছ বেপাৰী হওক, ব্ৰইলাৰ বেপাৰী হওক, গাহৰি বেপাৰী হওক, এইবোৰ সব কৰিব পাৰে, আৰু কিছুমান কৰিছে, নাই কৰা বুলি নহয়। এতিয়া মাছৰুমটো খুব এটা সৰু ঘৰতে হৈ যাব, মাছৰুমৰ এতিয়া কি হৈছে, বহুত এনেকুৱা মানুহ আছে যিবোৰ নিৰামিষ ভোজী হয়, তেওঁবিলাকক যদি কণ্টেক্ট কৰি লয় আধা কেজি 1 কেজি ঠিক ঠাক কৰি ল'ব লাগে, বেপাৰটো কৰিলে তেতিয়া লছ নহয়। কিন্তু মানুহ
1: মানে বেপাৰ বুলি ক'লে এনেকুৱা বহুত বিষয় আছে যাৰ কোনো অন্ত নাই, কেৱল মানুহৰ ইচ্ছা আৰু আগ্ৰহৰ বিষয়টোহে গুৰুত্বপূৰ্ণ বিষয়, নহয় জানো?
0: আমি সব এইবোৰ কাম কৰিব পাৰো, মানুহসকলৰ যেতিয়া চেষ্টা হব, উপাৰ্জন কৰিব, ঘৰখন ভাল হব, ঘৰখন ভাল হোৱাৰ লগে লগে তাৰ ল'ৰা ছোৱালী পঢ়া লিখাত ভাল হব, পৰিয়ালত যদি এজন মানুহ পঢ়া লিখা হৈ যায় বাকীখিনি মানুহ লাহে লাহে লাহে লাহে নিজে হৈ যায়, নিজৰ ভিতৰতো কম্পিটিশ্যন থাকে নহয়, লাইনত এটা ঘৰ ভাল হৈ যোৱাৰ লগে লগে ছেকেণ্ড ঘৰটো চেষ্টা কৰে যে মই ইয়াৰ নিচিনা ঘৰটো সজাই পৰাই ল'ম, এজন ল'ৰা যেতিয়া পাছ হৈ যায় বাকীখিনিও চেষ্টা কৰে যে মই পাছ হৈ যাম।
1: আৰু এইখিনিতে আমি যদি এতিয়া চাহ উদ্যোগৰ বিষয়টোলৈ যদি আহো, কেনেধৰণৰ পদক্ষেপ সমূহ ল'লে সুফল পাম?
0: আজি তাৰিখত চাহ উদ্যোগটো জীয়াই থোৱাটো মালিক পক্ষৰ কৰ্তৃপক্ষৰ যিমান প্ৰয়োজন হৈছে তাতকৈ বেছি শ্ৰমিকৰ হৈছে আৰু চৰকাৰৰ হৈছে, কাৰণ চাহ বাগিচাই এটা এনেকুৱা বাগিচা যিটো বিদেশী মুদ্ৰা অৰ্জন কৰিছে। আপোনাৰ অসমত যিমান অনুষ্ঠান প্ৰতিষ্ঠান আছে, ধৰক অল ইণ্ডিয়া হওক বা অল ইণ্ডিয়া হওক বা অন্যান্য, তেওঁবিলাকৰ যিটো উৎপাদন হয় সেই উৎপাদনটো বেছিভাগে অসমতে খপত হৈ যায়, কোনোবা দুই একটা গৈছে বেছি নাই যোৱা, কিন্তু চাহটো বিদেশলৈ ৰপ্তানি হৈছে, ৰপ্তানি হোৱাৰ লগে লগে বিদেশী মুদ্ৰা অৰ্জন কৰিছে চৰকাৰে, সেইকাৰণে চাহ বাগিচাটো চৰকাৰেও ইয়াৰ ওপৰত মন দিব
1: নিৰ্ভৰশীল,
0: আৰু অসমৰ বাহিৰত বা ভাৰতৰ বাহিৰত অসমৰ যদি নাম আছে চাহৰ পৰাই নাম আছে, একচিঙ্গিয়া কলটো কথা কয় আৰু চাহ বাগিচাৰ কথাটো কয়, এই চাহ বাগিচাখন জীয়াই থবলৈ কাৰণে আমি চবে চেষ্টা কৰিব লাগে, গুৰুত্ব দিব লাগে। দ্বিতীয়টো কথা হল যে চাহ বাগিচা যদি ধ্বংস হৈ যায়, মহিলা শ্ৰমিকসকলৰ কাম নাই বাহিৰত, কাৰণ এতিয়া ধৰক আজি যদি আমি বাগিচাৰ পৰা বাহিৰ ওলাই যাওঁ, তো প্ৰথমে তেওঁবিলাক লিখা পঢ়া কথাটো আহিব, কিমান পঢ়িছা, তুমি কি কাম কৰিছা।

0: পাৰিব, সেই প্ৰশ্নটো আহিব। আৰু সেইটো দিশত আমাৰ দিশ অলপ দুৰ্বল, বিশেষকৈ মহিলাসকল 80% মহিলা নিবনুৱা হৈ যাব। সেইকাৰণে আমি বাগিচাখন আমি জীয়াই থোৱাটো আমাৰ নিজৰ কাৰণে প্ৰয়োজন হৈ আছে। আৰু সেই বিষয়ে আমি শ্ৰমিকসকল ভালকে কাম কৰিব লাগে, বাগিচাখন বচাই থব লাগিব, এতিয়া কম কৰিব লাগিব। এতিয়া চৰকাৰে কিছুমান আঁচনি আছে, যেনেকা আমাৰ যেনেকা গ্ৰেচুইটি আইনটো, সেই গ্ৰেচুইটি আইন যদি বছৰত 240 দিন যদি মানুহ কাম নকৰে, তেতিয়াহ'লে সেই বছৰত গ্ৰেচুইটি টকাটো জমা নহয়। গতিকে আমি কাম কৰিব লাগিব, গ্ৰেচুইটিটো পাবলৈ কাৰণেও আমি কাম কৰিব লাগিব।
1: তেতিয়াহ'লে আমি সেই সুস্থ হৈ থকাটো খুব প্ৰয়োজনীয় আৰু মাদক দ্ৰব্যৰ পৰা বিৰত থকাটো খুব প্ৰয়োজনীয়,
0: বিৰত থাকিব লাগিব। সেইকাৰণে এতিয়া বাগিচাৰ ক্ষেত্ৰত মানুহ নিজেও চেষ্টা কৰিব লাগিব। আৰু বাগিচা যিখিনি হস্পিটেল হয়, সেই হস্পিটেলবোৰ এতিয়া চৰকাৰে আৰু অলপ গুৰুত্ব দিয়াটো প্ৰয়োজন হৈছে। ৰাস্তা পদূলি হল, স্কুলো বনালে চৰকাৰে, এতিয়া LP স্কুলখিনিও বনাইছে। কিন্তু এই বাগিচা হস্পিটেল আৰু পানীৰ ওপৰত, পানীৰ পৰা বহুত বেমাৰ হৈছে,
1: আপুনি ঠিকেই কলে। আৰু এতিয়া আমি দেখিবলৈ পাওঁ যে বাগিচা এখনত যেতিয়া এজন শ্ৰমিকে কাম কৰিবলৈ যায়, তেতিয়া নিৰাপত্তাৰ কাৰণে যিখিনি বস্তু প্ৰদান কৰিছে, সেইবিলাক শ্ৰমিকসকলে ভালদৰে ব্যৱহাৰ কৰে নে?
0: কিছুমান নকৰে, কাৰণ চশমাটো দিয়ে বা হাত মোজা দিয়ে, আৰু বহুত শ্ৰমিকে মানে সেইবোৰ লৈ কিনে কাম কৰিবলৈ অসুবিধা অনুভৱ কৰে। কিন্তু সেইবোৰ তেওঁবিলাক ব্যৱহাৰ কৰিব লাগে, কাৰণ তাৰ পৰা কি হয়, মানুহ বেমাৰটো সৃষ্টি হয়। যিবোৰ কেমিকেল তেওঁবিলাক স্প্ৰে কৰে, কেমিকেলটো এটা হাৰ্মফুল হয়। খুব মানুহ এজন 1 মাহ বা 15 দিন কাম কৰাৰ পাছত তাৰ স্বাস্থ্য পৰীক্ষাও হ'ব লাগে, আৰু তেওঁ নিজেও সেইটো চেষ্টা কৰিব লাগে মানুহজন, যে মই ইমান দিন মাৰিলো, এতিয়া মই আৰু নামাৰো বুলি। কিন্তু কি হয়, মানুহসকল যে এইটো খুটিয়া কৰে না, কামলৈ নাহে, গতিকে যাক পায় তাকে প্ৰেচাৰ দি কোম্পানীয়ে কাম কৰাই থাকে। বাগিচা অঞ্চলত এম্বুলেঞ্চ আহে, ডক্টৰ আহে, নাৰ্ছ বাইদেউসকলেও থাকে, প্ৰায় বাগিচাত তেওঁবিলাক থিৰাং কৰি লৈছে কোন দিন কোনটো বাগিচাত যাব। এনেকা প্ৰত্যেকটা তেওঁবিলাকৰ এটা ৰটেচন আছে, 2-3 দিন এটা বাগিচাত আহে। আজি তাৰিখত বাগিচাত যিমান মানুহ চাকৰি কৰে, তাতকে 4 গুণ মানুহ চাকৰি নকৰা মানুহ আছে তাত। সেই মানুহসকল তাত গৈ নিজৰ ট্ৰিটমেণ্টটো কৰাব লাগে। চৰকাৰে কিন্তু এইটো সুবিধা কৰিছে, আৰু সেই সুবিধাবোৰ আমি ল'ব লাগে। মই আগতে কৈ গলো নহয়, আমাৰ চবৰে শিপাটো কোনোবা না কোনোবা চাহ বাগিচাৰ জড়িত আছে। গতিকে আমাক যেতিয়া সুবিধাটো দিছে, এই সুবিধাটো আমি গ্ৰহণ কৰিব লাগে।
1: আৰু এইখিনিতে আপোনাৰ পৰা এটা বিষয় জানিবলৈ বিচাৰিম, যে জৈৱিক সাৰৰ যিটো বিষয়টো, সেইটো কিমান প্ৰয়োজন বুলি ভাবে আজিৰ তাৰিখত?
0: যিবোৰ বাগিচা জৈৱিক সাৰ উপযোগ কৰে, সেইবিলাকৰ চাহপাতৰ ৰেটো বেছি পায় নে ভাল পায়, আৰু সেইটোৰ পৰা মানুহৰ কোনো হান নহয়। যিসকল শ্ৰমিক কাম কৰে তেওঁবিলাকো স্বাস্থ্যটো তেওঁবিলাকৰ কোনো ক্ষতি নকৰে। গতিকে জৈৱিক সাৰটো বাগিচাত প্ৰয়োগ হ'ব লাগে, আৰু যিবোৰ বাগিচা জৈৱিক সাৰ ব্যৱহাৰ কৰে সেইবোৰ বাগিচাত চৰকাৰে অকণমান সুবিধা প্ৰদান কৰিব লাগিব, তেতিয়াই এই জৈৱিক সাৰৰ হেৰিটো সফল হ'ব। কেমিকেলটো ধৰক যিজন স্প্ৰে কৰে তাৰো ক্ষতি কৰে, আৰু আমি যিসকল ব্যৱহাৰ কৰোঁ সেই উৎপাদনটো আমাৰ সেইটোও ব্যৱহাৰ কৰে। সেইকাৰণে এতিয়া আজিৰ যুগত মানুহসকলৰ বিভিন্ন ৰকমৰ ৰোগ সৃষ্টি হৈছে মানুহসকলৰ মাজত, খাদ্যটো তাৰ প্ৰধান কাৰণ এটা হৈ পৰিছে। সেইকাৰণে আমি জৈৱিক সাৰৰ ওপৰত গুৰুত্ব দিব লাগে।
1: আপুনি বৰ সুন্দৰ কথা কলে। এতিয়া আমাৰ এই উদ্যোগটো আৰু ভালদৰে যদি আমি আগবঢ়াই লৈ যাব লাগে, ইয়াত যুৱ সমাজৰো যথেষ্টখিনি দায়বদ্ধতা আছে।
0: নিশ্চয় বাগিচা অঞ্চলত এক সময়ত কি আছিলে, যিবোৰ মহৰী কাম কৰে বা অফিচত কাম কৰে বা শিক্ষক আছিলে, এইবোৰ প্ৰায় বাহিৰা মানুহসকল আছিলে। কিন্তু আজিৰ তাৰিখত চাব 80% মানুহ বাগিচাত মহৰী হওক, শিক্ষক হওক, বা ফেক্টৰীত কাম কৰা মানুহ হওক, বা অফিচত কৰা হওক, 80% আদিবাসী চাহ জনগোষ্ঠীৰ লোকে আছে। গতিকে তেওঁলোকৰ ওপৰত বেছি দায়িত্ব আহি পৰিলে যে বাগিচাখন কেনেকৈ ভালকে চলাই যাম বুলি, আৰু যিমান ভালকে চলাই যাব তেতিয়াহে আমি বাগিচাখন উঠি অহা প্ৰজন্মৰ কাৰণে আমি সেইটো বচাই থব পাৰিম। আৰু যিসকল মানুহ এতিয়া দায়িত্বত আছে সেইসকলৰ ওপৰত ৰেছপনচিবিলিটি এই মানুহবোৰ হ'ব, যিসকল আজি বাগিচা চলাই আছে। এতিয়া বাগিচা অঞ্চলত কিছুমান এক্সিকিউটিভ আছে, এতিয়া এচিষ্টেণ্ট মেনেজাৰ হওক, মেনেজাৰ হওক, সেইখনো আমাৰ ল'ৰা ছোৱালী এতিয়া পাইছে। বহুত জেগা মই পাইছো ল'ৰা ছোৱালী, কোনোবা এচিষ্টেণ্ট মেনেজাৰ হয়, কোনোবা ৱেলফেয়াৰ হয়, কোনোবা মেনেজাৰ হয়, ডিপুটি মেনেজাৰ হয়, ডক্টৰ হয়, এনেকুৱা বহুত মানুহ আহি গৈছে আমাৰ জনগোষ্ঠীৰ পৰা। তেওঁবিলাকৰ দায়িত্বটো আৰু গধুৰ, ল'ৰা ছোৱালীক আকৌ ইনভল্ভ কৰাব লাগিব তাত আহি, যে মোৰ পিছত তোমালোক আহা সেই বাগিচাখন চলাই যোৱা। সেইকাৰণে আমি যিবোৰ দায়িত্বত আছো সেইবোৰ ভালকে কাম কৰিব লাগিব, বচাই ফুৰিবলৈ হলে ভালকে কাম কৰিব লাগিব।
1: হয়, আৰু যিহেতু বিশ্বৰ দৰবাৰত আমাৰ এই চাহপাতটো পৰিচয় হয় এটা, নহয় জানো, গতিকে এই বিষয়টো

0: সুন্দৰভাৱে সন্মানীয়ভাৱে যদি জীয়াই ৰাখিবলৈ হয় তেতিয়াহ'লে আমাৰ সকলোৰে এটা গুৰু দায়িত্ব আছে।
1: আছে ভগৱানে কিছুমান জেগা কিছুমান বিশেষ ব্যক্তিক দিছে, বিশেষ ঠাইক দিছে। যেনেকে চাহ উৎপাদন এতিয়া বিশ্বৰ বহুত দেশত হয়, চাইনাত হয়, জাপানত হয়, চাউথ আফ্ৰিকাত হয়, ভিয়েটনামত হয়, শ্ৰীলংকাত হয়, নেপালতো হৈছে, এনেকা বহুত জেগা হৈ আছে। কিন্তু অসমৰ চাহৰ যিটো কোৱালিটি সেইটো কাৰো নাই,
0: আটাইতকৈ সুকীয়া বুলি কয়।
1: সুকীয়া সেইকাৰণে চাহ উৎপাদনৰ যিটো ক্লাইমেট লাগে, যিটো মাটি লাগে, সেইটো কিন্তু অসম হয়। অসমৰ চাহ যিটো ইম্পৰ্টেঞ্চ, যিটো ভাল কোৱালিটি সেইটো বেলেগ হিচাপ নাই। কিন্তু মই লগে লগে এটা কথা কওঁ যে আমি চবেই মিলি এই জনগোষ্ঠীটো আৰু চাহ উদ্যোগটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত চবে কাম কৰিব লাগে আৰু নিকাভাৱে ভালদৰে কাম কৰিব লাগে।
0: হয় হয় নিশ্চয় সঁচাকে আপুনি বৰ সুন্দৰভাৱে কথাখিনি কলে আৰু আজি ইমানখিনি কথা আমাৰ শ্ৰোতাসকলক আপুনি ইমান সুন্দৰভাৱে অৱগত কৰালে আৰু এজন জ্যেষ্ঠ হিচাপে যিখিনি আপুনি পৰামৰ্শ আগবঢ়াইছে সেইখিনি আমি আশা ৰাখিম আমাৰ শ্ৰোতাসকলে শুনি উপকৃত হ'ব আৰু আমাৰ এই সম্পদ আজীৱন জীয়াই ৰাখিবৰ বাবে তেখেতসকলে উঠি পৰি ইয়াত লাগিব, যিহেতু এয়া আমাৰ সকলোৰে এক পৰিচয় হয়। আৰু আপুনি আজি আমাৰ অনুষ্ঠানটোক ইমান সুন্দৰভাৱে ইমানখিনি সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ থাকিলে আৰু অনাগত দিনত আমাৰ এই জাতিটোৰ উন্নয়ন হকে যি ধৰণৰ বিষয় আছে সেইসমূহ বিষয়ৰ সৈতে আপোনাৰ লগত আমি কথা পাতিম। আজিলৈ ইমানতে সামৰিছো, ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে অসম চাহ মজদুৰ সংঘৰ টিংৰাই শাখাৰ সম্পাদক শ্ৰী বঞ্চীলাল চাহুৰ সৈতে চাহ উদ্যোগ আৰু চাহ শ্ৰমিকৰ উন্নয়নৰ সন্দৰ্ভত হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে অঞ্জু দাসে। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো শিৱচৰণ দাস আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা এটি ঝুমৰ।

ইমান পৰে শ্ৰোতাসকলে শিৱচৰণ দাস আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা ঝুমৰ শুনিলে। শ্ৰোতাসকল, আজিলৈ আমাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানটি সামৰিবলৈ সময় হৈ আহিল। আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানৰ পৰা মই অঞ্জু দাসে

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

প্ৰথমেখনক আমাৰ পৰৱৰ্তী সময়ত প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা সপ্তম সদ অসম ৰাজ্যিক স্কোৱাছ চেম্পিয়নশ্বিপ সন্দৰ্ভত এটি অনাতাঁৰ প্ৰতিবেদন, লগতে কিছু খেলৰ বা বাতৰি শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত কৃষিক্ষেত্ৰত নতুন প্ৰযুক্তিৰে স্বাৱলম্বন, এই বিষয়ক এটি আলোচনাত অংশ ল'ব ডক্টৰ দীপেন্দ্ৰনাথ দত্ত আৰু সঞ্জীৱ কুমাৰ দাসে। আঁত ধৰিব মেলোডি পাটগিৰিয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:55 আৰু সন্ধিয়া 7:05 বৃন্দগান। সন্ধিয়া 6:40 মূৰ্ছনা পাঠকৰ কণ্ঠৰ ভজন। 7:00 নিয়োগ বাতৰি। আকৌ শুনোৱা হওক অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় সন্ধিয়া 7:20। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত কাজিৰাম ৰাভাৰ কণ্ঠৰ ৰাভা গীত। 7:45 আলবেলা খানমৰ কণ্ঠৰ আধুনিক গীত।

নিশাটবাজি 20 মিনিটত সুৰৰ শৰাই, শিল্পী জিতেন ডেকা, প্ৰযোজনা কিশোৰ দাসৰ। 8:30 বজাত কেইটিমান অসমীয়া আধুনিক এলবামৰ গীত। 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী দীতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 9:30 বজাত অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত আৰু 10:00 বজাত ৰামধেনু। এতিয়া শুনক আমাৰ কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু পৰিস্থিতি। কাইলৈ নিশা 9:30 বজাত সাহিত্য চোৰা অনুষ্ঠানত ডক্টৰ নমিতা বৈশ্যৰ গল্প আৰু পিনাকপানী বশিষ্ঠৰ কবিতা। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। কাইলৈ বিয়লি 5:25 বজাত গয়া মহিলাৰ অনুষ্ঠানত নলবাৰীৰ বাঁহজানীত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত বৰ্ষাকালীন মাহজাতীয় শস্যৰ ব্যৱস্থাপনা, এই বিষয়ে এতিয়া আলোচনাত অংশ ল'ব ডক্টৰ পল্লৱী ডেকা আৰু জুৰি তালুকদাৰে। আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। কাইলৈ দিনৰ 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 12:30 বজাত আইদেউৰ বুলনি অনুষ্ঠানত নিচিমপুৰ বকো বিলপাৰত থলিতে বাণীবদ্ধ কৰা এটি বিচিত্ৰানুষ্ঠান প্ৰচাৰ কৰা হ'ব। কাইলৈ পুৱা 7:30 বজাত গীতিমালিকা অনুষ্ঠানৰ শিল্পী ভাস্বতী ডেকা, হীৰেণ চন্দ্ৰ শৰ্মা, ৰাজশ্ৰী বৰদলৈ, পদ্মনাভ বৰদলৈ আৰু ইপ্সিতা হাজৰিকা। 9:20 বজাত প্ৰভাতী তৰংগ। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। কাইলৈ পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি। আজি পুৱা অনুষ্ঠানটি

প্ৰচাৰ কৰা হ'ব কাইলৈ পুৱা 7:15। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, ৰচনা মনোৰমা বৰগোহাঁইৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক, ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনি অগ্ৰগতি পৰ্যালোচনা বৈঠক, মিজোৰামত ভোটদাতাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ আৰু বাটৰ কুকুৰৰ বন্ধ্যাকৰণৰ পাছত মুকলিকৈ নিদিবলৈ দিয়াৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকে। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞই বৈঠকত অংশ লয়। এই বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি নদী অৱবাহিকা ব্যৱস্থাপনা পদক্ষেপৰ অগ্ৰগতিৰ বুজ লোৱা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰি বোৰ্ডৰ ভৱিষ্যতে কাম কাজৰ ৰূপৰেখা প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি এই বৈঠকত বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰও মুকলি কৰা হয়। বৈঠকত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ব্ৰহ্মপুত্ৰ বোৰ্ডে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবংগত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে।
2: रिव्यू आज मीटिंग हुई है, ये हमारे लिए एक सुनहरा मौका है क्योंकि ब्रह्मपुत्र बोर्ड के जरिए अगले दिनों में हमारे जो रिवर सिस्टम है ब्रह्मपुत्र बराक एंड ऑल अदर नॉर्थ ईस्टर्न रीजन में उसको सही कैसे उपयोग किया जाए और मोड ऑफ ट्रांसपोर्टेशन से लेकर वाटर के जरिए अपने विकास की सिलसिले में हम कैसे एकत्रित होकर सही परियोजना प्रस्तुत करके हम आगे बढ़े, इस सिलसिले में आज डिटेल में बात हो रहा है। मुझे बहुत अच्छा लगा क्योंकि हमारे सीआर पटेल साहब, हमारे जल शक्ति मंत्री, उन्होंने ये आयोजन की है, मैं उसको विशेष रूप से धन्यवाद देना चाहता हूँ। हम नॉर्थ ईस्ट पर्टिकुलरली अंडर द डायनेमिक लीडरशिप ऑफ ऑनरेबल प्राइम मिनिस्टर इन द लास्ट 12 इयर्स व्हाट एवर गुड स्टोरी हैज बिकम ए पॉसिबिलिटी सो इट इज ओनली हैपनिंग बिकॉज ऑफ द ऑनरेबल प्राइम मिनिस्टर अनटायरिंग एफर्ट हिज लव एंड अफेक्शन टू पीपल ऑफ नॉर्थ ईस्ट ही हैज ऑलवेज बीन सपोर्टिंग अस फॉर आवर स्पीडी ग्रोथ।
1: উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। ৰাজ্য চৰকাৰে 1,459 কোটি টকা ব্যয়েৰে গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ পৰিকল্পনা যুগুত কৰিছে। জি আই এছ আধাৰিত পয়ৰ প্ৰণালী আৰু বান ব্যৱস্থাপনা প্ৰকল্পৰ জৰিয়তে গুৱাহাটীক বান সহনশীল আৰু ভৱিষ্যমুখী মহানগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নগৰীয়া বান সমস্যাৰ স্থায়ী সমাধান কৰি জনসাধাৰণৰ জীৱন সুচল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰকল্পৰ অধীনত স্বয়ংচালিত ভৰলুমুখ পাম্পিং ষ্টেচন, স্মাৰ্ট পকী পয় প্ৰণালী আৰু নদী পুনৰুজ্জীৱিতকৰণৰ কাম কৰা হ'ব। তদুপৰি ভৰলু আৰু বাহিনী নৈৰ অৱবাহিকাৰ উন্নয়নৰ বাবে 500 কোটি আৰু 950 কোটি টকা ব্যয়েৰে কাৰ্য ৰূপায়ণ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনি অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে এলানি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। নগাঁও জিলাত এই বৈঠকত অংশগ্ৰহণ কৰি জিলা আয়ুক্তই জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু শিক্ষা আৰু স্বাস্থ্য বিভাগৰ অগ্ৰসৰতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে। কৃষি, লোকনিৰ্মাণ, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ আৰু জলসিঞ্চনৰ দৰে বিভাগসমূহত চলি থকা উন্নয়নমূলক কাম কাজৰ শেহতীয়া অগ্ৰগতি খতিয়ান লোৱাৰ লগতে এই সভাত অসমাপ্ত কামসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত গুণগত মান অক্ষুণ্ণ ৰাখি সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। নলবাৰী জিলাৰো বিভিন্ন স্থানত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম কাজসমূহৰ সময় অনুযায়ী ৰূপায়ণ সুনিশ্চিত কৰিবলৈ আজি জিলা উন্নয়ন সমিতিৰ এখন সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ সভাত জনসাধাৰণে যাতে ফলপ্ৰসূ সেৱা লাভ কৰে তাক নিশ্চিত কৰিবলৈ জিলা আয়ুক্তই নিৰ্দেশ দিয়ে। সমন্বিত জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখনত উন্নয়নমূলক প্ৰকল্প আৰু আঁচনিৰ অগ্ৰগতি তথা ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰা হয়। সভাত জিলা আয়ুক্তৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তসকলৰ লগতে চক্ৰ বিষয়াসকল উপস্থিত থাকে। তামোলপুৰতো জিলা উন্নয়ন সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাত বিভিন্ন চৰকাৰী বিভাগৰ উন্নয়নমূলক কাম কাজ, চলি থকা আঁচনিৰ পৰ্যালোচনা।

কালিপথ পূৰণৰ দৰে বিষয়ত বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। সভাখনত বিটিচিৰ সচিব অনসুলা বসুমতাৰী অংশগ্ৰহণ কৰে। বিষয়াসকলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দায়িত্বশীলভাৱে কাম কৰিবলৈ বিটিচিৰ সচিবগৰাকীয়ে আহান জনায়। ইয়াৰ লগতে বিভিন্ন বিভাগসমূহৰ মাজত সমন্বয় ৰক্ষা কৰি উন্নয়নমূলক কাম কাজসমূহ আগবঢ়াই নিয়াৰ বিষয়টো আজি আলোচনা কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। মুখ্য নিৰ্বাচনী বিষয়া ডঃ লাল ৰোজামাই কালি আইজলত এই বিষয়ে প্ৰকাশ কৰে। এই প্ৰক্ৰিয়া ৰূপায়ণৰ বাবে এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত দিয়া ভাষণত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে দেশৰ নিৰ্বাচন আয়োগ আৰু জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব পৰাকৈ এই কাৰ্য সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰে। নিৰ্বাচনী বিষয়া, ভোটদাতাৰ পঞ্জীয়ন বিষয়া, সহকাৰী পঞ্জীয়ন বিষয়া আৰু জিলা পৰ্যায়ৰ মুখ্য প্ৰশিক্ষকসকলৰ বাবে কালি এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে বিষয়াসকলক নিষ্ঠা আৰু সততাৰে কাম কৰি যাবলৈ আহান জনায়। তেওঁ কয় যে এজন অযোগ্য ভোটদাতাৰ নাম যাতে তালিকাৰ পৰা বাহিৰ নহয় এই কথাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। তেওঁ লগতে বি এল অ'সকলক সংশোধনী প্ৰক্ৰিয়া গুৰুত্বপূৰ্ণ অংশ বুলি উল্লেখ কৰি স্বচ্ছতাৰে এই কাৰ্য ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তৎপৰ হবলৈ তেওঁলোকক আহান জনায়। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে 14 মে'ত ৰাজ্যখনত বিশেষ পুংখানুপুংখ সংশোধনী সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। মিজোৰামৰ ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যখনত বহিৰাজ্য লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ইনাৰ লাইন পাছৰ নতুন নিৰ্দেশনাত অনুমোদন জনাইছে। আইজল মন্ত্ৰীসভাৰ কক্ষত কালি মুখ্যমন্ত্ৰী লাল দুৱৰমৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন নিৰ্দেশনা অনুসৰি মিজোৰামত বহিৰাজ্য লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত থকা নীতিসমূহ সুশৃংখলিত হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে মিজোৰামৰ এটা নাগৰিক সংগঠন আৰু ব্যৱসায়িক সংস্থাই ইনাৰ লাইন পাৰ্মিট উলংঘা সন্দৰ্ভত অভিযোগ তোলাৰ লগতে এই সন্দৰ্ভত নীতি নিৰ্দেশনাৰ সংস্কাৰ দাবী কৰিছে। যোৰহাট জিলাৰ নগৰীয়া বান নিয়ন্ত্ৰণ কৰিবলৈ স্বচ্ছ ভাৰত অভিযানৰ অধীনত আজি জিলা পৰিষদে পুনৰ প্ৰতিশ্ৰুতিবদ্ধ হয়। যোৰহাট পৌৰসভাই এই সন্দৰ্ভত একেৰাহে পৰ্যবেক্ষণ কৰাৰ লগতে কৃত্ৰিম বান প্ৰতিৰোধ কৰিবলৈ টুকলাই নদীৰ পৰিষ্কাৰকৰণৰ কাম খৰতকীয়াকৈ আগবঢ়াইছে বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। উজনি অসমৰ আগশাৰী নগৰখনক বানমুক্ত কৰিবলৈ জিলা প্ৰশাসনে কোনোধৰণৰ আপোচ নকৰে বুলি আজি জিলা প্ৰশাসনে জানিবলৈ দিছে। লক্ষীমপুৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ বিষয়াসকলে উত্তৰ লক্ষীমপুৰ চহৰৰ দৈনিক বজাৰসমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু উপলব্ধতাৰ ওপৰত নজৰ ৰাখিবলৈ আজি এটা মূল্য নিৰীক্ষণ অভিযান চলায়। এই অভিযানৰ সময়ত বিষয়াসকলে ব্যৱসায়ী আৰু গ্ৰাহকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰদৰ্শিত মূল্যও পৰীক্ষা কৰে। ইয়াৰ লগতে বাণিজ্যিক ব্যৱস্থা তথা চৰকাৰী নিৰ্দেশনাসমূহ মানি চলিবলৈ ব্যৱসায়ীসকলক অনুৰোধ কৰা হয়। উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্থানৰ পৰা তুলি লোৱা বাটৰ কুকুৰৰ টীকাকৰণ বা বন্ধ্যাকৰণৰ পাছত পুনৰ মুকলিকৈ নিদিবলৈ দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত গঠিত বিচাৰপীঠে 2025 চনৰ নৱেম্বৰত দিয়া পূৰ্বৰ নিৰ্দেশৰ সংশোধন বিচৰা আবেদন খাৰিজ কৰি এনে কুকুৰক আশ্ৰয় শিবিৰত আবদ্ধ কৰি ৰাখিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। শিশু, বৃদ্ধ আৰু ভ্ৰমণকাৰীৰ ওপৰত কুকুৰৰ আক্ৰমণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি ন্যায়ালয়ে কয় যে ৰাজহুৱা স্থান, বিমান বন্দৰ আৰু আৱাসিক এলেকাসমূহতো ইয়াৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিচাৰপীঠে নিৰ্দেশনা কাৰ্যকৰী নকৰা বিষয়াসকলক অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব পাৰে বুলি সকীয়াই দিয়ে। ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক জীৱ জন্তু নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন, জলাতংক বিৰোধী টীকাকৰণৰ ব্যৱস্থা নিশ্চিত কৰাৰ লগতে বিপজ্জনক বা উন্মাদ কুকুৰৰ ইউথেনেছিয়াকে ধৰি আইনগতভাৱে অনুমোদিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। তামোলপুৰৰ পাগলাদিয়া নদীপাৰত চেৰজা ফাউণ্ডেশ্যন তামোলপুৰৰ উদ্যোগত বন বিভাগ তথা এছ এছ বিৰ 64 নম্বৰ বেটেলিয়নৰ সহযোগত আজি বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমগ্ৰ অঞ্চলটোত 10 লাখ গছপুলি ৰোপণৰ লক্ষ্যৰে গ্ৰহণ কৰা এই অভিলাষী অভিযানৰ প্ৰথম পৰ্যায় আজি বি টি চিৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য আগষ্টিন টিগাই শুভাৰম্ভ কৰে। কাৰ্যসূচীত তামোলপুৰ জিলা বন প্ৰাধিকৰণ বিষয়া ধীৰেন্দ্ৰ নাথ বসুমতাৰীৰ লগতে চেৰজা ফাউণ্ডেশ্যনৰ সদস্যসকল উপস্থিত থাকে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ড পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক, ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা বৈঠক, মিজোৰামত ভোটদাতাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ আৰু বাটৰ কুকুৰৰ বন্ধ্যাকৰণৰ পাছত মুকলিকৈ নিদিবলৈ দিয়াৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ।

0: এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আজিৰ কৃষি জগত অনুষ্ঠানলৈ মই মেলোডী পাটগিৰিয়ে শ্ৰোতাক আদৰিছো। আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে কৃষিৰ ক্ষেত্ৰত নতুন প্ৰযুক্তিৰে স্বাৱলম্বিতা অৰ্জন। এই বিষয়ে আলোচনা কৰিবলৈ আজি আমি ষ্টুডিঅলৈ আমন্ত্ৰণ জনাইছো ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত উদ্যোগী সহায়ক শ্ৰী সঞ্জীৱ কুমাৰ দাস,
3: নমস্কাৰ,
2: আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডিন ডক্টৰ দীপেন্দ্ৰনাথ দত্ত, নমস্কাৰ ছাৰ। আজিৰ আলোচনাৰ বিষয়ে আপোনালোকে গম পাইছে। প্ৰথমেই মই ছাৰক সুধিব বিচাৰিছো, কৃষিৰ ক্ষেত্ৰত নতুন প্ৰযুক্তি মানে আমি কি বুজো?
4: বৰ্তমান সমগ্ৰ বিশ্বজুৰি বিভিন্ন ক্ষেত্ৰত নতুন নতুন পদ্ধতিগত চিন্তাৰ ধাৰাৰ মাধ্যমেৰে মানুহৰ আয় বৃদ্ধিৰ লগতে জীৱন আৰু জীৱিকাৰ উৎকৰ্ষ সাধন কৰি এখন সুস্থ আৰু বহনক্ষম সমাজ সৃষ্টি কৰি পৃথিৱীখনক আগুৱাই লৈ যোৱাৰকে সূচায়। যিহেতু আমাৰ জীৱন পদ্ধতিত আমি বিভিন্ন প্ৰযুক্তিৰ সংযোজন ঘটোৱা দেখা পাইছোঁ, সেয়েহে কৃষকসকলৰ আয় দুগুণ কৰি কৃষিক্ষেত্ৰখনলৈ আমূল পৰিৱৰ্তনৰ যোগেদি নৱপ্ৰজন্মক আকৰ্ষণ কৰিব পৰাকৈ নতুন নতুন বিজ্ঞানসন্মত পদ্ধতি সংযোজন কৰিবলৈ আহ্বান জনাইছে। কৃষিক এতিয়া জীৱিকা হিচাপে নলৈ সমগ্ৰ ব্যৱস্থাপন্নটোকে বাণিজ্যিকৰণ কৰাৰ প্ৰয়াস কৰা হৈছে।
2: এবাৰ মই ইয়াৰে আগ ধৰি সঞ্জীৱ কুমাৰ দাসক সুধিব বিচাৰিছোঁ, এতিয়া ধৰক কৃষি, উদ্যান শস্য আৰু পশুপালন, এইকেইটা ক্ষেত্ৰত কোনোবা যদি আগবাঢ়ি যাব বিচাৰে, কোনো কৃষক কেনেকৈ আগবাঢ়ি যাব পাৰোঁ?
5: পোনপ্ৰথমতেতো মানুহজনৰ নিজৰ ইচ্ছা লাগিব, কি লাইনত কৰিম, কেনেকৈ কৰিম, কি কৰিম, নিজৰ আগ্ৰহটো যদি থাকে তেখেতে সেই তুলনাত এটা প্ৰপাৰ ট্ৰেইনিং ল'ব লাগিব, প্ৰশিক্ষণ ল'ব লাগিলে গাঁও অঞ্চলত প্ৰতিখন ডিষ্ট্ৰিক্টতে, অসমৰ প্ৰতিখন জিলাতে কৃষি বিজ্ঞান কেন্দ্ৰ আছে। তাৰপিছত কিছুমান গভমেণ্ট বেলেগ বেলেগ ট্ৰেইনিং চেণ্টাৰ আছে, আজিকালি সেইবিলাক নেটতে পায়, আৰু কিছুমান প্ৰাইভেটো আছে, কিছুমান ল'ৰা ছোৱালীয়ে জানি যায় নিজে শিকিছে, নিজে কৰিছে, কৰি প্ৰাইভেটলি খোলে। তো প্ৰথমতে নিজৰ নলেজটো জানি ল'ব লাগিব, আৰু সেই তাত য'ত শিক্ষাটো লয় তাতে তেখেতসকলে ফাইনেন্সিয়েল ছাপৰ্ট, মাৰ্কেটিং ছাপৰ্ট এইবিলাকৰ ওপৰত ক্লাছ হৈ যায়। তেখেতসকলক মানে তাত যিকেইজন ছাৰ বাইদেউ বা যিটো কমিউনিটি পাব তেখেতসকলৰ এটা খুব ভালদৰে লিংক ৰাখে, সেইটো এটা প্ৰথম ছাপৰ্ট হয়। দ্বিতীয়তে যদি ভাবে যে মিনিষ্ট্ৰী ছাপৰ্ট ল'ব, তেনেহ'লে মিনিষ্ট্ৰী অফ MSME এইটো বহুত হেল্প কৰে, মানে প্ৰডাকশ্যন হওক, মাৰ্কেটিং হওক, ফাইনেন্স হওক, গোটেইবিলাক ছাপৰ্ট দিয়ে। তো গতিকে প্ৰথম কথা হ'ল ট্ৰেইনিংটো লাগিব। দ্বিতীয় কথা হ'ল কি, একদম কমকৈ হ'লেও কিবা অলপমান নিজৰ খৰচ কৰি আৰম্ভণিটো কৰিব লাগিব। তো তেতিয়া যি বিজনেছে নহওক, তাৰপিছত বেংকৰ পৰা আৰম্ভ কৰি মাৰ্কেটিঙৰ আৰম্ভ কৰি সবখিনি ছাপৰ্টে লাহে লাহে পোৱা আৰম্ভ হৈ যাব।
2: এই ক্ষেত্ৰত তাৰমানে চৰকাৰী সা সুবিধা
5: আছে,
2: কেনেকুৱা ধৰণৰ সুবিধাবোৰ আছে?
5: সুবিধা বুলি ক'লে সকলো ক্ষেত্ৰত আপোনাৰ কি হয়, প্ৰথমতে ফাইনেন্স, তাৰপিছত মাৰ্কেটিং, তাৰপিছতে বাকীবিলাক আহি পৰে। টকা পইচাৰ ক্ষেত্ৰত কি আছে, আপোনাৰ যদি এগ্ৰিকালচাৰ হয়, আজিকালি PMEGP বুলি এটা MSME লোন আছে, যিটো ছাবচিডি পায়, গাঁও এলেকাত 35% ছাবচিডি আৰু চহৰ এলেকাত 28% ছাবচিডি ৰেহাই। তো সেইটো ধুনীয়াকৈ ল'ব পাৰে। মুদ্ৰা স্কিম এটা ওলাইছে, সেইটো ছাবচিডি নহ'লে সেইটো লোন পোৱা বেছি ইজি হয়, খালি 2 লাখৰ ওপৰত যদি লোনটো এপ্লাই কৰে তেনেহ'লে ইনকাম টেক্স ফাইল বা GST এইবিলাক লগা হয়, কিন্তু PMEGPত নালাগে, মুদ্ৰাত লগা হয়। তো এনেকুৱা ধৰণৰ অলপমান টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে যদিও টকাটো ইজিলি পায়। আৰু আপোনাৰ হৰ্টিকালচাৰ লোন থাকে, এনেকুৱা ধৰণকে NLM, যিটো আমি লাইফ ষ্টকৰ কথা ক'লোঁ, তাত NLM এটা স্কিম আছে, নেশ্যনেল লাইফ ষ্টক মিছন, তাত 50%লৈকে ছাবচিডি থাকে। গতিকে মানুহবিলাকে নাজানে খবৰবিলাক, আৰু নেশ্যনেল লাইফ ষ্টক মিছনৰ ৱেবছাইটত গোটেইখিনি আহি যায়, আৰু ইয়াত 50%, গতিকে যদি 5 লাখ টকা লোন পায় তো 2 লাখ টকা লোনেই দিব নালাগে, গতিকে বহুত সুবিধা। আৰু সেইটোৰ ইণ্টাৰেষ্টবিলাকো কম, খালি বেংকৰ লগত এটা ভাল ৰিলেশ্যন ৰাখিব লাগে। আৰু কি হয়, লোন পাব লাগিলে বহুত মানুহে মানে প্ৰথমতে কি হয়, পান কাৰ্ড, আধাৰ কাৰ্ড বেলেগক দি দিয়ে, দিলে ৰেকৰ্ডটো বেয়া হৈ যায়, তো লোন নাপায়। গতিকে কি হয়, যাতে পান নম্বৰ বা আধাৰ নম্বৰ বেলেগক নিদিয়ে, সেইটো এটা কথা। দ্বিতীয়তে নিজৰ কি হয়, আজিকালি জিপে ফোনপে'ত লেনদেনবিলাক হৈ থাকে, হৈ থাকোঁতে থাকোঁতে ইফালে আপোনাৰ যদি পাছবুক চেক কৰে কেতিয়াবা 10 টকাও থাকি যায়। তো এইবিলাক লোনৰ কাৰণে খুব বেয়া ৰেকৰ্ড। মিনিমাম যিটো বেলেঞ্চ যিকোনো একাউণ্টে হওক, ছেভিংছ একাউণ্টে হওক বা কাৰেণ্ট একাউণ্টে হওক, এতিয়া সাধাৰণতে আমি ছেভিংছ একাউণ্টত চলাওঁ, তো ছেভিংছ একাউণ্টত 1000 যিটো মিনিমাম বেলেঞ্চ, এইটো কিন্তু প্ৰত্যেকেই মেইনটেইন কৰিব লাগে, নহ'লে লোন যিকোনো ক্ষেত্ৰত

0: লোন পাওঁতে বহুত অসুবিধা হয়, এইটো বহুতে নাজানে। আৰু দ্বিতীয়তে কি হয়, যদি বেছি লোন লগা হয় তেনেহ'লে বেংকৰ লগত এটা ভাল ৰিলেশ্যন, তেখেতক জানিব লাগিব তেখেত বিজনেছমেন হয়, এইজনত কাম কৰি আছে। আৰু আজিকালি এডভাৰটাইজো কৰিব লাগে, আমাৰ মানুহে এডভাৰটাইজো নকৰে, বহুতে ঘৰত সৰুকৈ কৰে কিন্তু এডভাৰটাইজ নকৰে। তো যি কৰিছে সেইখিনি অলপ প্ৰচাৰ কৰে, প্ৰসাৰ কৰে, দেট মিনছ পোৱাৰ কাৰণে বহুত ইজি হৈ যায়।
1: সা সুবিধাখিনি জানিবলৈ কৃষকসকল সতৰ্ক হৈ থাকিব লাগিব,
0: সেইটো হয়,
1: সেইটো গম পালে এই ক্ষেত্ৰত আগবাঢ়ি নিশ্চয় সুফল লাভ কৰিব।
0: আৰু কৃষি বিজ্ঞান কেন্দ্ৰবিলাকে বহুত হেল্প কৰে, আৰু ডি আই চি অফিচ আছে, ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ চেণ্টাৰ, DIC অফিচৰ লগত যোগাযোগ কৰক, কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰক, আৰু যদি বিচাৰে তেখেতসকলে মোৰ লগতো যোগাযোগ কৰিব পাৰিব, আমি লিংকবিলাক দি দিব পাৰিম, এনেকুৱা ধৰণে বিভিন্ন সময়ত বিভিন্ন লিংক আমাৰ হাততো থাকে।
1: এইবাৰ মই ছাৰক সুধিব বিচাৰিছোঁ, এতিয়া কোনবিলাক কৃষি কৰ্মক আমি নতুন প্ৰযুক্তিৰ বুলি ধৰিব পাৰিম?
2: কৃষি কৰ্মত নতুন প্ৰযুক্তি বুলিলে প্ৰথমে আমি চাব লাগিব কোনকেইটা মূল উপাদান, কৃষিৰ মূল উপাদান য'ত নতুন প্ৰযুক্তিবিদ্যাৰ সফল প্ৰয়োগ কৰিব পাৰি। ইয়াৰ ভিতৰত আমি প্ৰথমতে চাওঁ বীজ, সাৰ, পানী, কীটনাশক, ঔষধ, কৃষিত ব্যৱহাৰ কৰা যন্ত্ৰ পাতি, মাটি আদিয়েই আমি প্ৰধান বুলি গণ্য কৰোঁ। এতিয়া আমি চাওঁ কি কৃষি প্ৰযুক্তিত এইবিলাকৰ ক্ষেত্ৰত আমি সফলতা ব্যৱহাৰ কৰিব পাৰোঁ। কৃষিৰ ক্ষেত্ৰত অধিক উৎপাদনক্ষম বীজ আজিকালি ওলাইছে, আমাৰ এচাম বৈজ্ঞানিকে সদায় নতুন নতুন কৃষি বীজ উদ্ভাৱন কৰিবৰ কাৰণে চেষ্টা চলাই আছে, উৎপাদন কৰিছেও, আৰু এই বীজবিলাক যথেষ্ট উৎপাদনক্ষম হয়। গতিকে এনেকুৱা উন্নত বীজ ব্যৱহাৰ কৰি যিবিলাক উন্নত প্ৰযুক্তিৰে উদ্ভাৱন কৰা হয় তেনেকৈ আমি কৃষিৰ ক্ষেত্ৰত এটা নতুন দিশ ৰচনা কৰি আগবাঢ়ি যাব পাৰোঁ। ঠিক বীজৰ পিছতেই আমি চাওঁ যে কীটনাশক ঔষধ বা গছ গছনিৰ বা খেতিৰ বেমাৰ আদি আছে, এই বেমাৰবিলাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণেও আজিকালি বহুতবিলাক প্ৰযুক্তিগত কৌশল উদ্ভাৱন হৈছে। এই প্ৰযুক্তিগত কৌশলবিলাক আমি ব্যৱহাৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ সহায় এনেকৈ আমি ল'ব পাৰোঁ যে এইবিলাক সাধাৰণতে যধেমধে ব্যৱহাৰ কৰিলে ইয়াৰ পৰা যিবিলাক ৰাসায়নিক দ্ৰব্য কৃষি ক্ষেত্ৰত আহে, এই দ্ৰব্যবিলাকৰ পৰা মানুহৰ শৰীৰত, অকল মানুহেই নহয় যি ইয়াক ভক্ষণ কৰিব, যি খাব, যি ব্যৱহাৰ কৰিব, সকলোৰে শৰীৰত এই ইয়াৰ বিষক্ৰিয়া হ'ব পাৰে, হৈছে অলৰেডি। সেইকাৰণে এই ঔষধবিলাক ব্যৱহাৰ কৰাৰ কিছুমান নিৰ্দিষ্ট প্ৰণালী আছে, সময় সময়তে দিব পাৰি বা কোন সময়ত ইয়াক ব্যৱহাৰ কৰিব লাগে। সাধাৰণতে আমি কওঁ যে এজোপা গছত বা এজোপা খেতিত যদি শতকৰা 10% কীট পতংগ বা বেমাৰে দেখা দিয়ে তেতিয়াহে আচলতে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগে। গতিকে এই প্ৰযুক্তি কথাবিলাক আমাৰ খেতিয়কসকলে জনাটো দৰকাৰ। আৰু লগতে ইয়াৰ আজিকালি নতুন ধৰণৰ কিছুমান সাৰ ওলাইছে, এই সাৰবিলাকক নেনো ফাৰ্টিলাইজাৰ বুলি সাধাৰণতে কোৱা হয়। নেনো ফাৰ্টিলাইজাৰ সাৰবিলাক কিছুমান সৰু সৰু পাৰ্টিকল কণিকাত কিছুমান সাৰৰ মাধ্যমেৰে কোট দিয়া হয়, আৰু এইবিলাক যেতিয়া আমি প্ৰয়োগ কৰোঁ তেতিয়া আমি তাৰ পৰিমাণ, আচলতে এনেই সাৰ প্ৰয়োগ কৰিলে যিমান পৰিমাণ লাগে তাৰ পৰিমাণ আমি যথেষ্ট কমাব পাৰোঁ, আৰু এইবিলাকৰ পৰা আমাৰ বায়ুমণ্ডলত যিটো প্ৰদূষণ হয় সেই প্ৰদূষণ বহুত কমি যায়। গতিকে এইবিলাক যি প্ৰযুক্তি, এই প্ৰযুক্তিবিলাক আমি ব্যৱহাৰ কৰি বা মানি চলাটো অত্যন্ত প্ৰয়োজন। ঠিক সেইদৰে মাটিৰ গুণাগুণ পৰীক্ষা কৰাটো অতি দৰকাৰ। আজিকালি জব কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে, জব কাৰ্ডৰ মাধ্যমেৰে কোনখিনি মাটিত কিমান ধৰণৰ সাৰ প্ৰয়োগ কৰিব লাগিব এইটো জানিবৰ কাৰণে প্ৰযুক্তিবিদ্যাৰ সহায় আমি ল'ব পাৰোঁ। তাৰপিছতে আমি চাওঁ পানী, পানী আমি সাধাৰণতে জলসিঞ্চনৰ যোগেদি আমি পানী যোগান ধৰোঁ, কিন্তু এই পানী যোগান ধৰাটো এতিয়া নতুন প্ৰযুক্তিৰ প্ৰয়োগ হৈছে। যেনে ধৰক আমি কম্পিউটাৰৰ মাধ্যমেৰে কোনখিনি মাটিত কিমান ধৰণ সময় বা কিমানখিনি পানী যোগান ধৰিব লাগে তাক আমি ঘৰতে বহি কম্পিউটাৰ মাধ্যমেৰে পথাৰত পৰিচালনা কৰিব পাৰোঁ। এইটো এটা নতুন প্ৰযুক্তিবিদ্যা আমি দেখিবলৈ পাইছোঁ। আমি সকলোৱে অৱগত যেতিয়া এটা প্ৰিন্সিপল মোৰ ক্ৰপ পাৰ ড্ৰপ, এইটো এটা মানে আত্মবাক্য বুলিয়ে আমি কৈছোঁ। কৃষি ক্ষেত্ৰত যিমানখিনি পানী দৰকাৰ সিমানখিনি পানী যোগান

0: দরকার। আৰু আমাৰ যে পানী আমি যোগান ধৰোঁ কিছুমান জেগাই জেগাই ভূগৰ্ভৰ গভীৰ নলীনাদ আছে, এইবিলাকৰ পানীবিলাক সাধাৰণতে এতিয়া দেখা গৈছে আমাৰ অসমৰ প্ৰায় 10খন জিলাত আৰ্চেনিক বা ফ্লৰাইড বা লৌহ পদাৰ্থৰ যথেষ্ট থাকে আৰু এইবিলাকে শস্যডৰাটো অনিষ্ট কৰেই। তাৰ উপৰিও আমাৰ যিটো পাৰিপাৰ্শ্বিকতা, যিটো আমাৰ এনভাইৰনমেণ্ট, তাতো যথেষ্টখিনি প্ৰভাৱ পেলায়। সেইকাৰণে আমি যিমান পাৰো সিমান মাটিৰ উপৰিভাগত থকা পানী, যেনে জান জুৰি নদী আদিৰ পানী আমি ব্যৱহাৰ কৰাটো অতি প্ৰয়োজন। ঠিক সেইদৰে কৃষি প্ৰযুক্তিত যান্ত্ৰিক কৃষি কৰাৰ ক্ষেত্ৰতো নতুন প্ৰযুক্তিৰ আৱিৰ্ভাৱ হৈছে। আজিকালি কৃষিত আপোনালোকে নিশ্চয় শুনিছে ড্ৰোনৰ ব্যৱহৃত ড্ৰোন টেকন'লজি ব্যৱহাৰ হয়। ড্ৰোনৰ মাধ্যমেৰে আমি কোনখিনি খেতিত কিমান পানীৰ দৰকাৰ বা কিমান শস্যৰ ক্ষেত্ৰত পোক পতংগৰ আৱিৰ্ভাৱ হৈছে বা কেতিয়া আমি পানী দিব লাগিব, এই সকলোবিলাক নিৰীক্ষণ কৰি ড্ৰোন টেকন'লজিৰ মাধ্যমেৰে আমি শস্যথলীত পানী দিব পাৰোঁ। ইয়াৰ উপৰিও আজিকালি কৃষি কৰ্মত যিবিলাক আমাৰ শস্য চপোৱা আহিলা হৈছে, ইতিমধ্যে বহুত সাহাৰ্যৰ মাধ্যমেৰে বহুত কৃষকে এইবিলাক আয়ত্ব কৰিছে। গতিকে আমি আশা কৰোঁ যে এই নতুন প্ৰযুক্তিৰ দ্বাৰা আমি কৃষকৰ আয় বৃদ্ধি কৰিব পাৰিম, লগতে স্বাৱলম্বিতাও অৰ্জন কৰিব পাৰিম।
1: সঞ্জীৱ কুমাৰ দাসক সুধিব বিচাৰিছোঁ, ছাৰে ইতিমধ্যে ক'লে নতুন নতুন প্ৰযুক্তিৰ কথা, কৃষকসকল এই ক্ষেত্ৰত আগবাঢ়িছে, কিন্তু এই বিষয়ে নাজানিলে অপকাৰ হোৱাৰ সম্ভাৱনা থাকে আৰু নতুন ধৰণৰ প্ৰযুক্তি বহুত আহিছে, গতিকে সেই বিষয়ে জানিবলৈ প্ৰশিক্ষণৰ নিশ্চয় সা সুবিধা আছে।
2: কেনেকুৱা গোটেইখিনিয়ে মই তেতিয়া ক'লোঁ যে কৃষি বিজ্ঞান কেন্দ্ৰ, কৃষিৰ লগতে বিজ্ঞান, গতিকে বিজ্ঞান কেন্দ্ৰত প্ৰতিখন ডিষ্ট্ৰিক্টতে যিহেতু আছেই আৰু নেটত নাম্বাৰ মোবাইল নম্বৰ পোৱাই চোৱা যায় আৰু তাৰ যিকেইজন তাত গোটেই চাইণ্টিষ্ট থাকে, কৃষি এগ্ৰি চাইণ্টিষ্ট গোটেইকেইজন থাকে প্ৰতিখন জিলাতে থকা কৃষি বিজ্ঞান কেন্দ্ৰবিলাকৰ হেড হ'ল আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। গতিকে এটা কোনো নেটৱৰ্কত বস্তু থাকে, চাপ'জ কিবা যদি পকাৰে উত্তৰটো আমি এগ্ৰিকালচাৰ কেভিকে দিব পৰা নাই, তো সেইটো তাত গুচি যায়, কৃষি বিজ্ঞান কেন্দ্ৰত গুচি যায়, আমাৰ ইউনিভাৰ্চিটি যোৰ হাতত য'ত আছে, তো তাৰ পৰা আকৌ নিউ মেছেজটো আহে। গতিকে গোটেই টেকন'লজি হওক বা এডুকেশ্যন হওক গোটেই বস্তুটো কৃষি বিজ্ঞান কেন্দ্ৰবিলাকত ধুনীয়াকৈ এভেইলেবল আছে। তাত অহাৰ লগে তাত খবৰটো লৈ ল'লে মানে যোন উদ্যোগী ভাগে তো তেখেতে যাই কেনে তাত যোগাযোগ কৰিলে গোটেইখিনি পাই যাব।
1: আৰু এই গোটেই সামগ্ৰিকভাৱে যিখিনি উৎপাদন হয় সেইখিনিৰ কাৰণে নিশ্চয় এখন বজাৰ
2: আছে, এইটো এটা আচলতে কি হয় আমাৰ যদি আপুনি এগ্ৰিবেছত দুটা বজাৰ দৰকাৰ হয়, আপোনাৰ অনলাইন বজাৰ অফলাইন বজাৰ আজিকালি চব চলিছে। তো এতিয়া আমি প্ৰথমতে যদি অফলাইন বজাৰ যিটো আগৰ পৰা চলিছে পাৰম্পৰিকভাৱে, তো আমি যদি অফলাইন বজাৰত যাওঁ MSME এইটো ছাপৰ্ট দিয়ে, মিনিষ্ট্ৰী অফ MSME, এই MSME উদ্যম মেলা হয় ন, তো সেইবিলাক MSME মেলা প্লাছ যিবিলাক গভৰ্ণমেণ্ট মেলা গোটেইবিলাক MSME আণ্ডাৰতে হয়। অৱশ্যে এটা কথা হয়, আজিকালি হাৰ্টিকালচাৰ মেলাও হয়, জীৱ জন্তুৰ মেলা, এনেকৈ এই চিম্পল যিবিলাক উদ্যম মেলা সেইবিলাক MSME হয়, হাৰ্টিকালচাৰ মেলাবিলাক আণ্ডাৰ হাৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ দ্বাৰা হয় অসম গভৰ্ণমেণ্টৰ, আৰু লগতে কি হয় আপোনাৰ জীৱ জন্তুৰ যিবিলাক মেলা সেইবিলাক ভেটেনেৰী ডিপাৰ্টমেণ্ট অফ ভেটেনেৰী NLM যিটো ক'লো সেইটো আণ্ডাৰত হয় তাৰমানে। গতিকে এতিয়া কি হয়, কোনোবাই যদি সাধাৰণ উদ্যোগ এটা খুলিছে সৰুকৈ, তেখেতসকলে যদি ভাবে মই সেয়াত যোগদান কৰিম মানে ট্ৰেড ফেয়াৰ মাৰ্কেটিঙৰ কাৰণে, তো মিনিষ্ট্ৰী অফ MSME আৰু সেইটো কাৰণে DICC যাব লাগিব, DICCৰ লগত যোগাযোগ কৰিলে মেলাৰ সুবিধা পাব। কিন্তু এটা কথা, তেখেতে নিজেই এটা মেলাত অংশগ্ৰহণ কৰাৰ কাৰণে নিজে প্ৰস্তুত হ'ব লাগিব, কাৰণ এনেকুৱা নহয় কি হয় জানে, মেলাবিলাক 10-15 দিন চলে, তো বহুতৰে কি হয় দুদিন পিছতে বস্তু শেষ হৈ যায়, শেষ হৈ গ'লে ডিপাৰ্টমেণ্টে খং কৰে। গতিকে প্ৰথম কথা কি, নিজৰ হাতত বস্তু নাথাকিলেও কাৰ পৰা আনিব সেই লিংকেজবিলাক পৰা ক্লিয়াৰ হ'ব লাগিব। লগতে মেলাখনত যে অকল ৰুমটোত বহি থাকিলে নহয়, চাৰিওফালে যাতে বেনাৰ পোষ্টাৰ লগাই যাতে অডিয়েঞ্চে আহি ধুনীয়াকৈ এটা মেছেজ পাই যায় ইয়াতে এইটো বস্তু পায়, ভাল কোৱালিটি পায়, মেছেজটো যাতে পাই যায়, তো সেনেকুৱা ধৰণকে প্ৰিপেয়াৰ হ'ব লাগিব প্ৰতিজনে। আৰু এই গোটেইখিনি প্ৰিপেয়াৰেশ্যন যেতিয়া DICCয়ে গম পাব তেতিয়া তেখেতক আগুৱাই দিয়ে, সেইটো এটা কথা। দ্বিতীয়তে আপোনাৰ ঠিক তেনেকৈ কি হয়, এই যে আমাৰ কাপোৰ কটন যিটো আমাৰ ছেৰিকালচাৰ, তো এনেকুৱা ধৰণৰ যিটো আমাৰ ডিপাৰ্টমেণ্ট আছে আপোনাৰ ইয়াত আছে হেৰিত হস্পিটেলত আছে, সেই তাতে এই যে বোৱা কটা সমবায় সমিতি এনেকুৱা ধৰণৰ, তো যদি কোনোবাই বোলে হেৰি হয় হস্ততাঁতেন বস্ত্ৰ হয় সেই তেখেতসকলৰ আণ্ডাৰত বহুতবিলাক মেলা হয়, তো যোগাযোগ কৰিলে সেই বস্তুবিলাক পাই যায় তাৰমানে। কিন্তু যোগাযোগ কৰিব, আজিকালি অনলাইন ভাল হৈছে, তো ফিজিকেলি নাহিলেও চলে, তো অনলাইন যোগাযোগ কৰিব লাগিব আৰু গোটেই ইনফৰ্মেশ্যনবিলাক DICCত পাব।
1: এইবাৰ মই ছাৰৰ ওচৰলৈ আকৌ গৈছোঁ, আগৰ দিনত আমি দেখি আহিছোঁ কৃষিৰ ক্ষেত্ৰত হওক বা

0: গছ গছনিৰ ক্ষেত্ৰত গৰুৰ গোবৰ ব্যৱহাৰ কৰা হৈছিল সাৰ হিচাপে, কিন্তু আজিকালি পাবলৈ কোনো নাই আজিকালি। গতিকে গোবৰৰ চাহিদা পূৰণ কৰিবলৈ তাৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰা হয় বাৰু নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত?
1: আচলতে গৰুৰ গোবৰ আৰু গোমূত্ৰ এটা অতি আৱশ্যকীয় জৈৱিক উৎপাদন, যিহেতু এই উৎপাদন বৰ্তমান খুব কম পৰিমাণেহে উপলব্ধ হয়। গতিকে এক নতুন প্ৰযুক্তিৰ মাধ্যমেৰে কিছুমান জৈৱিক সাৰ প্ৰস্তুত কৰা হয়। ইয়াৰ ভিতৰত প্ৰথমতে আমি নাম ল'ব লাগিব কেঁচু সাৰ। দুই তিনিবিধমান বিশেষ জাতৰ কেঁচু আছে যিবিলাক আমি পালন কৰি আমাৰ যিবিলাক পেলনীয়া দ্ৰব্য, পাকঘৰৰ পেলনীয়া দ্ৰব্যই হওক বা বাৰীৰ খেতিপথাৰৰ পেলনীয়া দ্ৰব্যই হওক, এইবিলাক আমি পচন সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ কেঁচু ব্যৱহাৰ মাধ্যমেৰে। গতিকে কেঁচু সাৰ এটা অতি উপযুক্ত প্ৰযুক্তিবিদ্যাৰে পৰিপুষ্ট এটা সাৰ, যিটোৰ মাধ্যমেৰে আমি আমাৰ খেতিডৰাত গোবৰৰ যি চাহিদা আছে এই চাহিদা আমি পূৰণ কৰিব পাৰোঁ। এতিয়া এই যে প্ৰযুক্তি যিটো আছে কেঁচু সাৰ উৎপাদন কৰাৰ, এই তিনিবিধ কেঁচুৰ কথা মই কৈছোঁ। এই তিনিবিধ কেঁচুৰ ভিতৰত দুবিধ আইচেনিয়া ফটিডা আৰু ইউডিলাছ ইউজেনি, এই দুবিধৰ খুব প্ৰচলনটো বহলভাৱে অসমৰ খেতিয়কে কৰিছে আৰু ইতিমধ্যে কেঁচু সাৰ তৈয়াৰি কৰি এইটো বজাৰতো এতিয়া পোৱা যায় আৰু অতি কম সময়ৰ ভিতৰতে আমি উৎপাদন গৰুৰ গোবৰ দি যেনেকুৱা ধৰণৰ উৎপাদন পাইছে তাতকৈ হয়তো বেছি উৎপাদনে আমি পাব পাৰোঁ।
2: অৱশ্যে মাৰ্কেটিং, মই তেতিয়া যে কৈছিলোঁ তো মাৰ্কেটিং, সেইটোতো নৰ্মেল মাৰ্কেটিং কৰোঁ, অফলাইন মাৰ্কেটিং অনলাইনো আজিকালি ওলাইছে। অনলাইন কৰিব লাগিলে আপোনাৰ চাওক আজিকালি বিভিন্ন মিডিয়া পায়, কিন্তু কাগজ পত্ৰ লাগিব কিছুমান কাগজ, প্ৰথমতে কি বস্তু কোৱালিটি প্ৰডাক্ট লাগিব, দ্বিতীয়তে পেকেজিং আৰু ষ্টেণ্ডাৰ্ড হ'ব লাগিব, নাম্বাৰ থ্ৰীতে কাগজ পত্ৰ লাগিব, নহ'লেও অনলাইন কৰিব নোৱাৰে, যেনেকৈ GST লাগিব কম্পালচৰি, কাৰেণ্ট একাউণ্ট লাগিব কম্পালচৰি, IT ইনকাম টেক্স ফাইল কম্পালচৰি, এইখিনি বস্তু লাগিবই। এইখিনি বস্তু হ'লে অনলাইনৰ বিভিন্ন পৰ্টেল আছে, বাহিৰৰ পৰ্টেল আছে বহুতকেইটা, লগতে আমাৰ লোকেলো আছে, আমাৰ মিনিষ্ট্ৰি অফ MSME আণ্ডাৰতো পৰ্টেল আছে, গতিকে সেইবিলাক পৰ্টেলত, কিন্তু এটা হয় বাহিৰৰ পৰ্টেলবিলাকত খৰচ পৰে, কিন্তু আমাৰ মিনিষ্ট্ৰি অফ MSME যিটো আছে গভমেণ্টৰ, ভাৰত চৰকাৰৰ MSME গ্ল'বেল মাৰ্ট, সেইটো যিটো আমাৰ ভাৰত চৰকাৰৰ হয়, আৰু ইয়াত কোনো খৰচা নাই, খালি ফটোবিলাক ধুনীয়া কোৱালিটি ফটো হ'ব লাগিব, লগতে প্ৰডাক্টৰ কোৱালিটি থাকিব লাগিব। তো এইটোত মানে আমাৰ বস্তু চব লোকেল ইণ্ডিয়ান হয়, মেড ইন ইণ্ডিয়াৰ বস্তুবিলাকে তাত হয় আৰু এইবিলাক গোটেই ৱৰ্ল্ড ৱৰ্ল্ডত চলে। তো এইটোৰ দ্বাৰাই আমি মানে আমাৰ প্ৰচাৰ অনলাইন, আৰু আজিকালি বেলেগ বেলেগ মিডিয়াতো আছে অনলাইন, কিন্তু যদি ভাবে যিহেতু কিন্তু ভাৰত চৰকাৰৰ নিজৰ হয় তো কৰিব পাৰে, বাকীতো বাহিৰৰ বহুতবিলাকে আছে। তো এইখিনি কাগজ পত্ৰ হ'লে প্লাছ কোৱালিটি ভাল হ'লে আমি অনলাইনৰ দ্বাৰা বস্তুটো বিকা কিনা কৰিব পাৰোঁ।
0: হয়, ছাৰক সুধিব বিচাৰিছোঁ, খেতিয়কসকল এই ক্ষেত্ৰত প্ৰযুক্তিৰ ক্ষেত্ৰত আৰু অধিক লাভৱান হ'বলৈ কি কি উপায় অৱলম্বন কৰিব লাগিব?
1: ইতিমধ্যে এইটো এটা শ্লোগান আহিছেই যে কৃষকৰ আয় দুগুণ কৰিব লাগে, আমাৰ ভাৰত চৰকাৰৰ মাধ্যমেৰে ইয়াক প্ৰচাৰিত কৰা হৈছে বা বিভাগীয় অনুষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। কিন্তু এই ক্ষেত্ৰত কৃষকৰ আয় দুগুণ কৰাৰ ক্ষেত্ৰত আমি দেখিছোঁ যে আমাৰ অসমত মচলাযুক্ত খেতিৰ এটা যথেষ্ট চাহিদা আছে। এই মচলাযুক্ত খেতিৰ ভিতৰত আমাৰ আদা, হালধি, ভোট জলকীয়া, জালুক, এইবিলাকৰ এখন ভাল বজাৰো আছে। গতিকে আমি যদি খেতিয়কৰ আয় দুগুণ বৃদ্ধি কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি এইবিলাক খেতিত খেতিয়কসকলক আগুৱাই নিবৰ কাৰণে আমি দিহা পৰামৰ্শৰ মাধ্যমেৰে তেওঁলোকক আগুৱাই লৈ যাব পাৰোঁ। তাৰ উপৰিও আমাৰ যিবিলাক বনৌষধি আছে অসম বা উত্তৰ পূৰ্বাঞ্চল, ভাৰতৰ ভিতৰতে বা পৃথিৱীৰ ভিতৰতে এখন বৰ বনৌষধি থকা ঠাই, গতিকে এই বনৌষধিবিলাক আমি খেতি কৰিবৰ এটা সময় আহি পৰিছে। যিহেতু আমি এখন ভাল বজাৰ আমাৰ আছে, গতিকে বনৌষধিবিলাকৰ আমি খেতি কৰি পেলাই সেই বজাৰখন আমি দখল কৰাৰ সুবিধা আহিছে। এই ক্ষেত্ৰত ভালেমান প্ৰযুক্তিৰো ব্যৱহাৰ হৈ আহিছে, যেনেকৈ খেতিয়কসকলক নতুন নতুন যথেষ্ট পৰিমাণৰ পুলি তৈয়াৰ কৰিব পৰা কিছুমান প্ৰযুক্তি আমাৰ উদ্যান বিভাগে আমাক দিছে। সেইবিলাকৰ মাধ্যমেৰে আমি পুলিবিলাক তৈয়াৰ কৰি যদি বনৌষধি বা মচলাযুক্ত খাদ্যবিলাকৰ খেতি কৰিব পাৰোঁ

0: হ'লে কৃষকৰ আয় দুগুণে বৃদ্ধি হ'ব। এতিয়া আমি দেখিছোঁ যে BTC এৰিয়াৰ পৰা 20 মেট্ৰিক টন আপোনাৰ মৌ বাহিৰা ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল। গতিকে সেই বাহিৰৰ যিখন বজাৰ, সেই বজাৰখন যিহেতু আমাৰ স্থানীয়ভাৱে মৌ পালন কৰিয়েই আমি আয়ত্ব কৰিবলৈ লৈছোঁ, ঠিক সেইদৰে এইবিলাক আমি যদি কৰিব পাৰোঁ তেনেহ'লে কৃষকৰ আয় দুগুণ হোৱাত ই যথেষ্ট সহায় কৰিব।
1: ছাৰ, আপুনি কৃষক প্ৰযুক্তিৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব পাৰে আৰু লাভৱান হ'ব পাৰে সেই বিষয়ে ক'লে, আৰু শেহতীয়াভাৱে কি কি ক্ষেত্ৰত আৰু প্ৰযুক্তি আগবাঢ়িছে?
0: আমাৰ কৃষি ক্ষেত্ৰত এতিয়া আমি চাওঁ তেতিয়াহ'লে পানী নোহোৱাকৈ খেতি কৰিব পাৰি, এইটো যিটো ইংলিছত হাইড্ৰোপনিক্স বুলি কয় সেইটো আমি কৰিব পাৰোঁ। আৰু এতিয়া যিহেতু চহৰ অঞ্চলত ফ্লেটবিলাকত যথেষ্টখিনি মানুহে খেতি কৰা আমি আমাৰ পৰিলক্ষিত হৈছে, এই তাত যিটো উলম্ব বাগিচা, ভাৰ্টিকেল যিটো গাৰ্ডেনিং,

0: সেইটো আমি কৰিব পাৰোঁ। আৰু এতিয়া যিহেতু চহৰ অঞ্চলত ফ্লেটবিলাকত যথেষ্টখিনি মানুহে খেতি কৰা আমি পাবা পৰিলক্ষিত হৈছে, এই তাত যিটো উলম্ব বাগিচা ভাৰ্টিকেল যিটো গাৰ্ডেনিং, সেইটোতো নতুন এটা প্ৰযুক্তিবিদ্যতে আমি ধৰোঁ। আৰু তাৰ উপৰিও ভাষমান বাগিচা বা যিটো কনচেপ্ট আছে, যিটো এটা আমি বৰ্তমান অসমৰ যিবিলাক বিল জাতীয় জলাশয় আছে সেইবিলাকত আমি এই পদ্ধতিৰে খেতি কৰি উপকৃত হ'ব পৰা যায়। আৰু এটা নতুন পদ্ধতি হৈছে অসমত এটা নতুন পদ্ধতি, কিন্তু এইটো বাহিৰত আগতে বহুদূৰপৰাই প্ৰচলিত হৈ আহিছে, কিন্তু তথাপিও আমি নতুন প্ৰযুক্তি বুলি ধৰি আমি কৃষকসকলক ইয়াৰ প্ৰতি আগ্ৰহশীল কৰি তুলিব পাৰোঁ।
1: এইখিনিতে সঞ্জীৱ কুমাৰ দাস, আপুনি ক'ব নেকি বেংকৰ পৰা লোন ল'বলৈ কি কি নথি পত্ৰৰ প্ৰয়োজন হয়?
2: হয়, এইটো বহুত ইম্পৰ্টেণ্ট কথা আচলতে। যদি কাগজেৰে নাজানে তেনেহ'লে কেনেকৈ যাব? প্ৰথমতে লাগিল ট্ৰেইনিং চাৰ্টিফিকেট, একাডেমিকটো লাগিব, ধৰক মেট্ৰিক হাই ছেকেণ্ডেৰী ডিভিজনৰ লগতে আপোনাৰ ট্ৰেইনিং চাৰ্টিফিকেট, সেইটো বিষয়ত শিক্ষা কি আছে। অঁ, শিক্ষাটো ডাইৰেক্ট কেতিয়াবা কি হয়, ঘৰত কৰোঁতে কৰোঁতে বহুত দিন গুচি যায়, কামটোৰ কোনো কিন্তু ফৰ্মেল ট্ৰেইনিং চেণ্টাৰ নাই, তেতিয়া কি হ'ব পাৰে? প্ৰথমতে বিজনেছটো আৰম্ভ কৰিয়ে লোকেল ট্ৰেড লাইচেঞ্চ বা এম এছ এম ই যদি ৰেজিষ্ট্ৰেশ্যনটো থাকে, তো ৰেজিষ্ট্ৰেশ্যনটো যিমানে পুৰণা হৈ যাব বা ট্ৰেড লাইচেঞ্চখন যিমানে পুৰণা হ'ব, তো ক'ব পাৰিব যে মই ইমান বছৰ কৰি আছোঁ, সেইটো এটা অভিজ্ঞতা হৈ যায়। আৰু তাৰপিছত আপোনাৰ সেইবিলাক বাকী পান কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট এইবিলাকতো থাকিলে, প্লাছ আগতে যদি কিবা লোন চোন লোৱা আছিল সেইখন এন অ' চি, এনেকুৱা ধৰণৰ ডকুমেণ্টছখিনি যদি হয়, প্লাছ যিটো প্ৰগ্ৰেমত মানে যিটো পইচা ল'ব, যিটো পইচা হ'ব 2 লাখ 3 লাখ যিমানে নলওক, ক'ত এপ্লাই কৰিব, সেইটো কাৰণে প্ৰপাৰলি এটা প্ৰজেক্ট ৰিপৰ্ট লাগে, বিজনেছ প্লান বুলি কয় যে সেইটো পইচা অমুকত ব্যৱহাৰ কৰিম আৰু তাৰপৰা আমি ইমানকৈ ৰিটাৰ্ণ পাম, এনেকৈ ই এম আই দিম, এনেকুৱা ধৰণৰ চিষ্টেমত এটা প্ৰপাৰলি বিজনেছ প্লান লাগে। তো এইখিনি বস্তু যদি হৈ যায়, এইখিনি বস্তু লৈ বেংকত গ'লে তো বেংকে বস্তুটো বুজি লয়, প্ৰথমতে বুজাৰ পিছত হয় একেদিনাই লোন নাপায়, অলপমান কষ্ট হয়, কিন্তু লোন পোৱাত ইজি হৈ যায়। এইখিনি বস্তু
1: মানে এপ্লাই কৰাৰ কিমান দিনৰ ভিতৰত লোন
2: এইবিলাক হওঁতে, এতিয়া চাওক এই যে মই ক'লো নহয় মুদ্ৰা লোনৰ কথা, সেইটো অলপ সোনকালে হয়, কিন্তু পি এম এজি বিটো হওঁতে হওঁতে কেতিয়াবা 2 মাহমানো লাগি যায় মেক্সিমাম, কেতিয়াবা 1.5 মাহ 2 মাহ এনেকুৱা লাগে, কিন্তু আপোনাৰ পি এম এজি বি যিটো ছাবচিডি লোন সেইটোতকৈ মুদ্ৰা লোনটো সোনকালে হয়, বা বাকী যিবিলাক হেৰি লোন আছে এন এল এমৰ লোন বা হাৰ্টিকালচাৰ লোন এইবিলাকো হওঁতে মোটামুটি আপোনাৰ 1.5 মাহ টাইম লাগে।
1: আজি আমি কৃষিৰ ক্ষেত্ৰত নতুন নতুন প্ৰযুক্তিৰে কিদৰে স্বাৱলম্বিতা অৰ্জন কৰিব পাৰি সেই বিষয়ে আপোনালোকৰ পৰা বহুখিনি কথা জানিলোঁ, আৰু আমাৰ যিসকল শ্ৰোতাই শুনি আছে তেওঁলোকেও এইখিনিৰ পৰা বহুত কথা জানিলে, কেনেকৈ লোন পাব পাৰি বা ছাৰে যিধৰণে কি কি নতুন প্ৰযুক্তি আহিছে কেনেকৈ আমি আগবাঢ়িব পাৰোঁ সেই ক্ষেত্ৰত, সেই বিষয়ে বৰ ধুনীয়াকৈ ক'লে ছাৰে। আপোনালোক আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি ষ্টুডিঅ'লৈ আহিলে, এই বিষয়ে বা আন কিছু বিষয় লৈ পেলাই আকৌ আমি ষ্টুডিঅ'ত লগ হ'ম। আজি আপোনালোকৰ এই বহুমূলীয়া পৰামৰ্শৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।
3: আজিৰ কৃষি জগতত কৃষিৰ ক্ষেত্ৰত নতুন প্ৰযুক্তিৰে স্বাৱলম্বিতা অৰ্জন এই বিষয়ে আলোচনাটি শুনিলে। ইয়াত ভাগ ললে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত উদ্যোগী সহায়ক সঞ্জীৱ কুমাৰ দাস আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডিন ডক্টৰ দীপেন্দ্ৰনাথ দত্তই। আলোচনাটিৰ আঁত ধৰিলে মেলোডী পাটগিৰিয়ে।
4: কাঠৰ ছাই পুষ্টি উপাদানেৰে সমৃদ্ধ, মাটিৰ বাবে এক উৎকৃষ্ট প্ৰাকৃতিক সাৰ আৰু মাটি সংসাধক। কৃষিৰ সহায়ৰ বাবে কাঠৰ ছাইৰ ব্যৱহাৰৰ ইতিহাস প্ৰাচীন কালৰ পৰাই আছে। যেতিয়া মানুহে পৰম্পৰাগত কৃষিকাৰ্যত জুই ব্যৱহাৰ কৰি মাটিৰ এটা অংশ পৰিষ্কাৰ কৰি উৎপন্ন হোৱা ছাইক মাটিত ৰাখি থোৱা হৈছিল যাতে সেই মাটিয়ে পুনৰ উৰ্বৰতা লাভ কৰিব পাৰে, প্ৰাচীন মিছৰ, ৰোম, চীন আদি অঞ্চলৰ আদিম কৃষকসকলে স্বীকাৰ কৰিছিল যে জ্বলি যোৱা গছ গছনিৰ পৰা ছাইৰে সমৃদ্ধ মাটিত উন্নত শস্যৰ উৎপাদন হয়। ঝুম খেতি ব্যৱস্থাত বনাঞ্চল বা শস্যৰ অৱশিষ্ট জ্বলোৱাৰ পিছত ইচ্ছাকৃতভাৱে পথাৰত ছাই বিয়পাই দিয়া হৈছিল। এই প্ৰথাই অত্যাৱশ্যকীয় পুষ্টিকৰ পদাৰ্থ যোগান ধৰি মাটিৰ উৰ্বৰতা সাময়িকভাৱে বৃদ্ধি কৰিছিল। কাঠৰ ছাই ভাৰতৰ পৰম্পৰাগত কৃষি ব্যৱস্থাটো শস্যৰ প্ৰয়োজনীয় পোষক মৌলৰ প্ৰাকৃতিক উৎস হিচাপে ব্যৱহাৰ কৰা হয়। অসমকে ধৰি উত্তৰ পূব ভাৰতৰ দৰে অঞ্চলত ঝুম খেতি আৰু ঘৰুৱা পাচলি বাগিচাত ছাই ব্যৱহাৰ কৰাৰ পৰম্পৰাগত পদ্ধতি এতিয়াও আছে। আধুনিক

0: কৃষি ব্যৱস্থাত কৃত্ৰিম সাৰৰ আৱিৰ্ভাৱৰ লগে লগে কাঠৰ ছাইৰ ব্যৱহাৰ যথেষ্ট হ্ৰাস পাইছে। উদ্যোগিকভাৱে উৎপাদিত সাৰৰ তাৎক্ষণিক প্ৰভাৱ, পৰিবহণ কৰাত সহজ আৰু নিখুঁত পুষ্টিকৰ উপাদানৰ ফলত কাঠৰ ছাইৰ দৰে পৰম্পৰাগত সামগ্ৰীসমূহ ক্ৰমান্বয়ে পৰিত্যক্ত হৈ পৰিল। অৱশ্যে শেহতীয়াকৈ বহনক্ষম আৰু জৈৱিক কৃষিৰ ওপৰত ক্ৰমাৎ গুৰুত্ব দিয়াৰ বাবে কাঠৰ ছাইৰ প্ৰতি আগ্ৰহ পুনৰ সজীৱ হৈ পৰিছে। পুষ্টিমৌলৰ প্ৰাকৃতিক উৎস কাঠৰ ছাইত উদ্ভিদৰ বাবে প্ৰয়োজনীয় বহুতো পুষ্টিমৌল যেনে পটাছিয়াম, কেলছিয়াম, ফছফৰাছ, মেগনেছিয়াম, ছালফাৰ আৰু জিংক, বোৰণ, লো, তাম আদি অনুপুষ্টিমৌলৰ এক প্ৰাকৃতিক উৎস। ইয়াৰ ব্যৱহাৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰি গছৰ শ্ৰীবৃদ্ধি আৰু উৎপাদন বঢ়ায়। বিশেষকৈ শাক পাচলি আৰু ফল মূলৰ বাগিচাৰ মাটিত জৈৱিক পটাছ আৰু কেলছিয়াম সমৃদ্ধিকাৰী হিচাপে ই অতিকে ফলপ্ৰসূ। ছাইৰ প্ৰয়োগে মাটিৰ গুণ আৰু গঠন উন্নত কৰে আৰু মাটিত অনুজীৱৰ কাৰ্যকলাপ বৃদ্ধি কৰি মাটিৰ উৎপাদনশীলতা বৃদ্ধি কৰে। আম্লিক মাটিৰ সংশোধনৰ বাবে বৰ্তমান ব্যৱহৃত চূণৰ এক প্ৰাকৃতিক তথা সততে উপলব্ধ বিকল্প হৈছে কাঠৰ ছাই। কাঠৰ ছাই চূণশিলতকৈ অধিক দ্ৰৱণীয় আৰু বিক্ৰিয়াশীল, সেয়েহে চূণতকৈ অধিক সোনকালে মাটিৰ পিএইচৰ পৰিৱৰ্তন আনে। কাঠৰ ছাইৰ প্ৰয়োজনীয়তা নিৰ্ণয় তথা কাঠৰ ছাই প্ৰয়োগৰ আগতে মাটি পৰীক্ষাৰ জৰিয়তে মাটিৰ অম্লতা জানি লোৱাটো ভাল। সাধাৰণতে 5-6 পিএইচ থকা মাটিত প্ৰায় 100 বৰ্গমিটাৰ বাগিচাৰ বাবে 8-10 কিলোগ্ৰাম কাঠৰ ছাই প্ৰয়োগ কৰাটো যথেষ্ট। প্ৰয়োগৰ পিছত ছাইখিনি ওপৰৰ 5-10 চেণ্টিমিটাৰ মাটিৰ তৰপত ভালদৰে মিহলাই ল'ব লাগে। পৰৱৰ্তী সময়ত প্ৰতি 100 বৰ্গমিটাৰত বছৰি 4-5 কিলোগ্ৰাম কাঠৰ ছাই প্ৰয়োগ কৰিব পাৰি। অৱশ্যে খাৰকীয় মাটিত বা আম্লিক মাটিত অত্যাধিক কাঠৰ ছাই প্ৰয়োগ কৰিলে মাটিৰ পিএইচ অনুকূলতকৈ অধিক বৃদ্ধি কৰিব পাৰে, যিয়ে উদ্ভিদৰ পুষ্টিকৰ উপাদান গ্ৰহণত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।
1: কৃষিজগত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। মেলডী পাটগিৰিৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
2: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
3: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
2: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
4: কাইলৈ নিশা 9:30 বজাত সাহিত্য চৰা অনুষ্ঠানত ডক্টৰ নমিতা বৈশ্যৰ গল্প আৰু পিনাকপানী বশিষ্ঠৰ কবিতা পাঠ শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। কাইলৈ নিশা 9:30 বজাত সাহিত্য চৰা অনুষ্ঠানত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো মূৰ্চনা পাঠকৰ কণ্ঠত এটি মীৰা ভজন।

0: মূৰ্চনা পাঠকৰ কণ্ঠত মীৰা ভজন্তী শুনিলে।
1: কম সময়তে বেছি লাভ মাত্ৰ এটা ক্লিকত, বঢ়িয়া।
2: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে এহেজাৰ কোটি টকাতকৈ অধিক ব্যয়েৰে ৰাজ্য চৰকাৰৰ গুৱাহাটীৰ কৃত্ৰিম বান্ধ ৰোধৰ পৰিকল্পনা কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক সম্পন্ন ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা বৈঠক সপ্তাহজোৰা জনজাতি গৌৰৱ উৎসৱত জনজাতীয় সমাজৰ সমৃদ্ধ সংস্কৃতি ঐতিহ্য পৰম্পৰা আৰু জাতি গঠনত অৱদানক সন্মান আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি।

0: নমস্কাৰ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে 1459 কোটি টকা ব্যয়েৰে গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ পৰিকল্পনা যুগুত কৰিছে। জি আই এছ আধাৰিত পয় প্ৰণালী আৰু বান ব্যৱস্থাপনা প্ৰকল্পৰ জৰিয়তে গুৱাহাটীক বান সহনশীল আৰু ভৱিষ্যমুখী মহানগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নগৰীয় বান সমস্যাৰ স্থায়ী সমাধান কৰি জনসাধাৰণৰ জীৱন সুচল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰকল্পৰ অধীনত স্বয়ংচালিত ভৰলুমুখ পাম্পিং ষ্টেচন, স্মাৰ্ট পকী পয় প্ৰণালী আৰু নদী পুনৰুজ্জীৱিতকৰণৰ কাম কৰা হ'ব। তদুপৰি ভৰলু আৰু বাহিনী নৈৰ অৱবাহিকাৰ উন্নয়নৰ বাবে 500 কোটি আৰু 950 কোটি টকাৰো অধিক ব্যয়েৰে কাৰ্য ৰূপায়ণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে সভাপতিগৰাকীৰ সৈতে বিভিন্ন সাংগঠনিক বিষয় আৰু সংকল্পপত্ৰ ৰূপায়ণৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমৰ সৈতেও আলোচনাত মিলিত হয়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকে। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞয়ো বৈঠকত অংশ লয়। বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: ব্ৰহ্মপুত্ৰ বোৰ্ড কি আজি মিটিং মে বহুত নিৰ্ণয় কিয়ে গে হে। এক তো ষ্টেট ৱাটাৰ ৰিফৰ্ম ফ্ৰেমৱৰ্ক এক বুক কা ভি হমনে অনাৱৰণ কিয়া হুৱা হে ঔর পহলি বার পশ্চিম বঙ্গাল আর সিকিম কো ভি ইসকে অন্দর মেম্বারশিপ দি গই হে ওর সিকিম কে রিপ্রেজেন্টেটিভ ভি আজ ইয়াহা পর মৌজুদ থে ওর উন্হোনে বহুত খুশি ভি ব্যক্ত কি হে। ডিজিটাল ট্রান্সফরমেশন কে লিয়ে ভি ব্রহ্মপুত্র বোর্ড কে দ্বারা কোশিশ হো রহি হে। সবি রাজ্য কে লিয়ে ডিপিআর বনা কে দে জো ব্যবস্থা হে কি নর্থ ইস্ট কে রাজ্য কে লিয়ে মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদী সাহেব কি তরফ সে বিশেষ ধ্যান দিয়া যাতা হে ইনফ্রাস্ট্রাকচার কে লিয়ে ভি উসকে ডেভেলপমেন্ট কে লিয়ে ভি আর উসকে কারণ নর্থ ইস্ট কে রাজ্য কে অন্দর এক ডেভেলপমেন্ট কি ভুখ লগি হে এক উসকে অন্দর স্পর্ধা ভি হো রহি হে।
0: এই বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি নদী অৱবাহিকা ব্যৱস্থাপনা পদক্ষেপৰ অগ্ৰগতিৰ বুজ লোৱা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰি বোৰ্ডৰ ভৱিষ্যৎ কাম কাজৰ ৰূপৰেখা প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি এই বৈঠকত বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হয়। বৈঠকত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ব্ৰহ্মপুত্ৰ বোৰ্ডে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবংগত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে।
2: ব্ৰহ্মপুত্ৰ বোৰ্ড কা দ 14 জো ৰিভিউ আজ মিটিং হুই হে ये हमारे लिए एक सुनहरा मौका है क्योंकि ब्रह्मपुत्र बोर्ड के जरिए अगले दिनों में हमारे जो रिवर सिस्टम है ब्रह्मपुत्र बराक एंड ऑल अदर नॉर्थ ईस्टर्न रीजन में उसको सही कैसे उपयोग किया जाए और मोड ऑफ ट्रांसपोर्टेशन से लेकर वाटर के जरिए अपने विकास की सिलसिले में हम कैसे एकत्रित होकर सही परियोजना प्रस्तुत करके हम आगे बढ़े इस सिलसिले में आज डिटेल में बात हो रहा है। मुझे बहुत अच्छा लगा क्योंकि हमारे सीआर पटेल साहब हमारे जल शक्ति मंत्री उन्होंने ये आयोजन की है मैं उसको विशेष रूप से धन्यवाद देना चाहता हूँ।
0: মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। মুখ্য নিৰ্বাচনী বিষয়া ডঃ লালৰজামাই কালি আইজলত এই বিষয়ে প্ৰকাশ কৰে। এই প্ৰক্ৰিয়াৰ ৰূপায়ণৰ বাবে এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত দিয়া ভাষণত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে দেশৰ নিৰ্বাচন আয়োগ আৰু জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব পৰাকৈ এই কাৰ্য সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰে। নিৰ্বাচনী বিষয়া, ভোটদাতাৰ পঞ্জীয়ন বিষয়া, সহকাৰী পঞ্জীয়ন বিষয়া আৰু জিলা পৰ্যায়ৰ মুখ্য প্ৰশিক্ষকসকলৰ বাবে এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে বিষয়াসকলক নিষ্ঠা আৰু সততাৰে কাম কৰি যাবলৈ আহান জনায়। তেওঁ কয় যে এজনো যোগ্য ভোটদাতাৰ নাম যাতে তালিকাৰ পৰা বাহিৰ নহয় এই কথাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। তেওঁ লগতে বি এল অ'সকলক সংশোধনী প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ অংশ বুলি উল্লেখ কৰি স্বচ্ছতাৰে এই কাৰ্য ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তৎপৰ হবলৈ আহান জনায়। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে 14 মে'ত ৰাজ্যখনত বিশেষ পুংখানুপুংখ সংশোধনী সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
3: ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে এলানি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। নগাঁও জিলাত এই বৈঠকত অংশগ্ৰহণ কৰি জিলা আয়ুক্তই জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু শিক্ষা আৰু স্বাস্থ্য বিভাগৰ অগ্ৰসৰতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।

0: কৃষি, লোক নিৰ্মাণ, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ আৰু জলসিঞ্চনৰ দৰে বিভাগসমূহত চলি থকা উন্নয়নমূলক কাম কাজৰ শেহতীয়া অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে এই সভাত অসমাপ্ত কামসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত গুণগত মান অক্ষুণ্ণ ৰাখি সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। নলবাৰী জিলাৰো বিভিন্ন স্থানত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম কাজসমূহৰ সময় অনুযায়ী ৰূপায়ণ সুনিশ্চিত কৰিবলৈ আজি জিলা উন্নয়ন সমিতিৰ এখন সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ সভাত জনসাধাৰণে যাতে ফলপ্ৰসূ সেৱা লাভ কৰে তাক নিশ্চিত কৰিবলৈ জিলা আয়ুক্তই নিৰ্দেশ দিয়ে। সমন্বিত জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখনত উন্নয়নমূলক প্ৰকল্প আৰু আঁচনিৰ অগ্ৰগতি তথা ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰা হয়। সভাত জিলা আয়ুক্তৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তসকলৰ লগতে চক্ৰ বিষয়াসকল উপস্থিত থাকে। তামোলপুৰতো জিলা উন্নয়ন সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাত বিভিন্ন চৰকাৰী বিভাগৰ উন্নয়নমূলক কাম কাজ, চলি থকা আঁচনিৰ পৰ্যালোচনা, খালী পদ পূৰণৰ দৰে বিষয়ত বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। সভাখনত BTC-ৰ সচিব অঞ্চলা বসুমতাৰীয়ে অংশগ্ৰহণ কৰে। বিষয়াসকলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দায়িত্বশীলভাৱে কাম কৰিবলৈ BTC-ৰ সচিবগৰাকীয়ে আহান জনায়। ইয়াৰ লগতে বিভিন্ন বিভাগসমূহৰ মাজত সমন্বয় ৰক্ষা কৰি উন্নয়নমূলক কাম কাজসমূহ আগবঢ়াই নিয়াৰ বিষয়টো আজি আলোচনা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজিত জনজাতীয় গৌৰৱ উৎসৱৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া সমজিলাত জনজাতীয় সমাজৰ সমৃদ্ধ সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু জাতি গঠনত তেওঁলোকৰ অৱদানক সন্মান জনোৱা হয়। অনুষ্ঠানটো ডিমৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ডঃ তপন দাসকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত অন্তৰ্ভুক্তিমূলক উন্নয়ন, সাংস্কৃতিক সংৰক্ষণ আৰু জনজাতিসমূহৰ সবলীকৰণৰ বিষয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়। শিৱসাগৰ জিলাতো জনজাতি গৌৰৱ উৎসৱৰ অংশ হিচাপে জনভাগিদাৰী অভিযানৰ অধীনত ডিম উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম পানীদিহিং গাঁও পঞ্চায়তত জনজাতীয় লোকসকলৰ কল্যাণৰ অৰ্থে সজাগতামূলক আৰু জনহিতকৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বৰপেটা জিলাতো আজি চেঙা উন্নয়ন খণ্ডৰ অন্তৰ্গত সুবাদ জনভাগিদাৰী অভিযানৰ অধীনত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। সুবাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত আজি অঞ্চলটোৰ বিভিন্ন বয়সৰ জনজাতীয় লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। শতাধিক লোকে এই শিবিৰত অংশগ্ৰহণ কৰে। ইয়াৰ লগতে আজি কৃষি বিভাগৰ পৰাও এটা সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আধুনিক কৃষি ব্যৱস্থা, কৃষি খণ্ডত গ্ৰহণ কৰাৰ চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে কৃষিজীৱী ৰাইজক কাৰ্যসূচীৰ জৰিয়তে অৱগত কৰা হয়। সামাজিক বনানীকৰণ বিভাগৰ উদ্যোগতো বিভিন্ন মূল্যৱান গছৰ পুলি এই অভিযানৰ অংশ হিচাপে বিতৰণ কৰা হয়। নগাঁও জিলা জনজাতি গৌৰৱ উৎসৱৰ লগত সংগতি ৰাখি জনভাগিদাৰী অভিযানৰ অধীনত বিভিন্ন ঠাইত ৰাজহুৱা সভা আৰু সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বগৰীগুৰি আৰু ৰহাত জলজীৱন আঁচনি, শিক্ষাৰ ক্ষেত্ৰত বিনামূলীয়া কিতাপ আৰু খাদ্য, কৃষি আৰু স্বাস্থ্যখণ্ড চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰা হয়। বাক্সা জিলাতো জনজাতীয় গৌৰৱ উৎসৱৰ কাৰ্যসূচীত কালিৰে পৰা বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। দৰং জিলাৰ দলগাঁও ৰাজচক্ৰৰ অন্তৰ্গত বালু গাঁৱত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। অঞ্চলটোত অবৈধভাৱে ৰাজহুৱা ভূমি দখল কৰি একাংশ দোকান পোহাৰ উচ্ছেদ কৰা হয়। এই দখল সন্দৰ্ভত স্থানীয় ৰাইজে প্ৰশাসনক লিখিত অভিযোগ দাখিল কৰাৰ পাছত দলগাঁও ৰাজচক্ৰ বিষয়া মানসজ্যোতি বৰাৰ নেতৃত্বত এটা দলে বালুগাঁৱত উচ্ছেদ অভিযান চলায়। এই অভিযান সন্দৰ্ভত ৰাজচক্ৰ বিষয়া মানসজ্যোতি বৰাই এইদৰে কয়।
1: বহুদিনৰ পৰা আমি পাব্লিক কমপ্লেইন পাই আছিলোঁ। ইয়াৰ আমাৰ বালুগাঁও বজাৰৰ যি দুই কাষে আমাৰ অবৈধভাৱে কিছুমান দোকান গঢ় লৈ উঠিছিলে আৰু আমাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে আৰু পাব্লিকৰ অনুৰোধ অনুসৰি আমি আজি উচ্ছেদ অভিযানটো কৰিছোঁ, যাতে আমাৰ এই হাইৱেৰ ওচৰৰ ৰোড ছাইড আমাৰ ইলিগেল যিখিনি মাৰ্কেট আছে সেইখিনি উচ্ছেদ কৰিলে ইয়াতে যিটো ট্ৰেফিকৰ সমস্যা হয়, আমি দেখোঁ বিশেষকৈ বুধবাৰৰ দিনটোত ইয়াতে বহুত আমাৰ হাইৱেৰ দুই কাষে ট্ৰেফিকৰ সমস্যা হয়। গতিকে সেইটো কাৰণে আমি তেওঁলোকক অলৰেডি কৈছিলোঁ, বহুতে তেওঁলোকে নিজে ভাঙি লৈ গৈছে, তথাপিও যিসকলে এতিয়াও বহি আছে গতিকে সেইখিনিক আজি আমি উচ্ছেদ কৰিছোঁ যাতে সমস্যাটো নাইকিয়া হয় ইয়াৰ পৰা বজাৰত।
0: সেনাবাহিনীত 2027 বৰ্ষৰ বাবে অগ্নিবীৰ, JCO আৰু নিযুক্তিৰ বাবে সৰ্বভাৰতীয় অনলাইন সমূহীয়া প্ৰৱেশ পৰীক্ষা CEE 2026 অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। গুৱাহাটী নাৰেঙ্গীৰ সেনা নিযুক্তি কাৰ্যালয়ে এই কথা ঘোষণা কৰিছে। নিযুক্তি প্ৰক্ৰিয়াৰ বাবে নাম পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে পৰীক্ষা আৰম্ভ হোৱাৰ 14 দিন পূৰ্বে সেনাবাহিনীৰ অফিচিয়েল নিযুক্তি ৱেবছাইট joinindianarmy.nic.in পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পঞ্জীয়নকৃত সকলো প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহৰ প্ৰিণ্ট আউট 31 মে পূৰ্বে ল'ব লাগিব, কিয়নো সমূহীয়া প্ৰৱেশ পৰীক্ষাত উপস্থিত থকাৰ বাবে প্ৰৱেশ পত্ৰ থকাটো বাধ্যতামূলক। নিযুক্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত শেহতীয়া তথ্য, পৰীক্ষা সম্পৰ্কীয় নিৰ্দেশনা আৰু অন্যান্য

0: গুৰুত্বপূৰ্ণ অধিসূচনাৰ বাবে প্ৰাৰ্থীসকলক নিয়মীয়াকৈ অফিচিয়েল ৱেবছাইট চাবলৈ পৰামৰ্শ দিয়া হৈছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: মিজোৰামৰ ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যখনত বহিৰাজ্যৰ লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ইনাৰ লাইন পাছৰ নতুন নিৰ্দেশনাক অনুমোদন জনাইছে। আইজলৰ মন্ত্ৰীসভাৰ কক্ষত মুখ্যমন্ত্ৰী লালডু অমাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন নিৰ্দেশনা অনুসৰি মিজোৰামত বহিৰাজ্যৰ লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত থকা নীতিসমূহ সুশৃংখলিত হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে মিজোৰামৰ এটা নাগৰিক সংগঠন আৰু ব্যৱসায়িক সংস্থাই ইনাৰ লাইন পাৰ্মিট উলংঘা সন্দৰ্ভত অভিযোগ তোলাৰ লগতে এই সন্দৰ্ভত নীতি নিৰ্দেশনাৰ সংস্কাৰ দাবী কৰিছিল। উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্থানৰ পৰা তুলি লোৱা বাটৰ কুকুৰৰ টীকাকৰণ বা বন্ধাকৰণৰ পাছত পুনৰ মুকলি কৰি নিদিবলৈ দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত গঠিত বিচাৰপীঠে 2025 চনৰ নৱেম্বৰত দিয়া পূৰ্বৰ নিৰ্দেশৰ সংশোধন বিচৰা আবেদন খাৰিজ কৰি এনে কুকুৰক আশ্ৰয় শিবিৰত আবদ্ধ কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে। শিশু, বৃদ্ধ আৰু ভ্ৰমণকাৰীৰ ওপৰত কুকুৰৰ আক্ৰমণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি ন্যায়ালয়ে কয় যে ৰাজহুৱা স্থান, বিমান বন্দৰ আৰু আৱাসিক এলেকাসমূহতো ইয়াৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিচাৰপীঠে নিৰ্দেশনা কাৰ্যকৰী নকৰা বিষয়াসকলক অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব পাৰে বুলি সকীয়াই দিছে। তামোলপুৰৰ পাগলাদিয়া নদীপাৰত শ্বেৰজা ফাউণ্ডেশ্যন তামোলপুৰৰ উদ্যোগত বন বিভাগ তথা এছ এছ বিৰ 64 নম্বৰ বেটেলিয়নৰ সহযোগত আজি বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমগ্ৰ অঞ্চলটোত 10 লাখ গছপুলি ৰোপণৰ লক্ষ্যৰে গ্ৰহণ কৰা এই অভিলাষী অভিযানৰ প্ৰথম পৰ্যায় আজি বিটিচিৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য আগষ্টিন টিগগাই শুভাৰম্ভ কৰে। কাৰ্যসূচীত তামোলপুৰ জিলা বন প্ৰাধিকৰণ বিষয়া ধীৰেন্দ্ৰনাথ বসুমতাৰীৰ লগতে শ্বেৰজা ফাউণ্ডেশ্যনৰ সদস্যসকল উপস্থিত থাকে। কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বাঁহ কঢ়িয়াই অনা এখন ট্ৰাকৰ পৰা 42 কাৰ্টন চিগাৰেট জব্দ কৰে। এই কাৰ্টনসমূহত 21,000 পেকেট চিগাৰেট অবৈধভাৱে বিক্ৰীৰ বাবে অনা হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। লখিমপুৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে উত্তৰ লখিমপুৰ চহৰৰ দৈনিক বজাৰসমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু লভ্যতাৰ ওপৰত নজৰ ৰাখিবলৈ আজি এটা মূল্য নিৰীক্ষণ অভিযান চলায়। এই অভিযানকালত বিষয়াসকলে ব্যৱসায়ী আৰু গ্ৰাহকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰদৰ্শিত মূল্যও পৰীক্ষা কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। আজি গুৱাহাটীত বি চি চি আইৰ এখন বৈঠকত এই দল দুটা বাছনি কৰা হয়। গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত বি চি চি আইৰ সচিব দেৱজিৎ লন শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পাছত বি চি চি আইয়ে বিশেষ লিংকৰ জৰিয়তে বাছনিপ্ৰাপ্ত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰে। এই অনুসৰি আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে শুভমন গিলক অধিনায়ক আৰু কে এল ৰাহুলক উপ অধিনায়ক হিচাপে লৈ 15 জনীয়া খেলুৱৈৰ তালিকা প্ৰকাশ কৰা হৈছে। একেদৰে শুভমন গিলক অধিনায়ক আৰু শ্ৰেয়াস আয়াৰক উপ অধিনায়ক হিচাপে লৈ এদিনীয়া দলটো ঘোষণা কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে 1খন টেষ্ট মেচ আৰু 3খন এদিনীয়া খেল খেলিব। এহেজাৰ কোটি টকাতকৈ অধিক ব্যয়েৰে ৰাজ্য চৰকাৰৰ গুৱাহাটীৰ কৃত্ৰিম বান্ধৰ পৰিকল্পনা। কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ পৰ্যালোচনা পৰিষদৰ 4থ বৈঠক সম্পন্ন। ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা বৈঠক। সপ্তাহজোৰা জনজাতি গৌৰৱ উৎসৱত জনজাতীয় সমাজৰ সমৃদ্ধ সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু জাতি গঠনত অৱদানক সন্মান। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ

এন্ড কয়েল ওয়াইন্ডার, মেকানিক ডিজেল, হিট ইঞ্জিন, টার্নার, মেশিনিস্ট, রেফ্রিজারেশন এন্ড এয়ার কন্ডিশনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালি হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, জেনেৰেল 40টা পদ, প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DEPR 10টা পদ, প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DSIM 10টা পদ, প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,865টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29, প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানি দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।

0: কেশৱ মহন্ত ৰচনাৰে সমবেত কণ্ঠৰ গীতটি শুনিলে। ডেংগু ৰোগ এডিছ মহৰ জৰিয়তে বিয়পে। ডেংগু ৰোগৰ লক্ষণসমূহ হ'ল অতিমাত্ৰা জ্বৰ, চকুৰ পিছফালে বিষ, গাঁঠিৰ বিষ, ছালত চেকুৰা পৰা, মূৰৰ বিষ, মাংসপেশীৰ বিষ, চকু ৰঙা পৰা আৰু দাঁতৰ আলুৰ পৰা তেজ নিৰ্গত হোৱা। আপোনাৰ ঘৰৰ ভিতৰত আৰু বাহিৰত খোলা পাত্ৰ, পানীৰ টেংকী, নাৰিকলৰ খোলা, ফুলৰ টাব আদিত যাতে পানী জমা হৈ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখক। পানী জমা কৰি ৰখা পাত্ৰ ঢাকনি দি ৰাখিব। যিহেতু ডেংগু মহে অৰ্থাৎ এডিছ মহে দিনত কামোৰে, সেয়েহে শোৱাৰ সময়ত আনকি দিনতো আঁঠুৱা ব্যৱহাৰ কৰক। ডেংগুৰ চিকিৎসা সকলো চৰকাৰী চিকিৎসালয়ত উপলব্ধ। ডেংগু পৰীক্ষাৰ বাবে পৰীক্ষাগাৰৰ সুবিধা সকলো জিলা চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ত বিনামূলীয়াকৈ উপলব্ধ। আহক আমি সকলো সংকল্পবদ্ধ হওঁ ডেংগু ৰোগক পৰাস্ত কৰিবলৈ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, নৰৱেৰ ৰাজধানী অছলত আজি তৃতীয় ভাৰত নৰ্ডিক শীৰ্ষ সন্মিলন আৰম্ভ হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত উপস্থিত হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত আমেৰিকাৰ পাৰমাণৱিক উদ্যোগৰ কেইবাগৰাকীও প্ৰতিনিধিৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত আজি নতুন দিল্লীত নীট ইউ জি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় আৰু অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে শুভমন গিলৰ নেতৃত্বত ভাৰতীয় দলটো বাছনি কৰা হৈছে। নৰৱেৰ ৰাজধানী অছলত আজি তৃতীয় ভাৰত নৰ্ডিক শীৰ্ষ সন্মিলন আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে নৰৱে, ছুইডেন, আইচলেণ্ড, ফিনলেণ্ড আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে 2022 চনত ডেনমাৰ্কৰ কোপেনহেগেনত অনুষ্ঠিত সন্মিলনৰ পাছত ভাৰত আৰু নৰ্ডিক ৰাষ্ট্ৰসমূহৰ মাজত ক্ষেত্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে এই সন্মিলন অনুষ্ঠিত হৈছে। এইবাৰৰ এই সন্মিলনত প্ৰযুক্তি আৰু উদ্ভাৱন, বহন ক্ষমতা, নবীকৰণযোগ্য শক্তি আৰু ডিজিটাইজেচন আদি খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। ইয়াৰ লগতে এই সন্মিলনৰ জৰিয়তে ভাৰত আৰু নৰ্ডিক অঞ্চলসমূহৰ মাজত বাণিজ্য আৰু বিনিয়োগ অধিক শক্তিশালী কৰাৰ দিশতো আলোচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে নৰ্ডিক অঞ্চলসমূহৰ সৈতে ভাৰত দ্বিপাক্ষিক বাণিজ্য বৰ্তমান প্ৰায় $19 বিলিয়নলৈ উন্নীত হৈছে। এই সন্মিলনৰ জৰিয়তে ভাৰত আৰু নৰ্ডিক ৰাষ্ট্ৰসমূহৰ মাজৰ বহুপাক্ষিক সহযোগিতা অধিক সম্প্ৰসাৰণ কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আলোচনাৰ সুযোগ প্ৰদান কৰিব। সন্মিলনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টৰুন ফাষ্টাডট্টি, ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী পেট্ৰি অৰ্প আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফেডৰিকছনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসিঙে কয় যে ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ মাজৰ প্ৰতিৰক্ষা আৰু কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাই হৈছে তেওঁৰ ভ্ৰমণৰ মূল উদ্দেশ্য। শ্ৰীসিঙে লগতে কয় যে এই ভ্ৰমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন খণ্ডত সহযোগিতা অধিক সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব। দক্ষিণ কোৰিয়াৰ ভ্ৰমণৰ সময়ত শ্ৰীসিঙে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। দুয়োগৰাকী মন্ত্ৰীয়ে দেশ দুখনৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ন ন সুযোগ অন্বেষণ কৰিব। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিভিন্ন বিষয় সন্দৰ্ভতো মত বিনিময় কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি নতুন দিল্লীত আমেৰিকাৰ নিউক্লিয়াৰ এনাৰ্জী ইনষ্টিটিউটৰ লগতে দেশখনৰ আগশাৰীৰ পাৰমাণৱিক উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে বৈঠকত ছাষ্টেইনেবল হাৰ্নেচিং এণ্ড এডভান্সমেণ্ট অব নিউক্লিয়াৰ এনাৰ্জী ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আইন সন্দৰ্ভত বিশেষভাৱে আলোকপাত কৰা হয়। তেওঁ লগতে কয় যে এই আইনখনে ভাৰতৰ স্বচ্ছ শক্তি পৰিৱৰ্তন অধিক খৰতকীয়া কৰাৰ লগতে প্ৰযুক্তিগত অংশীদাৰিত্ব অধিক গভীৰ কৰিব। আজিৰ আলোচনাই ভাৰতৰ পাৰমাণৱিক শক্তি ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰিব বুলিও বাৰ্তাটোত বিত্তমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ভাৰতৰ পাৰমাণৱিক খণ্ডত গোলকীয় অংশগ্ৰহণক উৎসাহিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপসমূহৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে পাৰমাণৱিক বিদ্যুৎ প্ৰকল্পসমূহত ভাৰতে এতিয়া 49% পৰ্যন্ত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিছে বুলি প্ৰতিনিধি দলটোক অৱগত কৰে। প্ৰযুক্তি সহযোগিতা আৰু কৌশলগত অংশীদাৰিত্বই ভাৰতৰ পাৰমাণৱিক পৰিৱেশতন্ত্ৰত উদ্ভাৱন আৰু স্থিতিস্থাপকতাক উৎসাহিত কৰিব বুলিও তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত আজি নতুন দিল্লীত নীট ইউ জি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। পৰীক্ষা পৰিচালনাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছতাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি শ্ৰীপ্ৰধানে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে। তেওঁ কয় যে পূৰ্বতে ধৰা পৰা সকলো বিসংগতি সম্পূৰ্ণৰূপে নিৰ্মূল কৰি এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। পৰীক্ষা কেন্দ্ৰসমূহত সুৰক্ষাৰ সকলো নীতি নিয়ম সঠিকভাৱে পালন কৰাৰ লগতে পৰীক্ষা সময়ত সূক্ষ্ম নিৰীক্ষণ পদ্ধতি অৱলম্বন কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। সম্পূৰ্ণ পৰীক্ষা ব্যৱস্থাটো সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকসকলক অধিক তৎপৰ হ'বলৈও তেওঁ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি বিকশিত ভাৰতৰ যাত্ৰা অধিক ত্বৰান্বিত কৰাৰ লগতে প্ৰতিযোগিতামূলক সামৰ্থ বৃদ্ধিৰ বাবে ঔদ্যোগিক খণ্ড আৰু চৰকাৰৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে সকলো পক্ষকে আহান জনাইছে। নতুন দিল্লীত অনুষ্ঠিত 2026 বৰ্ষৰ ভাৰত ব্যৱসায় সংস্কাৰ শীৰ্ষ সন্মিলনত ভাষণ দি আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ বৰ্তমানৰ পৰিস্থিতি আৰু ভূ ৰাজনৈতিক

0: অনিশ্চয়তাত ভাৰতে নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে সুবিধা গ্ৰহণ কৰিব পাৰে। এই সময়ছোৱাত ভাৰতে ব্যৱসায়িক প্ৰক্ৰিয়াসমূহ শক্তিশালী আৰু দ্ৰুত গতিৰে সংস্কাৰ সাধন কৰাৰ লগতে যোগান শৃংখলা সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। পশ্চিম এছিয়াৰ যুদ্ধ সদৃশ পৰিস্থিতিত ব্যৱসায়ীসকলক আতংকিত নহবলৈ আহান জনাই তেওঁ কয় যে এই সময়ছোৱাত তেওঁলোক অধিক সতৰ্ক হোৱা উচিত। ভাৰতে কোভিড 19ৰ দৰে অপ্ৰত্যাশিত প্ৰত্যাহ্বানসমূহ ইতিমধ্যে সফলতাৰে অতিক্ৰম কৰিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে বৰ্তমান উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে সপ্ৰতিভ আৰু দক্ষ ব্যৱসায়িক পদ্ধতি আহৰণ কৰিবলৈ প্ৰয়াস কৰা উচিত। গোলকীয় সমৰ্থন কেন্দ্ৰ জি চি চিৰ প্ৰসংগ উল্লেখ কৰি তেওঁ লগতে কয় যে দেশত বৰ্তমান 1800টা জি চি চি কাৰ্যক্ষম হৈ আছে। এই জি চি চিসমূহে প্ৰায় 20 লাখ লোকক প্ৰত্যক্ষভাৱে আৰু প্ৰায় 1 কোটি লোকক পৰোক্ষভাৱে সংস্থাপনৰ সুবিধা দিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহে ভাৰতক শেহতীয়াকৈ বিশ্বস্ত অংশীদাৰ হিচাপে স্বীকৃতি দিয়াৰ প্ৰসংগও কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে ভাষণ প্ৰসংগত উল্লেখ কৰে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই কয় যে কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই গোচৰৰ সংখ্যা হ্ৰাস কৰা আৰু অমীমাংসিত হৈ থকা গোচৰসমূহ শীঘ্ৰে নিষ্পত্তি কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি ডঃ মন্দাভিয়াই কয় যে নিধি আপকে নিকট কাৰ্যসূচীৰ জৰিয়তে গোচৰসমূহৰ আগতীয়াকৈ চিনাক্ত কৰাৰ লগতে ক্ষীপ্ৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাৰ বাবে 2024 চনৰ 1 এপ্ৰিললৈকে নিষ্পত্তিবিহীনভাৱে থকা প্ৰায় 5000 গোচৰৰ আধাতকৈও অধিক শেহতীয়াকৈ নিষ্পত্তি কৰা হৈছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে শ্ৰম আইন অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সংস্থাটোৱে জনসম্পৰ্ক বৃদ্ধি আৰু সেৱাসমূহ অধিক সুশৃংখলিত কৰাৰ বাবে হোৱাটছএপৰ মঞ্চ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ লগতে কয় যে আন বিভিন্ন কাৰণত যিসকল লোকৰ গোচৰসমূহ অমীমাংসিত হৈ আছে তেওঁলোকৰ বাবে হোৱাটছএপৰ জৰিয়তে এই গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হ'ব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। আজি গুৱাহাটীত বি চি চি আইৰ এখন বৈঠকত এই দল দুটা বাছনি কৰা হয়। গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পাছত বি চি চি আই বিশেষ লিংকৰ জৰিয়তে বাছনিপ্ৰাপ্ত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰে। এই অনুসৰি আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে শুভমন গিলক অধিনায়ক আৰু কে এল ৰাহুলক উপ অধিনায়ক হিচাপে লৈ 15 জনীয়া খেলুৱৈৰ তালিকা প্ৰকাশ কৰা হৈছে। একেদৰে শুভমন গিলক অধিনায়ক আৰু শ্ৰেয়াছ আয়াৰক উপ অধিনায়ক হিচাপে লৈ এদিনীয়া দলটো ঘোষণা কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে এখন টেষ্ট মেচ আৰু 3খন এদিনীয়া মেচ খেলিব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰত অনুষ্ঠিত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ছানৰাইজাৰ্ছ হায়দৰাবাদ আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ চলিত সংস্কৰণৰ প্লে অফ পৰ্যায়ত উপনীত হৈছে। দলটোৱে যোৱা নিশা চেন্নাইত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰি প্লে অফত স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নৰৱেৰ ৰাজধানী অছলত আজি তৃতীয় ভাৰত নৰ্ডিক শীৰ্ষ সন্মিলন আৰম্ভ হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং 3দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত উপস্থিত হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত আমেৰিকাৰ পাৰমাণৱিক উদ্যোগৰ কেইবাগৰাকীও প্ৰতিনিধিৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত আজি নতুন দিল্লীত নীট ইউ জি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। আৰু অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে শুভমন গিলৰ নেতৃত্বত ভাৰতীয় দলটো বাছনি কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ

আকৌ শুনোৱা হওক অনুষ্ঠানত শ্ৰোতাসকলক এবাৰ শুনাবলৈ লোৱা হৈছে ৰাণী দাসৰ কণ্ঠৰ এটি গীত, ৰচনা কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

আকৌ শুনোৱা হওক অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে কাজিৰাম ৰাভাৰ কণ্ঠত দুটি ৰাভা গীত।

0: পূবালীৰ সুৰ অনুষ্ঠানত দুটি ৰাভা গীতেৰে সেয়া আছিল কাজিৰাম ৰাভা।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে আলবেলা খানমৰ কণ্ঠৰ গীত। অনুষ্ঠানৰ পুনতে শুনক শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীত হীৰেণ ভট্টাচাৰ্যৰ ৰচনাৰে।

শ্ৰোতাসকলে আধুনিক গীত শুনি আছে আলবেলা খানুমৰ কণ্ঠত। অনুষ্ঠানত এইবাৰ শিল্পীৰ কণ্ঠত প্ৰভাত চৌধুৰীৰ ৰচনা।

শ্রোতাসকলে আধুনিক গীত শুনিছে আলবেলা খানমৰ কণ্ঠত। অনুষ্ঠানৰ শেষত শুনক দ্বিজেন্দ্ৰ মোহন শৰ্মা ৰচনাৰে শিল্পীৰ কণ্ঠৰ এই গীতটি।

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে আলবেলা খানমৰ কণ্ঠৰ গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে হীৰেণ ভট্টাচাৰ্য, প্ৰভাত চৌধুৰী আৰু দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক 8 বজাৰ মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো অংকুৰজ্যোতি শৰ্মাই। ৰাজ্য চৰকাৰে 1459 কোটি টকা ব্যয়েৰে গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ পৰিকল্পনা যুগুত কৰিছে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ 4ৰ্দশ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজিত জনজাতি গৌৰৱ উৎসৱৰ অংশ হিচাপে আজি জনজাতীয় সমাজৰ সমৃদ্ধ সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু জাতি গঠনত তেওঁলোকৰ অৱদানক সন্মান জনোৱা হয়। ৰাজ্যৰ বিভিন্ন জিলাত আজি উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে এলানি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্থানৰ পৰা তুলি লোৱা বাটৰ কুকুৰৰ টীকাকৰণ বা বন্ধ্যাকৰণৰ পাছত পুনৰ মুকলি কৰি নিদিবলৈ দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। মিজোৰামৰ ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যখনত বহিৰাজ্যৰ লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ইনাৰলাইন পাছৰ নতুন নিৰ্দেশনাত অনুমোদন জনাইছে। সেনাবাহিনীত 2027 বৰ্ষৰ বাবে অগ্নিবীৰ, জে চি অ' আৰু আৰ অ' নিযুক্তিৰ বাবে সৰ্বভাৰতীয় অনলাইন সমূহীয়া প্ৰৱেশ পৰীক্ষা CEE 2026 অহা 1 জুনৰ পৰা 12 জুনলৈ

অনুষ্ঠিত হ'ব। দৰং জিলাৰ দলগাঁও ৰাজচক্ৰ অন্তৰ্গত বালুগাঁৱত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: খেল আৰু খেলুৱৈ সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ খেল আৰু খেলুৱৈ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আগবঢ়াইছো গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা সপ্তম সদৌ অসম ৰাজ্যিক স্কোৱাছ চেম্পিয়নশ্বিপ সন্দৰ্ভত এটি প্ৰতিবেদন। এই বিষয়ে অসম স্কোৱাছ ৰেকেটছ সন্থাৰ সাধাৰণ সম্পাদক ৰাকেশ তিৱাৰীৰ সৈতে কথা পাতিছে সহস্ৰাব্দী দত্তই। নমস্কাৰ, আমাৰ সৈতে উপস্থিত আছে ৰাকেশ তিৱাৰী, তেখেত অসম স্কোৱাছ ৰেকেট এছ'চিয়েশ্যনৰ বৰ্তমান সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ছাৰ, আপোনাক আকাশবাণী গুৱাহাটীলৈ স্বাগতম জনাইছোঁ। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম অসমত স্কোৱাছ খেলৰ বৰ্তমান পৰিৱেশ কেনেধৰণৰ আৰু বৰ্তমান অসমৰ স্কোৱাছ খেলে কি পৰ্যায়ত আছে।
2: প্ৰথম নমস্কাৰ, আপোনালোকে প্ৰথমবাৰ আমাৰ স্কোৱাছৰ বিষয়ে কিবা সুধি আছে, বিৰাট ভাল লাগিছে। এইটো খেল খুব নতুন অসমত, কিন্তু খুব কম সময়ত আমি বহুত আগবাঢ়ি গৈ আছো। আৰু আপোনালোকে আপোনালোকক জনাই দিওঁ, আমি 2019 চনত এই খেলো ইণ্ডিয়া বয়জ টীম, আমাৰ যি মেইন টীম আছে, আমি ব্ৰঞ্জ মেডেল আনিছিলো। তো স্কোৱাছ আমাৰ কাৰণে এতিয়া বহুত মানে আগবাঢ়ি গৈ আছে অসমত। আৰু আমাৰ যিকেইটা প্লেয়াৰ আছে, আমাৰ এটা ছোৱালী আছে আণ্ডাৰ 15, তাই অল ইণ্ডিয়া ৰেংকিং হ'ল 11। আৰু আমাৰ বয়জতে আণ্ডাৰ 15 এজন ল'ৰা আছে, সিও ৰেংকিং আৰাউণ্ড 20 আছে। তো আমাৰ খেলটো বহুত ভাল চলি আছে, যিটো নতুন আছে। 2016ত আমাৰ প্ৰথম স্কোৱাছ কোৰ্ট ইয়াতে নেহৰু ষ্টেডিয়ামত বনাইছিলে, যেতিয়া চাউথ এছিয়ান ফেডাৰেশ্যন গেমছ হৈছিলে।
1: প্ৰথম 2016 চনত নেহৰু ষ্টেডিয়ামত ইয়াৰ আৰম্ভণি হৈছে বুলি কৈছে আপুনি অসমত। বৰ্তমান আজি 2026 চনত 10 বছৰ পিছত অসমৰ গুৱাহাটীৰ কোন কোন স্থানত এতিয়া স্কোৱাছৰ ফিল্ড আছে আৰু গুৱাহাটীৰ বাহিৰেও অসমৰ বেলেগ স্থানত ইয়াৰ শিকাৰ সুযোগ আছে নেকি?
2: নিশ্চয় আছে। আমাৰ চাওক, স্কোৱাছ আপোনাৰ তেজপুৰত আছে, গুৱাহাটীত আমাৰ IIT আছে, আৰু ৰয়েল গ্ল'বেল স্কুল যি আছে তাতে স্কোৱাছ আছে। আৰু আপোনাৰ হেৰি 6 মাইলত এটা এৰিজোনা বুলি আছে, তাতে আমাৰ স্কোৱাছ কোৰ্ট আছে। আৰু আৰ্মি কেণ্টনমেণ্ট নাৰাংগী, গুৱাহাটী নাৰাংগী, তাতেও স্কোৱাছ কোৰ্ট আছে। আৰু ডিব্ৰুগড়ত আছে, NRL নুমলীগড়ত আছে, আৰু চাহ বাগানত খুব স্কোৱাছটো বহুত আছে। চাহ বাগানত মেক্সিমাম চাহ বাগানত স্কোৱাছ কোৰ্ট আছে। আৰু এতিয়া নৰ্থ লখিমপুৰত এটা স্কোৱাছ কোৰ্ট বনিছে। যি হিচাপত মানে 10 বছৰ বেছি দিন হোৱা নাই, এই হিচাপতকে আমাৰ স্কোৱাছ কোৰ্ট বহুত জাগা হৈছে। দুলিয়াজানত আপোনাৰ যি অইল কোম্পানী আছে তাতে স্কোৱাছ কোৰ্ট আছে।
1: প্ৰশিক্ষণৰ ব্যৱস্থাবিলাক কেনেদৰে কৰা হয়, ইয়াত কোনে শিকায়, প্ৰশিক্ষক বাহিৰৰ পৰা আহে নে অসমৰ মানুহেই প্ৰশিক্ষণ দিয়ে, সেই বিষয়ে অকণমান কওকচোন আৰু কেনেধৰণে প্ৰশিক্ষণবিলাক দিয়া হয়।
2: এইটো চাওক, আমাৰ স্কোৱাছৰ কোচৰ আমাৰ বাহিৰৰ পৰাই আহে, হা। আৰু আমাৰ অসমৰো এজন দুজন আছে যি আমাৰ নিজৰ অসমৰ ল'ৰা আছে, ইহঁতে শিকাই আছে। আৰু আমি মাজে মাজে সেই এটা কেম্প কৰো যি বাহিৰৰ

0: হচ্ছে, আমি অলপ চেষ্টা করো যে 7 দিনের ক্যাম্প কেনেকুৱা লড়া ছোৱালীক কিবা শিকাব পৰা যায়, তেনেকুৱা আমি ব্যৱস্থা লওঁ।
1: হয়, কোৱাজ খেলৰ সাধাৰণ নিয়মাৱলীৰ বিষয়ে অকণমান ক'ব নেকি? কেনেধৰণৰ তাত সা সামগ্ৰী ব্যৱহাৰ হয়, কেনেদৰে খেলখন খেলা হয়?
0: চাওক, আমি স্কোৱাশ্বত প্ৰথম আপোনাক কওঁ, এই সাধাৰণ জোতাটো আপুনি পিন্ধিব নোৱাৰে। সেই জোতাটো হ'ল আপোনাৰ নন মাৰ্কিং শ্বুজ, সেই জোতা আপুনি পিন্ধিব লাগিব, নহ'লে আপুনি স্কোৱাশ্ব কোৰ্টত সোমাব নোৱাৰে। এইটো আমাৰ প্ৰথম নিয়ম আছে। আৰু 2 নম্বৰ নিয়ম আছে, আপুনি সৰু বাচ্চা যিমান আছে আণ্ডাৰ দি এজ অফ 19, ইহঁতে আই ৱেৰ মানে এতিয়া গগলছ নিচিনা আছে, এইটো চকু প্ৰটেকশ্যন কাৰণে ইহঁতে পিন্ধিব লাগে এইটো। আৰু ৰেকেট, আমাৰ স্কোৱাশ্ব কোৰ্টৰ ৰেকেট, এইটো অলপ এক্সপেঞ্চিভ হয়, কিন্তু এই ৰেকেটটো বিগিনাৰ্ছটো অলপ কম দামত পোৱা যায়, কিন্তু আগত যাই অলপ দামী স্কোৱাশ্ব ৰেকেট লাগিব, যিটো যেতিয়া ষ্টেণ্ডাৰ্ড অফ আপোনাৰ গেম অলপ ইম্প্ৰুভ হ'ব তেতিয়া ৰেকেটটো অলপ দামী লাগিব।
1: যিহেতু সামগ্ৰীবিলাক অকণমান দামী হয় বুলি কৈছে, তেতিয়াহ'লে সাধাৰণ খেলুৱৈৰ বাবে ই কিবা প্ৰতিবন্ধকতা সৃষ্টি কৰে নেকি? যে সাধাৰণ ঘৰৰ এজন খেলুৱৈ আহিলে, তেওঁ ধৰি লওক ভাল খেলিছে কিন্তু কিনিব পৰা নাই, বা তেতিয়া কেনেধৰণে আপোনালোকৰ ফালৰ পৰা কিবা সহায় হয় নেকি?
0: তেতিয়া আমি কোম্পানীবিলাক আছে, যদি চাই কিছুমান ল'ৰা ছোৱালী পটেনশিয়েল আছে ইহঁতে খেলিব পাৰে, কিছুমান কোম্পানী স্পন্সৰ কৰে, আৰু আমাৰ আসাম গভৰ্ণমেণ্টো আমাৰ ল'ৰা ছোৱালীক সহায় কৰে, যিটো যেতিয়া আমাৰ ল'ৰা ছোৱালী বাহিৰত যায় এই নেশ্যনেল স্কুল গেমছ খেলিবলৈ বা নেশ্যনেল গেমছ খেলিবলৈ, তেতিয়া আমাৰ আসাম চৰকাৰ পুৰা ফাইনেন্সিয়েল খৰচা পুৰা বেয়াৰ কৰে গভৰ্ণমেণ্টে। তো সেইবিলাক হেল্প আমি পাই থাকো বিভিন্ন জাগাৰ পৰা, বিশেষকৈ আমাৰ অসম গভৰ্ণমেণ্টে বিৰাট হেল্প কৰে আমাৰ, যেতিয়া আমি খেল পাতোঁ তেতিয়াও আমাক বহুত হেল্প কৰে, কিবা ফাইনেন্সিয়েল এচিষ্টেঞ্চ আমি পাওঁ। এই আমাৰ প্ৰেজেণ্ট চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আণ্ডাৰত আমি বহুত হেল্প পাইছোঁ, তো তেখেতকতো মই আমি ধন্যবাদ জনাম আপোনাৰ মাধ্যম দি।
1: হয়, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ খেলুৱৈৰ ফলাফল কেনেধৰণৰ হৈ আছে বৰ্তমান?
0: এইটো ভাল কথা সুধিছে আপুনি। চাওক, এইমাত্ৰ আমাৰ এই নেশ্যনেল স্কুল গেমছ হৈছিলে দিল্লীত এপ্ৰিল মাহত, তেতিয়া আমাৰ অসমৰ ল'ৰা ছোৱালী গৈছিলে, আমাৰ ছোৱালী কোৱাৰ্টাৰ ফাইনেলছত পাইছে, আমাৰ ছোৱালী যি আণ্ডাৰ 15 এজ গ্ৰুপৰ আছিল, ইহঁতে কোৱাৰ্টাৰ ফাইনেলছত পাইছে, তো এইটোতো বহুত ডাঙৰ কথা আমাৰ কাৰণে। আৰু আমাৰ ল'ৰা ইণ্ডিভিজুৱেল ইভেণ্টত আমাৰ 3টা ল'ৰা লাষ্ট 8ত গৈ পাইছে, তো আন্তঃৰাষ্ট্ৰীয় লেভেলতে আমাৰ বহুত ভাল আমি কৰি আছো। মোক লাগি আছে আহাত আমাৰ অসমৰ কমচে কম 2টা ল'ৰা 2টা ছোৱালী এই টপ 15 লেভেলত আহি যাব পাৰিব নেশ্যনেল লেভেলত।
1: হয়, খেলুৱৈৰ উপৰিও এতিয়া বৰ্তমান ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ কোনো ৰেফাৰী আছে নেকি বাৰু?
0: আমাৰ এতিয়া ৰেফাৰী আছে ভাল, মই পাহৰি গৈছো এইটো কবলে, এতিয়া দীক্ষান্ত কৈশৱ বুলি এজন ল'ৰা আছে, তেখেত নট অনলি নেশ্যনেল লেভেল কিন্তু ইণ্টাৰনেশ্যনেল ৰেফাৰী কৰি আহিছে। তেখেত এইবাৰ ইংলেণ্ড গৈছিলে আৰু জুনিয়ৰ ৱৰ্ল্ড স্কোৱাশ্বৰ তেখেতে ৰেফাৰী কৰি আহিছিলে। আমাৰ অসমৰ ল'ৰা ফাৰ্ষ্ট টাইম অসমৰ পৰা এজন ল'ৰা গৈছিলে।
1: অলপতে গুৱাহাটীত নেহৰু ষ্টেডিয়ামত অসম ৰাজ্যিক স্কোৱাশ্ব চেম্পিয়নশ্বিপৰ এখন খেল হৈ গৈছে, সেই খেলখনৰ বিষয়ে ক'বচোন অকণমান।
0: এইটো আমি প্ৰত্যেক বছৰে পাতো, এইটো আমাৰ 7th অল আসাম ষ্টেট ক্ৰছ চেম্পিয়নশ্বিপ হৈছিলে, তাৰ মানে আমি 7 বছৰ কণ্টিনিউ কৰিছো, এইবাৰ আমাৰ 7th অল আসাম আছিল, তাতে আমাৰ প্ৰায় 80 বয়জ এণ্ড গাৰ্লছ আমাৰ পাৰ্টিচিপেশ্যন হৈছে বিভিন্ন জেগা অসমৰ পৰা, আৰু ভেৰিয়াছ এজ কেটেগৰীত আমাৰ এই খেল হৈছে, আণ্ডাৰ 11, আণ্ডাৰ 13, আণ্ডাৰ 15, আণ্ডাৰ 17।

0: 19 আৰু মেন এণ্ড ৱুমেন আৰু এটা কেটেগৰী হৈছে 40+ চ' এই যিমান কেটেগৰী হৈছে আমি চব কেটেগৰী প্ৰাইজ ডিষ্ট্ৰিবিউচন কৰিছোঁ ফাৰ্ষ্ট ছেকেণ্ড আমি এটা থাৰ্ড প্ৰাইজো ৰাখিছিলোঁ যিটো থাৰ্ড প্ৰাইজ অফিচিয়েলি নহয় কিন্তু ফাৰ্ষ্ট আৰু ছেকেণ্ডটো অফিচিয়েল আছে এই টুৰ্ণামেণ্টত কিন্তু এটা ভাল খবৰ আছে অসমৰ কাৰণে যিকেইটা ল'ৰা ছোৱালী খেলে ইহঁতে নেশ্যনেল লেভেলত ইহঁতে ৰেংকিং ইম্প্ৰুভমেণ্ট হৈ যায় মানে যি পইণ্টছ ইয়াত পাব সেই নেশ্যনেল লেভেলত ইহঁতে ইহঁতে ৰেংকিং মানে ৰেংকিংটো পাব ইহঁতে
1: যিসকল তাত সেই খেলত জয়ী হৈছিল তেখেতসকলৰ কাৰোবাৰ নাম মনত আছে নেকি
0: নামটো আণ্ডাৰ 17 সাগনিক সরকার হৈছিলে আৰু আণ্ডাৰ 15 দৰ্শিল কলিতা বুলি জয়লাভ কৰিছিলে আৰু মেনজতো এটা মহিত তন্মৰ নুমিলুগড়ৰ জিতিছিলে আৰু অৰ্ণৱ দত্তা এতিয়া গোলাঘাটৰ ল'ৰা আছে তাই ছেকেণ্ড পজিশ্যন আহিছিল আৰু তাই আণ্ডাৰ 19 ফাৰ্ষ্ট পজিশ্যন আহিছিল আৰু আমাৰ এই ছোৱালী মনশ্ৰী ৰাৱত বুলি এটা ছোৱালী আছে তাই বহুত নাম কৰি আছে তাই বহুত চেম্পিয়নশ্বিপ জিতিছে তাইও আপোনাৰ উইমেনছত জিতিছে আৰু আণ্ডাৰ 17 তাই জিতিছে মনশ্ৰী ৰাৱত আৰু এটা ল'ৰা আছে আমাৰ আণ্ডাৰ 13 আয়ান কৌশিক নুমিলিগড়ৰ তাই প্ৰথম স্থান পাইছে সেইকেইটা মোৰ মনত আছে
1: এতিয়া যদি আমাৰ অনুষ্ঠান শুনি কোনো ব্যক্তিয়ে বা কোনো ল'ৰা ছোৱালীয়ে এই খেলখনত অংশগ্ৰহণ কৰিবলৈ বিচাৰে বা শিকিবলৈ যদি কোনোবা আগ্ৰহী হয় তেতিয়াহ'লে কেনেকৈ আগবাঢ়ি আহিব লাগিব ক'ত যোগাযোগ কৰিব লাগিব সেই বিষয়ে অকণমান ক'বচোন
0: চাওক এতিয়াতো আমাৰ এই আৰজি বৰুৱা কমপ্লেক্সত আমাৰ যিটো আপুনি দেখিছে আগত পৰা চব মানে নতুন ষ্টেডিয়াম বনাবতো আমাৰ এণ্ট্ৰেঞ্চ এতিয়া পিছফালে পৰা আছে মুছাফিৰ থানাৰ পৰা আৰু যদি কোনোবা এডমিশ্যন ল'ব বিচাৰে তেখেততো 4টা বজাত আহিব লাগিব আৰু নেহৰু ষ্টেডিয়ামতে আমাৰ কোচ থাকে কোচক এপ্ৰ'চ কৰিলে তাই এডমিশ্যন ফৰ্ম দি দিব আৰু বুজাই দিব কিমান সময়ত আহিব লাগে আৰু কিমান কিমান দিন ট্ৰেইনিং হ'ব এনেই আমাৰ 6 দিন ট্ৰেইনিং হয় মনডে আমাৰ অফ থাকে মনডে আমি আমাৰ যিমান স্পৰ্টছ আছে মনডে আমি বন্ধই ৰাখো
1: আৰু ইয়াত অংশগ্ৰহণৰ কাৰণে কিবা বয়সৰ সময়সীমা থাকে নেকি
0: প্ৰত্যেক কেটেগৰী আছে আণ্ডাৰ 11 আণ্ডাৰ 13 আণ্ডাৰ 15 আণ্ডাৰ 17 আণ্ডাৰ 19 তাৰপিছত মেইন কেটেগৰী আছে এই চব কেটেগৰীত আপোনাৰ ৰেংকিং থাকে অল ইণ্ডিয়া লেভেল যেনেকুৱা আণ্ডাৰ 11 আপোনাৰ অল ইণ্ডিয়া ৰেংকিং আপোনাৰ ল'ৰা বা ছোৱালী কিমান ৰেংকিং আছে এইটো আপুনি গম পাব আণ্ডাৰ 13 অল ইণ্ডিয়া আপোনাৰ ল'ৰা ছোৱালীৰ ৰেংকিং কিমান আছে অসমত এইটো আপুনি গম পাব যেনেকুৱা মই এতিয়া কৈছো আপোনাৰ আণ্ডাৰ 15 আমাৰ এটা ছোৱালী অল ইণ্ডিয়া ৰেংক 11 আছে মনশ্ৰী ৰাৱত তেনেকুৱা আমাৰ আয়ান কৌশিক আছে তেখেতে এতিয়া আণ্ডাৰ 11 তাই যোৱা বছৰ আণ্ডাৰ 11 তাই ৰেংকিং প্ৰায় 3rd ৰেংকিং আছিলে কিন্তু এতিয়া তাৰ এইজ অলপ বঢ়ি গ'ল তাই আণ্ডাৰ 13 কেটেগৰী আহি গ'ল সেইকাৰণে আণ্ডাৰ 13 কেটেগৰী তাৰ ৰেংকিংটো অলপ ওপৰত হৈ গৈছে এতিয়া
1: আপুনি যিহেতু অসম স্কোৱাচ ৰেকেট এছ'চিয়েচনৰ সাধাৰণ সম্পাদক ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ এতিয়া অসমৰ সামগ্ৰিকভাৱে অসমৰ স্কোৱাচ খেলৰ পৰিৱেশ উন্নতকৰণৰ বাবে বা কোনো প্ৰতিযোগিতা এতিয়া আপোনালোকে আকৌ অনুষ্ঠিত কৰিব নেকি
0: আমিতো বহুত ডাঙৰ ডাঙৰ ইভেণ্টছ কৰোঁ যোৱাবাৰ চাওক আমি 2025ত ইষ্টাৰ্ণ শ্লেম বুলি কৰিছিলো তাতেতো আমাৰ ফৰেন প্লেয়াৰ্চ আহিছিলে প্লেয়াৰ্চ আমাৰ আহিছিলে ছিংগাপুৰ পৰা প্লেয়াৰ্চ আমাৰ আহিছিলে নিউজিলেণ্ড পৰা আৰু এটা আফ্ৰিকান কাণ্ট্ৰিৰ পৰাও আহিছিল তো এইটো ইণ্টাৰনেশ্যনেল ইভেণ্ট আছিলে আমি এপ্ৰিলত পাতিছিলো এইটো এপ্রিল নয়, এইটো আমি নভেম্বরত পাতিছিলো। আর এপ্রিলত আমি প্রত্যেক বছর আমি বছরত একবার আমি পাতো এই অল ইন্ডিয়া।

0: ব্রহ্মপুত্র স্কোয়াশ চ্যাম্পিয়নশিপ। এইটি ন্যাশনাল লেভেলত, বিভিন্ন পুরা ইন্ডিয়া পুরা মানুহ আহে ইয়াত খেলিব কারণে। প্রায় 300-400 প্লেয়ার্স বিলাক হয়, তাতে ইন্ডিয়ার নম্বর 1 নম্বর 2 সবে আহে ইয়াত খেলিব।
1: হয়, আৰু ভৱিষ্যতে আপোনালোকে কেনেধৰণৰ পৰিকল্পনা ৰাখিছে? অসমৰ যিসকল স্কোৱাচ খেলুৱৈ আছে তেওঁলোকক কেনেধৰণে আৰু আগুৱাই নিব বিচাৰিব?
0: মোৰ সপোন আছে অলিম্পিকছত মোৰ অসমৰ পৰা কোনোবা যায়, কিন্তু এই 2028টো আহি গ'ল, এইবাৰটো আমি নোৱাৰিম। কিন্তু মোৰ বহুত বিশ্বাস আছে যে কমনৱেলথ গেমছত আমাৰ অসমৰ পৰা কমচে কম 2টা প্লেয়াৰ আমি পঠাব পাৰিম। এতিয়া চাওক, যিটো এই স্পৰ্টছটো বহুত নতুন খেল, মানুহবিলাক গম নাপায়, সেইকাৰণে আমি এতিয়া মানে ভাবি আছিলো প্ৰত্যেক স্কুলত যাই চবক জনাম কি এনেকুৱা এটা খেল আছে। আৰু যিটো মানুহবিলাক ভাবে কি ইয়াতে বহুত পইচা আছে, তেনেকুৱা নাই, ইমান পইচাও নাই। আপুনি লগে চাওক, যিমান খেল আছে তাতেতো অলপ খৰচ হবই। আৰু যদি কোনোবা দুখীয়া ঘৰত আছে তেতিয়া আমি চৰকাৰত নিবেদন কৰিম, তেখেতে চৰকাৰে নিশ্চয় হেল্প কৰিব, চবে আহক। কিন্তু এই খেলটো আপোনাৰ মাধ্যমত যদি মানুহবিলাক গম পায় তো বিৰাট ভাল হ'ব। আমি এই মাধ্যম বিচাৰি আছো, আমাক আৰু ল'ৰা ছোৱালী লাগে, কিন্তু যিটো আমি জানো অসমত বহুত পটেঞ্চিয়েল আছে এই খেলত আগবঢ়াব কাৰণে।
1: আপোনাক অশেষ ধন্যবাদ আপুনি সময়খিনি দিয়াৰ বাবে, আৰু এই ক্ষেত্ৰখনত আপোনালোকে কাম কৰি যাওক, অসমৰ ল'ৰা ছোৱালী আৰু বাহিৰত গৈ খেল খেলক, কমনৱেলথ গেমছত ভাগ লওক, অলিম্পিকত ভাগ লওক, তাকে কামনা কৰিছোঁ। ধন্যবাদ,
0: ধন্যবাদ, নমস্কাৰ,
1: নমস্কাৰ। ইমান পৰে শ্ৰোতাসকলে, গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা সপ্তম সদ অসম ৰাজ্যিক স্কোৱাচ চেম্পিয়নশ্বিপ সন্দৰ্ভত এটি প্ৰতিবেদন শুনিলে। এই বিষয়ে অসম স্কোৱাচ ৰেকেজ সন্থাৰ সাধাৰণ সম্পাদক ৰাকেশ তিৱাৰীৰ সৈতে কথা পাতিলে সহস্ৰাব্দী দত্তই। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠান ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ, প্ৰযোজনা সহযোগী সহস্ৰাব্দী দত্ত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছো সুৰৰ শৰাই। আজিৰ শিল্পী জিতেন ডেকা, প্ৰযোজনা কিশোৰ দাসৰ। অনুষ্ঠানৰ পুনতে শুনক শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীত, ৰচনা কিশোৰ দাসৰ।

সুৰৰ শৰাই অনুষ্ঠানত শ্ৰোতাসকলে শুনিছে জিতেন ডেকাৰ কণ্ঠৰ গীত। অনুষ্ঠানত এবাৰ শুনক শিল্পীৰ কণ্ঠৰ আন এটি গীত, গীতৰ কথা শিল্পীৰ নিজা।

0: সুৰৰ শৰাই অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে জিতেন ডেকাৰ কণ্ঠৰ গীত শুনিলে। প্ৰযোজনা আছিল কিশোৰ দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক।

0: চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
1: তেন্তে মইও এবাৰ যাব লাগিব।
0: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক পুনতে শুনাবলৈ লোৱা হৈছে তোমাৰ মৰমৰ কোন শ্ৰব্য এলবামটিৰ পৰা এটি গীত, তৰালী শৰ্মাৰ কণ্ঠত।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে হেপাহৰ গান শ্ৰব্য এলবামটিৰ পৰা এটি গীত প্ৰাঞ্জল শৰ্মাৰ কণ্ঠত, গীতৰ কথা প্ৰভাত চৌধুৰীৰ।

চিত্ৰগীত অনুষ্ঠানৰ পুনতে শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে আমাৰ ঘৰ ছবিখনৰ এটি গীত ৰমেন বৰুৱা আৰু পূৰৱী দেৱীৰ কণ্ঠত।

চিত্ৰগীত অনুষ্ঠানত শ্ৰোতাসকলক এবাৰ শুনাবলৈ লোৱা হৈছে এৰাবাটৰ সুৰ ছবিখনৰ এটি গীত, লতা মংগেশকাৰ আৰু হেমন্ত মুখাৰ্জীৰ দ্বৈতকণ্ঠত। সংগীত আৰু গীতৰ কথা ভূপেন হাজৰিকাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়,
4: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
5: পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: অঁ,
4: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয়ও,
4: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: শ্ৰোতাসকলে অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এবাৰ এয়া বিপ্লৱী ছবিৰ এটি গীত, সংগীত শিৱ ভট্টাচাৰ্যৰ, সুৰ সংৰচনা মলিন বৰাৰ।

চিত্ৰগীত অনুষ্ঠানত এবাৰ আগবঢ়াইছোঁ স্মৃতিৰ পৰশ ছবিখনৰ এটি গীত। ৰমেন বৰুৱা, গুণদা দাস, ননী কাকতি, বিভা বৰুৱা আৰু গিৰিণ বৰুৱাৰ কণ্ঠত।

শ্ৰোতাসকলে অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এবাৰ আগবঢ়াইছো স্মৃতিৰ পৰশ ছবিখনিৰ আন এটি গীত ৰমেন বৰুৱা আৰু ননী কাকতিৰ কণ্ঠত।

0: চাকনৈয়ে ছবিত সেয়া আছিল লৱংগ বৰা, গীতৰ কথা আছিল লক্ষ্য হীৰা দাসৰ, সংগীত মুকুল বৰুৱাৰ, চিত্ৰগীত অসমীয়া ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, নিশাৰ আঞ্চলিক বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। ৰাজ্য চৰকাৰে 1459 কোটি টকা ব্যয়েৰে গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ পৰিকল্পনা যুগুত কৰিছে। জি আই এছ আধাৰিত পয় প্ৰণালী আৰু বান ব্যৱস্থাপনা প্ৰকল্পৰ জৰিয়তে গুৱাহাটীক বান সহনশীল আৰু ভৱিষ্যমুখী মহানগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নগৰীয়া বান সমস্যাৰ স্থায়ী সমাধান কৰি জনসাধাৰণৰ জীৱন সুচল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰকল্পৰ অধীনত স্বয়ংচালিত ভৰলুমুখ পাম্পিং ষ্টেচন, স্মাৰ্ট পকী পয় প্ৰণালী আৰু নদী পুনৰুজ্জীৱিতকৰণৰ কাম কৰা হ'ব। তদুপৰি ভৰলু আৰু বাহিনী নৈৰ অৱবাহিকাৰ উন্নয়নৰ বাবে 500 কোটি আৰু 450 কোটি টকা ব্যয়েৰে কাৰ্যৰূপায়ণ কৰা হ'ব। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ 4th বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞও এই বৈঠকত অংশ লয়। বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি নদী অৱবাহিকা ব্যৱস্থাপনা পদক্ষেপৰ অগ্ৰগতিৰ বুজ লোৱা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰি বৰ্ডৰ ভৱিষ্যত কাম কাজৰ ৰূপৰেখা প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি এই বৈঠকত বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হয়। বৈঠকত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ব্ৰহ্মপুত্ৰ বৰ্ডে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবংগত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে। কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি দীনদয়াল অন্ত্যোদয় যোজনা ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আঁচনিৰ অধীনত 71 গৰাকী ডিজিপি সখীক লেপটপ বিতৰণ কৰা হয়। ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ একেবাৰে শেষৰজন ব্যক্তিলৈকে ডিজিটেল বেংকিং সেৱা আগবঢ়াবলৈ ৰখা অব্যাহত প্ৰয়াসৰ

0: অংশস্বৰূপে এই পদক্ষেপ গ্ৰহণ কৰা হয়। দুৰ্নীতি নিবাৰণী আৰু তদাৰকী সঞ্চালকালয়ে আজি কোকৰাঝাৰৰ পৰ্বতজোৰাত অভিযান চলাই পৰ্বতজোৰাৰ মাণ্ডলিক বন বিষয়া অবিনাশ বসুমতাৰীক উৎকোচ লোৱাৰ অভিযোগত আটক কৰে। বিষয়াজনে এজন ব্যক্তিৰ পৰা 2,00,000 টকা উৎকোচ লোৱাৰ সময়তে তেওঁক আটক কৰা হয়। সম্প্ৰতি বিষয়াগৰাকীক অধিক তথ্য আহৰণৰ বাবে জেৰা কৰি থকা হৈছে। সেনাবাহিনীত 2027 বৰ্ষৰ বাবে অগ্নিবীৰ, জে চি অ' আৰু আৰ নিযুক্তিৰ বাবে সৰ্বভাৰতীয় অনলাইন সমূহীয়া প্ৰৱেশ পৰীক্ষা CEE 2026 অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। গুৱাহাটীৰ নাৰেঙ্গীৰ সেনা নিযুক্তি কাৰ্যালয়ে এই কথা ঘোষণা কৰিছে। নিযুক্তিৰ প্ৰক্ৰিয়াৰ বাবে নাম পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে পৰীক্ষা আৰম্ভ হোৱাৰ 14 দিন পূৰ্বে সেনাবাহিনীৰ অফিচিয়েল নিযুক্তি ৱেবছাইট জইন ইন ইণ্ডিয়ান আৰ্মি .NIC.in পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজিত জনজাতি গৌৰৱ উৎসৱৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া সমজিলাত জনজাতি সমাজৰ সমৃদ্ধ সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু জাতি গঠনত তেওঁলোকৰ অৱদানক সন্মান জনোৱা হয়। শিৱসাগৰ জিলাতো জনজাতি গৌৰৱ উৎসৱৰ অংশ হিচাপে জনভাগিদাৰী অভিযানৰ অধীনত ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম পানীদিহিং গাঁও পঞ্চায়তত জনজাতীয় লোকসকলৰ কল্যাণৰ অৰ্থে সজাগতামূলক আৰু জনহিতকৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বৰপেটা জিলাতো আজি চেঙা উন্নয়ন খণ্ডৰ অন্তৰ্গত সুবাদ জনভাগিদাৰী অভিযানৰ অধীনত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। নগাঁও জিলাত জনজাতি গৌৰৱ উৎসৱৰ লগত সংগতি ৰাখি জনভাগিদাৰী অভিযানৰ অধীনত বিভিন্ন ঠাইত ৰাজহুৱা সভা আৰু সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বাক্সা জিলাতো জনজাতীয় গৌৰৱ উৎসৱৰ কাৰ্যসূচীত কালিৰে পৰা বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত তৃতীয় বাৰ্ষিক চিদানন্দ শইকীয়া সোঁৱৰণী 13 বছৰ অনুৰ্ধ আন্তঃ প্ৰশিক্ষণ কেন্দ্ৰ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন আজি অনুষ্ঠিত হয়। প্ৰতিযোগিতাত নামৰূপ টাউন ক্লাব ফুটবল একাডেমী ক্লাবে যদু চেম ফুটবল প্ৰশিক্ষণ কেন্দ্ৰক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে। অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডঃ চৈকত পাত্ৰ, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া, বিষয়ববীয়াসকল আৰু প্ৰতিযোগিতাৰ ট্ৰফিদাতাবৰ্গৰ পৰিয়ালৰ লোক উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৰাজস্থান ৰয়েলছক জয়ৰ বাবে 221 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 220 ৰাণ সংগ্ৰহ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমৰ সৈতেও আলোচনাত মিলিত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে আহি গ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব। নমস্কাৰ।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ

0: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰ অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছো। আমি আজি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছো এনেকুৱা এগৰাকী কণ্ঠশিল্পীক যিগৰাকীৰ কণ্ঠৰ গীত আপোনালোকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শুনিছে, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা শুনিছে। তেখেত হৈছে দীতিমণি বৰুৱা বাইদেউ। আপোনাক আকাশবাণী অনুষ্ঠানলৈ আদৰণি জনাইছো।
1: নমস্কাৰ।
0: আমি আপোনাক আকাশবাণীৰ এই ষ্টুডিঅ'ত পাইছো। আগতে কণ্ঠশিল্পী হিচাপে আপুনি আহিছিল। আপোনাৰ সংগীত জীৱনটো, আপোনাৰ ব্যক্তিগত জীৱনটোৰ কিছু কথা পাতিম। শ্ৰোতাসকলে আপোনাক আকৌ এবাৰ তেওঁলোকৰ মাজত পালে নিশ্চয় ভাল পাব। বাইদেউ, আৰম্ভণিতে আমি এবাৰ উভতি যাওঁ আপোনাৰ শৈশৱৰ সময়খিনিলৈকে। আপোনাৰ জন্ম ক'ত হৈছিল, পৰিয়ালটোত কোন কোন আছিল, আপোনাৰ সংগীতৰ পৰিৱেশ ঘৰতে পাইছিল নেকি, এই কথাখিনি কওকচোন, আৰম্ভণি সময়খিনিৰ কথা।
1: মোৰ জন্ম হৈছিলে নগাঁৱত। নগাঁৱত মোৰ আইতা ককাহঁতৰ ঘৰ, নগাঁও আমলাপট্টিত, তাত মোৰ জন্ম হৈছিলে। কিন্তু মই ডাঙৰ দীঘল হৈছোঁ শিৱসাগৰত। মোৰ দেউতাৰ ঘৰ শিৱসাগৰৰ, শিৱসাগৰৰ আমলাপট্টিত। মোৰ দেউতাৰ নাম হৈছে পূৰ্ণচন্দ্ৰ ভট্টাচাৰ্যী। আৰু সংগীতৰ কথা ক'বলৈ গ'লে মোৰ দুইখন ঘৰতেই আমাৰ সংগীতৰ চৰ্চা খুবেই আছিল। নগাঁও ঘৰখনতো মোৰ মাহীহঁত, মামাহঁত চবেই গান গাইছিলে। আৰু মোৰ দেউতাৰ ঘৰখনত দেউতা, মোৰ মা, মোৰ খুৰা সকলোৱে গান গাইছিলে। আৰু তাৰ লগতে মই আপোনালোকক কৈ থওঁ, মোক ৰেডিঅ'ত প্ৰথম গান গাবৰ কাৰণে মোক উৎসাহ যোগাইছিল অনিমা ভট্টাচাৰ্যী। অনিমা ভট্টাচাৰ্যী হৈছে মোৰ পেহী। আৰু জ্যোতিষ ভট্টাচাৰ্য

0: যি হৈছে মোৰ খুৰা, তাৰমানে পাপাৰ খুৰাকৰ ছোৱালী আৰু পাপাৰ পেহীয়েকৰ ল'ৰা, তেনেকুৱা সেইটো সূত্ৰে তেওঁলোকৰ লগতো সেই সংগীতৰ সূত্ৰেই মানে মই ৰেডিঅ'লৈ আহিবলৈ সুবিধা পাইছিলোঁ।
1: আপুনি ক'লে দেউতাৰ কথা, ক'লে মাৰ নামটো যদি আজি কৈ দিয়ে।
0: মোৰ মাৰ নাম ৰেণু ভট্টাচাৰ্য।
1: হয়, শৈশৱতে আপোনাৰ ঘৰতে এটা সংগীতৰ,
0: ঘৰতেই সংগীতৰ পৰিৱেশ আছে।
1: হয়, কিমান বয়সৰ পৰা গান গাবলৈ আৰম্ভ কৰিছে?
0: মই আচলতে গান গাবলৈ আৰম্ভ কৰিছিলোঁ কিজানি মই ক্লাছ 1 মানত আছিলোঁ। তেতিয়া এটা গান ৰুণুমী ভট্টাচাৰ্য বাইদেউহঁতে, মোৰ খুৰা হৈছে শিৱসাগৰৰ গকুল ভট্টাচাৰ্য, খুৰা সংগীতৰ লগতেই খুৰা জড়িত।

0: বয়সৰ পৰা গান গাবলৈ আৰম্ভ কৰিছে?
1: মই আচলতে গান গাবলৈ আৰম্ভ কৰিছিলোঁ কিজানি মই ক্লাছ ওৱান মানত আছিলোঁ, তেতিয়া এটা গান ৰুণুমী ভট্টাচাৰ্যী বাইদেউহঁতে, মোৰ খুৰা হৈছে শিৱসাগৰৰ গকুল ভট্টাচাৰ্যী, খুৰা সংগীতৰ লগতেই খুৰা জড়িত আছিল, তাৰপাছতে খুৰাহঁতে গাইছিলে গানটো, গানটো অলপ ভুল হৈছিল। সেই গানটো মই নগাঁৱত মোৰ মাহীহঁতৰ মুখত শুনিছিলোঁ, মাহীহঁতৰ মুখত শুনি পেলাই মই তেতিয়া খুৰাহঁতক গাই থাকোঁতে সেই গানটো মই শুদ্ধ কৰি দিছিলোঁ, সেয়াই হৈছে মোৰ আৰম্ভণি। গানটো মনত আছে, গানটো মই অকণমান কৈ দিব পাৰিম। গানটো আছিল, এই অসমৰ মহা জাতি আমি নাই একো ভিনপৰ, নাই একো ভিনপৰ। বাকীখিনি মোৰ সিমানটো এটা মনত নাই গানটোৰ, কিন্তু এইটো কোৰাছ এটা আছিলে যিটো ৰুণুমী বাইদেউ, মোৰ খুৰা, তেওঁলোকে গাইছিলে। তেওঁলোকে গানটো গাওঁতে ভুল হওঁতে মই মানে সেইখিনি শুদ্ধ কৰি দিছিলোঁ, আৰু সেই তেতিয়াৰ পৰাই মোৰ সংগীত জীৱন আৰম্ভ হৈছে। আৰু মই শিকিছিলোঁ শিৱসাগৰ সংগীত স্কুলত, সেউজীয়া সমাজ সংগীত বিদ্যালয়, তাত মই মানে শাস্ত্ৰীয় সংগীত আৰম্ভ কৰিছিলোঁ। তাতেই চান্তাউজীৰৰ দেউতাক নন্দদেৱ শৰ্মা ছাৰে তাতেই কাম কৰিছিলে, মই তেখেতৰ ওচৰত শিকিছিলোঁ।
0: আৰু পঢ়া শুনা আপোনাৰ ক'ত?
1: মোৰ পঢ়া শুনা শিৱসাগৰতে, শিৱসাগৰতে স্কুলৰ শিক্ষা শেষ কৰিছোঁ, কলেজৰ শিক্ষা শেষ কৰিছোঁ।
0: স্কুলত পঢ়ি থাকোঁতে বা কলেজত পঢ়ি থকা সময়ত আপুনি প্ৰতিযোগিতাতো ভাগ লৈছিল চাগে?
1: নিশ্চয় নিশ্চয় নিশ্চয়, মই যেতিয়া ক্লাছ ফাইভত আছিলোঁ তেতিয়া অল আসাম সংগীত নাটক একাডেমীৰ ৰাণী সবিতা দেৱী মেমৰিয়েল চিল, মই বেষ্ট ছিংগাৰ আছিলোঁ, আৰু তেতিয়া সেই সংগীত নাটক একাডেমীৰ কম্পিটিশ্যন যিখিনি আৰম্ভ হৈছিলে শিলচৰত, আৰু তেতিয়া মই আছিলোঁ ক্লাছ ফাইভত, আৰু মই বেষ্ট ছিংগাৰ হৈছিলোঁ সংগীত নাটক একাডেমী মানে অল আসামৰ ভিতৰত। আৰু এনেই কলেজ বা স্কুলত তেনেকৈ কম্পিটিশ্যন আগতে কৰিছোঁ সেইবিলাকত, কিন্তু ডাঙৰকৈ মানে সংগীত নাটক একাডেমীত কৰিছিলোঁ। তাৰপিছততো য'তে কম্পিটিশ্যন পাতিলে জইন কৰিব যাওঁ তেতিয়া কয় যে অল আসামত জইন কৰাৰ পিছত নোৱাৰে কৰিব, তাৰপিছত কিন্তু কৰা নাই দেই।
0: অসম ভিত্তিত হোৱা প্ৰতিযোগিতাত পুৰস্কাৰ পাই যোৱাৰ পিছত আপুনি আৰু
1: নাই দিয়া? নাই, তাৰপিছত তাৰমানে মোক নিদিয়ে কৰিবলে। সেইটোৱেই
0: আপোনাৰ সময়ৰ একে সময়তে পঢ়া, একে সময়তে আপুনি লগ পোৱা তেনেকুৱা কণ্ঠশিল্পী এতিয়া যিসকল হয়তো বিশেষভাৱে প্ৰতিষ্ঠিত, সকলৰ কথা কওকচোন।
1: মোৰ লগত চবতকৈ আমি গাই থকা, গান গাই থকা সেইটো সময়ত ডলি মন্দিৰা ইহঁতি আমাৰ একেলগৰ, মোৰ একেলগৰ। আমি অডিশ্যন দিছিলোঁ, মই গুৱাহাটীৰ পৰাই অডিশ্যন দি পেলাই প্ৰথম পাছ কৰিছিলোঁ, কিন্তু মোৰ অলপ আগে পিছে তেনেকৈ ডলি মন্দিৰাহঁতো হৈছিলে, আৰু সিহঁতক তেনেকৈ ডিব্ৰুগড়ত পাইছোঁ মই লগ।
0: ডিব্ৰুগড়ত কিন্তু আপুনি কণ্ঠস্থ পৰীক্ষা ইয়াতে দিছে?
1: মই গুৱাহাটীত দিছোঁ।
0: সেই সময়ত কাক কাক পাইছিল আপুনি?
1: সেই সময়ত মই পাইছিলোঁ নীৰেণ দাক, তাৰপিছতে পাইছিলোঁ আৰু কাক কাক পাইছিলোঁ, মই এবাৰমানহে ইয়াত, তেতিয়া এবাৰমান মই মানে প্ৰগ্ৰেম কৰিছোঁ লাইভ প্ৰগ্ৰেম ইয়াত যেতিয়া অডিশ্যন দিয়াৰ পিছত, তাৰপিছত মই ডিব্ৰুগড় গ'লোঁ। ডিব্ৰুগড়লৈ যোৱাৰ পিছত যেতিয়া আকৌ মই গুৱাহাটীলৈ মানে পাৰ্মানেণ্টলি গুচি আহিলোঁ তেতিয়া ইয়াত সুৰৰ শৰাই কৰিছিলোঁ মই দুবাৰ। এবাৰ কৰিছিলোঁ অসীম হাজৰিকাৰ তত্বাৱধানত, আৰু এবাৰ কৰিছিলোঁ অনুপম চৌধুৰীৰ তত্বাৱধানত।
0: গানকেইটা মনত আছেনে বাইদেউ?
1: অকণমান চালে মনত পৰিব নেকি?
0: কিমান চনত আপুনি কণ্ঠস্থ পৰীক্ষা দিছিলে আকাশবাণী গুৱাহাটী?
1: সেইটো চনটো পাহৰিলো নহয়, চনটো পাহৰিলো, কিন্তু
0: এটা মনত আছে পৰীক্ষাৰ,
1: পৰীক্ষাৰ অভিজ্ঞতা মানে মই নৰ্মেলি যেনেকৈ গান গাওঁ তেনেকৈয়ে গান গাইছিলোঁ, সেইটো একো হেৰি লগা নাছিলে, মোৰ ভাল লাগিছিলে মানে, এনেই গান গাবলৈ সদায় যেনেকৈ অন্যত যাওঁ বা গাওঁ তেনেকৈ গাইছিলোঁ, সেইটো বিষয়ে মানে বিশেষ একো লগা নাছিল। কিন্তু প্ৰথমবাৰ প্ৰগ্ৰেম যেতিয়া কৰিছোঁ, লাইভ প্ৰগ্ৰেম কৰিছোঁ, সেইবাৰ মোৰ ৰেকৰ্ডিং কৰি আছিলে নীৰেণ দাই, আৰু দাদাই মই যেতিয়াই চাওঁ তেতিয়াই তেখেতে মানে হাঁহি মুখেৰে সৈতে মোক কেনেকৈ প্ৰথমখিনি গাম, কেনেকৈ শেষ কৰিম সেইটো দেখুৱাই আছিলে।
0: সেই অভিজ্ঞতাবিলাক এতিয়া মনত পৰে,
1: খুব ভাল লাগে, খুব ভাল লাগে।
0: আজি যেতিয়া আকাশবাণী গুৱাহাটীলৈ আহিছে আপোনাৰ নিশ্চয় ভাল লাগিছে?
1: মোৰ আহি পেলাই ভাল লাগিছে, মই ইফালৰ ষ্টুডিঅ'ত মই গান গাইছিলোঁ, এইটো ছাইডত মই এনেই কোৰাচ চোৰাচ গাইছিলোঁ দেই, কিন্তু চলো প্ৰগ্ৰেম কৰোঁতে মই ইফালৰ ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিছিলোঁ।
0: নিয়ন্ত্ৰণ কক্ষৰ কাষত যিটো সংগীতৰ
1: আছে আছে নহয় তাত,
0: গতিকে আপুনিও নষ্টালজিক হৈ
1: গৈছে একদম একদম।
0: গতিকে সেই সময়ত আকাশবাণীত গোৱা গীত আপোনাৰ

0: কোনটো এই মুহূৰ্তত মনত পৰে?
1: মই প্ৰথম গাইছিলোঁ নিৰ্মল প্ৰভা বৰদলৈ লিখা আৰু ভৱেন বৰঠাকুৰীয়ে সুৰ কৰা গানটো। গানটো কথাখিনি হৈছে, সোণটি শুৱনি মোৰ লাৱনি মুখনি, আকাশীত কাঁচি যোন এটি, চম্বাৰ পাপৰি যেন হাতৰে আঙুলি, তৰা যেন চকু দুটি। এটা নিচুকনি গীত, সেইটো দীপালী বাইদেউ গাইছিলে, সংগীতায়ো গাইছে সেইটো। সেইটোৰে সৈতে মোৰ মানে ৰেডিঅ'ৰ গানৰ প্ৰথম আৰম্ভণি।

0: খুব ভাল লাগিছে বাইদেউ আপোনাৰ লগত যিহেতু সংগীতৰ কথা পাতি আছো আৰু আপোনাৰ গানৰ কথা পাতো কাৰণ বহু বছৰৰ মূৰত এতিয়া আপোনাৰ সৈতে কথাও পাতিছো আমি আৰু তেওঁলোকে আপোনাৰ কথা শুনি আছে লগতে গানৰ কথাও নিশ্চয় ক'লে ভাল পাব বহুকেইটা গীত আপোনাৰ আছে তাৰ ভিতৰত এটি সময়ত মনৰ কথা খুব ভাল লগা
1: এটি সময়ত মনৰ কথা সময় থমকি ৰ'ল এইটো মই ডিব্ৰুগড়ৰ পৰা কৰিছিলো আৰু হিৰণ গোহাঁই আছিলে প্ৰডাকশ্যন আৰু গানটো মই খুবেই ভাল পাওঁ
0: অলপ গাই দিব নেকি আজি
1: গাই দিব বাৰু একো প্ৰব্লেম নাপাওঁ মই
0: আমাৰ অভিলেখাগাৰৰ গানটো আছে আমি শুনাই দিম শ্ৰোতাসকলক কিন্তু অলপ যদি আপুনি শুনাই দিব
1: ঠিক আছে

0: কথাখিনি মোৰ লাষ্টৰ কথাকেইটা অকণমান চেঞ্জ হৈছে যেন লাগিছে মই গাই যাওঁতে, তাৰমানে মোৰ মনত পৰা নাই সিমান,
1: কিন্তু আমি এতিয়া শুনাই দিওঁ।
0: অঁ শুনাই দিয়ক, মোৰ মনত পৰিব, তাৰমানে মই তেনেকৈ গাই থকা নাইতো, সেই তেতিয়া গাইছিলোঁ, হয়তো কেতিয়াবা কেতিয়াবা গাওঁ, তেনেকৈ এটা দুটা শব্দ হয়তো মোৰ উল্টা হৈ গৈছে, সেইকাৰণে যেন বেয়া নাপাব, মনত পেলাই দিয়ক।

0: খুব ভাল লাগিছে বাইদেউ আপোনাৰ সৈতে কথা পাতি আছো, গান শুনি আছো। বিশেষকৈ আপোনালোকৰ এই গান শুনিয়েই আমি শ্ৰোতাসকলে, আমাৰ বয়সৰ হলেতো আমি শৈশৱৰ পৰা শুনিছো এনেকুৱা গীত, আৰু আপুনি যেতিয়া আমাৰ আকাশবাণীলৈ আহিব বুলি যেতিয়া আমি ঘোষণা কৰিছিলো তেতিয়া শ্ৰোতাসকলে কৈছে যে শৈশৱৰ পৰা শুনি থকা বাইদেউৰ কণ্ঠস্বৰ আমি ইমান ভাল পাওঁ, তেখেতৰ কণ্ঠৰ গীত শুনি ভাল পাওঁ। এতিয়া আজি আকৌ আপোনাৰ সৈতে আমি কথা পাতিবলৈ বহিছো, যিহেতু আপোনাৰ বৰ্তমানৰ সংসাৰখনৰ কথা কওকচোন, আপোনাৰ বিবাহৰ পাছৰ সংসাৰখনৰ কথা, আপোনাৰ বিয়াৰ বিষয়ে অকণমান কওক, সেই কথাখিনি শুনিও ভাল লাগিব।
1: মোৰ বিয়া হৈছিলে 79ত।
0: তেতিয়া আপুনি আকাশবাণীৰ শিল্পী?
1: মই শিল্পী তেতিয়া, তেতিয়া আকাশবাণীৰ শিল্পী মই। 79ত হৈছিলে, মোৰ শহুৰৰ ঘৰ হৈছিলে যোৰহাটত। মোৰ শহুৰ তেখেত এজন মানে নাট্যকাৰ আছিলে, ডক্টৰ মুনীন বৰুৱা, মই তেখেতৰ একমাত্ৰ বোৱাৰী। আৰু তেনেকুৱা এখন সংসাৰ পাই মোৰ খুবেই ভাল লাগিছিলে। অন বিশেষ কোনো নাছিলে, মোৰ গৃহস্থ শহুৰক মই পোৱা নাইকিয়াও মোৰ বিয়াৰ মানে পিছত। আৰু মোৰ শাহু আছিলে, এখন ভাল পৰিৱেশ থকা ঘৰ পাইছিলোঁ, ভাল লাগিছিলে মোৰ। আৰু চাকৰি সূত্ৰে আমি ইখন ঠাইৰ পৰা সিখন ঠাই তেনেকৈ গৈছিলোঁ। তেওঁ চিকিৎসক আছিলে, তাৰপিছতে গুৱাহাটীলৈ আহি গুৱাহাটীত থাকিব ল'লোঁ। আৰু মোৰ এজনী ছোৱালী আছে, তাই বৰ্তমান ডুবাইত থাকে। আৰু মোৰ দুজনী নাতিনী আছে,
0: আৰু
1: মোৰ জোঁৱাই, মোৰ ছোৱালীৰ নাম হৈছে ঘৰত জুলি, এনেই জাহ্নৱী বৰুৱা, আৰু মোৰ জোঁৱাইৰ নাম হৈছে গৌৰৱ দহিয়া, পাঞ্জাৱী। আৰু মোৰ নাতিনী দুজনী, ডাঙৰজনীৰ নাম হৈছে পিহু আৰু সৰুজনীৰ নাম পিকু। বৰ্তমান মোৰ সেয়াই সংসাৰ।
0: সেইখিনি কথা কোৱাৰ লগে লগে আপোনাৰ মুখত যিটো হাঁহি বিৰিঙিছে, আপোনাৰ ভাবি ভাল লাগে নহয়?
1: ভাল লাগে, ভাল লাগে,
0: ভাবিলে খুব ভাল লাগে,
1: ভাল লাগে।
0: আৰু আপোনাৰ বিবাহৰ পাছত আপোনাৰ স্বামীয়ে নিশ্চয় আপোনাক সংগীতৰ দিশটোত আগবাঢ়ি?
1: নাই, তেওঁৰ কোনো আপত্তি নাছিল, একো নাছিল, একো নাছিল। কিন্তু অন্য কথা নহয়, তেওঁ অকণমান শাৰীৰিকভাৱে অসুস্থ আছিলে, সেইকাৰণে মই মানে নিজেই তেওঁক এৰি পেলাই অকল সংগীতটোৰ প্ৰতি ৰাপ দি গুচি যাব পৰা নাছিলোঁ মই। আৰু যিমান দিন আছিলোঁ তেওঁক শুশ্ৰূষা কৰি ভালে থাকক বুলিয়ে হেৰি কৰি আছিলোঁ আৰু।
0: আৰু আপুনি নিশ্চয় গান গালে তেখেতে খুব ভাল পায়?
1: নাই নাই, তেখেতৰ এইটো নাছিল, তেখেতৰ প্ৰিয় গীত বুলিবলৈ তেনেকুৱা নাছিল।

0: মই যি গাওঁ তেওঁ চবেই ভাল পাইছিলে, আৰু তেওঁ নিজেও তাৰমানে সৰু থাকোঁতে চিনেমা কৰিছিল, মোৰ ননন্দেও কৰিছিল, তেওঁ কৰিছিল ৰঙা পুলিচত, ৰঙা পুলিচখনত মোৰ শহুৰ ডক্টৰ মুনীন বৰুৱা তেখেতে এক্টিং কৰিছিলে।
1: গতিকে সাংস্কৃতিকভাৱে আগবঢ়াই দি পৰিয়ালত আপুনি
0: কোনো অসুবিধা পোৱা নাছিলো। মই যেতিয়া ৰেডিঅ' প্ৰগ্ৰেম হয় ক'ৰবাত যাওঁ মেলো, মোৰ শাহু বা মোৰ গৃহস্থ কোনেও মোক একো আপত্তি কৰা নাছিল।
1: হয়, গতিকে আপুনি শৈশৱৰ পৰাও আপুনি ইমান ধুনীয়াকৈ এনেকুৱা এটা পৰিৱেশত ডাঙৰ দীঘল হ'ল য'ত
0: তাই স্কুলত বা কলেজত তাই গান চান গাইছিলে, কিন্তু তাই আজিকালি ল'ৰা ছোৱালীবিলাকৰ চব লাইনবোৰ বেলেগ বেলেগ হয়। তাই এয়াৰ হোষ্টেচ আছিলে, তাই এমেৰিটছত কাম কৰিছিলে, কাম কৰি যেতিয়া বিয়াৰ পিছতো তাই কৰিছিলে। যেতিয়া ছোৱালী দুজনী অকণমান ডাঙৰ হ'ল, ডাঙৰ হওঁতে তাই সিহঁতক অকণমান চকু দিবলগীয়া হ'ল, তাই সেইকাৰণে মানে এয়াৰ হোষ্টেচৰ কাম এৰিলে, এৰি তাই এতিয়া ডুবাইতে চাকৰি কৰি আছে।
1: আমি বিচাৰিম যে আপোনাৰ সাক্ষাৎকাৰটো শুনাৰ পাছত আপোনাৰ ভাল লগা আপোনাৰ কণ্ঠৰ এটি গীত তেওঁ যদি এটি কলিও গুণগুনাই আমালৈ পঠিয়াই দিয়ে, সেয়া নিশ্চয় প্ৰচাৰ কৰি ভাল পাম। আপুনি সেই বিষয়ে তেখেতক ক'ব।
0: নিশ্চয় নিশ্চয়।
1: শ্ৰোতাসকল, আমি এতিয়া কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী আমাৰ আজিৰ অতিথি দীতিমণি বৰুৱা বাইদেউৰ সৈতে। আগতে দীতিমণি ভট্টাচাৰ্য আছিলে, পাছত বিয়াৰ পাছত দীতিমণি বৰুৱা। আৰু আকাশবাণী গুৱাহাটী, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা তেখেতৰ গীত প্ৰচাৰ হৈছিল, এতিয়াও প্ৰচাৰ হয়, আপোনালোকে শুনিছিল। আহক এই মুহূৰ্তত তেখেতৰ কণ্ঠৰ আৰু এটি গীত আমি শুনি লওঁ। বাইদেউ কোনটো গীত শুনাব বিচাৰিব?
0: মই মোৰ ৰেডিঅ'ত বেছিকে বাজি থকা মুনীন দত্তৰ লিখা আৰু ৰাজেন গোহাঁইয়ে সুৰ কৰা গানটো মই দুটামান লাইন গাই দিওঁ আপোনালোকৰ ওচৰত, নিশ্চয় আছে সেইটো।
1: হয়,

0: বাইদেউ, আমি তিনিটা খণ্ডত আপোনাৰ সংগীতৰ জীৱনটো আৰু আপোনাৰ ব্যক্তিগত জীৱনৰ কথা আমি পাতি যাম, বিশেষ বিশেষ গানসমূহৰ কথাও আমি পাতি যাম। আকাশবাণী গুৱাহাটীত যেতিয়া প্ৰথম অৱস্থাত আপোনালোকে পোনপটীয়াকৈ গান গাব, সেই সময়ৰ অভিজ্ঞতাৰ কথা কওকচোন, ভয় লাগিছিল নিশ্চয়।
1: নহয়, প্ৰথমতে যেতিয়া গাবলৈ বহিছিলো বহুতে, তেতিয়া মানে অকমান ভয় খোৱা নিচিনা লাগিছিল, মানে অন্য কথা নহয়, এটা বন্ধ ৰুমৰ ভিতৰত সন্মুখত মাইকটো, গ্লাছেদি কোনোবাই দেখুৱাই থাকিব, কেন কোনখিনিত শেষ হ'ব, কোনখিনিত ধৰিব লাগিব, বজোৱা কেইজনৰো সতি, তেনেকে এনেকুৱা নহয় যে বোলে গানটো এবাৰ গালো তাৰপিছতে আকৌ এবাৰ টেক কৰিব, তেনেকুৱা নহয়, আমি গাই থাকিম, ক'ৰবাত হাঁচি আহিব পাৰে, কিবা হাঁহি উঠিব পাৰে, তেনেকুৱা তেনেকুৱা চিন্তা কিছুমান মনলৈ আহিছিল। কিন্তু ইমান সুন্দৰ পৰিৱেশ এটাৰ ভিতৰত গানকেইটা গাব লৈছিলোঁ, এনেকুৱা লাগিছিল যেন মানে গাওঁতে যেন ষ্টেজত গান গোৱা নিচিনা লাগিছে, একো ভয় ভাৱ একো মনলৈ অহা নাইকিয়া, খুব ভাল লাগিছিলে মোৰ প্ৰগ্ৰেম কৰি, একদম ঘৰুৱা।
0: আৰু আপুনি যেতিয়া গান বাণীবদ্ধ কৰে, আকাশবাণী যোগে প্ৰচাৰ হয়, আৰু সকলোৱে যেতিয়া আপোনাক লগ পালে কয় যে ইমান ভাল লাগিলে গানটো শুনি, নিশ্চয় মনটো ভাল
1: লাগে, খুব ভাল লাগে, খুব ভাল লাগে। তেতিয়া কোনোবাই যেতিয়া গানটো শুনি পেলাই কয় ইমান সুন্দৰ হৈছে গানটো, কোনে লিখা, কোনে সুৰ কৰা, সেইবোৰ সুধিলে খুব ভাল লাগে।
0: হয়, আৰু এতিয়াৰ সাধাৰণতে কণ্ঠশিল্পী গৰাকীৰ কথাই কয়, কিন্তু আপোনালোকৰ সময়ত আপোনালোকৰ দৰে শিল্পীসকলে প্ৰত্যেকে অন্তত গীতিকাৰ সুৰকাৰ গৰাকীৰ যিটো অৱদান নিশ্চয় স্বীকাৰ কৰে, নহয়নে?
1: একদম একদম,
0: তেওঁলোকৰ অবিহনেটো
1: কেতিয়াও সম্পূৰ্ণ নহয়।
0: গতিকে আমিও নতুন প্ৰজন্ম কণ্ঠশিল্পীসকলকো অনুৰোধ কৰোঁ যে তেখেতসকলে যেতিয়া গীত এটা পৰিৱেশন কৰে, তেতিয়া অন্ততঃ গীতিকাৰ আৰু সুৰকাৰৰ কথাও উল্লেখ কৰিব।
1: নিশ্চয় নিশ্চয় নিশ্চয়। আৰু এটা কথা কওঁ মই লগতে, মইতোতো গুৱাহাটীত মানে প্ৰথমতে ৰেডিঅ'ত মানে অডিশ্যন দিয়াৰ পিছত এটা প্ৰগ্ৰেমেই কৰিছোঁ, তাৰপিছত ডিব্ৰুগড়ৰ পৰা কৈছিলোঁ। ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনটো মোৰ নিজৰ ঘৰৰ নিচিনা লাগে। তাত যিসকলে মানে ধৰক হীৰেণ গোহাঁই, সৈয়দ সাদুল্লা, তাৰপিছতে ভৱেশ গোস্বামী, তেখেত ঢুকাইছে এতিয়া, ইমান সুন্দৰ ঘৰুৱা পৰিৱেশৰ নিচিনা নহয়, ৰেডিঅ'ত প্ৰগ্ৰেম কৰিবলৈ পালে মানে ডিব্ৰুগড়ত আমাৰ বিৰাট ফূৰ্তি লাগে, যেন চব ঘৰৰ মানুহ পাম তেনেকুৱা লাগে। আৰু তেওঁলোকৰ লগত এতিয়াও মোৰ খুব সুন্দৰ সম্বন্ধ, ফোন চোন কৰি থাকো, বৰ ভাল লাগে।
0: আপোনাৰ খুৰাৰ গান খুব ভাল পায়?
1: তাকে তাকে, খুব ভাল লাগে।
0: কোনটো গান আপোনাৰ আটাইতকৈ ভাল লাগে?
1: কোনটো গান মানে মোৰ পাৰ্টিকুলাৰলি এটা গান নাই, মই জ্যোতিষ জ্যোতিষ ছাৰ চব গানেই মই ভাল পাওঁ, মই এটি নিশাৰ জোনাকী,
0: নবকান্ত বৰুৱাদেৱে লিখা, সেই গানটো আমি আজি শ্ৰোতাসকলক শুনাওঁ।
1: নিশ্চয়।
0: আৰু বাইদেউ আপুনি ভালে কুশলে থাকক, পৰৱৰ্তী খণ্ডত আৰু কথা পাতিম।
1: নিশ্চয়।
0: আজি এই গীতটিৰে অনুষ্ঠানী সামৰো।
1: ধন্যবাদ।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত দীতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। এতিয়া আগবঢ়াইছো ৰামধেনু অনুষ্ঠানটি। এই অনুষ্ঠানটি লৈ আনিছে শীৰ্ষা ফুকনে।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আজিৰ ৰামধেনুলৈ আপোনাক আদৰণি জনাইছোঁ। আজিৰ ৰামধেনু আৰম্ভ কৰিব খুজিছোঁ চামেলি মেমচাব ছবিৰ এটি গীতেৰে। সেউজ বুলছবি সন্থা প্ৰযোজিত আৰু আব্দুল মজিদ পৰিচালিত কলা বগা অসমীয়া ছবি চামেলি মেমচাব নিৰ্মাণ হৈছিল অসমৰ চাহ বাগিচাৰ পটভূমিত। মুক্তি পোৱা বছৰতে অৰ্থাৎ 1975 চনত ছবিখনৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু চামেলি মেমচাব ছবিখনে লাভ কৰিছিল অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা। ছবিখনৰ গীতকেইটিও বৰ মনোৰম।

ৰাজকুমাৰ হিৰাণী পৰিচালিত থ্ৰী ইডিয়টছ ছবিখনৰ জনপ্ৰিয়তাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ছবিখনৰ দৰে ইয়াৰ গীতকেইটিও শ্ৰোতাৰ বৰ আদৰৰ। থ্ৰী ইডিয়টছ ছবিৰ পৰা যি টি গীত আজিৰ ৰামধেনুৰ অংশ কৰি আপোনালৈ আগবঢ়াবলৈ লৈছোঁ, সেই গীতটি গাইছে সোনু নিগম আৰু শ্ৰেয়া ঘোষালে। শুনকচোন।

শিশুৰ পঠন আৰু উচ্চাৰণ সমস্যা, যাক চিকিৎসা বিজ্ঞানত ডিছলেক্সিয়া বুলি কয়, এই স্পৰ্শকাতৰ সমস্যাক বিষয় হিচাপে লৈ নিৰ্মাণ কৰা এখন ছবি তাৰে জমিন পাৰ। জনপ্ৰিয় অভিনেতা আমিৰ খানৰ দ্বাৰা পৰিচালিত আৰু অভিনীত ছবিখনে শ্ৰিত্তমোদীৰ বিপুল সমাদৰ লাভ কৰিছিল। শিশুৰ মনস্তত্ব বুজি পোৱাটো যে এটা কলা, সেই কথা আমি এই ছবিখনৰ পৰা বুজিব পাৰোঁ।

70-80 দশকত অনাতাঁৰ কেন্দ্ৰ আৰু গ্ৰামোফোন যোগে জনপ্ৰিয় হোৱা এটি কণ্ঠৰ নাম নীলিমা খাতুন। সুকীয়া কণ্ঠ আৰু গায়ন শৈলীৰে অসমীয়া সংগীতৰ ক্ষেত্ৰখনলৈ নীলিমা খাতুনে আগবঢ়াই দিয়া বহুকেইটি গীতৰ জনপ্ৰিয়তা আজিও অক্ষুণ্ণ আছে। কৃতি শিক্ষক হিচাপে ৰাজ্যিক বঁটা লাভ কৰা নীলিমা খাতুন কণ্ঠশিল্পী হিচাপেও শ্ৰোতাৰ বৰ আদৰৰ।

এটি এটি ক্ষণ যেন মুকুটাৰে ধন, এনেয়ে হেৰুৱালে নাহে উভতি, এয়া যেন জীৱন জীয়াৰ অমোঘ মন্ত্ৰ। গীতত এনে চেতনা, শব্দৰ ব্যঞ্জনা কেৱল ভূপেন হাজৰিকাৰ সৃষ্টিতহে সম্ভৱ।

চাওঁতে চাওঁতে আজিলৈ ৰামধেনু সামৰাৰ সময় হ'ল। মণিৰত্নম পৰিচালিত গুৰু ছবিৰ পৰা মই সদায় শুনি ভাল পোৱা এটি গীত আপোনালোকলৈ আগবঢ়াই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

ৰামধেনু অনুষ্ঠানটি শুনিলে আগবঢ়ালে শীৰ্ষা ফুকনে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজি গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। আমাৰ কাইলৈৰ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব পুৱা 5:30 বজাত। এতিয়ালৈ মই হেমন্ত চাবুক ধৰাই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।